অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন এ আই আৰ মোবাইল এপত।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰুলি শইকীয়া, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ্ৰ, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, ট্ৰেন্সমিটাৰত মিতুল গগৈ, আছিফ আহমেদ, এফ এম ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো বন্দনা।

আজি বন্দনা অনুষ্ঠানটি সজোৱা হল ৰূপাঞ্জলী দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, জুবলি শৰ্মাৰ কণ্ঠৰ লোকগীত, সিদ্ধেশ্বৰ ডেকা আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়াগীত, পংকজ দাস আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু চন্দনা দাসৰ কণ্ঠৰ ভজনেৰে।

0: that Prime Minister Narendra Modi has placed unprecedented emphasis on manufacturing-led growth and employment generation, which has accelerated industrial growth and created large employment opportunities. He said this while addressing the 65th Foundation Day celebrations of the Central Manufacturing Technology Institute in Bengaluru. Mr. Kumaraswamy said the Central Manufacturing Technology Institute, headquartered in Bengaluru, is making significant contributions to research in the strategic sector and will be provided financial and institutional support to strengthen its capabilities and expand its national footprint. Cabinet Secretary Dr. T.V. Somnath has reviewed the preparedness for the NEET re-examination in a meeting with the Director General, National Testing Agency, Abhishek Singh. During the review, the Cabinet Secretary emphasized the need for ensuring the smooth, transparent and secure conduct of the re-examination through close coordination among all concerned stakeholders. Mr. Somnathan said that the full might and weight of the law will fall on any person trying in any manner to distort, disrupt or tamper with the integrity or smooth conduct of the re-examination. Prime Minister Narendra Modi will visit Slovak Republic from tomorrow. Prime Minister Narendra Modi will hold talks with Slovak Prime Minister Fico during the visit and explore new avenues of cooperation. The Prime Minister will also meet President Pellegrini during the visit. The Prime Minister's state visit assumes greater significance in view of the continuous increase in bilateral trade, which crossed $1 billion in 2024 and reached $1.8 billion last year. In badminton, India's PV Sindhu will face world champion Akane Yamaguchi of Japan in the women's single semi-finals of the Australian Open in Sydney today. The third-seeded Indian booked her place in the last four with a commanding victory over Chen Su Yu in just 27 minutes in the quarter-finals. Delhi NCR witnessed a second consecutive night of heavy rainfall last night, accompanied by thunderstorms, lightning and strong winds. The India Meteorological Department has issued a red alert for Delhi and adjoining areas, warning of moderate thunderstorms accompanied by lightning and squally winds reaching 60 to 70 km per hour with gusts up to 80 km per hour. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক মুকুতামালা।
2: আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখিছিল, জীৱন এক জিজ্ঞাসা, এই জিজ্ঞাসাৰ শেষ নাই। জীৱন এক অনন্ত যাত্ৰাও, এই যাত্ৰাৰো শেষ নাই। গোটেই জীৱনজুৰি মই বিভিন্ন ৰহস্যৰ সন্ধান কৰিছো। প্ৰতিটো ৰহস্যৰ স্থিতি আছে, প্ৰশ্ন আছে, উত্তৰ অৱশ্যে আংশিক। জীৱনত বহুতবাৰ ভয়ংকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো। শয্যাশায়ী দেউতাৰ অতি সংকটাপন্ন মৃত্যুবত অৱস্থাৰ মাজত আইজনীৰ বিয়াখন পাতিবলগা সময়খিনিত, তাইৰ যমজ সন্তান দুটা জন্ম হোৱাৰ সময়ত, পাৰিবাৰিক মাটি বাৰী সম্পৰ্কীয় বিভিন্ন কঠিন সমস্যাত, মোৰ মামীৰ উপহীৰ কঠিন ৰোগৰ সময়ত, আইজনীৰ ছেপ্টিক ফিভাৰ হৈ যোৱা থোৱা অৱস্থাত, ডাঙৰ ভাই সোণৰ এক অচিনাকি ব্যাধিৰ সময়ত সৰগ ভাগি মূৰত পৰা অৱস্থাত যি মহাশক্তিয়ে মোক হাত পাতি ধৰি ৰক্ষা কৰিছে, সেই বিষয়ে বৰ্ণনা দিবলৈ গ'লে মানুহে মোক ধৰ্ম প্ৰচাৰিকা বুলিও ভাবি ল'ব পাৰে। এয়া মোৰ ব্যক্তিগত জীৱনত ব্যক্তিগত সত্য অভিজ্ঞতাৰহে বৰ্ণনা, মোৰ সত্য অন্বেষণৰহে কাহিনী। অন্বেষণ, কেৱল অন্বেষণ। গছৰ পাত সৰে, পাত ওলায়, পাত সৰে, পাত ওলায়, পাত ওলায়, পাত সৰে, পাত ওলায়, পাত সৰে, এনেকৈয়ে মই গৈ থাকোঁ। গীৰ্জা, মছজিদ, মন্দিৰ, নামঘৰৰ তোৰণ পাৰ হৈ হৈ মোৰ অবিৰত যাত্ৰা অবিৰাম। পুৱাৰ ব্ৰহ্ম মুহূৰ্তত প্ৰত্যক্ষ কৰোঁ ভুৱনেশ্বৰীক, মধ্যাহ্ন সূৰ্যত দৰ্শন পাওঁ বিষ্ণুক,

0: জীৱনৰ বিভিন্ন প্ৰহৰত দেখা দিয়ে দশ মহাবিদ্যায়, গীতাৰ বিশ্বৰূপ সসীম অসীম বিয়পী। মই ক'ত অনুভৱ কৰা নাই মহত্তম সেই শক্তি? সকলোতে, সকলোতে, মোৰ প্ৰতিটো নিশ্বাসত, প্ৰতিটো কৰ্মত, মোৰ প্ৰাণশক্তি সেই শক্তিৰেই অস্তিত্ব। এই যে ডিভাইন ডিছকণ্টেণ্টমেণ্ট, স্বৰ্গীয় অতৃপ্তি, এই যে ৰহস্যময় হিউমেন ৰিলেশ্যনশ্বিপ, এই যে সংজ্ঞাবিহীন মানসিক স্তৰবোৰ, এই যে পূৰ্ব নিৰ্দিষ্ট ঘটনাবোৰ, দৈৱ সংযোগবোৰ, এইবোৰৰ অৰ্থ বিচাৰি মনে নিৰন্তৰ অহা যোৱা কৰে মাটিৰ পৰা আকাশলৈ, আকাশৰ পৰা মাটিলৈ। কিবা এটা বিচাৰি ফুৰোঁ, অহৰহ কিবা এটাৰ অনুসন্ধানত থকাটো মোৰ এটা নিৰন্তৰ অভ্যাসত পৰিণত হৈছিল। তেতিয়া অৱশ্যেই জনা নাছিলোঁ মই এক সত্যকে বিচাৰি ফুৰিছোঁ। আকাশলৈ মূৰ তুলি চাওঁ, কিজানিবা কিবা দেখোঁ পোহৰত, আন্ধাৰত, বিদ্যুতত। কাণ পাতো মেঘৰ গৰ্জনত, কিজানিবা কিবা শুনো। বতাহৰ হুঁহুৱনিত কিজানিবা কিবা শুনো। নদীৰ সোঁতত কিজানিবা কিবা দেখোঁ। কোন শব্দত মই কি বিচাৰোঁ? কোনেও নুশুনা হৃদয়ৰ শব্দত, আৰ্তনাদত, বলি দিয়া পশুৰ কাতৰ ক্ৰন্দনত, প্ৰণয়ৰ অফুট গুণগুণনিত, শাস্ত্ৰীয় গীতৰ আৰোহণৰ তুংগত। কোনটো শব্দ, কোনটো শব্দই মোৰ অন্বেষণৰ পথত পোহৰ পেলাব? বিথোভেনৰ চিম্ফনীত কি আছে ৰহস্যৰ সেই চমকনি? মুনলাইট চোনাটাত কোনটো শ্লোক পুৰাণৰ কোনটো কাহিনীত, বেদান্তৰ কোনটো উপলব্ধিত? মই এবাৰ হাত থওঁ বাইবেলত, এবাৰ হাত থওঁ কোৰাণত, এবাৰ হাত থওঁ বৌদ্ধ শাস্ত্ৰত। তন্ত্ৰশাস্ত্ৰৰ ভাইব্ৰেশ্যনত কি সত্য আছে? মই কোন ৰূপত কাক প্ৰাৰ্থনা কৰোঁ? মাৰ মুখৰ কাকুতি ঘোষাৰ সুৰে মোৰ অন্তৰ বিগলিত কৰে, কৃষ্ণৰ ৰূপে মোক সন্মোহিত কৰে। ভাগৱতৰ বেদস্তুতিয়েই মোৰ শেষ প্ৰাৰ্থনানে? ইয়াতো সিপাৰৰ গূঢ়তত্ব ক'ৰবাত আছে নেকি? তৃষ্ণাৰ বিশাল জোৱাৰে মোৰ বুকুত খুন্দিয়াই থাকে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছো পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন, ৰাগ বৈৰাগী।

পৰে শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহী বাদন শুনিলে। ৰাগ আছিল বৈৰাগী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ডলি বৈশ্যৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত। শিল্পীৰ কণ্ঠত পুনতে শুনোৱা হওক এই বৰগীতটি।

আপোনালোকে বৰগীত শুনিছে ডলি বৈশ্যৰ কণ্ঠত। অনুষ্ঠানত এবাৰ শুনো আহক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আন এটি বৰগীত।

ইমান পৰে শ্ৰোতাসকলে, ডলি বৈশ্যৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত কেইটিমান বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠানত ইউ এছ প্ৰসাদৰ ছেক্সোফোন বাদন শুনিবলৈ পাব। সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 8:02 বজাত দৃষ্টিপাত। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত অনিতা দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদৰ বিৱৰণ এই বিষয়ে আলোচনা কৰিব ছগেন্দ্ৰ নাথ কাকতি আৰু নিভাৰাণী গায়নে। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠ আগবঢ়াব বৰ্ণালী মালাকাৰে। ইয়াত ভাগ ল'ব মনীষ দাসে। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত অনিমা চৌধুৰী, ইজ্জত সিং, নীলিমা খাতুন, জ্যোতিপ্ৰকাশ দাস আৰু কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান নৃত্যশিল্পী তথা অভিনেত্ৰী

অলংকৃতা মহন্তৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ স্নেহা পাঠকৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ প্ৰথম খণ্ড শুনিবলৈ পাব। ৰচনা মনীষা শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 10:30 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য পক্ষী যায় মন কপাইৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা ডম্বৰুধৰ পাঠকৰ, প্ৰযোজনা জয়হৰি দাসৰ। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব। ৰাগ সুত সাৰংগ। দিনৰ 1:50 সুৰৰ জিঞ্জিৰি। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:15 জিলাৰ ৰেহৰূপ। পুৱা 9:20 আৰু 10:00 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 11:05 পৰাগ মালা লাইভ আৰু 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। ৩:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সন্তোষ তেৰণ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। নিশা 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

শ্রোতাসকল, এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে আটাইতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনলাইন যোগ সত্ৰৰ বিশ্ব অভিলেখ স্থাপনৰ প্ৰয়াস কৰিছে। 14 জুন তাৰিখে পুৱা 6:15 পৰা 7:35 আয়োজন কৰা এই অনলাইন যোগ সত্ৰত ভাগ ল'ব খোজা ব্যক্তিয়ে 1800-315-7008 এই নম্বৰলৈ ফোন কৰি সংযোগ কাটি দিবলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়ন হোৱাৰ পাছত এই সত্ৰত ভাগ ল'বৰ বাবে প্ৰয়োজনীয় লিংক হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা হ'ব। তদুপৰি 21 জুন তাৰিখে আয়োজিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মূল যোগাসন সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব খোজা অনুষ্ঠান, প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহে যোগা

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আলাপ অনুরাগ
2: আভরণ মোর পুরার মোর কানা।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
2: অনুভূতি মোৰ তীক ৰহণীয়া।
1: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
2: বৰাৰ।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌলিক কণার বিভিন্ন কথা। আমার চৌপাশর সকলো প্রকারৰ পদার্থ অসংখ্য ক্ষুদ্রাতি ক্ষুদ্র কণিকাৰে গঠিত। এই কণিকাবোৰকে অণু পৰমাণু বুলি কোৱা হয়। আধুনিক পদার্থ বিজ্ঞানৰ মতে পৰমাণু আন কিছুমান মৌলিক কণাৰে সমষ্টি। এই মৌলিক কণাসমূহ আয়তনত ইমান সৰু যে আমি ইহঁতক চকুৰে দেখা নাপাওঁ। পদার্থ অবিনাশী পৰমাণুৰ সমষ্টি বুলি অতীতৰে পৰাই বিজ্ঞানী আৰু দাৰ্শনিকসকলে ধাৰণা কৰি আহিছে। গ্ৰীক ভাষাত এটম মানে হ'ল অবিভাজ্য। পিছে এই ধাৰণাটো যুক্তি আৰু অনুমানৰ ভিত্তিতহে কৰা হৈছিল, কাৰণ যিকোনো পদাৰ্থক বিভক্ত কৰি গ'লে এটা অৱস্থাত ইয়াৰ পুনৰ বিভাজন দেখা পোৱা নাযায় বা অনুভৱ কৰাটো সম্ভৱ নহয়। সপ্তদশ শতিকাৰ পূৰ্ৱৱৰ্তী কালত চিন্তাবিদসকলে বিশ্বাস কৰিছিল যে সকলো পদাৰ্থৰ মৌলিক ধৰ্ম হ'ল দুটা, তৰলতা আৰু দহনশীলতা। বিভিন্ন পদাৰ্থত তৰলতা আৰু দহনশীলতা ভিন ভিন অনুপাতত থাকে। সেয়েহে তাহানিৰ এলকেমিষ্টসকলে দহনশীলতা আৰু তৰলতাৰ অনুপাত সলনি কৰি এটা পদাৰ্থক আন এটা পদাৰ্থলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছিল। সোতৰ শতিকাত আৰম্ভ হোৱা আধুনিক ৰসায়ন বিজ্ঞানেহে এই ধ্যান ধাৰণা সলনি কৰে। ফ্ৰান্সৰ বিজ্ঞানী লেভইছিয়াৰে 1775 চনত দেখুৱায় যে অতীজতে মৌলিক পদাৰ্থ বুলি বিবেচনা কৰা জুই আচলতে ইন্ধন আৰু বায়ুত থকা অক্সিজেনৰ মাজত হোৱা ৰসায়নিক বিক্ৰিয়াৰ বাহিৰে আন একো নহয়। জন ডেল্টন, গে লুচাক, এভগ্ৰেডো আদি বিজ্ঞানীৰ তাত্ত্বিক আৰু পৰীক্ষামূলক গৱেষণাৰ পৰা মৌলৰ ধাৰণা উদয় হয়। এই ধাৰণা মতে প্ৰতিটো মৌল একেধৰণৰ অবিভক্ত অবিনাশী পৰমাণুৰে সমষ্টি। বিংশ শতিকাৰ মাজভাগলৈকে প্ৰায় 104 মৌলৰ আৱিষ্কাৰ হয়। 1769 চনত ৰুছ দেশৰ বিজ্ঞানী ডিমিত্ৰী মেণ্ডেলিভে ৰাসায়নিক মৌলসমূহৰ ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত পৰ্যাবৃত্ত তালিকা এখন উলিয়ায়। ইয়াৰ পৰা উমান পোৱা গ'ল যে মৌলসমূহৰ ধৰ্মৰ পৰ্যায়ক্ৰমে পুনৰাবৃত্তি ঘটে। দৰাচলতে বিভিন্ন ৰাসায়নিক মৌলৰ বিভিন্ন বিক্ৰিয়াসমূহৰ পৰাই আধুনিক পৰমাণুতত্বৰ জন্ম হয়। প্ৰতিটো পদাৰ্থৰ টুকুৰা বা অংশ বহুতো অণুৰ সমষ্টি। আকৌ কেইটামান পৰমাণু মিলি

একোটা অণু গঠিত হয়। ৰসায়ন বিজ্ঞানৰ মতে পদাৰ্থৰ গঠনৰ শেষ স্তৰ হ'ল পৰমাণু। ঊনৈশ শতিকাৰ শেষভাগতে ৰাসায়নিক মৌলৰ পৰমাণুসমূহ অভিজাত্য নহ'ব পাৰে বুলি অনুমান কৰা হৈছিল। বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে অতি উষ্ণ অৱস্থাত পৰমাণুসমূহক পুনৰ বিভক্ত কৰিব পৰা যায়। কম চাপৰ গেছত উচ্চ বিদ্যুৎ বিভৱ প্ৰয়োগ কৰি দৰাচলতে বিজ্ঞানীসকলে পৰমাণুক দুটা বিদ্যুৎ আধানযুক্ত অংশত বিভক্ত কৰিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ বিজ্ঞানী জে জে থমছনে পৰমাণুৰ এই দুটা খণ্ড অধ্যয়ন কৰি 1897 চনত আৱিষ্কাৰ কৰে যে ইয়াৰ এটা অংশ ঋণাত্মক আধানযুক্ত, যাৰ নাম ইলেক্ট্ৰন। থমছনৰ পৰীক্ষাই এইটো উমান দিলে যে পৰমাণুৰ আনটো ভাগ গধুৰ আৰু ধনাত্মক আধানযুক্ত, ইয়ে হ'ল নিউক্লিয়াছ। বিজ্ঞানী ৰাদাৰফৰ্ডৰ পৰীক্ষাসমূহে ইয়াৰ স্থিতি সন্দেহবিহীনভাৱে সাব্যস্ত কৰে। আদিতে পৰমাণুৰ কেন্দ্ৰত অৱস্থিত

হৈছিল। অৱশ্যে নিউক্লিয়াছৰ এই ছবিখন সময়ৰ লগে লগে সলনি হয়, কাৰণ নিউক্লিয়াছৰ ক্ষুদ্ৰ পৰিসৰে সাধাৰণ শক্তিযুক্ত ইলেক্ট্ৰন এটাক আৱদ্ধ কৰি ৰাখিব নোৱাৰে। জাৰ্মান পদাৰ্থবিজ্ঞানী হাইজেনবাৰ্গে প্ৰটনৰ প্ৰায় সমান ভৰৰ আধান শূন্য মৌলিক কণা নিউট্ৰনৰ অৱস্থিতিৰ ভৱিষ্যৎবাণী কৰে। 1932 চনত ইংলেণ্ডৰ জেমছ চেডুইকে গৱেষণাগাৰত নিউট্ৰন আৱিষ্কাৰ কৰে। এনেদৰে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ আৱিষ্কাৰৰ জৰিয়তে মৌলিক কণা পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি

population studies, operations research, information technology, computer science, computer engineering, computer technology, computer applications, data science, বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্দিলানী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীত দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। ওমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জি আই টেগযুক্ত তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা আজি আৰম্ভ হ'ব আৰু ফিফা বিশ্বকাপত যোৱা নিশাৰ টৰণ্ট ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনা আৰু কানাডাৰ মাজৰ খেলখন এক এক গ'লত ড্ৰ হয়। এতিয়া বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। এইবাৰৰ দীক্ষান্ত কুচকাৱাজত প্ৰথমবাৰৰ বাবে মহিলা কেডেটসকলে ভাগ ল'ব। 500ৰো অধিক পুৰুষ আৰু মহিলা কেডেটে দীক্ষান্ত কুচকাৱাজত ভাগ ল'ব আৰু তেওঁলোক সেনাবাহিনীৰ বিষয়া হিচাপে নিয়োজিত হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে ডেৰাডুনলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক কালি উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৱে কালি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতনত 132 একৰ ভূমিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰপতি উদ্যানৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। ওমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰাৰ লগতে এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে বাণিজ্যিক জাহাজৰ বিৰুদ্ধে এনেধৰণৰ প্ৰাণঘাতী আক্ৰমণ ন্যায়সংগত নহয়। ওমানৰ উপকূলত পশ্চিম প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ পালাউৰ পতাকাযুক্ত এম টি ছেটেবেল্লো নামৰ টেংকাৰখনত আমেৰিকাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাবিকৰ মৃত্যুৰ পাছতে ডঃ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে বাণিজ্যিক জাহাজখনত 24 ভাৰতীয় নাবিক আছিল আৰু ইয়াৰে 21 উদ্ধাৰ কৰাৰ বিপৰীতে সন্ধানহীন হৈ থকা 3 নাবিকৰ মৃত্যু হোৱা বুলি শেহতীয়াকৈ নিশ্চিত কৰা হয়। এই ঘটনাক লৈ ভাৰতে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰদূতক নতুন দিল্লীলৈ তলব কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জি আই টেগযুক্ত তেজপুৰৰ লিচুৰ ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ পিয়াঞ্জি প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তেজপুৰৰ লিচুৱে বিগত কেইবাটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। তেওঁ

কয় যে কিছুদিনৰ আগতে কৃষি আৰু সংসাৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল। ডঃ শৰ্মাই কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজি নেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰে। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচুৰ খেতি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্লোভাক ৰিপাব্লিক ভ্ৰমণলৈ যাব। আকাশবাণীৰ ব্ৰাটিস্লাভাৰ সংবাদদাতাই জনোৱা মতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো শ্লোভাকিয়া ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে শ্লোভাক প্ৰধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব আৰু কৌশলগত সহযোগিতাৰ নতুন নতুন খণ্ডৰ অন্বেষণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দেশখনৰ ৰাষ্ট্ৰপতি পেলেনগ্ৰিনিক সাক্ষাৎ কৰিব। ভাৰত আৰু শ্লোভাক ৰিপাব্লিকৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য নিৰন্তৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। এই ভ্ৰমণে লগতে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰতিফলিত কৰিব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয় যে এয়াৰ ইণ্ডিয়াৰ বিমান AI-171ৰ দুৰ্ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি অব্যাহত আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাইডুৱে বিগত বছৰৰ এই মৰ্মান্তিক বিমান দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। যোৱা বছৰ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই বিমানখন দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই দুৰ্ঘটনাৰ কাৰণ নিৰ্ধাৰণ তথা বিমান পৰিবহণত নিৰাপত্তা বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি আশ্বাস দিয়ে। ইপিনে বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোই কয় যে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হোৱা AI-171 বিমান দুৰ্ঘটনাৰ তথ্য আধাৰিত তদন্তৰ ক্ষেত্ৰত তেওঁলোকৰ সংস্থাটো প্ৰতিশ্ৰুতিবদ্ধ। ব্যুৰোই ইতিমধ্যে তদন্তৰ অগ্ৰগতিৰ অন্তৰ্বৰ্তী বিবৃতি দাখিল কৰিছে আৰু সকলো তদন্তমূলক কাৰ্য তথা প্ৰয়োজনীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যালোচনা সম্পূৰ্ণ হলে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব। কেবিনেট সচিব ডঃ টি ভি সোমানাথনে নীটৰ পুনৰ পৰীক্ষা প্ৰস্তুতি সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ সঞ্চালক প্ৰধান অভিষেক সিঙৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। এই পৰ্যালোচনাৰ সময়ত কেবিনেট সচিবগৰাকীয়ে সকলো অংশীদাৰীৰে সৈতে আলোচনা কৰি নীট পুনৰ পৰীক্ষা স্বচ্ছ, নিৰাপদ আৰু সুকলমে পৰিচালনা কৰাৰ বাবে আহান জনায়। শ্ৰীসোমানাথনে কয় যে এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে সমন্বিতভাৱে কাম কৰি আছে। তেওঁ লগতে কয় যে যদি কোনো ব্যক্তিয়ে এই পুনৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো প্ৰকাৰে বাধাৰ সৃষ্টি কৰে তেন্তে আইন অনুযায়ী তেনে ব্যক্তিক দণ্ড বিহা হ'ব। চলিত মাহৰ প্ৰথম ভাগতে শ্ৰীসোমানাথনে এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰে যে নীটৰ পুনৰ পৰীক্ষা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰিবলৈ কাৰ্যকৰী সহযোগিতা সুনিশ্চিত কৰা আৰু প্ৰস্তুতি শক্তিশালী কৰাই এই বৈঠকসমূহৰ মূল উদ্দেশ্য। অহা 21 জুনত নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ কীৰ্তিবৰ্ধন সিঙে কয় যে ছাংঘাই সহযোগিতা সংস্থা কেৱল এটা আঞ্চলিক গোট নহয়, বৰঞ্চ ই ভাৰতক ইউৰোপ আৰু এছিয়াৰ সৈতে ঐতিহাসিক আৰু সভ্যতাৰ অংশীদাৰ হিচাপে সংযোগ কৰাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা। তাজিকিস্তানত অনুষ্ঠিত ছাংঘাই সহযোগিতা সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাগ লোৱাৰ সময়ত তেওঁ কয় যে এই সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত থকা ভাৰতৰ দৃষ্টিভংগী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ পৰিকাঠামোৰ দ্বাৰা পৰিচালিত। তেওঁ কয় যে এই ক্ষেত্ৰত মধ্য এছিয়াই বিশেষ স্থান অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ছাংঘাই সহযোগিতা সংস্থাৰ সভ্যতা

0: আলোচনা মঞ্চ উদ্বোধনী সংস্কৰণ কলকাতাত অহা 17 জুলাইৰ পৰা 19 জুলাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী ভাষণ দিব। ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা আজি আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথমখন খেল হিমাচল প্ৰদেশৰ ধৰমশালাত আজি দিনৰ 1:30 বজাত আৰম্ভ হ'ব। বিৰাট কোহলি আঘাতৰ বাবে এই শৃংখলাৰ পৰা বাদ পৰাত ভাৰতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। শুভমন গিলে ভাৰতীয় দলক নেতৃত্ব দিব। শৃংখলাৰ দ্বিতীয়খন খেল অহা 17 জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন খেল অহা 20 জুনত চেন্নাইত অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 গ'লত ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বছনিয়াৰ খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰতিযোগিতাত আজি পুৱা গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। অমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত 3জন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰে। আৰু ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনা আৰু কানাডাৰ মাজৰ খেলখন 1-1 গ'লত ড্ৰ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে লিউচিন্না বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

মেক্সিম গৰ্কিয়ে কৈছিল, জীৱনৰ প্ৰতিটো মুহূৰ্তৰে একোটা মহৎ উদ্দেশ্য আছে। এই চৰম উদ্দেশ্য সাধনৰ কাৰণে কৰা কঠোৰ প্ৰচেষ্টাতেই জীৱনৰ অৰ্থ লুকাই আছে।

0: প্ৰিয় শ্ৰোতা, যোগ চৰ্চা শিতানত শীতলী প্ৰাণায়ামৰ বিষয়ে উল্লেখ কৰি আজি আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক নবনীতা গোস্বামী।
1: শীতলী প্ৰাণায়াম যোগশাস্ত্ৰত উল্লেখিত এক উল্লেখযোগ্য প্ৰাণায়াম হৈছে শীতলী প্ৰাণায়াম। শীতলী প্ৰাণায়ামে আমাৰ শৰীৰটোক প্ৰাকৃতিকভাৱে শীতল কৰি ৰাখে। এই প্ৰাণায়াম অভ্যাস কৰিবলৈ হলে মৃদুদণ্ড পোন কৰি ধ্যান আসনত বহি ল'ব। প্ৰথমে গভীৰভাৱে শ্বাস প্ৰশ্বাসত ধ্যান কৰিব, চকু বন্ধ ৰাখিব। তাৰপিছত জিভাখন চৰাই ঠোঁটৰ দৰে বাহিৰলৈ উলিয়াই দি জিভাখন পকাই পাইপৰ নিচিনা কৰি ল'ব। এতিয়া জিভাৰ মাজেৰে উশাহ টানি লৈ কিছু সময় কুম্ভক কৰি অৰ্থাৎ উশাহ ভিতৰতে আবদ্ধ কৰি ৰাখিব। এতিয়া লাহে লাহে উশাহ সম্পূৰ্ণ এৰিব। মনত ৰাখিব, এই প্ৰাণায়ামত উশাহ জিভাৰে টানি লৈ দুই নাকেৰে এৰিব লাগে। এই প্ৰাণায়াম অতি কমেও 5-10 মিনিট অভ্যাস কৰিব। এই প্ৰাণায়ামৰ বিশেষ উপকাৰিতা হ'ল, এই প্ৰাণায়ামে আমাৰ শৰীৰটো প্ৰাকৃতিকভাৱে শীতল কৰি ৰাখে। উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলৰ বাবে এই প্ৰাণায়াম বৰ উপকাৰী। ইয়াৰ উপৰিও পিত্তৰোগ, জ্বৰ, চৰ্মৰোগ আদিৰ বাবেও এই প্ৰাণায়াম অতি উপকাৰী। এই প্ৰাণায়ামে তৃষ্ণা দূৰ কৰিব পাৰে, শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰিব পাৰে। এই প্ৰাণায়াম বিশেষকৈ গৰমৰ দিনত অভ্যাস কৰিলে বৰ লাভ হয়। যিহেতু এই প্ৰাণায়ামে শৰীৰক শীতলতা প্ৰদান কৰে,

0: সেয়েহে শীতকালত ইয়াৰ বেছিকৈ অভ্যাস কৰাটো উচিত নহয়। চৰ্দি, কাহ অথবা হাঁফৰ ৰোগ থাকিলে এই প্ৰাণায়াম অভ্যাস কৰাটো একেবাৰে উচিত নহয়।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক নবনীতা গোস্বামী। এগৰাকী আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক উইলিয়াম বাটলাৰ য়েটছৰ আজি উপজা দিন। 1865 চনৰ 13 জুন তাৰিখে আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা উইলিয়াম বাটলাৰ য়েটছৰ সাহিত্য কৃতিসমূহৰ ভিতৰত দ্য ক্ৰছৱেজ, দ্য ৰোজ, দ্য টাৱাৰ, মাইকেল ৰবাৰ্টছ এণ্ড দ্য ডান্সাৰ, দ্য লেটাৰ্ছ আদি উল্লেখযোগ্য। 1923 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰা এইগৰাকী আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক উইলিয়াম বাটলাৰ য়েটছৰ মৃত্যু হয় 1939 চনত। এজন স্কটিছ গণিতজ্ঞ আৰু বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেল, তেওঁ তড়িৎ চুম্বকীয় তৰংগৰ সৰ্বোত্তম তত্ত্ব বৰ্ণনা কৰিছিল, যাৰ সহায়ত বিদ্যুৎ চুম্বকত্ব আৰু পোহৰক একে শক্তিৰ ভিন্ন ৰূপৰূপে বৰ্ণনা কৰা সম্ভৱ হৈছিল। মেক্সৱেলৰ তড়িৎ চুম্বকীয় বলৰ সমীকৰণক পদাৰ্থবিজ্ঞানত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ একীকৰণ বুলি কোৱা হয়, য'ত প্ৰথম সৰ্বশ্ৰেষ্ঠ একীকৰণ কৰিছিল ছাৰ আইজাক নিউটনে। 1865 চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ এ ডাইনামিকেল থিয়ৰী অৱ দ্য ইলেক্ট্ৰমেগনেটিক ফিল্ডত তেওঁ কৈছিল যে বিদ্যুৎ আৰু চুম্বক ক্ষেত্ৰৰ তৰংগবোৰ পোহৰৰ গতিত মহাশূন্যত ভ্ৰমণ কৰে। লগতে তেওঁ আৰু কৈছিল যে একে মাধ্যমত বৈদ্যুতিক আৰু চুম্বকীয় তৰংগৰ ভ্ৰমণৰ ফলত পোহৰ তৰংগৰ সৃষ্টি হয়। এই একীকৰণৰ দ্বাৰা ৰেডিঅ' তৰংগৰ অস্তিত্বৰ ভৱিষ্যৎবাণী কৰা হৈছিল, যাৰ বাবে তেওঁক আধুনিক বৈদ্যুতিক কৌশল ক্ষেত্ৰৰ পথ প্ৰদৰ্শক হিচাপেও গণ্য কৰা হয়। মেক্সৱেলৰ গৱেষণাই বিশেষ আপেক্ষিকতা আৰু কোৱাণ্টাম বলবিদ্যাৰ দৰে আধুনিক বিজ্ঞানৰ শাখাসমূহৰ ভেটি সাজিবলৈ সহায় কৰিছিল। 19 শতিকাৰ লোক হৈও তেওঁ 20 শতিকাৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত গভীৰতম প্ৰভাৱ পেলাইছিল। আইনষ্টাইনে তেওঁৰ কামক নিউটনৰ সময়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ গভীৰ আৰু ফলপ্ৰসূ আৱিষ্কাৰ হিচাপে অভিহিত কৰিছিল। 1831 চনৰ 13 জুন তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী গণিতজ্ঞ বিজ্ঞানীয়ে 1879 চনত মাত্ৰ 48 বছৰ বয়সতে মৃত্যুবৰণ কৰে, যদিও তেওঁৰ গৱেষণা আৰু আৱিষ্কাৰসমূহে বিজ্ঞানৰ ক্ষেত্ৰত তেওঁক চিৰদিন জীয়াই ৰাখিব। ছাৰ আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ সৈতে তেওঁৰ নাম বিজ্ঞানৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰ'ব। মিত্ৰদেৱ মহন্ত অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে বহু গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি থৈ গৈছে। আজি তেখেতৰ উপজা দিন। 1894 চনৰ 13 জুন তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে যোৰহাটত জন্মগ্ৰহণ কৰা মিত্ৰদেৱ মহন্তই প্ৰাথমিক শিক্ষা সমাপ্ত কৰি 1912 চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত আইএ শ্ৰেণীত নামভৰ্তি কৰে। 1914 চনত সুখ্যাতিৰে আইএ পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজতে সংস্কৃত বিষয়ত অনাৰ্ছসহ বিএ শ্ৰেণীত নামভৰ্তি কৰে, কিন্তু আৰ্থিক অনাটনৰ বাবে কটন কলেজৰ শিক্ষা আধাতে সমাপ্ত কৰি যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। তাৰ পাছত ক্ৰমে যোৰহাট নৰ্মেল স্কুলৰ সহকাৰী অধীক্ষক হিচাপে, গোলাঘাট চৰকাৰী হাইস্কুলত প্ৰধান শিক্ষক ৰূপে আৰু গোলাঘাট গুৰু ট্ৰেইনিং স্কুলত অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰি সেই পদতেই 1950 চনত অৱসৰ গ্ৰহণ কৰে। মিত্ৰদেৱ মহন্তৰ সাহিত্য কৃতিসমূহৰ ভিতৰত কেইখনমান গ্ৰন্থ হ'ল জ্ঞান লহৰী, চন্দ্ৰহাৰ, ধ্ৰুৱ, মৌ মহাভাৰত, মোহন ভোগ, অসমীয়া ধৰ্মাচাৰ্যৰ উপাধি, ব্ৰিটিছ সাম্ৰাজ্যৰ বুৰঞ্জী, ভাকুটকুট, বৈদেহী বিয়োগ, চৰণধুলি, ৰাংঢালী, অজামিলৰ মুক্তি, স্বৰ্গ নেমৰ্ত, নৰনাৰায়ণ, যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ, মৌ ৰামায়ণ, মইনা পাৰিজাত, চেনেহজুৰী ইত্যাদি। অসম সাহিত্য সভাৰ আদৰণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ ৰচক মিত্ৰদেৱ মহন্তই 1932 চনত অসম সাহিত্য সভাৰ সহ সম্পাদকৰ কাৰ্যভাৰ পালন কৰাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ অসম সাহিত্য সভাৰ উপসভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ উপৰিও 1955 চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সংগীত শাখাৰ সভাপতি আৰু 1964 চনত অসম সাহিত্য সভাৰ ডিগবৈ অধিৱেশনৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। 1961 চনত অভিনয়ৰ বাবে সংগীত

0: নাটক অকাডেমী বঁটা লাভ কৰা মিত্ৰদেৱ মহন্তক 1982 চনত অসম সাহিত্য সভাই সাহিত্যচাৰ্য সন্মানেৰে বিভূষিত কৰে। এইগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতাৰ দেহাৱসান হয় 1983 চনত। এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ আৰু ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক নিৰ্মল সাইনীৰ আজি স্মৃতি দিৱস। 1938 চনৰ 10 অক্টোবৰত পঞ্জাৱত জন্মগ্ৰহণ কৰা নিৰ্মল সাইনীয়ে 1958 চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1960 চনত তেওঁ দিল্লীৰ লেডী আৰ্য়ন কলেজত শাৰীৰিক শিক্ষা বিভাগৰ উপ প্ৰশিক্ষক ৰূপে যোগদান কৰি কাৰ্যনিৰ্বাহ কৰিছিল যদিও পিছলৈ তেওঁ পঞ্জাৱ ক্ৰীড়া সংস্থাৰ সহকাৰী সঞ্চালকৰ পদত অধিষ্ঠিত হৈছিল। মিলখা সিং আছিল এই সংস্থাৰ ডেপুটি ডিৰেক্টৰ। 1963 চনৰ পৰা 1980 চনত অৱসৰ গ্ৰহণ কৰালৈকে এই পদত নিয়োজিত আছিল। কিংবদন্তী ভাৰতীয় দৌৰবিদ মিলখা সিঙৰ পত্নী নিৰ্মল সাইনী মিলখা সিং সেৱা সংস্থাৰ সহযোগী আছিল, যি সংস্থাই অভাৱী খেলুৱৈ আৰু শিশুৰ হকে সহায়ৰ হাত আগবঢ়াইছিল। তেওঁৰ অৱশ্যে এক ৰাজনৈতিক দৃষ্টিভংগীও আছিল আৰু জীয়ৰী ডাক্তৰ মনা সিঙৰ সৈতে 2014 চনত আম আদমী পাৰ্টীত যোগদান কৰিছিল, কিন্তু পিছলৈ তেওঁ দল ত্যাগ কৰে। এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈৰ 2021 চনৰ 13 জুন তাৰিখে কোভিড-19 আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি হয়।
1: গুৱাহাটীৰ আহোমগাঁৱত থকা এছ কে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
2: 7042562907।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
2: এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক এলবিনিজিম সজাগতা দিৱস। এলবিনিজিম হৈছে জন্মৰ পৰাই শৰীৰত দেখা পোৱা এক অসংক্ৰামক ৰোগ। এই ৰোগে পুৰুষ মহিলা উভয়কে আক্ৰান্ত কৰে। পৃথিৱীৰ সকলো অঞ্চলতে দেখা পোৱা এই ৰোগৰ ৰোগীৰ ক্ষেত্ৰত চুলি, ছাল আৰু চকুত পোৱা মেলানিন নামৰ ৰঞ্জক পদাৰ্থৰ অভাৱ দেখা যায়, যাৰ বাবে এই ৰোগৰ ব্যক্তিজনে প্ৰখৰ ৰোদ অথবা পোহৰ সহ্য কৰিব নোৱাৰে। প্ৰতি বছৰে 13 জুন তাৰিখে আন্তৰ্জাতিক এলবিনিজিম সজাগতা দিৱস পালন কৰা হয়। এলবিনিজিম ৰোগীয়ে প্ৰায়ে পক্ষপাতিত্ব আৰু বৈষম্যৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ বাবে এই দিৱস সমগ্ৰ বিশ্বতে বৰ্তমান উদযাপন কৰিবলৈ লোৱা হৈছে। বহুলোকে বৰ্তমানেও এই ৰোগৰ ৰোগীক অস্পৃশ্য জ্ঞান কৰে। প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে দেখা দিব পাৰে এলবিনিজিমৰ লক্ষণ। সাধাৰণতে এজন ব্যক্তিৰ ছাল, চুলি আৰু চকুৰ ৰঙৰ দ্বাৰা চিনাক্ত কৰিব পাৰি এলবিনিজিম ৰোগ। তেওঁলোকৰ ছালৰ কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা দেখা যায়। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে যিকোনো ব্যক্তিৰে হ'ব পৰা এই ৰোগত আক্ৰান্ত লোকৰ চকু বাদামী ৰঙৰ অথবা ৰঙা ৰঙৰ দেখা যায়। প্ৰতিজন মানুহেই বিশেষ। এলবিনিজিম সেই বিশেষত্বৰে এক অংশ। সজাগতা, সন্মান আৰু সমতাৰ পোহৰেৰে আঁতৰ কৰিব পাৰি বৈষম্যৰ অন্ধকাৰ। আহকচোন আমিও এই ৰোগত আক্ৰান্ত ৰোগীসকলক মানসিকভাৱে সহায় কৰোঁ। এলবিনিজিম কোনো সংক্ৰামক ৰোগ নহয়। আক্ৰান্ত ব্যক্তিক স্পৰ্শ কৰিলেও ই বিয়পি নাযায়। এই ৰোগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আক্ৰান্ত ৰোগীসকলক প্ৰদান কৰি আমিও গঢ়িব পাৰোঁ এখন সুন্দৰ সমাজ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1773 চনত ইংৰাজ পদাৰ্থ বিজ্ঞানী টমাছ ইয়ঙৰ জন্ম হয়। 1928 চনত আমেৰিকান গণিতজ্ঞ জন ফৰ্বছ নেছৰ জন্ম হয়। 1983 চনত ভাৰতীয় ৰসায়ন বিজ্ঞানী ফণীন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু হয়। 2012 চনত পাকিস্তানৰ গজল গায়ক মেহদি হাছানৰ মৃত্যু হয়।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: কি হয়
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা

0: প্রতিষ্ঠান ভেটাপাড়া গুয়াহাটি।
1: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
0: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: বিশেষ লোক আদালত সমাধান সমারোহ। মহানগর উচ্চতম ন্যায়ালয়ের বিচারাধীন গোচর সমূহের ক্ষিপ্র আর ফলপ্রসূ সমাধানের সমাধান সমারোহ শীর্ষক বিশেষ লোক আদালত আয়োজন করা হয়েছে। 21, 22 আর 23 আগস্টত অনুষ্ঠিত হবলগিয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচরের পক্ষ সমূহক সংশ্লিষ্ট জিলা আইন সেবা প্রাধিকরণের কার্যালয় অথবা অসম রাজ্যিক আইন সেবা প্রাধিকরণের কার্যালয়ত যোগাযোগ করবলৈ অনুরোধ করা হল।
4: প্রিয় শ্রোতা, এটি আগবাইছো গুৱাহাটীৰ পৰা আজি প্রকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। আৰম্ভ হল ফুটবলৰ বিশ্বযুদ্ধ। আগন্তুক ডেৰ মাহ নিজৰ সৰ্বোচ্চ উজাৰি দিব বিশ্বৰ 48খন দেশৰ ফুটবলাৰে। ইয়াৰ সূচনা হল হুৰতাল মূৰ্চনাৰে। এতিয়াৰে পৰা সাধাৰণ গ্ৰাহকে প্ৰতিদিনে সৰ্বাধিক 200 লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব। এই ডিজেল পুনৰ বিক্ৰী কৰাত কঠোৰ নিষেধাজ্ঞা বলবৎ হ'ব। তদুপৰি কাৰখানা আৰু বাণিজ্যিক গ্ৰাহকে খুচুৰা পেট্ৰল পাম্পত ইন্ধন ক্ৰয় কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে এই নতুন নিয়ম সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। কয়লাৰ সলনি সেউজ শক্তি উৎপাদনত দেশে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ বাবে ৰাজ্যৰ শক্তি বিভাগেও অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰি সৌৰ শক্তি উৎপাদনত গুৰুত্ব দিছে। এ পি ডি চি এলৰ সূত্ৰৰ পৰা জানিব পৰা মতে অসম সৌৰ শক্তি নীতি 2025ৰ অধীনত 2030 চনৰ ভিতৰত অসমে 3500 মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন 6 জুলাইৰ পুৱা 9:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছে। নতুন চৰকাৰৰ এইখন হ'ব প্ৰথম বাজেট অধিৱেশন। সমগ্র দেশত সৃষ্টি হওয়া নাটনির প্রতি লক্ষ্য রাখি কর্কট রোগের ঔষধের মূল্যবৃদ্ধিত অনুমোদন জানাইছে সরকারে। কেন্দ্রীয় সরকারে কর্কট রোগের ঔষধ সিসপ্লেটিন আর কার্বোপ্লেটিনের মূল্যবৃদ্ধির ন্যাশনেল ফার্মাসিউটিক্যাল প্রাইসিং অথরিটিক অনুমতি প্রদান করেছে। পরবর্তী প্রজন্মর প্রযুক্তি সন্দর্ভত গবেষণা, বিকাশ, পরীক্ষণ আর বাণিজ্যিকীকরণের ক্ষেত্রে আইআইটি কানপুরের বুঝাবুঝির চুক্তি স্বাক্ষর করেছে বিএসএনএলে। এই কথা প্রকাশ করেছে বিএসএনএলের অধ্যক্ষ তথা পরিচালন সঞ্চালকে। ভারত বাংলাদেশের সীমান্ত উত্তেজনাময় পরিস্থিতি বিরাজ কৰি থকাৰ মাজতে দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় সীমাত সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সহমতত উপনীত হৈছে। ৰাজধানী দিল্লীত থকা বি এছ এফৰ মুখ্য কাৰ্যালয়ত ভাৰত আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা সংস্থাৰ মাজত 8 জুনৰ পৰা 11 জুনলৈ অনুষ্ঠিত সমন্বয় বাৰ্তাত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খেলৰ পৃষ্ঠাত সহজ জয়েৰে চলিত ফিফা বিশ্বকাপত অভিযান আৰম্ভ কৰিলে মেক্সিকোৱে। মেক্সিকোৰ এষ্টাডিঅ' এষ্টেকা ষ্টেডিয়ামত ঘৰুৱা দল মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবলৰ উদ্বোধনী মেচখন। দক্ষিণ কোৰিয়াই চলিত ফিফা বিশ্বকাপৰ গ্ৰুপ এৰ প্ৰথমখন মেচত বিজয় সাব্যস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। ঘৰুৱা দল টীম ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ আজি ধৰমশালাত অনুষ্ঠিত হ'ব। অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক সুখবৰ, বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ 2026ৰ ঘোষণা কৰা ভাৰতীয় দলত অসমৰ প্ৰতিভাৱান মহিলা শ্বাটলাৰ ইছাৰাণী বৰুৱাই স্থান লাভ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ

0: ভৰ দুপৰীয়া পথাৰৰ মাজে মাজে খোজ দি সি দেখিলে তাহানিৰ চলা বিলখনৰ চিনচাপ নাই। ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল চলা, বৰাগী চলা আৰু খেৰণী তিনিওখন বিল। বিশাল এলেকাজুৰি থকা বিলকেইখনৰ পাৰ চিৰসেউজীয়া গুগুল বন, পাতিদৈ, কঠ বন আৰু নলখাগৰিয়ে এসময়ত গেজেপনি মাৰি আছিল। বিলৰ পানীত শিঙৰি, উৎপল ভেঁট আৰু এচোৱাত পদুমৰ পাহিয়ে ৰূপৰ পোহাৰ মেলিছিল। ৰিবৰি বতাহে তোলা সৰু সৰু ঢৌবোৰ ৰ'দ পৰি ভগা কাঁচৰ টুকুৰা যেন হৈ চিকমিকাই উঠিছিল। মাজে মাজে ঘিলাহাঁহ, হাড়গিলা, শামুক ভঙা, দৈকলা, সাৰেং, শৰালিৰ জাকে কৰা জলকেলিৰ নয়নাভিৰাম দৃশ্যবোৰো তাৰ চকুৰ আগত ভাঁহি উঠিল। শূন্য, এতিয়া সকলো খালী হৈ গ'ল। তাৰ ঠাইত এতিয়া বালি, বালি আৰু বালি। সুত বগা ঢকঢকীয়া বালি এতিয়া যেন দিগন্তজুৰি পৰি আছে। এই বিস্তৃত বালিৰাশিৰ পৰা এতিয়া উৰি আছে জলীয় বাষ্প। অনৰ্গল উৰি থকা বাষ্পখিনিয়ে ওপৰৰ শূন্যতাখিনিত যেন অনুভূত নোহোৱা এক মৃদু কম্পনৰ সৃষ্টি কৰিছে তাৰ এনে লাগিল। তাৰপাছত সি বাওঁ দিশৰ গাঁওখনলৈ চালে। একেই বাঁহনি কাঠনিৰে ভৰা যুগলাতি গাঁওখন কোনো ক্ষয়ক্ষতি নোহোৱাকৈ আগৰ দৰেই আছে। কিন্তু ওচৰৰ প্ৰাকৃতিক দৃশ্যপটৰ সলনিয়ে যেন গাঁওখনৰ পূৰ্ণাংগ চেহেৰা সলনি কৰি পেলালে। ওচৰতে এডৰা কৰিয়নী দেখি সি ভাবিলে স্লুইচ গেটলৈ বেছি দূৰ নাই। সেই পুৰণি স্লুইচ গেটখনৰ কাষতে মথাউৰিৰ দাঁতিত মনেশ্বৰ ককাইদেউৰ ঘৰ বুলি সি শুনি আহিছে। সি তালৈকে আগবাঢ়িছে। মনেশ্বৰ ককাইদেউ, এই নামটোৱেই তাৰ মনলৈ এতিয়াও এশটা নঢল বোৱাই আনে। এক শীতল অনুভূতি, এক অনিৰুদ্ধ প্ৰেৰণাৰ স্ৰোত। বৰ মৰমীয়াল আছিল মানুহজন। কি আকুল হৃদয়, কিমান ৰসাল কথাৰ মৌচাক এই মানুহজন। সিহঁত যেতিয়া লৰামতীয়া হৈ আছিল, সিহঁত যেতিয়া চেমনীয়া হৈছিল, তেতিয়াই এই মানুহজনে চোতমহীয়া হাবিত সোমাই শুকান গছৰ পাতত মচক মচক খোজ দি দি গাঁৱৰ ল'ৰাবোৰক লগত লৈ জাত জাত বিহুনাম শিকাইছিল। যধে মধে বিহুনাম নহয় দেই মইনাহঁত, প্ৰথমে যোজনা, তাৰপাছত চেনেহ, চেনেহৰ পাছত পিৰিতি, পিৰিতিৰ পাছত বিৰহ, বিৰহৰ পাছতহে মিলনৰ গান গাব লাগে। পোনচাতেই পিৰিতি বা মিলনৰ বিহুনাম নাগায়, কথাটো মনত ৰাখিবি হওক। হয়, মানুহজনে জাত জাতকৈ বিহুনাম শিকাইছিল। ওপৰ দৈয়ঙীয়া, মইনাপৰীয়া, অকলে ৰান্ধি খাই ভাত। কোনোবা এটাই সোধে, মনে কয় দু মইনাপৰীয়া বুলি যে গালে, মইনা পাৰনো ক'ত? আমাৰ এইফালে ধনশিৰি পাৰ, দিছৈ পাৰহে আছে। হুঁ হুঁকৈ হাঁহি মানুহজনে বকলা মেলিব,
1: বহ বহ হৌ ল'ৰাহঁত, মইনা বুলি কোনো নৈ নাই। ৰ শুন হওক বাৰু, আমাৰ উপৰি দেউতাসকল একালত ওপৰ দৈয়াঙৰ ফালে আছিল। বৰ হুতাহুতি আছিল সেইসকলৰ মাত কথা। এবাৰ হাতীৰ পিঠিত উঠি ৰজা হওক সেইফালে দেশ ফুৰিবলৈ, এটা ঘোঁৰাৰ পিঠিত বহি আহিছে মৰঙীৰ ৰাজখোৱা। হাতী ঘোঁৰাৰ পিঠিত বহি ৰজা ৰাজখোৱা যেই গাঁৱত সোমাল, কোনোবা দুটামানে চিনিব নোৱাৰি পেংলাই কৰি চিঞৰি চিঞৰি ইটোৱে সিটো সোধাসুধি কৰিলে। হে বোলো বান্ধৈ, ভকুৰা এন্দুৰ বৰফুকন্তি হৈ যে গড় মাৰিবলৈ ওলাই, এই দুফেৰা বা কোন, দেওনে মনীষ? ঐ ঢেঁকী থোৰাৰে মাৰ সোধাম, সজে সজে হাতী ঘোঁৰা গাঁৱৰ পৰা বাজ কৰ। ৰজাই ঠাইতে হাতী বৈধ কৰালে, ৰাজখোৱাও ঘোঁৰাৰ পিঠিৰ পৰা নামিল। তাকে দেখি সকলো সেই ঠাইৰ পৰা পলাই পত্ৰং দিলে। তাৰ পাছতে ৰজা আৰু ৰাজখোৱাৰ কিবা আলোচনা হ'ল। ৰজাই ক'লে, মৰঙীৰ ৰাজখোৱা। ৰাজখোৱাই ক'লে, স্বৰ্গদেউ ঈশ্বৰ। ৰজাই ক'লে, এই ডিকিৰ পাইক পৰ্যায় যে মাত মাতে হুতা। ৰাজখোৱাই ক'লে, হয় স্বৰ্গদেউ, আমাৰো আহজাহ তাকৰ, উভত মাত ই খবৰ লগৰীয়া। ৰজাই ক'লে, আমাৰ আদেশ, ইসকলে গছৰ পৰা ঘৰে প্ৰতি মইনা চৰাইৰ পোৱালি পাৰক। মইনা চৰাইক ভাল মাত বোলাই আমাৰ কাৰেঙত ভেটক গৈ। গিৰি এঘৰ, মইনা এক, যি গিৰিৰ চৰাইৰ মাত উভত আৰু হুতা হ'ব, সেই গিৰিৰ জিভা কাটি কোৱা খুৱাম। ৰাজখোৱাই ক'লে, স্বৰ্গদেৱে ভাল জানি মোত আজ্ঞা কয়, এতেকেহে এই আজ্ঞা ঢোল খুন্দি পাইকক দিওঁ। ৰজাই ক'লে, ৰাজখোৱাই এখেতে থাকক, সজ কাম কৰক। ৰাজখোৱাই ক'লে, স্বৰ্গদেৱে বাঞ্ছা কৰা মতেই কাম হ'ব, পাইক

0: পৰ্যাও সজ হ'ব কথাৰ গড় মাৰিলোঁ। ৰাজখোৱা তাতে থাকি সকলো ৰাইজ গোট খুৱাই ৰজাৰ আদেশৰ জান দি বুজাই বঢ়াই ঘৰে প্ৰতি একোটাকৈ মইনা চৰাই পুহিবলৈ ক'লে। ৰাইজেও উৎসাহেৰে গছৰ পৰা মইনা চৰাইৰ পোৱালি পাৰি আনি খুব সাৱধান হৈ ভাল মাত কথা শিকাবলৈ ল'লে। সকলোৱে আগৰ হাই কাজিয়া হোতা মাত কথা এৰি মৰমখনা মিহি মাতেৰে কথা বতৰা পাতিবলৈ ধৰিলে। গছৰ পৰা মইনা চৰাইৰ পোৱালি পাৰি পোহ মনোৱাৰ কাৰণেই ওপৰ দৈয়াঙৰ সেইফালৰ মানুহক মইনাপৰীয়া বোলে। ঠাইখনৰ নামো মইনাপৰা হ'ল।
1: এজাক চেমনীয়া ল'ৰা লগত লৈ মনেশ্বৰে যেতিয়া গাঁৱৰ মাজেৰে বাট বোলে, তেতিয়া ঘৰৰ চোতালৰ পৰাই কোনোবা গৃহস্থই মাত লগায়, মনেশ্বৰ তোমাৰ সৈন্যসকলক চম্ভালি ৰাখিবা দেই, গোটেইজাক সোমাই আমাৰ অশোক বন ধ্বংস নকৰিলেই ৰক্ষা। কোনোবাই আকৌ সোধে, অ' সেয়া মনেশ্বৰ নে, তুমি ল'ৰা মুখাত এনেই বলিয়া কৰিলাহে, মুখত হৰিনাম নাই খালি বিহু নাম, চতৰ বিহুলৈ ছমাহ থাকোঁতেই ইহঁতে ওলাহত হাত দাঙি নচা হ'ল, চাবা দেই এইজাক কাললৈ উঠিছে নে ভাললৈ উঠিছে ঠিক নাই। চতমহীয়া জোনাক নিশা মনেশ্বৰে নিজৰ ঘৰৰ চোতালত আঠ নটামান ল'ৰাৰ হাতে হাতে নিজ হাতে সজা মহৰ শিঙাৰ পেপা তুলি দি বজাবলৈ শিকায়। ধনশিৰি নৈ খহনীয়াত পৰি এদিন মনেশ্বৰহঁতৰ গাঁওখনৰ মানুহবোৰ দিহিঙে দিপাঙে গুচি গ'ল। নাই, মনেশ্বৰ ককাইদেউহঁত ইয়াৰ পৰা গুচি যোৱাৰ পাছত কোনোদিনেই সোণমইনাই তেওঁক লগ পোৱা নাই। মাথো ক'ৰবাত পেপাৰ মাত শুনিলে চেৰেংকৈ তেওঁলৈ মনত পৰে। মানুহজনৰ হিয়া উপচি থকা মৰমে তাৰ মনত এনে সাঁচ বহুৱালে যে মানুহজনক আকৌ আজি লগ পাব বুলি তাৰ গা হাতখন হাতখন লাগিল। আনন্দৰ ঢৌ পাৰ ভাঙি ওলাই আহিব খুজিলে। কেনে আছে মানুহজন, কেনে আছে জেউতী বাইদেউ? মনেশ্বৰ আৰু জেউতী দুয়োৰে ল'ৰা ছোৱালীহঁতো চাগৈ মানুহহালৰ দৰেই ৰঙিয়াল মৰমীয়াল হ'ব। অকস্মাত গৈ সি যেতিয়া মনেশ্বৰ ককাইদেউ আৰু জেউতী বাইদেউক মাত লগাব, কি কৰিব সিহঁতে? আৰু ল'ৰা ছোৱালীবোৰে কি বুলি মাতিব তাক? মামা? চুমা খাব, গালে মুখে হাত ফুৰাই মনেশ্বৰ ককাইদেৱে তাক চুমা খাব। জেউতী বাইদেৱে এশটা কান্দি ক'ব, বৰ ডাঙৰটো হ'লেও সোণমইনা, জীৱনত দেখা পাম বুলি ভবাই নাছিলোঁ, থাক থাক আজি ৰাতিটো ইয়াতে থাক। থাকিব, সি ৰাতি তাতে থাকিব। এতিয়া সি বহু কথা জানিব বুজিবলৈ আছে মনেশ্বৰ ককাইদেৱৰ পৰা, বহুত কথা পাতিব। কথাবোৰ ভাবি ভাবি সি স্লুইচ গেটৰ ওচৰ পালেগৈ। দুপৰ হৈ আহিছে, ফাগুন মাহৰ বতৰ, বতাহত ধূলি উৰি আছে, ছিগা মথাউৰিটোৰ কাষৰ পৰাই ব্ৰহ্মপুত্ৰৰ নতুন বালিচৰ পৰিছে, ঝাওবন গজিছে, এছাতি বতাহ ঝাও গছবোৰৰ মাজেদি বৈ অহাত এক মৃদু সোঁ সোঁৱনি শব্দ শুনা গৈছে। সৌটো স্লুইচ গেট, নদীয়ে এইচোৱা ঠাই খহোৱা নাই, এটা সৰু ঘৰ, ঘৰৰ ছাল ধানৰ নৰাৰে চৌওৱা, বেৰ গোবৰ মাটিৰে লেপা, ঘৰটোৰ মুধৰ ফালে আঁৰ বেৰ নোহোৱা এখন চালি, তাতে এটা চৌকাত এজনী তিৰোতাই জোহালত কিবা খুচৰি আছে। সোণমইনা মানুহগৰাকীৰ ফালে আগবাঢ়ি গ'ল, মনেশ্বৰৰ ঘৰৰ খবৰ ল'ব ইয়াতে। সোণমইনাক দেখি মানুহগৰাকী থিয় হৈ সোঁহাতখন চকুৰ চেলাউৰিৰ ওপৰত ৰাখি কোন মানুহ আহিছে চাব বিচাৰিলে। মানুহজনীৰ মনত কিবা সন্দেহ উপজিলে। সোণমইনা একেবাৰে চালিখনৰ ওচৰলৈ গৈ ৰৈ গ'ল।
2: জেউতী বাইদেউ, চিনি পাইছেনে? মই কিন্তু আপোনাক চিনি পালোৱেই।
1: মানুহগৰাকী অলপ থতমত খোৱাৰ দৰে হ'ল।
3: কোন বা?
2: ভালকৈ চাওকচোন।
1: এইবাৰ মানুহজনীয়ে তাৰ মুখলৈ চাই ৰৈ গ'ল। সন্দেহৰ চকুৰে চালে জেউতীয়ে, ভাবিলে নিশ্চয় কোনোবা চোৰাংচোৱা চৰকাৰী মানুহ। কিছুপৰ সোণমইনালৈ চাই জেউতীয়ে টেংটিঙীয়া কঠোৰ মাতেৰে সুধিলে,
3: কাক বিচাৰিছে?
2: আপোনাক, মনেশ্বৰ ককাইদেউক।
1: এক অক্ষমনীয় ভাৱ দেখুৱাই মানুহজনীয়ে এইবাৰ জেঙেৰা মাৰি উঠিল।
3: নাই নাই, ইয়াত কোনো মনেশ্বৰ নাই। কোনে ক'লে মোৰ নাম জেউতী বুলি? কোনটো টকিয়াই লগাইছে এইটো মনেশ্বৰৰ ঘৰ বুলি? নাই, কোনো মনেশ্বৰ ফনেশ্বৰ ইয়াত নাই।
2: বাইদেউ, ইমান খং কৰিছে কেলৈ? চাওকচোন, মই কোন? মই সোণমইনা, গোহাঁইৰ ঘৰৰ, মনত পৰিছেনে?
3: মৰাটো তাকে কোৱা নাছিলি কেলে অথনিৰে পৰা? বহ বহ, পিয়াখনতে বহ। বৰটো হলিও বোপাই, সৰুতে কেটেং মেটেং আছিলি, কচোন চিনি পাওঁ কেনেকৈ? আইঔ, কত বছৰ হ'ল তহঁতক নেদেখা। বহ বোপাই, ৰ মই চাহপানী অকণ তপতাওঁ, বহায়ে দিওঁ, কমখন বাট কৰিবাই আহিছোনে? ইছ ৰাম মোৰ কপাল।

0: আলৈ
1: মানুহজনে একে উশাহতে ঢেৰ কথা কৈ পেলালে। চাহৰ কেটলিটো চৌকাত বহুৱাই আকৌ এবাৰ তাৰ মুখলৈ চালে।
0: চিকুণটো হলে কচোন বাৰু, কেনেকৈনো চিনি পাওঁ? পিছে আমি ইয়ালৈ আহিলো বুলি খবৰটো কোনে দিলে?
1: সোনমইনাই পীৰাখন অকণমান পিছুৱাই দি মূধৰ বেৰখনত আওঁজি বহিল।
2: পালো বাইদেউ, কিবা স্বৰূপত আপোনালোকে ইয়াতে থকা বুলি গম পাই চিধাই ইয়ালৈকে পোনালো। কওকচোন, আপোনালোকে ইমান দিন ক'ত আছিলেগৈ?
1: উতলি থকা পানীখিনিত চাহপাত এজেবা দি জেউতীয়ে কিবা এটা বিচাৰিলে। গিলাচ, চিচা গিলাচ এটা ওচৰ চপাই আনি তাতে গাখীৰ অকণ ঢালি চাহৰ কেটলিটো চাদৰৰ আগটোৰে ধৰি নমালে। চেকনিখন গিলাচটোৰ ওপৰত থৈ চাহপানী ঢালিলে। তাৰপাছত গিলাচটো তালৈ আগবঢ়াই দি কৈ গ'ল,
0: খাই লচোন পানীটোপা, গু নাই। হেৰি নহয়, আমি ইয়াৰ পৰা সাতঘৰ মানুহ গৈছিলোঁ নহয় গোমাৰিগুৰি ইজাপলৈ। গৰু ছাগলী আধাখিনি ইয়াতে বিহৰা বজাৰত বেচি যিকেইটা ধন পালোঁ তাৰে তাত গৈ মাটি ভাঙি ঘৰ দুৱাৰ কৰি খেতি বাতিত লাগিলোঁ। হওক, ভালে ভালেই গৈছিল সকলো। ঔ মইনা, কি চাবি কলৰ গোট, নেমু টেঙা এডাল এডাল
2: হয়নে?
0: তাতে ককায়ৰ হাতখন জানোই নহয়, কিবা এটা গোজ মাৰিলে ঠন ধৰি উঠে। তামোল পুলিও ৰুলে ভালেমান। আহু শালি দুয়োটা খেতিকে কৰিছিলোঁ। হওক, কি ধান, ছবছৰ হৈছিল তাত।
2: হয় দেখি,
0: তামোলে দাবি মিলিছিলহে। সেইবছৰে কেলে চৰকাৰে হাতী লগাই চব ভাঙি পেলোৱা নাই? ভঁৰাল গোহালি ঘৰ চব ভাঙিলে, তামোল নেমু কলগছ কাটি খাস্তাং কৰিলে। এ ভেকচন নে কি, খেদাই পঠিয়ালে চবকে চৰকাৰী মাটি। উপায় নাপাই মানুহবোৰ আকৌ দিহিঙেদি পাঙে উঠি গ'লগৈ। ঘৰ ভঙা বছৰে তাতে মেলেৰিয়াত পৰি ডাঙৰ ল'ৰাটোও ঢুকাল। অ নহয় নহয়, এই মাটি ভঙা তিনি বছৰৰ পাছতহে সেইবাৰো এভেকচন কৰিবলৈ আহিছিল। তাৰপাছত তাৰ পৰা আহি আমি আকৌ উত্তৰ পাৰলৈ উঠি গ'লোঁ। গহপুৰৰ ফালে গৰু গাই ঘটি বাতি যি আছিল এটাইবোৰ বেছি আমি তেতিয়া তিনিটা প্ৰাণীহে কিবা কৰি খাম বুলিয়ে তালৈ গ'লোঁ। প্ৰথমে বাপেক গৈ চাই চিতি আহিলগৈ, তাৰ মানুহৰ লগত কথা বতৰাও পাতিলে। পাহাৰৰ নামনিফালে চৰকাৰী মাটি এটুকুৰাতে ঘৰ দুৱাৰো সাজিলেগৈ। পাছত ল'ৰাটোৰ সতে মোক নিলেহি, আধিয়া খুন্দোৱাকৈ খেতি কৰি ভালেই চলি আছিল। পাছে নহ'ল, স্কুলীয়া ল'ৰাবোৰে গণ্ডগোল কৰা বছৰে আমাকো তাৰ মানুহে বিদেশী বুলি হিংসা কৰিবলৈ ধৰিলে। এদিন যদি গৰু ছাগলী চুৰ কৰি নিয়ে আন এদিন ঘৰত জুই লগাই মাৰিম বুলি ধমকি দিয়ে। পাছত দেখাদেখিকে ধান চাউল দকাহকা দি নিয়া হ'ল। গা নোমেই শত্ৰুৰ নিচিনা হ'ল, কাকো বিশ্বাস কৰিব নোৱাৰি। এদিন ঘৰত জুই লগাই দিলে, আমাৰ ছোৱালীজনী তেতিয়া পানী কেঁচুৱা বাচিলোঁ বুলিহে। তাৰপাছত আকৌ তাৰ পৰা আহি জাপৰি পথাৰ পালোহি। ল'ৰাটো তাতেই স্কুলত পঢ়িছিল। ইয়ালৈ আহি যেনিবা মাষ্টৰক কৈ মেলি নামটো লগাই দিলোঁ। পিছে শুনমইনা, দৰিদ্ৰ বোলে লংকালে যায়, সাগৰো শুকায় মানিকো লুকায়, আমাৰ কপালেই এনেকুৱা। জাপৰি পথাৰতো থকা নহ'ল, হাতীয়ে তিনিবাৰমান ঘৰ ভাঙিলে, আধিয়ে মাটিও নোপোৱা হ'লো। হওক, কি কৰিবি ক?
1: সোণমইনাই একান্ত মনেৰে কথাবোৰ শুনি গ'ল। মাজে মাজে শলাগি যোৱাৰ বাহিৰে আৰু ক'বলগীয়া তাৰ একোৱেই নাথাকিল। সেয়ে সি কথাৰ সুৰ সলাবলৈ এনেই সুধিলে,
2: বাইদেউ, আপোনাৰ ল'ৰাটো এতিয়া ক'ত, স্কুললৈ গ'ল নেকি?
1: প্ৰশ্নটো শুনিয়েই যেন মানুহজনীৰ গাত গৰম তেলহে পৰিল। জাঙুৰ খাই উঠিল জেউতী।
0: কি সুধিলি, কি সুধিলি? মোক যে সুধিছ মাধ গোসাঁইক নুসুধগৈ কেলে? জট কুটৰ ঘাই মাধ, মাধ গোসাঁই ল'ৰাই মাধ গোসাঁই পুতেকৰ লগ লাগি দেশ স্বাধীন কৰিবলৈ গৈছে। দেশ স্বাধীন কৰিব মাধ গোসাঁই পুতেকে, দেখিলো নহয় গান্ধী বুঢ়াই কিখন দেশ স্বাধীন কৰিলে।
1: সোঁতমোচ খাই পৰিল সোণমইনা। মানুহজনীৰ কি হ'ল হঠাৎ, ইমান উত্তেজিত হ'ব লগা কি কথা আছে? নিশ্চয় ইয়াৰ অন্তৰালত মানুহজনীৰ অন্তৰত আঘাত হানিব পৰা এনে কিছুমান কাৰণ আছে যি অব্যক্ত বেদনাদায়ক, অথচ সেই কথা সকলোৱে জানি গৈছে। জেউতীয়ে বহু পৰ তললৈ মূৰ কৰি মাটিলৈ চাই থাকিল, নিমাত নিস্তব্ধ। সোণমইনাৰ নিজকে বৰ অপৰাধী যেন লাগিল। এনে গোমা পৰিৱেশ মুকলি কৰিবৰ বাবে কি ক'লে ভাল হ'ব সি ভাবিবলৈ ধৰিলে। এই নীৰৱতা নিজেই ভংগ কৰি এইবাৰ মানুহজনী সহজ হৈ পৰিল। এটা দীঘল হুমুনিয়াহ চাৰি জেউতী আকৌ কৈ গ'ল,
0: সি কলেজতো নাম লগাইছিল। তাৰ কথা সুধি মোৰ বুকুত জ্বলি থকা জুইকুৰাত আৰু খেৰবাহ নিদিবি। সি য'তে আছে তাতেই থাকক,

0: ভালে কুশলে থাকক। শুন মইনা, জাপৰি পথাৰতো আমাৰ বৰ বেয়া দিন গ'ল। ককায়েৰ স্বভাৱ একেবাৰে খিংখিঙীয়া হ'ল। আগৰ ৰঙিয়াল মানুহটোক কিবা দেওভূতে পালেই হ পায়, চামুন হ'ল, মহ জোখে পালেই হ পায়। মাজে মাজে কাজিৰঙা হাবিলৈ গৈ বানপানীত পৰি মৰা মহৰ শিং বুটলি আনি পেপা সাজে। এনেই হেনো মতা মহৰ সোঁফালৰ শিংটোৰহে মাত শুৱলা হয়। পাছে ককায়েৰে সেইটো বাচ বিচাৰ নকৰি যি পায় তাৰেই পেপা সাজে। শিংবোৰ আনি এমাহমান ৰ'দ পৰা কেঁচা গোবৰৰ দমত পুতি থয়। এইচোৱা সময়তে ল'ৰাটোৰে মিলি বেহু, চুপহি, থুৰুহি, গৰববোৰ বাঁহেৰে সাজি উলিয়ায়। পাছত গোবৰৰ পৰা উলিয়াই আনি কোমল শিংবোৰ চোকা কটাৰীৰে চাচে। তাৰ পাছতে জোখমাপ লৈ কাটি কুটি তপত পানীত উতলাই তপতে তপতে ভেলৌ কাঠৰ সাজটো শিঙত সুমুৱাই থয়। পিতলৰ বান্ধবোৰ ক'ৰবাত গঢ়াই আনি ঠোলাত সুমুৱাই থৈ দিয়ে। গ্ৰাহক ঢেৰ ওলাল, দাম ভাল পায়। তথাপি সেইবোৰ বেছি যি দুই এপইচা ওলায় তাৰে ঘৰখনক হা খৰচ নোজোৰে। ল'ৰাটোকো পঢ়াৰ খৰচ ভালকৈ দিব নোৱাৰে, কানি কাপোৰৰ কথা বাদেই। তাৰ পাছত মাজে মাজে দুই এযোৰা মানুহ পেপা বিচাৰি আহি ফুচফুচাই কথা পাতে। কি কথা, কি বতৰা, একো ভূ নাপাওঁ, সুধিলে মানুহটোৱে গেঙেই মাৰি ধৰে। একো কথা কাকো নকয়। ল'ৰাটোকো নমতা হ'ল, ছোৱালীজনীকো একেবাৰে নিবোকা চামুন। মাজে মাজে আকৌ ঘৰৰ পৰা অন্তৰ্ধান হয়, আকৌ ওলাই আহি লগত চাউল পাত মাছ পুঠি কেতিয়াবা কাপোৰ কানিও কিনি লৈ আহে। ইফালে বনৰীয়া হাতীয়ে বাৰে বাৰে ঘৰ ভঙাৰ পাছত তাত আৰু থকা নহ'ল, ইয়ালৈ উঠি আহিলোঁ।
1: জেউতীয়ে তললৈ মূৰ কৰিয়ে কথাবোৰ কৈ গ'ল। সোণমইনা নিমাত, কথাৰ কোনো শলাগ লোৱা নাই। দীঘলীয়া নিস্তব্ধতা দেখি জেউতীয়ে সোণমইনাৰ মুখলৈ চালে। সোণমইনা তেতিয়া মুগ্ধ, এক মোহনীয় আৱেশত বিভোৰ। সমুখত যে এয়া এপাহি পদুমৰ পোহৰ, ই কি, এয়া কি সঁচাই মানৱীনে? পৃথিৱীত ইমান সুন্দৰীও থাকিব পাৰেনে? বৈ পৰা চেলাউৰী, সপোন ভৰা উজ্জ্বল চকু, গোলাপৰ পাহিৰ দৰে কম্পিত ওঠাৰো একান্ত চিত্তে দুয়ো দুয়োতে মগ্ন হৈ পৰিছে। তাইৰ অন্তৰত উঠানমা কৰিছে অনুৰাগৰ অনন্ত উৰ্মিমালা, চিত্ৰলেখা সেই সখী মোৰ, দলিয়াই পেলোৱা তোমাৰ হাতৰ তলিকা, মই যে পালোঁ মোৰ সপোনৰ সখা। চোৱা চোৱা, এয়া মোৰ সন্মুখত ৰৈ আছে সপোনৰ সখা। আৰু সোণমইনা, নৈৰ পকনীয়াত বাজি উঠা এটা পানী সুহুৰি তাৰ বুকুৰ ভিতৰত পাক লৈ লৈ ওলাই আহিব খুজিছে। উঠা ৰঘুনন্দন, ঘঁহা তেল চন্দন, হিৰে লৈ বুকুলৰ মালাহে।
2: ঐ তই যে জয়দৌল শিৱদৌল দেখুৱাই মতা ল'ৰাটোৰ আগত এনেকে ৰৈ আছ, গাত কাপোৰ এছাটি লৈ ল'ব পৰা নাই?
1: কেতেংকৈ চিঞৰি উঠিল জেউতী।

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমর পাঞ্চৈর ধারাবাহিক পাঠর চতুর্থ খণ্ডটি শুনিলে। বিভিন্ন চরিত্রত অভিনয় করিলে মনেশ্বর উৎপল বরা, জেউতী সীমা বৰুৱা আৰু সোণমৈনাৰ চরিত্রত অভিনয় করিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপর্ণ দাসৰ। জল পদুমৰ পাঞ্চৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: হেৰো, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: কি কৰি আছো?
6: বিললৈ ৰৈ আছো।
5: তোমাৰ কাৰ্ডখন দিয়া না।

0: ইন্ডিয়া। RBI কয় যে আপনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুই নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব। হে, এয়া খোয়া চ্যাম্পিয়নশিপ আছিল নেকি? RBI কয় জানি ল, সতর্ক হোক।
1: তোর লড়াটুক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসায় সকলো সলনি করে দিলে।
1: পিছে এনে যত্ন কত পালি?
2: গুৱাহাটী ভেটাপাড়ার হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠানত।
1: ও, তাত পিছে শিশুর বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুর স্বাস্থ্য শিবির, পুষ্টি সম্পর্কীয় সজাগতা আর সকলো বয়সের লোকের বাবে বিশেষ স্বাস্থ্য সেবা উপলব্ধ।
1: ও, সঁচাকৈ বৰ ভাল কথা,
2: কারণ সকলোৰে বাবে সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্রয়োজন।
3: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
5: ঘৰত পানী সোমালে সুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিঁয়াজী প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত কয় যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজি নেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰে। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচুৰ খেতি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমৰ কৃষকক বিশ্ব বজাৰৰ সৈতে সংযোগ ঘটোৱা, কৃষিজাত উৎপাদনক অধিক মূল্য সংযোজনৰ সুযোগ দিয়া তথা উৎকৃষ্টমানৰ সামগ্ৰীসমূহক আন্তৰ্জাতিক পৰ্যায়ত চিনাকি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিজেপিৰ ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত কালি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, চক্ৰধৰ গগৈ, পুলক গোহাঁই আৰু সঞ্জয় কিষাণক সম্বৰ্ধনা জনোৱা হয়। সোণোৱালে বিধায়কসকলক জনসাধাৰণৰ আস্থাৰ প্ৰতি সন্মান জনাই সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰি নিজ নিজ সমষ্টিৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগাবলৈ আহান জনায়। দুলিয়াজান সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিজ নিজ দায়িত্ব পালনেৰে বিধায়কসকলে জনকল্যাণৰ স্বাৰ্থত কাম কৰি যাব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
7: আমাৰ লোকসভাৰ সাংসদ, ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিল আৰু আমি ইয়াত উপস্থিত আছিলোঁ সকলোৱে, আৰু তাৰ লগতে এটা ভোজৰ ব্যৱস্থা কৰিছে। সেইকাৰণে মই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মোৰ ফালৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনাৰ গম পাইছে যে আমি 10জন বিধায়ক আছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত, 10জনেই ভাৰতীয় জনতা পাৰ্টী, আৰু নিশ্চয় আমি এই 10জনৰ ভিতৰত 4জনে আমি ইতিমধ্যে অসম চৰকাৰৰ বিভিন্ন পদ ইতিমধ্যে পাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটত স্থান পাইছোঁ, আমি ভালকৈ কাম কৰিম।
6: চৰাইদেউ জিলাৰ মাহমৰাৰ ৰাজচক্ৰত আফ্ৰিকান চুৱাইন ফিভাৰৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতে জিলা প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি চৰাইদেউৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত লোখোৰাখন গাঁৱত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে। জিলা দণ্ডাধীশ ডঃ নেহা যাদৱে জাৰি কৰা নিৰ্দেশনাটোত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত মাহমৰাৰ ৰাজচক্ৰৰ ভিতৰত গাহৰি পালন বা গাহৰি মাংসৰ বিক্ৰী তথা ক্ৰয় কৰা নিষিদ্ধ কৰিছে।

যদি কোনো গাহৰিৰ মৃত্যু হয় তেন্তে ততালিকে স্থানীয় পশু চিকিৎসা বিভাগক গাহৰি পালকে জনাব লাগিব। লগতে গাহৰিৰ মৃতদেহসমূহ জৈৱ সুৰক্ষা বিধি মানি দ গাঁতত পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। নিৰ্দেশনাত সকলো গাহৰি পালকক জৈৱ সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশনা কালিৰ পৰা কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। নিৰ্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাটোত স্পষ্ট উল্লেখ কৰা হৈছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ে কালি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ

অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনিমা চৌধুৰী, ৰচনা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো হীৰেণ গোস্বামী ৰচিত এটি গীত ইজ্জত সিঙৰ কণ্ঠত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী গুৱাহাটীৰ আহোম গাঁৱত থকা এছকে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907 গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছকে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে এছকে হাজৰিকা কলেজ আহোম গাঁও গুৱাহাটী
3: অনুষ্ঠানত এইবাৰ শুনো আহক নীলিমা খাতুনৰ কণ্ঠৰ গীত ৰচনা গুণমণি বৰাৰ প্ৰযোজনা অসীম হাজৰিকাৰ

আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক জ্যোতি প্ৰকাশ দাসৰ কণ্ঠৰ এই গীতটি। গীতটিৰ ৰচনা তৰুণ শৰ্মাৰ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: অনুষ্ঠানৰ শেষত আগবঢ়াইছো কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ৰজনী হাজৰিকা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ আহৰূপ শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নীতি আয়োগৰ বৈঠকত প্ৰকাশ ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত

0: পশ্চিমা প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নীতি আয়োগৰ বৈঠকত প্ৰকাশ। ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ তৃতীয়খন বৈঠক। প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি আৰু ফিফা বিশ্বকাপত যোৱা নিশা কানাডা আৰু বছনিয়া হাৰ্জে গভিনৰ মাজত খেলখন 1-1 গলত ড্ৰ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্ধিৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ সম উন্নয়ন নহলে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত নীতি আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম্ভাৱনীয়তা অনুসৰি নীতি প্ৰস্তুত কৰিব লাগে বুলি ডঃ শৰ্মাই মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত থকা হাইড্ৰকাৰ্বনৰ দৰে প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ দুখন ঐকমতত উপনীত হোৱাৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিয়াজি প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজিনেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰি। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচু খেতিৰ বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: যোৱা কেইটামান বছৰত আমাৰ তেজপুৰৰ লিচুৱে এখন আন্তৰ্জাতিক বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বছৰ কেইদিনমান আগতে এপেডাৰ জৰিয়তে আমি ডুবাইলৈ 1000 কেজি লিচু ৰপ্তানি কৰিছিলোঁ। ছিংগাপুৰলৈ 500 কেজি লিচু ৰপ্তানি কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ যিখন ড্ৰুক এয়াৰৱেজ আছে, যিখন আমাৰ ভূটানৰ পৰা ছিংগাপুৰলৈ যায় ভায়া গুৱাহাটী, তাতে এই 500 কেজি লিচু ছিংগাপুৰলৈ যাব। আৰু ছিংগাপুৰৰ হাই কমিশ্যনাৰে মোক জনাইছে যে তেওঁলোকক এই 500 কেজি দি নহ'ব, আৰু 500 কেজি লাগে। অৰ্থাৎ এটা কথা আমি বুজি পাম যে আমাৰ যিখিনি প্ৰিমিয়াম এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে, আমি যদি ভালকৈ প্ৰচেষ্টা কৰোঁ, আমি ভাৰতৰ বাহিৰলৈকে ৰপ্তানি কৰাৰ সুযোগ পাম।
0: অসমৰ কৃষকক বিশ্ব বজাৰৰ সৈতে সংযোগ ঘটোৱা, কৃষিজাত উৎপাদনক অধিক মূল্য সংযোজনৰ সুযোগ দিয়া তথা উৎকৃষ্টমানৰ সামগ্ৰীসমূহক আন্তৰ্জাতিক পৰ্যায়ত চিনাকি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ডঃ শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এইখন তৃতীয়খন বৈঠক। গুৱাহাটীৰ লালমাটিত থকা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে 4-দিনীয়াকৈ আয়োজন কৰা আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী কালি সফলতাৰে সামৰণি পৰে। যোৱা 9 জুনৰ পৰা অনুষ্ঠিত এই 4-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন জিলাৰ 44 গৰাকী বিষয়া আৰু অসম লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ 15 গৰাকী বিষয়াকে ধৰি মুঠ 59 গৰাকী বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষকসকলে পৰৱৰ্তী সময়ত 1109 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিব। 2027 চনৰ লোকপিয়লৰ ফলপ্ৰসূ পৰিচালনাৰ বাবে ৰাজ্যজুৰি 83,535

0: 30 গৰাকী গণনাকাৰী আৰু তত্ত্বাৱধায়কক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। বিজেপিৰ ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত কালি কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, চক্ৰধৰ গগৈ, পুলক গোহাঁই আৰু সঞ্জয় কিষাণক সম্বৰ্ধনা জনোৱা হয়। শ্ৰীসোণোৱালে বিধায়কসকলক জনসাধাৰণৰ আস্থাৰ প্ৰতি সন্মান জনাই সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰি নিজ নিজ সমষ্টিৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগাবলৈ আহান জনায়। দুলিয়াজান সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিজ নিজ দায়িত্ব পালনেৰে বিধায়কসকলে জনকল্যাণৰ স্বাৰ্থত কাম কৰি যাব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আমাৰ লোকসভাৰ সাংসদ, ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিল আৰু আমি ইয়াত উপস্থিত আছিলোঁ সকলোৱে, আৰু তাৰ লগতে এটা ভোজৰ ব্যৱস্থা কৰিছে। সেইকাৰণে মই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনাৰ গম পাইছে যে আমি 12জন বিধায়ক আছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত, 10জনেই ভাৰতীয় জনতা পাৰ্টি, আৰু নিশ্চয় আমি এই 10জনৰ ভিতৰত 4জনে আমি ইতিমধ্যে অসম চৰকাৰৰ বিভিন্ন পদ ইতিমধ্যে পাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেট স্থান পাইছোঁ, আমি ভালকৈ কাম কৰিম।
0: অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ আজি জন্মবাৰ্ষিকী। লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰা মিত্ৰদেৱ মহন্তই অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 15খনকৈ শিশু উপযোগী গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰত আফ্ৰিকান চোৱাইন ফিভাৰৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতে জিলা প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি চৰাইদেউৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত লুখুৰাখন গাঁৱত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে। জিলা দণ্ডাধীশ ডঃ নেহা যাদৱে জাৰি কৰা নিৰ্দেশনাটোত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত মাহমৰা ৰাজচক্ৰৰ ভিতৰত গাহৰি পালন বা গাহৰি মাংসৰ বিক্ৰী তথা ক্ৰয় নিষিদ্ধ কৰিছে। যদি কোনো গাহৰিৰ মৃত্যু হয় তেন্তে ততালিকে স্থানীয় পশু চিকিৎসা বিভাগক গাহৰি পালকে জনাব লাগিব। লগতে গাহৰি মৃতদেহসমূহ জৈৱ সুৰক্ষা বিধি মানি দহ গাঁতত পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। নিৰ্দেশনাত সকলো গাহৰি পালকক জৈৱ সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশনা কালিৰ পৰা কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। নিৰ্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাটোত স্পষ্ট উল্লেখ আছে। ধুবুৰীৰ বিশেষ পক্সো আদালতে কালি জিলাখনৰ ফকীৰগঞ্জৰ চাটছিয়া জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জালালুদ্দিন মণ্ডলক 7 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এগৰাকী নাবালিকা ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অপৰাধত গোচৰৰ ৰায় প্ৰদান কৰি আদালতে প্ৰধান শিক্ষকগৰাকীক শাস্তি বিহে। বিশেষ ন্যায়াধীশ আলহাজ মজুমদাৰে দিয়া ৰায় অনুসৰি অভিযুক্তক 10,000 টকাৰ জৰিমনাৰ নিৰ্দেশ দিয়া হৈছে। এই ধন ভুক্তভোগী ছাত্ৰীগৰাকীক প্ৰদান কৰাৰ লগতে ৰাজ্যিক ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ছাত্ৰীগৰাকীক 1,00,000 টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে 2021 চনৰ 10 জুনত বিদ্যালয়খনৰ 9ম শ্ৰেণীৰ এগৰাকী 14 বছৰীয়া ছাত্ৰীক বিদ্যালয় চৌহদতে শিক্ষকগৰাকীয়ে শাৰীৰিক নিৰ্যাতন চলাইছিল। এই অন্যায় কাৰ্যৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত আদালতে এই ৰায় প্ৰদান কৰে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সামগ্ৰিক পথ সুৰক্ষা ব্যৱস্থা আৰু শেহতীয়া চৰকাৰী নিৰ্দেশনাসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে পথ সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সকলো বিভাগকে একত্ৰিতভাৱে কাম কৰাৰ নিৰ্দেশ দিয়ে। যান বাহনৰ নিয়ম উলংঘাকাৰী চালকৰ বিৰুদ্ধে পৰিবহণ আৰু আৰক্ষী বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত ভাস্কৰ জ্যোতি বৰা, সহকাৰী আয়ুক্ত তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ডিমা হাছাওৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে কালি হাফলঙৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সভাগৃহত এখন বিভাগীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীপালে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে বাৰিষাকালৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতিৰো বুজ লয়। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান খহনীয়া প্ৰতিৰোধৰ উপৰি সময়মতে সঁহাৰি দিয়া তথা কাৰ্যকৰী দুৰ্যোগ ব্যৱস্থাপনা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অভিভাৱক মন্ত্ৰীগৰাকীয়ে পাৰ্বত্য জিলাখনৰ

0: অৰ্থনৈতিক বিকাশ আৰু ৰাজহ বৃদ্ধিৰ বাবে পৰ্যটনক এটা গুৰুত্বপূৰ্ণ খণ্ড হিচাপে বিকশাই তোলাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। সমূহীয়া প্ৰচেষ্টা আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণে অনাগত সময়ত ডিমা হাছাওৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীপালে আশা প্ৰকাশ কৰে। বৈঠকত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচা, বিধায়ক ৰূপালী লাংথাছাকে ধৰি কেইবাগৰাকীও শীৰ্ষ প্ৰশাসনিক বিষয়া উপস্থিত থাকে। শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক অতি শীঘ্ৰে ই কে ৱাই চি সম্পন্ন কৰিবলৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে আহান জনাইছে। বিভাগে জনোৱা মতে ৰেচনৰ সুবিধা লাভ কৰিবলৈ ই কে ৱাই চি সম্পন্ন কৰাটো বাধ্যতামূলক। হিতাধিকাৰীসকলে নিকটৱৰ্তী সুলভ মূল্যৰ দোকান অথবা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গৈ এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 গলত ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বছনিয়াৰ খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰতিযোগিতাত আজি পুৱা গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ভাৰত আৰু আফগানিস্তানৰ মাজত তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা আজি আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথমখন খেল হিমাচল প্ৰদেশৰ ধৰমশালাত আজি দিনৰ 1:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰজ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অসমত সৌৰ শক্তি উৎপাদনৰ সামৰ্থ্য 680 মেগাৱাটলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰা আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা পুনৰ হ্ৰাস কৰা হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ প্ৰভাৱৰ ফলত দেশৰ লগতে অসমৰ কৰ্কট চিকিৎসালয়সমূহত ঔষধৰ নাটনি হৈছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা ডাটা চেণ্টাৰসমূহত বিদ্যুতৰ চাহিদা ক্ৰমাৎ বৃদ্ধি হোৱাত পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন হ'ব। ইয়াৰ ফলত বিশ্বত জল সংকটৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে। এখন গৱেষণা পত্ৰৰ উদ্ধৃতিৰে নিয়মীয়া বাৰ্তা কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অস্ত্ৰোপচাৰ অবিহনে হৃদযন্ত্ৰত পেচমেকাৰ সংস্থাপন কৰিব পৰা যাব বুলি অসমীয়া খবৰ কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাৰ 170টা বৃহৎ সমষ্টিক 2-3 বিভক্ত কৰি 824টালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া হৈছে কেন্দ্ৰ চৰকাৰক। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত বান প্ৰতিৰোধ কৰিবলৈ 9খন জিলাত 15খন আৰ্দ্ৰভূমি পুনৰুজ্জীৱিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ জলসম্পদ বিভাগে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ সিদ্ধান্ত অনুসৰি 200 লিটাৰতকৈ অধিক ডিজেল এজন গ্ৰাহকে ক্ৰয় কৰিব নোৱাৰিব। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ নামভৰ্তি 4% হ্ৰাস পাইছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ।
0: ধন্যবাদ অংকুৰজ্যোতি। ডিব্ৰুগড়ৰ পাঁচালী নিবাসী বিশিষ্ট ব্যৱসায়ী তথা উজনি অসমৰ অন্যতম খেলৰ সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মহিদুৰ ৰহমানৰ কালি সন্ধিয়া মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। আজি তেওঁৰ জানাজা আমোলাপট্টি কবৰস্থানত সম্পন্ন হ'ব বুলি পৰিয়ালৰ সূত্ৰই জনাইছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নীতি আয়োগৰ বৈঠকত প্ৰকাশ। ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ তৃতীয়খন বৈঠক। প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি আৰু ফিফা বিশ্বকাপত যোৱা নিশা কানাডা আৰু বছনিয়া হাৰ্জেগোভিনাৰ মাজৰ খেলখন 1-1 গলত ড্ৰ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

নিবেদন কৰিছোঁ হিন্দী চলচ্চিত্ৰৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ কোই মেৰে দিল মেহে ছবিৰ এটি গীত, অনুৰাধা পৰৱাল আৰু কুমাৰ চানুৰ কণ্ঠত।

0: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ শুনোৱা হওক অলকা য়াগ্নিক, কবিতা কৃষ্ণমূৰ্তি আৰু বাবুল সুপ্ৰিয়ৰ কণ্ঠৰ এটি গীত, ছবি জিনা চিৰ্ফ মেৰেলিয়ে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা SK হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা SK হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। SK হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
6: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
7: হিন্দী চলচ্চিত্ৰৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক আ অব লৌট চলে ছবিৰ পৰা এটি গীত। গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকে।

ইমান পৰে শ্ৰোতাসকলে হিন্দী চলচ্চিত্ৰৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
1: এতিয়া শুনক লোকগীতাত চৰাইৰ বিষয়ক এখন সংগীত আলেখ্য, পক্ষী যায় মন কপায়।

0: মূল আলেখ্যৰ রচনা দম্বৰধৰ পাঠকৰ অনতান ৰূপান্তৰ মনোজ বৰপূজাৰীৰ তৰ্জনা জয়ধৰী দাসৰ এয়া পখী যায় মানুহ পায়।
1: আজি শুনক চতুৰ্থ তথা শেষ খণ্ড।
2: ৰাধাকৃষ্ণৰ প্ৰণয় লীলাটো আকৌ কুকুৰাৰ ডাকে বিধি পথালি দিয়াৰ প্ৰসংগ লোকগীতত পোৱা যায়।

সকলো ভাষাৰে অমূল্য সম্পদ লোকগীতবোৰত সহা জীৱনৰ সৰল প্ৰকাশ ঘটে। প্ৰকৃতিৰ সহজ ৰূপ মাধুৰীয়ে শিল্পীৰ কণ্ঠটো ঋতুৰ নপুৰ পিন্ধায়, বৰষাই পৃথিৱীক নৱৰূপ দিয়ে, ৰঙেৰে উপচি পৰে মন, পশু পক্ষীবোৰো যেন চঞ্চল হৈ উঠে, ময়ূৰে পেখন ধৰে আৰু তাৰ পৰশ পৰে মানৱ সুন্দৰীৰ দেহত, সাজোল কাচোলত। ইয়াৰ বৰ্ণনা মহাকবি কালিদাসৰ অমৰ সৃষ্টি বা ধ্ৰুপদী কথক নৃত্যৰ চন্দ্ৰলয়ত যেনেকৈ আছে তেনেকৈ আমাৰ লোকগীততো পোৱা যায়।

জীৱজগতৰ বিচিত্ৰ প্ৰণয়লীলাৰ সম্ভেদ দিয়ে চাকৈ চকুৱাৰ স্বাভাৱিক আচৰণে। বসন্ত হল প্ৰকৃতিৰ মিলন কাল, কিন্তু চাকৈ চকুৱাহালে দিনটো উৰুলীকৃত হৈ থকাৰ পাছত নিশা যাপনৰ বাবে বিপৰীত দিশলৈ গুচি যায়। এই নৈশ বিৰহৰ বাবেই চৰাই বিননি তোলে বুলি লোকগীতত কোৱা হৈছে।

বৈচিত্ৰময় লোকগীতত মানৱ জীৱনৰ প্ৰতিটো পৰ্যায় প্ৰতিটো অনুভূতিয়েই নৱৰসৰ দ্বাৰা সিক্ত হৈ থাকে। স্থানীয় কৃষ্টিক প্ৰতিফলিত কৰা স্বত্বেও লোকগীতবোৰ কিয় সাৰ্বজনীন হয় তাৰ কাৰণো এইটোৱেই। দেহ বিচাৰৰ গীতবোৰলৈ মন কৰিলে দেখা যায় যে মানৱ দেহ মৃত্যুৰ পাছত মাটিত বিলীন হৈ যোৱাৰ তুলনা দিয়া হয় পক্ষীৰ সৈতে। চৰায়ে বিলৰ মাছ খাই উৰি যাওঁতে নিজৰ গাৰ পাখি এৰি থৈ যোৱাৰ দৰে মৃত্যুৰ পাছত প্ৰাণবায়ুৱে পক্ষীৰ দৰে শৰীৰৰ সজাৰ পৰা মুক্ত হৈ উৰি যায়।

জন্ম, বিবাহ আৰু মৃত্যু এই তিনি অপরিহার্য জৈবনিক সমাহারৰ বাণীৰে লোকগীতবোৰ সমুজ্জ্বল, চিৰন্তন সত্যৰে সিবোৰ উদ্ভাসিত, সেইবাবেই লোকগীতৰ মৃত্যু নাই, যুগৰ পৰিৱৰ্তনেও তাক মানুহৰ হৃদয়ৰ আপোন কৰি ৰাখিছে। চৰাই পাখি মেলাৰ দৰে লোকগীতেও মানুহৰ অন্তৰাত্মাক দি আহিছে আশ্ৰয় আৰু অৱলম্বন।

আন্তঃৰাষ্ট্ৰীয় যোগ দিবস উপলক্ষে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে আটাইতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনলাইন যোগ সত্ৰৰ বিশ্ব অভিলেখ স্থাপনৰ প্ৰয়াস কৰিছে। 14 জুন তাৰিখে পুৱা 6:15 পৰা 7:35 আয়োজন কৰা এই অনলাইন যোগ সত্ৰত ভাগ ল'ব খোজা ব্যক্তিয়ে 1800-315-7008 এই নম্বৰলৈ ফোন কৰি সংযোগ কাটি দিবলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়ন হোৱাৰ পাছত এই সত্ৰত ভাগ ল'বৰ বাবে প্ৰয়োজনীয় লিংক হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা হ'ব। তদুপৰি 21 জুন তাৰিখে আয়োজিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মূল যোগাসন সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব খোজা অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহে yoga.ayush.gov.in এই পৰ্টেলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। এতিয়া আগবঢ়াইছোঁ একক হিন্দী চলচ্চিত্ৰৰ গীত। আজিৰ চলচ্চিত্ৰ ক্ৰিশ। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰেটি গীত।

0: ৰেকৰ্ডে গান গানটোৰ পাৰ্থক্য আছে। ৰেকৰ্ডে আমি যিটো শুনিছোঁ, ৰেডিঅ' গানটো এটা বেলেগ মাধুৰ্য আছে, ৰেকৰ্ডৰ গানটো এটা বেলেগ মাধুৰ্য দুটা পাৰ্থক্য আছে গায়কৰ।
1: আৰু কিছু এনে গীত আছে যিবিলাক গীত তেখেতে গাইছিল পাছত যেতিয়া গাইছে তেতিয়া আন শিল্পী হতুৱাই গাইছে, বহু সময়ত নিজৰ ভগ্নীক তেখেতে
0: ৰাজাচৰা ফুলগুজি, ৰাজাচৰা ফুলগুজি তেওঁ এই গানটো ভূপেনজীৰ ৰেডিঅ'ত গাইছে, কিন্তু তেওঁ ভনীক ভনীয়েক কবিতা বৰুৱাই ৰেকৰ্ড কৰিছে প্ৰথম। তাৰপিছত কিন্তু উষা মঙ্গেশকৰ ৰেকৰ্ড কৰিছে আৰু কোনে কোনে ৰেকৰ্ড কৰিছে, প্ৰথম কিন্তু ভূপেনজীৰ ৰেডিঅ'ত গাইছে ভনীয়েকে গ্ৰামাফোন ৰেকৰ্ড কৰিছে গানটো।
1: ৰাধাচূড়াৰ ফুলগুজি গীতটিৰ উষা মঙ্গেশকৰে গোৱা যিটো সংস্কৰণ সেই গীতটি আমাৰ হাতত আছে, তাৰে কিয়দংশ এইখিনিতে শুনাব খুজিছোঁ।

0: এনে আৰু আৰু কি গীতৰ কথা মনলৈ আহিব আপোনাৰ? আমি বা লুইতো বুলিয়াবানৰ কথাটো ক'লো, আৰু গান
1: আৰু এটা গান জয়ন্ত হাজৰিকাৰ ভূপেন হাজৰিকাৰ দুজনে পৃথককৈ গোৱাটো মই ক'ব পাৰোঁ, বৰ সুন্দৰ গান। মোৰ মন বাঘ যদি আজি চৰাই হয়,
0: বৰ সুন্দৰ গীত,
1: এইটো ভূপেন হাজৰিকাই গাইছে।
2: মোৰ মন বাঘ

0: আৰু জয়ন্তই যদি গৈছে মোৰ মন বাল যেতিয়া প্ৰজাপতি হয় একেটাই এই যিটো লুইতৰ বলিয়াই বানৰ যিটো কথা কৈছিলোঁ উপনি অলপ উচ্চ হেৰিত গায় আৰু এওঁ অলপ হেৰিত গায় কিন্তু এইটো শব্দ এটা সলনি
1: দুয়োটাই পৃথকে বৰ
0: পৃথকে বৰ
1: সুন্দৰ গীত শুনিবলৈ
0: দুয়োটা বেলেগ বেলেগ
1: কেৱল এটা চৰাই আৰু আনটো
0: প্ৰজাপতি

0: শিল্পৰ সম্পৰ্কে আছিলে শ্বিলঙৰে মনালিছা লিংগ
1: শ্বিলঙৰে মনালিছা লিংগটো ৰেডিঅ'ত অকলে গাইছে ৰেডিঅ'ত অকলে গাইছে কিন্তু ৰেকৰ্ড কৰিছে জয়ন্তী হাজৰিকাৰ সৈতে
0: দুইটা গীতে বেলেগ বেলেগ ধৰণৰ
1: দুইটা অলপ বেলেগ পিছত খুব বেছি পাৰ্থক্য হোৱা নাই পিছৰটো শুনিবলৈ বেছি মধুৰ হৈছে পিছৰটো বেছি শুনিবলৈ বেছি মধুৰ হৈছে।

0: কিছুমান গান মানে প্ৰথম আৰু পিছৰটো শুনি বাৰু বেলেগ বেলেগ পোৱা যায়, যেনে ধৰক আ আ ওলাই আ অজাত জনতা, প্ৰথমটো নাৰী কণ্ঠ আছিল লগত, মোৰ ধাৰণা ইলাবুচু আছিল বোধহয় লগত, কোনোবা কোনোবা কবিতা বৰুৱা থকা বুলি কয়, তেওঁক মই সুধিছিলোঁ নহয় তেওঁক ইলাবুচুৱে গাইছে সেই গানটো, আৰু পিছত তেওঁ গোৱাটো প্ৰায় সত্তৰ দশকত আকৌ তেওঁ কৈছে আহ ওলাই আহ, তেওঁ অকলে গাইছে পিছত, পিছৰ গানটো বেছি মানুহ জানে এতিয়া।
1: কেতিয়াবা যেতিয়া পিছৰবাৰ বাণীবদ্ধ কৰে গীত এটা, তেতিয়া অলপমান ক'ৰবাত সুৰৰ যেনেকৈ সাল সলনি হয়, শব্দৰ কিছু
0: শব্দৰ
1: ঘটে, তেনে এটি গীত আছিলে এটি কুঁহি।

কৰি দুটিপাত একেবাৰে আইপিটিএ যুগৰ সময় গানটো সেই সময়ৰ গান। পৰৱৰ্তী কালত তেওঁ সত্তৰৰ দশকত সত্তৰ আশীৰ সময়ত লং প্ৰিণ্ট ৰেকৰ্ডত আকৌ গাইছে গানটো। সেই এটি

0: দুটিপাত লেটিকুল দুটিপাত বুলি গাইছে
1: অতনপুর বাগিচাত
0: অতনপুর বাগিচাত শব্দৰ সলনি কৰিছে এনেকুৱা শব্দৰ সলনি কৰা আৰু গান আছে বিশেষকৈ এইটো আমি অসমীয়া নহ'লো বিয়া সেই গানটো তেওঁ প্ৰথম গোৱাটো বেলেগ ধৰণৰ এটা মাধুৰ্য আছে দ্বিতীয় গোৱাটো 80 দশকত অসম আন্দোলন যেতিয়া আৰম্ভ হৈছে সেই সময়ত তেওঁ আকৌ গানটো ৰেকৰ্ড কৰিছে তাত মেজৰ কিছুমান তেওঁ সলনি কৰিছে মেজৰ সলনি হ'ল আজি অম্বিয়াগিৰি নাই দেশ গল গল বুলি নাইটো আছে বুলি কৈছে পিছত অম্বিয়াগিৰি আছে গৰু বুলি অম্বিয়াগিৰিও আছে
1: প্ৰাসংগিকতাটো আছে
0: তাৰমানে নাই আৰু আছে আছেতো অৰ্থ একেটাই নাই বুলি নাই মানে থাকিব লাগিব
1: তেনেকুৱা
0: পিছত তেওঁ আছে বুলি কৈছে বিহু সেৱা আৰু দুটামান শব্দৰ ভিতৰত মই সলনি বিহুৰ ঠাইত বেলেগ শব্দ ব্যৱহাৰ কৰিছে সেৱা যাচিলৈ আগতে বিহু বিহু সেৱা যাচিলৈ আছিলে বিহুটো কোৱা নাই বিশ্বৰবাৰ সেৱা যাচিলৈ
1: বুলি কৈছে
0: গতিকে এনেকুৱা ধৰণৰ সলনি তেওঁ তাত কৰিছে
1: পাৰ্থক্য আছিলে আপোনাৰ বোধকৰো জোনালী দীপান্বিতা গীত আছিল
0: তেখেতৰ গান পিছত আকৌ ৰেকৰ্ড কৰিছে আগৰ কণ্ঠতকৈ পিছৰ কণ্ঠ বেছি কণ্ঠ হৈছে পিছত যিটো গাইছে

0: ভূপেন হাজৰিকাৰ গীতত ইতিহাস চেতনাৰ কথাটো আচলতে আলোচনা কৰিবলগীয়া আৰু গৱেষণা কৰিবলগীয়া এটি বিষয়। এটি এটি গীতে এচোৱা এচোৱা সময় বান্ধি থৈ দিয়ে, যিদৰে জুয়ে পুৰা তিৰাশী নিৰ্বাচন বছৰ মোৰ ভাইটো নোহোৱা হ'ল জাননে খবৰ, এই গীতটিয়ে সেই সময়ৰ ছবিখন চকুৰ আগত
1: তুলি ধৰিছে। প্ৰতিটো গীতে এক একোটা ইতিহাস, সেই সময়ৰ ইতিহাস আচলতে তেনেকে কৰিছে। কেইটামান খুব গুৰুত্বপূৰ্ণ গান তেওঁ কিয় দ্বিতীয়বাৰ ৰেকৰ্ড নকৰিলে মাজে মাজে মোৰ প্ৰশ্ন হয়, যেনে সাগৰ সংগমত কটনা সাঁতুৰিলোঁ, তেওঁ কিন্তু দ্বিতীয়বাৰ নাগালে অসমীয়াত, কিন্তু বাংলাত গাইছে দুবাৰ। ঠিক তেনেকৈ বিস্তীৰ্ণ পৰাৰে তেওঁ দ্বিতীয়বাৰ গোৱা নাই অসমীয়াত, দ্বিতীয়বাৰ ৰেকৰ্ড কৰা নাই, কিন্তু বাংলাত কৰিছে। মানুহে মানুহৰ বাবে তেওঁ দ্বিতীয়বাৰ ৰেকৰ্ড কৰা নাই, এই যে তিনিটা প্ৰমিনেণ্ট গান দ্বিতীয়বাৰ তেওঁ অসমীয়াত ৰেকৰ্ড কৰা নাই,
0: অসমত কৰা নাই,
1: বাংলাত কিন্তু আছে,
0: হিন্দীটো কৰিছে,
1: হিন্দীটো কৰিছে। মানুহে মানুহেতো বাংলাত মানে দুই তিনবাৰ হৈছে, আচলতে সুৰটো প্ৰথমতে সৃষ্টি হৈছিলে বাংলাত, তাৰপিছত অসমীয়াত তেওঁ গানটো লিখিছিল।
0: সেই বাংলা সংস্কৰণটোকে বিবিচিয়ে শতিকাৰ
1: কুৰি শতিকাৰ শ্ৰেষ্ঠ গান হিচাপে তালিকাভুক্ত কৰিছিলে, বাংলা গানটো,
0: বাংলা গানটো হয়, কিন্তু মূলটো আছিল অসমীয়া,
1: মূলটো অসমীয়া,
0: অসমীয়া,
1: কিন্তু মূলটো এই কথাটোৱে অসমীয়াতে মূল, কিন্তু বাংলাত সুৰটো আগতে সৃষ্টি কৰিছিল তৰুণ বেনাৰ্জীয়ে গাইছিলে। 1966 চনতে তৰুণ বেনাৰ্জী এটা গান বাংলাত গাইছিলে, সেই গানটোৰ সুৰটো কম বিদেশী সুৰৰ আৰ্হিত কৰিছিলে,
0: ভূপেন্দ্ৰজীয়ে
1: কৰা। কেলকাতাত এটা বিদেশী দল এটা আহিছিলে, আফ্ৰিকাৰ দল নেকি মই পাহৰিলো, ঠিক য'ত অনুষ্ঠানটো হৈছিলে তাত ভূপেন হাজৰিকা চাব গৈছে আৰু লগত গৈ আছিল পুলক বন্দ্যোপাধ্যায়। গানটোৰ সুৰটো ইমান ভাল লাগিল তেওঁলোকৰ, পুলক বন্দ্যোপাধ্যায় কৈছে যে হেৰি তুমি এইটো হেৰি কৰা, কথা বঢ়াই দিয়া, এটা এটা গান হৈ যাব
0: সুৰটো,
1: সেই সুৰটোত গানটো বনালে, তেওঁ পিছফালে সলনি কৰিছে। সেই প্ৰথম তৰুণ বন্দ্যোপাধ্যায় মোৰ ধাৰণা তেওঁ গাইছিলে গানটো,
0: সেইটো মানুষ মানুষৰ জন্মে আছিল নে আন কিবা আছিল,
1: নাই নাই বেলেগ আছিল,
0: শব্দ হ'লে বেলেগ,
1: ৰোমান্টিক, পুৰা ৰোমান্টিক ধৰ্মী গান, ৰোমান্টিক হৈছে। তাৰপিছতেই অসমলৈ আহিলতো, এই যে ছাথি ভাষাৰ যিটো সংঘৰ্ষ হ'ল অসমীয়া আৰু বাংলা ভাষী মানুহৰ মাজত, ঠাইতে যে সংঘৰ্ষ হ'ল, তেতিয়া হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই অসমৰ বিভিন্ন স্থানলৈ এটা দল লৈ পেলাই শান্তিৰ কাৰণে,
0: শান্তিৰ কাৰণে গৈছিলে,
1: শান্তিৰ কাৰণে ঘৰতেই এই মানুহে মানুহৰ গানটো সৃষ্টি হৈছিলে। মানুহে জানো গানটো সৃষ্টি কৰাৰ বেছি সময় হোৱা নাই, কিয় সুৰটো তেওঁ আছেনে বাজি, সেই সুৰত তেওঁ বহাইছিলে, গতিকে প্ৰথম মানুহে সুৰটো প্ৰথম অসমীয়াত সৃষ্টি হোৱা নাই, প্ৰথম বাংলাত সৃষ্টি হৈছে, অসমীয়াত গানটো সৃষ্টি হ'ল, অসমীয়াৰ পৰা হুবহু ৰূপান্তৰ বাংলালৈ গ'ল, আকৌ
0: বাংলালৈ
1: লগ লগাইছে, বাংলাত
0: জীৱন
1: জীৱনৰ জন্মটো লগ লগাইছে।
0: ভূপেন হাজৰিকাই প্ৰায় সকলো ধৰণৰ গীতেই

0: তেখেতৰ জীৱনকালত গাই গ'ল, লোকগীতেই হওক কিংবা ধুনীয়া গীতেই হওক, শাস্ত্ৰীয় সুৰৰ গীতো তেখেতে গাইছে। এবাৰ ৰবীন্দ্ৰ ভৱনৰ এটি অনুষ্ঠানতে তেখেতে উল্লেখ কৰিছিল যে বনগীতৰ কাৰণে বিখ্যাত আনন্দীয়াম দাসেও শাস্ত্ৰীয় সুৰধাৰিত এটি গীত তেখেতৰ হতুৱাই বাণীবদ্ধ কৰাইছিল। সেইটো আছিল স্মৃতিৰ বুকুত থৈ যাম মই প্ৰীতিৰ ৰঙা ৰক্ত লেখা, এইটো শাস্ত্ৰীয় সুৰধাৰিত এটি গীত, এইধৰণৰ কথা এটা কৈছিল। ভূপেন হাজৰিকাই এটি ৰবীন্দ্ৰ সংগীতো গাইছিল, সেই বিষয়ে অকণমান কওকচোন।
1: ভূপেন হাজৰিকাৰ ৰবীন্দ্ৰ সংগীত মানে ৰবীন্দ্ৰনাথৰ শতবৰ্ষৰ সময়তে বোলে, শতবৰ্ষৰ সময়তে গোটেই ভাৰতবৰ্ষতে তেওঁৰ গান মানে প্ৰচাৰ কৰাৰ এটা এটেম লোৱা হৈছিলতো। তেতিয়া আকাশবাণী ৰেডিঅ' তেতিয়া ৰবীন্দ্ৰনাথৰ গানবিলাক অসমীয়া কৰাৰ হেৰি লৈছিলে, দিলীপ শৰ্মা এইবিলাক এইবিলাক চব লগ লাগি বহুত গানেইতো সেইবিলাক বজাই থাকে
0: বজাই থাকে।
1: সেই সময়তে মোৰ একজেক্ট মই চনটো মই মনত পৰা নাই, কাৰণ ৰেকৰ্ডখন মই দেখা নাই। এখন গ্ৰাউণ্ড ৰেকৰ্ড ওলাইছিল, সেইখনেই বোধহয় একমাত্ৰ ৰবীন্দ্ৰ সংগীতৰ অসমীয়া অনুবাদৰ গ্ৰাউণ্ড ৰেকৰ্ড। দুটা গানৰ এটা গান গাইছিলে দিলীপ শৰ্মাই, সেইটো অনুবাদ কৰিছিলে নৱকান্ত বৰুৱাই মই জনামতে, আৰু ইফিজিত আছিলে ভূপেন হাজৰিকাই গাইছিলে ৰবীন্দ্ৰ সংগীত এটা, তেওঁ কিন্তু নিজে অনুবাদ কৰি গাইছিলে। দিনবোৰ মোৰ সোণৰ সজাত, বাংলাত তেওঁ ৰবীন্দ্ৰ সংগীত গোৱা নাই, অসমীয়াত তেওঁ সেই সময়তে এইটো অনুবাদ কৰি গাইছে, আৰু দ্বিতীয়বাৰ তেওঁ ৰবীন্দ্ৰ সংগীত গোৱা আমাৰ কোনো চকুত পৰা নাই,
0: চকুত পৰা নাই। সাধাৰণতে
1: ফাংচন ফাংচনত ৰবীন্দ্ৰ নাথৰ কথা কয়, হয়তো দুই এটা ক'ত লাইনো গাব পাৰে, কিন্তু ৰেকৰ্ড তেওঁ কৰা নাই।
0: সেই গীতটিকে পিছত আৰু এগৰাকী শিল্পীয়ে নিজৰ কণ্ঠত বাণীবদ্ধ কৰিছে,
1: হয় হয়,
0: সেই বিষয়ে অকণ শ্ৰোতা সকলো জনাওক।
1: সেই গানটো এই নৱকান্ত বৰুৱাৰ অনুবাদটো যিহেতু আছিলে, সেই গানটো তেওঁৰে ভাগিনী ঋষিশ্ৰী শৰ্মা মজুমদাৰে ৰেকৰ্ড কৰিছে আজি তিনি বছৰমান আগতে।
0: দুইটা গীতে ৰেকৰ্ড কৰিছে,
1: নহয় এটা ভূপেন হাজৰিকাই গোৱাটো তেওঁ ৰেকৰ্ড কৰিছে।
0: আমি এই মুহূৰ্তত শ্ৰোতাসকলক সেই গীতটি শুনাব পাৰোঁ, আৰু সেই গীতটিয়েই আমি আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানৰ আজিৰ খণ্ডৰ পৰাও বিদায় ল'ব খুজিছোঁ। আপুনি আমাৰ অনুষ্ঠানত উপস্থিত থাকি শ্ৰোতাসকলৰ সৈতে ভূপেন হাজৰিকাৰ একেটি গীতৰে একাধিক বাণীবন্ধনৰ বিষয়ে বা কোনো কোনো গীতৰ নেপথ্য কাহিনীৰ বিষয়েও জনালে, আপোনাৰ যোগেদি ভূপেন হাজৰিকাৰ জীৱন সম্পৰ্কীয় অন্যান্য ভালেমান নজনা কথাও জানিব পাৰিলোঁ। আপোনাক ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায়
1: আহ্বান জনাইছোঁ। ধন্যবাদ, মই ধন্যবাদ দিওঁ আপোনালোকক, কাৰণ ভূপেন হাজৰিকা এটা বিশাল আচলতে গৱেষণাৰ বিষয়, তেওঁৰ গানেই এটা গৱেষণাৰ বিষয়, গতিকে মই ভাল পাইছোঁ যে আকাশবাণীয়ে নিয়মীয়াভাৱে ভূপেন হাজৰিকাৰ কিছুমান অনুষ্ঠান কৰিছে শতবৰ্ষৰ সময়ত, সেইটো আমাৰ কাৰণে খুব ভাল।

0: ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনক আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ সম উন্নয়ন নহলে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত নীতি আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম্ভাৱনীয়তা অনুসৰি নীতি প্ৰস্তুত কৰিব লাগে বুলি ডঃ শৰ্মাই মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত থকা হাইড্ৰকাৰ্বনৰ দৰে প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ দুখন ঐক্যমতত উপনীত হোৱাৰ কথা প্ৰকাশ কৰে। সীমা সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে ইয়াৰ পৰা আহিবলগীয়া ৰাজহ দুয়োখন ৰাজ্য সমানে ভগাই ল'ব, যিয়ে আদৰ্শ আৰু ৰাষ্ট্ৰীয় দায়িত্ববোধক প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহৰ কেতবোৰ আহ্বাস আঙুলিয়াই দি দিল্লীৰ পৰা কেৱল শিলিগুৰিলৈকে বুলেট ৰেল চলোৱাৰ পৰিকল্পনাৰ পৰিৱৰ্তে গুৱাহাটীলৈ ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনায়।

অসমৰ অধ্যক্ষতাত খন্তেক সময়ৰ পাছতে লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ডঃ শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এইখন তৃতীয়খন বৈঠক। অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষীৰ শূন্য সহনশীলতা নীতিৰ অধীনত তামোলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষীয়ে

0: আন এটা অভিযানত তিনিজন জোৱাৰীক হাতেলুটে কৰায়ত্ত কৰে। দ্ৰুত লোককেইজনৰ পৰা নগদ 36,000 টকা আৰু বহু পৰিমাণৰ জুৱা খেলা সামগ্ৰী জব্দ কৰা হয়। জিলাখনত এনে অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে পৰৱৰ্তী সময়তো এনে অভিযান চলোৱা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ ই ৰিক্সা চলাচলত বাধা আৰোপ কৰা হৈছে। জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে চিৰাং জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচলে যান জঁটৰ সৃষ্টি কৰাৰ লগতে ঘাইপথৰ দ্ৰুতবেগী বাহনৰ চলাচলৰ বাবে পথ সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত ই ৰিক্সাৰ চলাচলত বাধা আৰোপ কৰা হৈছে। যান বাহন আইন অনুসৰি জিলা দণ্ডাধীশ মধুসূদন নাথে জাৰি কৰা নিৰ্দেশনা অনুযায়ী চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত ই ৰিক্সাৰ চলাচল তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিষেধাজ্ঞা বাহাল থাকিব। ডিব্ৰুগড়ৰ মিলন নগৰ চাহ জনজাতি ছাত্ৰাৱাসত কালি ৰাজ্য চৰকাৰৰ চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হৈ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ছাত্ৰাৱাসৰ আৱাসীসকলে প্ৰস্তুত কৰি ওলোৱা চাংনাং নামৰ এখন প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰি ছাত্ৰসকলৰ সৃজনশীলতা, সাহিত্য সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰতিভা প্ৰকাশৰ এই প্ৰয়াসক প্ৰশংসনীয় বুলি উল্লেখ কৰে। মন্ত্ৰী শ্ৰীতেলীয়ে কয় যে এই প্ৰাচীৰ পত্ৰিকাখনে নতুন চিন্তা, জ্ঞান চৰ্চা আৰু সৃষ্টিশীলতাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ হনুমান বক্স সূৰ্যমল কালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াৰ সভাপতিত্বত নৱগঠিত গৱেষণা পৰিষদৰ প্ৰথমখন বৈঠক কালি অনুষ্ঠিত হয়। এই বৈঠকত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানটোৰ গৱেষণা পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ দিশত গুৰুত্ব পদক্ষেপ আৰু উচ্চ শিক্ষাৰ গৱেষণা উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি সাহিত্যাচাৰ্য মৃতদেৱ মহন্তৰাজী জন্মবাৰ্ষিকী। লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰা মৃতদেৱ মহন্তই অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 15খনকৈ শিশুপজীৱী গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। ফিফা বিশ্বকাপত আজি পুৱা লছ এঞ্জেলছৰ ছফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 ব্যৱধান পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত বস্নিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বস্নিয়াই খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত প্ৰথমটো গ'ল দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা আৰু বিজয় দাস, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ। আগবঢ়াব কৰুণা শ্ৰীবাস্তৱে।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নল'ব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: हमारे जीवन में अक्सर ऐसे मौके आते हैं जब हम बेहद निराश और उदास हो जाते हैं। ऐसे मौक़ों पर हमें खुद को अपने परिवेश की अच्छी चीज़ों की याद दिलानी पड़ती है। जो हमारे साथ अच्छे अनुभव हुए हैं, अगर हम उन्हें याद करें तो हमारा मन बहुत हल्का हो जाता है। हार और जीत तो जीवन के दो पहलू हैं, एक के बाद दूसरा आता रहता है।

0: পৰাগমালা লাইভ শুনিলে। আগবঢ়ালে কৰুণা শ্ৰীবাস্তৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়। এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক কৃত্ৰিম বুদ্ধিমত্তাৰে সৈতে এটি ৰাতিপুৱা। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ মনীষা শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্থ খণ্ড।

0: আদিত্য, তোমালৈ চাহ আনিছো, খাই লোৱা।
1: ধন্যবাদ।
0: আদিত্য, শুনিছানে? পদ্মাবাই এইমাত্ৰ ফোন কৰিছে।
1: ভাল খবৰ দিবলৈতো ফোন কৰা নাই।
0: তাই বোলে আজি আহিব নোৱাৰে, তাই লৰাৰ গা ভাল নহয়।
1: মই কৈছিলো নহয় তোমাক, বেয়া খবৰ দিবলৈহে তাই ফোন কৰে। বন্ধৰ দিনটো আজি বন্ধ হ'ল আৰু।
0: বাদ দিয়া নাই এইবোৰ কথা আদিত্য, ইমানো নিষ্ঠুৰ নহবাচোন। তাইনো বাৰু বেমাৰী ল'ৰাটোক এৰি কেনেকৈ কামলৈ আহিব?
1: ক্ষমা কৰি দিয়া মোক। মোৰ জানা, আজি ৰাতিপুৱাৰে পৰা হাত দুখন বিষাই আছে।
0: হঠাৎ তোমাৰ হাতত কি হ'ল আকৌ? মোৰ বোধেৰে পুৰণা বিষে উক দিছে নেকি?
1: বন্ধৰ দিনা যেতিয়া আমাৰ ঘৰত পদ্মাবায়ে কাম কৰিবলৈ নাহে, তেতিয়াই তুমি মোক বাচন বৰ্তন ধুবলৈ দিবা বুলি আগতীয়াকৈ মোৰ হাত বিষাবলৈ ধৰে।
0: তুমি কিন্তু দিনে দিনে বেলেগ নাটক কৰিবলৈ লৈছা দেই। তুমি যে বাচন

0: বলৈ ভয় কৰা, তাকে কবলৈ কি যে নাটক কৰিলা?
1: ভয় আৰু মই কোনে কৈছে? আচলতে এই কামটো কৰিবলৈ মই নিজকে মানসিকভাৱে প্ৰস্তুত কৰিছিলোৱেই।
0: অ' হয় নেকি? এয়া তাৰমানে তোমাৰ মানসিক প্ৰস্তুতিহে আছিল। আদিত্য শুনাচোন, তুমি বাৰু কিবা উদ্ভাৱনৰ কথা চিন্তা নকৰা কিয়?
1: উদ্ভাৱন কিয়? নাটকৰ নেকি?
0: কি যে অনবৰত ধেমালি কৰি থাকা! এই যে তুমি বাচন বৰ্তন ধোৱা, ঘৰৰ কাম কৰাৰ বাবে কিবা এটা উদ্ভাৱন নকৰা কিয়?
1: অ' তুমি তাৰমানে ৰবটৰ কথা কৈছা? সেয়া আৰু একো নতুন উদ্ভাৱন হৈ থকা নাই।
0: তেতিয়াহ'লে এটা উচ্চমানৰ ৰবট সাজা, যিটোৱে পদ্মাবাইৰ অনুপস্থিতিত আমাৰ ঘৰৰ সকলো কাম কৰি দিব পাৰে।
1: অঞ্জলি, মই জানো তুমি কোৱাৰ দৰে এটা উচ্চ কৌশলযুক্ত ৰবট মই সাজি দিব পাৰোঁ, কিন্তু তাত বহুত অসুবিধা আছে।
0: অসুবিধা আকৌ কিহৰ? টকা পইচাৰ অসুবিধা বুলি নক'বা আদিত্য। তুমি এটা ইমান ডাঙৰ অনুষ্ঠানৰ ইলেক্ট্ৰনিক ডিভিজনৰ মুৰব্বী হিচাপে কাম কৰা, তোমাৰ আকৌ টকা পইচাৰ কিহৰ অভাৱ?
1: তুমি ভুল ভাবিছা অঞ্জলি, মই আচলতে টকা পইচাৰ কাৰণে নহয়, মানৱতাৰ খাতিৰতহে অসুবিধা হ'ব বুলি কৈছিলোঁ। কাৰণ মই যদি উন্নত কৌশলৰ ৰবট সাজো যিয়ে পদ্মাবাইয়ে কৰি থকা সকলো কাম কৰিব পাৰে, তেনেহ'লে তেওঁৰ দৰে বহুতৰে কাম নাইকিয়া হৈ যাব। আৰু যেতিয়া তুমি স্বয়ংচালিত যন্ত্ৰসমূহৰ কাৰ্যকৌশল দেখিবা, তেতিয়া আকৌ মানুহে কৰা কামসমূহ তোমাৰ ভাল নলগা হ'ব।
0: অঁ, কথাটো নোহোৱা নহয়। নিশ্চয়কৈ ই এটা ভয়াৱহ সমস্যা। পৃথিৱীৰ বহু অঞ্চলত এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে ইতিমধ্যে স্বীকৃত হৈ পৰিছে। উচ্চ কৌশলযুক্ত যন্ত্ৰই নিবনুৱা সমস্যা চিন্তনীয়ভাৱে বঢ়াই তুলিছে। অঁ মা, ফ্ৰিজটোৰ কিবা গণ্ডগোল হৈছে নেকি? আৰু কি বা হ'ল বাৰু? যোৱা সপ্তাহতেই দেখোন ইলেক্ট্ৰিচিয়ানজনে ফ্ৰিজটো ঠিক কৰি গৈছিল। ইমান সোনকালে আকৌ কি হ'ল? এইবাৰ কোম্পানীত এইটো ঘূৰাই দি পইচা ঘূৰাই লওঁ নেকি? সদায় একেবোৰ আৰু নোৱাৰি দেই।
1: ৰবচোন অঞ্জলি, ইমান খং কিয় কৰিছা? আগতে শুনিতো লোৱা কি হৈছে। প্ৰিয়ংকা, কোৱাচোন কি হৈছে ফ্ৰিজটোৰ?
2: অঁ দেউতা, কালি ৰাতি মোৰ ইমান পিয়াহ লাগিছিল, সেইকাৰণে মই পানী খাবলৈ ফ্ৰিজটোৰ দুৱাৰখন খুলিবলৈ খুব চেষ্টা কৰিছিলোঁ, কিন্তু সেইখন খুলিবই পৰা নাছিলোঁ। কিমান যে জোৰ দিছিলোঁ মই! তাৰমানে কালি তুমি ফ্ৰিজৰ পৰা পানী খাবলৈও নেপালা? তুমি মোক মাতি নিদিলা কিয়?
3: মই পিছত টেবুলত থোৱা জগটোৰ পৰাই পানী খালোঁ।
0: ৰবা, তুমি কালি ৰাতি ফ্ৰিজটোৰ দুৱাৰ খুলিব পৰা নাছিলা, কিন্তু কতা? মইতো ৰাতিপুৱা সহজতেই ফ্ৰিজৰ দুৱাৰখন খুলি তাৰ পৰা শাক পাচলি উলিয়ালো। আদিত্য, তুমি কিয় হাঁহি আছা? ৰবা, মই আকৌ ফ্ৰিজটো চাই আহোঁগৈ।
1: আচ্ছা প্ৰিয়ংকা,
2: দেউতা,
1: তোমাৰ ডিঙিৰ অৱস্থা কেনে?
2: এতিয়ালৈ ভাল পোৱা নাই, কিন্তু মই ঔষধ খাই আছো।
0: প্ৰিয়ংকা,
2: অঁ মা,
0: ফ্ৰিজটো ধুনীয়াকৈ দেখোন কাম কৰি আছে। তুমি মোক ভয় খুৱাই দিছিলা, মই ভাবিছিলো আকৌ ফ্ৰিজটো ভাল কৰা ল'ৰাজন আকৌ মাতিব লাগিব।
1: প্ৰিয়ংকা, এবাৰ তুমিও গৈ চেষ্টা কৰি নচোৱা কিয়? কিজানি তুমি ৰাতি টোপনিতে ফ্ৰিজৰ দুৱাৰখন ভালকৈ খুলিবলৈ চেষ্টা কৰাই নাছিলা।
2: কি যে কথাবোৰ কোৱা দেউতা! মই দেখোন তোমাক কৈছোৱেই, কালি ফ্ৰিজৰ দুৱাৰখন খুলিবলৈ মই বহুত জোৰ দিছিলো, কিন্তু খুলিবই নোৱাৰিলো।
3: ঠিক আছে, তুমি কৈছা যেতিয়া মই আকৌ এবাৰ চেষ্টা কৰি চাওঁগৈ।
1: যোৱা যোৱা। আজিকালিৰ ল'ৰা ছোৱালীবোৰো যে আৰু।
2: অঁ মা, দেউতা, মই ফ্ৰিজৰ দুৱাৰখন খুলিবই পৰা নাই, চোৱাহিচোন।
0: কীৰ্তন, তুমি উঠিলা?
4: ৰাতিপুৱাই পৰা কি হৈছে দেউতা? প্ৰিয়ংকা ইমানকৈ কিয় চিঞৰিছে? মোৰ টোপনি ভাঙি গ'ল।
0: কীৰ্তন, প্ৰিয়ংকাৰ ওপৰত খং নকৰিবাচোন। আমাৰ ফ্ৰিজটোৰ দুৱাৰখনৰ কিবা এটা হৈছে, সেয়েহে প্ৰিয়ংকাই আমাক মাতি আছে।
4: কি হৈছে প্ৰিয়ংকাই? কি জানি ৰাতি মোবাইল ফোনত ভূতৰ চিনেমা চাই চাই ভূত দেখিছে, তুমি জানানে দেউতা?
2: দেউতা, সি সদায় তেনেকৈ কয়। ফ্ৰিজৰ অসুবিধাৰ লগত ভূতৰ চিনেমা কি সম্পৰ্ক আছেনো?
0: প্ৰিয়ংকা, কীৰ্তন, তোমালোক দুয়োটাই কাজিয়া বন্ধ কৰাচোন। প্ৰিয়ংকা, তুমি ফ্ৰিজৰ দুৱাৰখন খোলাচোন, মই নিজ চকুৰে কিয়নো দুৱাৰখন খুলিব পৰা নাই তাকে চাওঁ।
2: চোৱা মা, মই ফ্ৰিজৰ দুৱাৰখন খুলি আছো, চোৱা, মই খুলিবই পৰা নাই।
4: প্ৰিয়ংকা, কি যে ছোৱালী তুমি, ফ্ৰিজৰ দুৱাৰখনো খুলিব নোৱাৰা? চাওঁ, তুমি গুচাচোন, মই এবাৰ খুলি চাওঁ। মা, কি হৈছে বাৰু? ময়ো দেখোন ফ্ৰিজৰ দুৱাৰখন খুলিব পৰা নাই।
1: অঞ্জলি, মই ভাবো এই কামটোৰ বাবে তুমিয়েই উপযুক্ত। প্ৰিয়ংকা, কীৰ্তন, তোমালোক অকণমান আঁতৰি দিয়াচোন,

0: হয়নে
1: আদিত্য, মোৰ এনে কি বিশেষত্ব আছে?
0: বাৰু তোমালোকে কৈছা যেতিয়া ময়ো এবাৰ চেষ্টা কৰি চাওঁচোন।
2: তাৰ মানে ইয়াত কিবা এটা বিশেষ কৌশল জড়িত হৈ আছে। দেউতা, তুমি বাৰু ফ্ৰিজৰ দুৱাৰখনৰ লগত কিবা কৈছা? তোমাৰ হাঁহিতেই গম পাইছো যে তুমিয়ে কিবা এটা কৌশল লগাইছা।
3: নাই নাই নাই, বিশেষ একো কৰা নাই, মই মাত্ৰ ফ্ৰিজৰ দুৱাৰখনত অলপ বুদ্ধিমত্তা ব্যৱহাৰ কৰিছো।
2: বুদ্ধিমত্তা আৰু ফ্ৰিজৰ দুৱাৰখনত? তুমি কি ক'ব খুজিছা দেউতা?
3: মই ধেমালি কৰা নাই জানা। বাৰু কোৱাচোন, আমি এই দুৱাৰখন কিয় এখন বুদ্ধিমত্তা দুৱাৰ হিচাপে ভাবিব নোৱাৰো?
0: আদিত্য, তুমি বাৰু কি ক'ব বিচাৰিছা, অলপ ভালদৰে বুজাই দিয়া না। ফ্ৰিজৰ দুৱাৰখনৰ লগত তুমি কি কৰিছানো?
3: আচ্ছা, তোমালোকে বাৰু ফ্ৰিজৰ ওপৰত থৈ দিয়া সেই চেলফোনটো দেখিছানে? সেই ফোনটোৱে ফ্ৰিজৰ দুৱাৰৰ ওচৰত থিয় হলেই যিকোনো মানুহৰেই ফটো উঠাই ল'ব পাৰে, আৰু ইয়াৰ বাবে মই এটা প্ৰগ্ৰামিং কৰি থৈছো।
0: প্ৰগ্ৰামিং? তাৰমানে ল'ৰা ছোৱালীয়ে ফ্ৰিজটোৰ দুৱাৰখন খুলিব নোৱাৰে?
3: একদম ঠিক ধৰিছা তুমি। আচলতে কীৰ্তন আৰু প্ৰিয়ংকাই ফ্ৰিজৰ পানী খাই থাকিলে ডিঙিৰ অসুখ হ'ব বুলি ভাবিয়েই মই এই প্ৰগ্ৰামিংটো কৰি ৰাখিছিলো, আৰু প্ৰিয়ংকাই এনেও ডিঙিৰ অসুখত ভুগিয়ে আছে।
4: দেউতা, তোমাৰ কথাবোৰ কিবা কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে কোৱা যেন লাগিছে।
3: মঞ্জলি, চোৱাচোন আমাৰ ছোৱালীক কিমান বুদ্ধিমত্তি।
4: সেইবোৰ এতিয়া বাদ দিয়া, তুমি মাত্ৰ কোৱা তুমি কেনেদৰে ফোনটোৰ সহায়ত প্ৰগ্ৰামিং কৰি ফ্ৰিজৰ দুৱাৰখন আমাৰ কাৰণে বন্ধ কৰিব পৰা কৰিলা।
3: ঠিক আছে, মই বুজাই দিছো বাৰু প্ৰিয়ংকা। ইয়াৰ বাবে মই কিছুমান অতিৰিক্ত সংযোজন কৰিছো। মই ফ্ৰিজৰ দুৱাৰখনত এটা চেন্সৰ লগাই দিছো, যাক এটা প্ৰগ্ৰামিং কৰি ফোনৰ দ্বাৰা সঞ্চালন কৰিব পাৰি। এই প্ৰগ্ৰামিঙৰ কাৰণে কীৰ্তন আৰু প্ৰিয়ংকাই ফ্ৰিজৰ দুৱাৰখন খুলিব নোৱাৰে, কিন্তু অঞ্জলীয়ে সহজতে ফ্ৰিজৰ দুৱাৰখন খুলিব পাৰে।
4: বা দেউতা, বঢ়িয়া কথা দেখোন, এইটোৱেই হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এক উপযুক্ত ব্যৱহাৰ। দেউতা, জানানে আমি সকলোৱে এইবাৰ গৰমৰ বন্ধত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে প্ৰকল্প একোটাকৈ প্ৰকাশ কৰিব লাগিব।
3: সহজতে তুমি তোমাৰ প্ৰকল্পৰ কাম কৰিব পাৰিবা, মই সহায় কৰি দিম নহয়। বাৰু শুনা, তোমালোকক আজি মই কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে বহুত কথা ক'ম, কিন্তু তাৰ আগতে তোমালোকে ব্ৰাছ কৰি দেওবাৰৰ স্পেচিয়েল ব্ৰেকফাষ্ট কৰি লোৱা।
0: আদিত্য, আজি তাৰমানে দেওবাৰৰ স্পেচিয়েল ব্ৰেকফাষ্ট তুমি ৰান্ধিবা? কথাটো শুনিয়ে মোৰ ভয় লাগি গৈছে।
3: অঞ্জলি, তুমি ভয় কৰিব নালাগে, একো কৰিবও নালাগে। মই কৃত্ৰিম বুদ্ধিমত্তাৰে সাজি উলিওৱা প্ৰগ্ৰেমিং যন্ত্ৰ এটাৰ সহায়ত সকলোৰে কাৰণে ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিম।
0: কৃত্ৰিম বুদ্ধিমত্তাৰে সজা যন্ত্ৰ?
3: এয়া মাত্ৰ আৰম্ভণিহে, চোৱাচোন আৰু কি কি হয়।
0: আহি আছো ৰ'ব।
3: সেয়া আমাৰ স্পেচিয়েল দেওবৰীয়া ব্ৰেকফাষ্ট লৈ কন্দৰ্প বাহিৰত ৰৈ আছে।
2: কোন কন্দৰ্প দেউতা? আপুনি তেওঁক চিনি পায় নেকি?
3: ৰ'বা, তুমি গম পাবা, আগতে তেওঁক ভিতৰলৈ আহিবলৈ দিয়া।
0: আহক আহক, সোমাই আহক।
3: অঞ্জলি, তেওঁক পোনে পোনে খোৱা ৰুমলৈ লৈ যোৱা।
0: আহক আহক, ভিতৰলৈ সোমাই আহক। আপোনালোকে আপোনালোকৰ জোতা চেণ্ডেল ইয়াতে খুলি ৰাখিব পাৰিব।
3: প্ৰিয়ংকা আৰু কীৰ্তন, মইনো তোমালোকৰ বাবে কি স্পেচিয়েল ব্ৰেকফাষ্টৰ অৰ্ডাৰ দিছো সেয়া চাই লোৱা।
4: খোৱা বস্তুখিনিৰ পৰা বৰ ধুনীয়া গোন্ধ ওলাইছে। ৰ'বা, মই খুলি চাওঁ। বা দেউতা, ইটালিয়ান পাস্তাৰ অৰ্ডাৰ দিছা, দেখিয়ে মনটো ভাল লাগি গ'ল।
3: আচলতে ইয়াৰ বাবে এওঁলোকেই ধন্যবাদৰ পাত্ৰ, আৰু মই জানো তোমালোকে কি খাবা, সেইটো এওঁলোকৰ ওপৰতেই মই এৰি দিছিলো।
5: হয় ছাৰ, আমি জানো নহয় প্ৰিয়ংকাই ইটালিয়ান পাস্তা আৰু কীৰ্তনে চাইনিজ খাদ্য খাই ভাল পায়।
2: তাৰমানে আপোনালোকে মোৰ কাৰণে চাইনিজ খাদ্য লৈ আহিছে? কি বুলি ধন্যবাদ দিম আপোনালোকক।
0: আপোনালোকক কিজানি ইয়াৰ বিষয়ে আদিত্যই আগতেই কৈ থৈছিল নহয়, মই গম পাই গলো দেই।
5: নহয় বাইদেউ, ছাৰে আচলতে সাজি লোৱা মোবাইল এপটোৰ জৰিয়তে প্ৰতিজন সদস্যৰে পচন্দ অপচন্দসমূহ আমি গম পাই যাওঁ। ধৰক আপোনাৰ বাবে আপোনাৰ প্ৰিয় মছলা ডোচা এই টোপোলাটোত, আৰু ছাৰৰ বাবে তেখেতৰ প্ৰিয় আলু পৰঠা আৰু দৈ সৌটো পেকেটত।
0: বা আচৰিতে।
3: অঞ্জলি ৰ'বা, মই তোমাক বুজাই আছো। তাৰ আগতে কওঁ যে কন্দৰ্প আৰু নম্ৰতাই কফি খাই বৰ ভাল পায়, ইয়াত কিন্তু কোনো কৃত্ৰিম বুদ্ধিমত্তা নাই দেই।

0: মই আপোনালোকৰ বাবে কফি আনি আছো, অলপ ৰ'ব।
1: কিন্তু আপোনালোকে কেনেকে গম পালে মই যে চাইনিজ খাই ভাল পাওঁ?
0: আৰু মই ইটালিয়ান পাস্তা।
2: কন্দৰ্প কোৱা এতিয়া, কীৰ্তন আৰু প্ৰিয়ংকাৰ লগতে আমাৰ সকলোৰে পচন্দৰ কথা তুমি কেনেদৰে গম পালা? যিকোনো ব্যৱসায়ত গ্ৰাহকৰ লগত সম্পৰ্কই বহু কথাত সহায় কৰে।
3: হয় ছাৰ, মই এওঁলোকৰ কথাখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিম। আচলতে ইয়াত সামাজিক নেটৱৰ্ক ছাইটসমূহে বিশেষভাৱে সহায় কৰে।
1: অ', তাৰমানে ফেচবুক নেকি?
0: ফেচবুক নিশ্চিতভাৱে এটা অতি জনপ্ৰিয় সামাজিক নেটৱৰ্ক ছাইট। ইয়াৰ লগতে আৰু বহুতো জনপ্ৰিয় নেটৱৰ্ক ছাইট আছে। সেই সকলোবোৰ ছাইটেই আপোনালোকৰ তথ্যসমূহ প্ৰয়োজন সাপেক্ষে আনক যোগান ধৰে।
4: কি তথ্য? মইতো কেতিয়াও মোৰ কোনো তথ্য ইণ্টাৰনেটত দিয়া নাই।
0: আমি ডাটাবোৰৰ কথা কোৱাই নাই। আমি ক'ব খুজিছো সেই তথ্যসমূহৰ কথা যিবোৰ সামাজিক নেটৱৰ্ক ছাইটত বা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। আপোনালোকে মন কৰকচোন, যেতিয়া আপোনালোকে মোবাইলত কোনো এটা এপ ডাউনলোড কৰে বা সামাজিক মাধ্যম ব্যৱহাৰ কৰে, তেতিয়া সেইবোৰে আপোনালোকৰ ফোনত থকা তথ্য, ফোন নম্বৰ আদি আহৰণ কৰি লয়।
1: হয়, মই ধৰিব পাৰিছো আপুনি কি ক'ব বিচাৰিছে।
0: ইণ্টাৰনেটত উপলব্ধ অগণন তথ্যৰ পৰা আমি প্ৰত্যেকৰে পচন্দ অপচন্দসমূহ সহজতে জানিব পাৰোঁ। ইয়াৰ ওপৰত ভিত্তি কৰি আমি খাদ্য তথা আন বস্তুসমূহৰ যোগান ধৰোঁ।
5: মই আপোনালোকৰ কথাবোৰ পাকঘৰৰ পৰা শুনি আছিলো। কথাবোৰ সঁচাকৈ আচৰিত, কিন্তু আপোনালোকে কফিত কিমান চেনি খায় সেই তথ্য কিন্তু মোৰ ওচৰত নাই।
2: যিয়ে নহওক কিয়, মোৰ তত্ত্বাৱধানত আমাৰ কোম্পানীয়ে নিৰ্মাণ কৰি উলিওৱা মোবাইল এপটোৰ জৰিয়তে অহা দেওবৰীয়া স্পেচিয়েল ব্ৰেকফাষ্টৰ সোৱাদ সঁচাকৈ অতুলনীয়। প্ৰিয়ংকা, কীৰ্তন, তোমালোকে কি কোৱা?
4: ঠিক কৈছা দেউতা, ব্ৰেকফাষ্ট আজি সঁচাকৈ স্পেচিয়েল আছিল।
5: আদিত্য, তোমালোক ইয়াত জড়িত হৈ থকা বুলি শুনি বেছ গৌৰৱ অনুভৱ কৰিছো দেই।
2: অঞ্জলি, আচলতে জানা, এই মোবাইল এপটোত দুটা কৌশল একেলগে জড়িত হৈ আছে। সেয়া হৈছে মানুহৰ বুদ্ধিমত্তা আৰু কৃত্ৰিম বুদ্ধিমত্তা।
5: মই আচলতে কন্দৰ্প আৰু নম্ৰতাৰ বুজোৱাৰ ধৰণটো বহুত ভাল পাইছো। আপোনালোকে বাৰু হোটেল মেনেজমেণ্ট জাতীয় শিক্ষা গ্ৰহণ কৰিছে নেকি?
3: নহয় বাইদেউ, আমি দুয়োজনে ইনফৰমেশ্যন টেকনলজিৰ স্নাতক কৰি কেইবাটাও কোম্পানীত বেলেগে বেলেগে কাম কৰি আছিলো। এতিয়া আমি দুয়ে লগ হৈ নিজাকৈ কিবা এটা নতুন কৰাৰ কথা ভাবিছো।
1: তাৰমানে ষ্টাৰ্টআপ ব্যৱসায়?
0: আচলতে মোৰ দেউতাৰ এখন হোটেল আছে। মোৰ দাদাই দেউতাৰ লগত লগ হৈ হোটেল ব্যৱসায়টো চলাই আছে। কিন্তু গ্ৰাহকৰ চাহিদা দিনে দিনে বাঢ়ি যোৱাৰ বাবে দেউতা আৰু দাদাৰ কাৰণেও হোটেল ব্যৱসায়টো চলাই নিয়াত অসুবিধা হৈছে। সেয়ে আমি দুয়োৱে এই ব্যৱসায়ত অংশ ল'ম বুলি ভাবিলো। আইটি ক্ষেত্ৰৰ হোৱা বাবে প্ৰথমে আমাৰ কোনো ধাৰণা নাছিল আমি কেনেদৰে এই ব্যৱসায়ৰ লগত জড়িত হ'ম। আদিত্য ছাৰক লগ ধৰি এদিন গোটেই কথাখিনি আলোচনা কৰিছিলো। ইয়াৰ পিছত আদিত্য ছাৰে আমাক এই বিশেষ মোবাইল এপটো নিৰ্মাণ কৰি দিলে।
5: বা, তাৰমানে হোটেল ব্যৱসায় আৰু আইটি স্কিল দুয়োটা একেলগে, বঢ়িয়া কথা।
0: আদিত্য ছাৰৰ সকলোবোৰ সহায়ৰ বাবে আজিৰ এই স্পেচিয়েল ব্ৰেকফাষ্টটো আমাৰ তৰফৰ পৰা এক কৃতজ্ঞতা আৰু মৰমৰ উপহাৰ আছিল।
2: নম্ৰতা চোৱা, মই আচলতে এনেধৰণৰ কামবোৰৰ লগতেই জড়িত এগৰাকী ব্যক্তি। গতিকে তোমালোকৰ প্ৰয়োজন অনুসৰি তোমালোকক এনে এক মোবাইল এপ সাজি দিয়াটো মোৰ কামেই আছিল। ইয়াত কৃতজ্ঞতা জনাব লগা একো নাই। গতিকে মই বিনামূলীয়াকৈ এই আহাৰ গ্ৰহণ কৰিব নোৱাৰিম। মই তোমালোকৰ বিলখনৰ টকা নিশ্চয়কৈ দিম।
3: কিন্তু ছাৰ, আমি আপোনাৰ পৰা পোৱা সহায়ৰ বাবে আপোনাক ধন্যবাদ দিবলৈ এটা সুযোগ বিচাৰি আছিলো।
2: তেনে সুযোগ বহুত পাবা কন্দৰ্প, নম্ৰতা। আচলতে তোমালোকে যে এই মোবাইল এপটো ভাল পাইছা, ই তোমালোকৰ ব্যৱসায়ৰ সহায়ক হৈছে, সেয়াই মোৰ বাবে যথেষ্ট। এতিয়া তোমালোকে ব্ৰেকফাষ্টৰ বিলখন পঠিয়াই দিয়াচোন।
0: ঠিক আছে ছাৰ। কন্দৰ্প, আমাৰ নতুন ছফ্টৱেৰটো ব্যৱহাৰ কৰি চাবা নেকি?
3: অঁতো কৰা আকৌ।
0: ৰ'বা, মই মোবাইল ফোনটো উলিয়াই লওঁ।
5: আদিত্য, নম্ৰতাই মোবাইলতে বিলখন প্ৰস্তুত কৰি আনিছে, আচৰিত কথা নহয়নে?
2: তাই শেষ কৰি ল'ব দিয়াচোন, এয়াও এক কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ।
0: ছাৰ, মোৰ হৈ গ'ল, আপোনাৰ বিলখন মই আপোনাৰ ফোনত পঠিয়াই দিছো।
2: মই পাই গ'লো, ৰ'বা মই হাত দুখন ধুই লওঁ, তাৰপিছত মই বিলখন তোমালোকক দি আছো।

0: কন্দৰ পোৱা, তোমাৰ কফি শেষেই হোৱা নাই, ঠাণ্ডাই হ'ল কিজানি, আৰু একাপ দিম নেকি?
1: নালাগে ছাৰ, নালাগে, মই আনন্দলৈ কফি কাপ খাই আছো।
0: ঠিক আছে, তোমালোক বহা, মই হাত ধুই আহি আছো।

0: প্ৰিয়ংকা আৰু কীৰ্তন যোৱা, তোমালোকৰ হাত ধুই আহাগৈ। অঞ্জলি, তুমিও খোৱা টেবুলখন সামৰি হাত ধুই আহাগৈ।
1: অঁ, গৈছে দেউতা।
2: দেউতা, টেপত পানী ওলোৱা নাই?
0: টেংকিত পানী নোহোৱা হ'ল কিজানি। আজি ৰাতিপুৱা উঠি মই পানীৰ মটৰটো চলাবলৈ পাহৰিলোঁ। ৰ'বা, মই এতিয়াই পানীৰ মটৰটো চলাই দিছোগৈ।
1: চিৰিৰ ওপৰত পানী পৰি পিছল হৈ আছে। আদিত্য, সাৱধানে যাবা দেই।
2: দেউতা, পানী আহিল। মই হাত ধুই ললো। প্ৰিয়ংকা, হাত ধুই ল।
0: ময়ো আহি গ'লো। আমি আচলতে পানীৰ মটৰ আৰু টেংকিটোতো কৃত্ৰিম বুদ্ধিমত্তা লগাব লাগিব, নহ'লে প্ৰায়ে ৰাতিপুৱা এনেধৰণৰ সমস্যাৰ মুখামুখি হ'বলগীয়া হয়।
1: হ'ব আদিত্য, আজি ৰাতিপুৱাৰ পৰাই তুমি সকলোবোৰ বস্তুতে কৃত্ৰিম বুদ্ধিমত্তা লগোৱাৰ কথাকেই চিন্তা কৰি আছা যেন পাওঁ। এতিয়া পিছে এওঁলোকৰ ই বিলখন পৰিশোধ কৰি দিয়া আৰু এওঁলোকক বিদায় দিয়া। এওঁলোকৰো কিজানি বহুত গ্ৰাহকক অৰ্ডাৰ দিবলৈ আছে।
3: একো কথা নাই বাইদেউ, আমাৰ একো অসুবিধা হোৱা নাই।
0: নম্ৰতা, কন্দৰ্প, তোমালোকৰ ই বিলখন পৰিশোধ কৰা হৈ গ'ল দেই।
4: হয় ছাৰ, নটিফিকেশ্যন পালো মই।
0: কীৰ্তন, এটা কথা কোৱাচোন মোক, তোমালোকৰ মোবাইলত যে অৰ্ডাৰ অনুসৰি ই বিল প্ৰস্তুত কৰিলে, তাত কিবা নতুনত্ব দেখা পালা নেকি তুমি?
2: তেনে বিশেষ একো নতুনত্ব দেখা পোৱা নাই। আমিতো প্ৰায়েই গুগল এছিষ্টেণ্টৰ সহায়ত কথা পাতিয়েই বহু কাম কৰাই লওঁ, বহুত নিৰ্দেশনা দিওঁ।
0: ঠিকেই কৈছা কীৰ্তন, কিন্তু ইয়াতো বহুত নতুন নতুন কথা আছে। পিছে এইবোৰ বিতংভাৱে আলোচনা কৰাৰ আগতে মই এওঁলোকক বিদায় দিলোঁ। কন্দৰ্পৰ নম্ৰতাৰ কিজানি কৰিবলগীয়া বহুত কাম আছে।
4: ভাল লাগে ছাৰ, আপোনাৰ পৰিয়ালৰ লগত চিনাকি হয়।
3: হয় ছাৰ, আমি এতিয়া বিদায় লওঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।
1: আমাৰো খুব ভাল লাগিল, বিশেষকৈ আপোনালোকে অনা স্পেচিয়েল ব্ৰেকফাষ্টটো।
3: ধন্যবাদ, আমি যাওঁগৈ এতিয়া। বাই বাই
0: বাই বাই বাই বাই।
1: দেউতা, তাৰমানে আজিকালি সকলোবোৰ কামেই কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত হয়।
0: প্ৰিয়ংকা, আমি এতিয়াও সেইটো পৰ্যায় পোৱাগৈ নাই। ৰ'বা, মই তোমালোকক কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে ইয়াৰ জন্মলগ্নৰে পৰাই কওঁ। 1955 চনৰ আগষ্ট মাহত জন মেককাৰ্থি নামৰ আমেৰিকাৰ এগৰাকী কম্পিউটাৰ বিজ্ঞানীয়ে পোনপ্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে চিন্তা কৰিছিল। তেখেতে তেখেতৰ কেইগৰাকীমান বন্ধু মাৰ্ভিন এল নিনস্কি, নাথানিয়েল ৰচিষ্টাৰ আৰু ক্লাউড ইৰ লগত লগ হৈ দুমাহৰ বাবে 10 জন মানুহক লৈ ডাৰ্টমাউথ কলেজত 1956 চনত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে এক অধ্যয়ন কৰিছিল। এই অধ্যয়নৰ জৰিয়তে চেন্সৰৰ ব্যৱহাৰ কৰি সা সৰঞ্জাম সঁজুলিসমূহত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিব পাৰি নে নাই সেই কথা পৰীক্ষা কৰিছিল।
1: 1956 চনতে তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে অধ্যয়ন কৰিছিল। বৰ আচৰিত কথা নহয়নে দেউতা? কথাবোৰ অলপ ভালদৰে বুজাই কোৱা না।
0: ঠিক আছে, মই কথাখিনি কওঁ তেতিয়াহ'লে। 1956 চনতে তেওঁলোকে অধ্যয়ন কৰি পাইছিল যে যদি সা সৰঞ্জাম সা সঁজুলি আদিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰা হয়, তেন্তে এই কৌশল কম্পিউটাৰৰ লগত সংযোগ কৰিব লাগিব। কিন্তু এই ব্যৱস্থাৰ বাবে সেই সময়ত উপলব্ধ কম্পিউটাৰবোৰৰ মেমৰি যথেষ্ট নাছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে অধিক মেমৰিৰ প্ৰয়োজন হ'ল। কিন্তু আচলতে কম্পিউটাৰ মেমৰিৰ লগত কৃত্ৰিম বুদ্ধিমত্তাৰ সিমান সম্পৰ্ক নাছিল। উচিত প্ৰগ্ৰেমিঙৰ অভাৱতহে সেই সময়ত সা সৰঞ্জাম সা সঁজুলি আদিত কৃত্ৰিম বুদ্ধিমত্তাৰ সঠিক ব্যৱহাৰ হোৱা নাছিল।
2: দেউতা, এতিয়া আমি বহু ধৰণৰ প্ৰগ্ৰেমিং কৰিব পৰা হ'লো, প্ৰগ্ৰেমিংবোৰ লিখি ৰাখিব পৰা হ'লো, নহয়নে?
0: তুমি ঠিকেই কৈছা কীৰ্তন, কিন্তু তেওঁলোকৰ অধ্যয়নৰ পৰা আৰু বহুবোৰ তথ্য উদ্ঘাটন হৈছিল যিবোৰে তেওঁলোকক আচৰিত কৰি তুলিছিল। তেওঁলোকে কৈছিল যে মানুহৰ মগজু আৰু বুদ্ধিমত্তাত এনে বহুবোৰ শব্দ সোমাই থাকে যিবোৰ কাৰক, নিৰ্দেশক আৰু আদেশমূলক শব্দ হিচাপে যদি কম্পিউটাৰৰ প্ৰগ্ৰেমিঙৰ লগত খাপ খুৱাব পাৰি, তেন্তে ইয়াৰ দ্বাৰা

0: স্বয়ংক্ৰিয় সঁজুলি নিৰ্মাণ কৰিব পৰা যায় আৰু এই পদ্ধতিৰ দ্বাৰা নিখুঁতভাৱে বহুত কাম কৰিব পৰা যায়।
1: বা তাৰমানে সেই সময়তে তেওঁলোকে মানুহৰ প্ৰাকৃতিক বুদ্ধিমত্তা আৰু বাৰ্তালাপক মেচিন লেংগুৱেজলৈ পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিছিল।
0: ঠিক ধৰিছা অঞ্জলি, তুমিতো কলেজত দৰ্শন পঢ়োৱা, গতিকে তুমি ভালদৰে বুজি পাবা মানুহৰ দাৰ্শনিক চিন্তাধাৰা আৰু মানুহৰ কাম কাজত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰে। মানুহৰ এই চিন্তাধাৰা আৰু বুদ্ধিমত্তাক যদি কিবা উপায়েৰে কম্পিউটাৰে বুজি পোৱাকৈ প্ৰগ্ৰেমিং কৰিব পৰা যায়, তেন্তে আৱশ্যকতা অনুসৰি কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিব পৰা যায়।
1: তাৰমানে তেওঁলোকে এই সামঞ্জস্যতাৰ কথাই কৈ আছিল।
0: তুমি ঠিক ধৰিছা অঞ্জলি, সেয়ে তেওঁলোকে কিছুমান নিৰ্দেশনামূলক শব্দ ব্যৱহাৰ কৰি তাক কম্পিউটাৰ লেংগুৱেজলৈ পৰিৱৰ্তন কৰিবলৈ বিচাৰিছিল, কিন্তু সঠিক প্ৰগ্ৰেমিঙৰ অভাৱত সেই সময়ত সেইটো কৰিব পৰা হোৱা নাছিল।
2: মই এতিয়া ধৰিব পাৰিছো, তেওঁলোকৰ সেই সময়ৰ প্ৰচেষ্টা আৰু বৰ্তমানৰ ই বিল প্ৰস্তুত কৰি উলিওৱা কাৰ্যত বহুত মিল আছে।
0: বৰ্তমান সময়ত নেচাৰেল লেংগুৱেজ প্ৰচেচিং বুলি এক কৌশল আছে, সংক্ষেপতে ইয়াক NLP বুলি কয়। এই NLP মানুহে ব্যৱহাৰ কৰা প্ৰাকৃতিক ভাষা আৰু কম্পিউটাৰৰ মাজত ই এটা সামঞ্জস্যতা আনিব পাৰে।
2: দেউতা, এই NLPৰ উদ্দেশ্যসমূহ কি কি?
0: NLPৰ উদ্দেশ্যসমূহৰ অন্যতম হৈছে শুনা, পঢ়া আৰু মানুহৰ প্ৰাকৃতিক ভাষাসমূহ কম্পিউটাৰে বুজি পোৱাকৈ সলনি কৰা আৰু সেই অনুসৰি বিভিন্ন ধৰণৰ কাম সম্পন্ন কৰা। সাধাৰণতে গোটেই পদ্ধতিটোৰ বাবে বিশ্বজুৰি ইংৰাজী ভাষাই ব্যৱহাৰ হয়, কিন্তু বৰ্তমান বিভিন্ন দেশৰ বিভিন্ন গ্ৰাহকৰ প্ৰয়োজন অনুসৰি আন আন ভাষাও যাতে কম্পিউটাৰ লেংগুৱেজলৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ বাবে উন্নত NLP ব্যৱস্থা আছে।
3: দেউতা, এটা উদাহৰণ দি কোৱাচোন NLPৰ কথা।
0: ধৰা হ'ল তোমাৰ এটা ৰবট আছে। এই ৰবটটোৱে তোমাৰ নিৰ্দেশ অনুসৰি কাম কৰে। এতিয়া তুমি তাক যিয়েই নিৰ্দেশ নিদিয়া কিয় তোমাৰ প্ৰাকৃতিক ভাষাক NLPৰ সহায়ত ৰবটটোৱে বুজি পোৱাকৈ পৰিৱৰ্তন কৰা হ'ব। তোমাৰ নিৰ্দেশসমূহ কম্পিউটাৰ লেংগুৱেজলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে ৰবটটোৱে তোমাৰ নিৰ্দেশমতে কাম কৰিবলৈ সক্ষম হৈ উঠিব।
2: বুজিলো দেউতা, অলপ আগতে আমাৰ ই বিল প্ৰস্তুত কৰি ওলোৱা কামটোত মোবাইল ফোনটোৱে ৰবটৰ কাম কৰিছিল।
3: বা হয়তো মই যেতিয়া মোবাইলত টাইপ কৰিবলৈ এলাহ পাওঁ তেতিয়া মই গুগল এছিষ্টেণ্টৰ সহায়ত ভইচ মেছেজ দিওঁ। মোবাইল ফোনটোৱে তেতিয়া মোৰ ভইচ মেছেজটো টেক্সট মেছেজলৈ পৰিৱৰ্তন কৰি লয়।
0: কীৰ্তন, প্ৰিয়ংকা, তোমালোক দুয়োটাই ভালকৈ বুজি পাইছা। মই মাত্ৰ তোমালোকক এইখিনিতে এটা কথা শুদ্ধ কৰি দিব খুজিছো, আৰু সেইটো হৈছে মোবাইল ফোনটো ৰবট নহয়। মোবাইল ফোনটোত আচলতে যি ছফ্টৱেৰ প্ৰগ্ৰেমিং থাকে সেইটোক অৱশ্যেই ৰবটৰ লগত মিলাই ল'ব পাৰি। মোবাইল ফোনত থকা ছফ্টৱেৰ প্ৰগ্ৰেমিংবোৰৰ বাবেহে মোবাইলেৰে কৰা সকলো কাম কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৰিব পাৰি।
1: বা কি আচৰিত কথা নহয়নে, কম্পিউটাৰ প্ৰগ্ৰেমিঙক চুব নোৱাৰি কিন্তু ইয়াৰ সহায়ত কিমান যে কাম কৰিব পাৰি।
0: অঞ্জলি, বৰ্তমান পৃথিৱীত যিমানবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কাম চলি আছে এই সকলোবোৰ আপাত ক্ষেত্ৰ এখনত চলি আছে যাক আমি ভাৰ্চুৱেল প্লেটফৰ্ম বুলি কওঁ। এতিয়া মই তোমালোকক মেককাৰ্থি আৰু তেওঁৰ সহযোগীসকলে প্ৰস্তুত কৰা আৰু এক তথ্যৰ বিষয়ে ক'ব খুজিছো।
2: NLPৰ বিষয়ে নেকি দেউতা?
0: নহয় নহয়, এইটো অলপ বেলেগ। তোমালোকে নিউৰনৰ কথা জানা নহয়?
3: হয় দেউতা, নিউৰনবোৰ আমাৰ স্নায়ুতন্ত্ৰৰ লগত জড়িত হৈ আছে আৰু আমাৰ শৰীৰৰ প্ৰতিটো অংশতে বিস্তাৰিত হৈ আছে। নিউৰনবোৰে আমাক পৰিস্থিতি অনুসৰি আমাৰ অনুভূতিসমূহ স্নায়ুলৈ পঠিয়াই আৰু মগজুৰে দিয়া সংকেত অনুসৰি পৰিস্থিতিৰ লগত মোকাবিলা কৰে।
0: একদম ঠিক কথা কৈছা প্ৰিয়ংকা। মেকাৰ্থি আৰু তেওঁৰ সহযোগীসকলেও নিউৰনৰ শৃংখল আৰু মগজুৰ লগত থকা ইয়াৰ সামঞ্জস্যতাৰ আধাৰ হিচাপে লৈ এই কৌশলটোৱেই কম্পিউটাৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু সেই সময়ত সঠিক নেটৱৰ্ক আৰু প্ৰগ্ৰেমিঙৰ অভাৱত ভবা ধৰণে এই সকলোবোৰ সম্ভৱ হৈ উঠা নাছিল, যিটো হয়তো বৰ্তমানৰ উন্নত প্ৰযুক্তিৰ বাবে আপাত ক্ষেত্ৰ বা ভাৰ্চুৱেল প্লেটফৰ্মত বহুখিনি সম্ভৱপৰ হৈ উঠিছে।
2: তথাপিও দেউতা, সেই সময়তে তেওঁলোকে কম্পিউটাৰক মানুহৰ মগজুৰ দৰে কাম কৰাটো বিচাৰিছিল।
3: সঁচাকৈ আচৰিত কথা দি দেউতা।
0: এতিয়া পিছে তোমালোকে চোৱা, পৃথিৱীত প্ৰায় সকলোবোৰ কাম কাজেই কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৰিব পৰা হৈছে আৰু স্বয়ংক্ৰিয়ভাৱে আৰু সুৰক্ষিতভাৱে সকলো ধৰণৰ লেনদেন প্ৰক্ৰিয়াও

0: বুদ্ধিমত্তাৰ বাবে সহজতে সম্ভৱপৰ হৈ উঠিছে।
1: ইমান সুৰক্ষিতভাৱে সকলো লেনদেন কেনেকৈ সম্ভৱপৰ?
0: ইয়াৰ বাবে সকলো লেনদেন কেইটামান স্তৰতহে সম্ভৱপৰ হৈ উঠে। উদাহৰণস্বৰূপে, যিকোনো লেনদেন কৰিবলৈ হলে সঠিক পাছৱৰ্ড বা এবাৰ প্ৰয়োজন হোৱা পাছৱৰ্ডৰ প্ৰয়োজন হয়। সঠিকভাৱে তথ্যৰ বিনিময়তহে সকলো ধৰণৰ লেনদেন সম্ভৱপৰ হৈ উঠে। গতিকে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰত কোনো ভয় নাই। লেনদেনৰ ক্ষেত্ৰতো ঠগ খোৱাৰ আশংকা অতি কম। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকৰ সুবিধা আৰু সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।
2: দেউতা, তাৰমানে এটা সময়ত আমি সকলোবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আৰু অধিক নিৰ্ভৰশীল হৈ পৰিম আৰু ইয়াৰ অবিহনে একো কামেই কৰিব নোৱাৰা হ'ম।
0: এতিয়া পিছে আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে চলি থকা আলোচনাটো ইয়াতেই সামৰিম। আজি অৱশ্যে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে টেলিভিশ্যনত দুখন চিনেমাও দিব। এখনটো অলপ পিছত আৰম্ভ হ'বই। আমি সকলোৱে মিলি এই চিনেমা দুখন চাম দেই।
1: কি চিনেমা আদিত্য?
0: এখন হৈছে শ্বাহৰুখ খানৰ ৰাওয়ান আৰু আনখন হৈছে A1 ৰাইজিং নামৰ এখন হলিউডৰ চিনেমা। ৰ'বা, মই টিভিটো চলাই দিছো। শ্বাহৰুখ খানৰ ৰাওয়ান চিনেমাখন আৰম্ভ হ'বই। এতিয়া আমি সকলোৱে মিলি চিনেমা চাম। দেওবৰীয়া মজা।
1: আদিত্য, তুমি জানা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ নহৈ এজন অভিনেতাহে হ'ব লাগিছিল। কিমান যে অভিনয় কৰি থাকা!
0: অভিনেতাটো মই হয়েই, কিন্তু সদায় মই ঘৰতহে অভিনয় কৰো দেই।
3: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্থ খণ্ড শুনিলে। আজিৰ খণ্ডত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে অৱনী বৰা, মেলডী পাটগিৰি, প্ৰিয়াক্ষী বৰুৱা গোস্বামী, ধনজিত বড়ো, সুদীপ্ত শৰ্মা ভৰালী আৰু মামণি তালুকদাৰে। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা সহযোগী প্ৰিয়াক্ষী বৰুৱা গোস্বামী। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেই দিনৰ একেই সময়তে।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া 12 বজাৰ পৰা হিন্দীত বাতৰি আৰু 12:05 পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে জাগৃতি শৰ্মা। प्रधानमंत्री नरेंद्र मोदी फ्रांस और स्लोवाकिया की 6 दिन की यात्रा पर रवाना हो गए हैं। श्री मोदी ने प्रस्थान वक्तव्य में कहा कि फ्रांस भारत के लिए रणनीतिक दृष्टि से बेहद महत्वपूर्ण है। श्री मोदी ने कहा कि इस यात्रा से भारत और फ्रांस के बीच आर्थिक और सांस्कृतिक संबंध और प्रगाढ़ होंगे। प्रधानमंत्री मोदी कल फ्रांस के राष्ट्रपति इमैनुअल मैक्रों के साथ भारत इनोवेट्स सम्मेलन का उद्घाटन करेंगे। उन्होंने कहा कि यह कार्यक्रम भारतीय स्टार्टअप्स को दुनिया भर से जोड़ेगा। यात्रा के दूसरे चरण में श्री मोदी कल स्लोवाकिया के लिए रवाना होंगे। एक रिपोर्ट।
6: प्रधानमंत्री मोदी ब्रातिस्लावा में स्लोवाकिया के राष्ट्रपति पीटर पेलेग्रिनी और प्रधानमंत्री रॉबर्ट फिको से मुलाकात करेंगे। श्री मोदी ने कहा कि इससे यूरोपीय संघ के साथ भारत की रणनीतिक साझेदारी और मजबूत होगी। स्लोवाकिया यात्रा के बाद श्री मोदी फ्रांस के एवियन जाएंगे, जहां वे 16 और 17 जून को G7 शिखर सम्मेलन में भाग लेंगे। प्रधानमंत्री मोदी ने कहा कि G7 में भारत की उपस्थिति भारत के बढ़ते वैश्विक प्रभाव को दर्शाती है। ये लगातार 8वां G7 शिखर सम्मेलन है जिसमें भारत को आमंत्रित किया गया है। यात्रा के अंतिम चरण में प्रधानमंत्री मोदी 18 जून को पेरिस जाएंगे, जहां वे फ्रांस के राष्ट्रपति इमैनुअल मैक्रों के साथ वीवा टेक 2026 सम्मेलन में शामिल होंगे। पेरिस से शैलेश मेनन की रिपोर्ट के साथ समाचार कक्ष से सरफिरोजी।
7: असम में भारतीय वायुसेना का एक AN-32 विमान दुर्घटनाग्रस्त हो गया है। यह हादसा जोरहाट वायुसेना स्टेशन पर हुआ। विमान क्रैश होने के बाद आग लग गई। फिलहाल दमकल की गाड़ियां घटनास्थल पर मौजूद हैं और राहत बचाव कार्य जारी है। घटना के कारणों का पता लगाया जा रहा है। रक्षा मंत्री राजनाथ सिंह ने रक्षा अनुसंधान और

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক, যোৰহাটৰ ৰৰৈয়াত বায়ুসেনাৰ AN-32 শ্ৰেণীৰ পৰিবহণ বিমান দুৰ্ঘটনাত পতিত এজন পাইলট নিহত, তামোলপুৰ জিলাৰ কুমাৰিকাটা আৰক্ষীৰ যোৱা নিশা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ, আৰু ফিফা বিশ্বকাপত পেৰাগুৱেৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 4-1 গ'লত জয়লাভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্প্ৰতি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক আৰু প্ৰশাসনিক বিষয় লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। বৈঠকত বিশেষকৈ জনকল্যাণমূলক আঁচনি, উন্নয়নমূলক প্ৰকল্প আৰু প্ৰশাসনিক বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ডঃ শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এইখন তৃতীয়খন বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ সম উন্নয়ন নহলে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত নীতি আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম্ভাৱনীয়তা অনুসৰি নীতি প্ৰস্তুত কৰিব লাগে বুলি ডঃ শৰ্মাই মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত থকা হাইড্ৰকাৰ্বনৰ দৰে প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ দুখন ঐক্যমতত উপনীত হোৱাৰ কথা প্ৰকাশ কৰে। সীমা সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে ইয়াৰ পৰা আহিবলগীয়া ৰাজহ দুয়োখন ৰাজ্যৰ সমানে ভগাই ল'ব, যি আদৰ্শ আৰু ৰাষ্ট্ৰীয় দায়িত্ববোধক প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহৰ কেতবোৰ আখোৱাহ আঙুলিয়াই দি দিল্লীৰ পৰা কেৱল শিলিগুৰিলৈকে বুলেট ৰেল চলোৱাৰ পৰিকল্পনাৰ পৰিৱৰ্তে গুৱাহাটীলৈ ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভৌগোলিক সূচ্যাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিয়াজী প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সমৰ্থ হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম

0: যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা বাহিনীৰ ঘাটিত আজি বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। প্ৰাপ্ত বাতৰি অনুসৰি বিমানখনত অৱতৰণৰ কিছু সময়ৰ পাছতে বিস্ফোৰণ সংঘটিত হয়। দুৰ্ঘটনাত এজন পাইলট নিহত হয় আৰু আনজন আহত হয়। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বায়ুসেনাৰ বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। NDA চৰকাৰৰ বিগত 12 বছৰৰ শাসনকালত বিভিন্ন ক্ষেত্ৰত অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। যোগাযোগ ক্ষেত্ৰত ৰাজ্যখনে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত এয়া আমাৰ চমু প্ৰতিবেদন।
1: অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা হৈছে ৰাজ্যখনৰ অৰ্থনীতি আৰু যাতায়াত ব্যৱস্থাৰ প্ৰাণকেন্দ্ৰস্বৰূপ। ব্ৰহ্মপুত্ৰ আৰু বৰাকক কেন্দ্ৰ কৰি গঢ় লৈ উঠা জল পৰিবহণ ব্যৱস্থাই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য খণ্ডলৈ ব্যাপক পৰিৱৰ্তন আনিছে। গুৱাহাটীৰ গেটৱে টাৰ্মিনেলৰ পৰা আৰম্ভ কৰি 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথেৰে পৰিবহণ ব্যৱস্থা শক্তিশালী কৰি দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ গঢ়ি তোলালৈ বিভিন্ন প্ৰচেষ্টা লোৱা হৈছে বুলি অসম আভ্যন্তৰীণ জলপথ পৰিবহণ নিগমৰ সঞ্চালক সাৰংগপাণী শৰ্মাই প্ৰকাশ কৰে।
2: শেহতীয়াকৈ আমি বিগত প্ৰায় 5টা বছৰত আমাৰ অসমৰ জল পৰিবহণ নিগমৰ জল পৰিবহণৰ ক্ষেত্ৰত আমি এটা বিশেষ সময় অসমে দেখিবলৈ সমৰ্থ হৈছে, য'ত গুৱাহাটী গেটৱে টাৰ্মিনেল চৰকাৰৰ প্ৰচেষ্টাত আমি পাবলৈ সমৰ্থ হৈছো, য'ত প্ৰায় 850টা যিটো আমাৰ মেৰাইন ইঞ্জিন সংলগ্ন কৰি 850জন হিতাধিকাৰীক নাওবিলাকত যিবিলাক নৌকা তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকৰ নৌকাত সংলগ্ন কৰা হ'ল। প্ৰায় 70 কোটি টকাৰ খৰচেৰে অসম চৰকাৰে অনুমোদন জনাইছিলে আৰু ইতিমধ্যে 850জন এনে হিতাধিকাৰী যিসকলে নিজৰ নাৱৰ দ্বাৰা নিজৰ জীৱন পৰিচালিত কৰি আহিছে। আমাৰ আৰু 3টা এনেকুৱা ঘাট টাৰ্মিনেল বুলি কোৱা হয়, যিকেইটা এটা উমানন্দত হৈ আছে বৰ্তমান, এটা নিমাতীত হৈ আছে আৰু এটা মাজুলীৰ অকলাত হৈ আছে, আৰু এইকেইটাও ইতিমধ্যে প্ৰায় 70% কাম সম্পন্ন হৈছে। গতিকে ইয়াৰ জৰিয়তে আমাৰ নদীৰ যিটো জল পৰিবহণ ব্যৱস্থা অধিক সুসংহত হ'ব। আমাৰ যিটো নেশ্যনেল ৱাটাৰৱেজ যিটো 2 আছে তাৰ অধীনত আমাৰ অসমৰ ব্ৰহ্মপুত্ৰখনক সামৰি প্ৰায় বিভিন্ন ধৰণৰ আমি অনাগত দিনত বহুতখিনি আঁচনি আমি দেখিবলৈ পাম, য'ত ভাৰতৰ জাহাজ আৰু বন্দৰ মন্ত্ৰণালয়ৰ অধীনত ইতিমধ্যে 10টা এনেকুৱা জলপথত আমাৰ ব্ৰহ্মপুত্ৰখনৰ লগত সংযোগ কৰি পেলাই প্ৰায় 645 কোটি টকাতকৈ অধিক আবণ্টন কৰিব খুজিছে সাগৰমালা আঁচনিৰ অধীনত, আৰু য'ত আমাৰ 12টাকৈ উপঙি থকা ঘাট থাকিব যিকেইটাক আমি ফ্লটিং টাৰ্মিনেলছ বুলি কওঁ। এটা সুদূৰপ্ৰসাৰী আৰ্থিক উন্নয়নৰ এটা প্ৰভাৱ আমাৰ অসমখনে দেখিবলৈ পাব বুলি মই খুবেই আশাবাদী।
0: অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষীৰ শূন্য সহনশীলতা নীতিৰ অধীনত তামোলপুৰ জিলাৰ কুমাৰিকাটা আৰক্ষীয়ে যোৱা নিশা অঞ্চলটোৰ 2টা স্থানত অভিযান চলাই সফলতা লাভ কৰে। ইয়াৰে প্ৰথমটো অভিযানত আৰক্ষীয়ে বিনুৱাপুৰ গাঁৱৰ এখন গেলামালৰ দোকানৰ পৰা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আৰক্ষীয়ে আমবাৰী নালজৰা হাবিত চলোৱা আন এটা অভিযানত 3জন জোৱাৰীক হাতেলতে আটক কৰে। ধৃত লোককেইজনৰ পৰা নগদ 37,000 টকা আৰু বহু পৰিমাণৰ জুৱা খেলাৰ সামগ্ৰী জব্দ কৰা হয়। জিলাখনত এনে অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে পৰৱৰ্তী সময়তো এনে অভিযান চলোৱা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ আজি জন্মবাৰ্ষিকী। লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ দায়িত্ব পালন কৰা মিত্ৰদেৱ মহন্তই অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 15খন শিশু উপযোগী গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ

0: ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ডিব্ৰুগড়ৰ মিলন নগৰ চাহ জনজাতি ছাত্ৰাবাসত কালি ৰাজ্য চৰকাৰৰ চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হৈ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ছাত্ৰাবাসৰ আৱাসীসকলে প্ৰস্তুত কৰি উলিওৱা চাংনাং নামৰ এখন প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰি ছাত্ৰসকলৰ সৃজনশীলতা, সাহিত্য সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰতিভা প্ৰকাশৰ এই প্ৰয়াসক প্ৰশংসনীয় বুলি উল্লেখ কৰে। মন্ত্ৰী শ্ৰীতেলীয়ে কয় যে এই প্ৰাচীৰ পত্ৰিকাখনে নতুন চিন্তা, জ্ঞান চৰ্চা আৰু সৃষ্টিশীলতাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি। ফিফা বিশ্বকাপত আজি পুৱা লচ এঞ্জেলছৰ ছোফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত বছনিয়া হাৰ্জেগোভেনিয়াৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 গ'লত ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বছনিয়াই খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত গ'ল দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক। যোৰহাটৰ ৰৰৈয়াত বায়ুসেনাৰ AN-32 শ্ৰেণীৰ পৰিবহণ বিমান দুৰ্ঘটনাত পতিত এজন পাইলটৰ মৃত্যু। তামোলপুৰ জিলাৰ কুমাৰিকাটা আৰক্ষীৰ যোৱা নিশা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ। আৰু ফিফা বিশ্বকাপত পেৰাগুৱেৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 4-1 গ'লত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন নৃত্যশিল্পী তথা অভিনেত্ৰীক। তেখেতৰ সৈতে কথা পাতিছে স্নেহা পাঠকে।
1: নমস্কাৰ প্ৰশ্ৰোতা, আজি আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ লৈছো অসমীয়া কলা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী কৌশলীক। তেখেতে নৃত্যশিল্পী হিচাপে নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ লগতে তেখেতৰ আছে অভিনেত্ৰী হিচাপেও আন এক সুকীয়া পৰিচয়। তেখেত হ'ল অলংকৃতা মহন্ত। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
2: ধন্যবাদ। আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাই অনাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: হয়, প্ৰথমে জানিব বিচাৰিছোঁ ব্যস্ততা বৰ্তমান কেনেকুৱা ধৰণৰ?
2: বৰ্তমানটো খুবেই ব্যস্ত, যিহেতু চুপাচুপি নামৰ ছবিখন মুক্তি পাইছে ইতিমধ্যে, আৰু মুক্তি পোৱাৰ পাছৰ কেইদিন সাংঘাতিক ব্যস্ত থকা যায়, সেইবাবে ব্যস্ততা বহুত বৰ্তমান।
1: গতিকে শ্ৰোতাসকলে নিশ্চয় গম পাইছে শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ চুপাচুপিত অলংকৃতাই এটি চৰিত্ৰ ৰূপায়ণ কৰিছে। আমি এই সম্পৰ্কে কথা পাতিম, কিন্তু প্ৰথমে আমি আপোনাৰ ঘৰখনৰ বিষয়ে জানিব বিচাৰিছোঁ।
2: ঘৰখনৰ বিষয়ে যদি ক'বলৈ যাওঁ, আচলতে আমাৰ জীৱনত ঘৰখনে বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু মোৰ ঘৰখনৰ পৰাই আচলতে মোৰ সাংস্কৃতিক দিশটোৰ প্ৰতি যি আকৰ্ষণ, যি আগ্ৰহ, যি উৎসাহ, ঘৰখনৰ পৰাই আৰম্ভ হৈছে। কাৰণ মা দেউতাও সাংস্কৃতিক দিশটোৰ লগত জড়িত। মোৰ দেউতাই নাটক কৰিছিলে, দেউতাৰ নাম গৌৰৱ মহন্ত, আৰু যদিও তেখেতৰ কৰ্মজীৱনৰ বাবে তেখেতে নাটকৰ লগত বহুত বেছি জড়িত হৈ থাকিব নোৱাৰিলে ওতঃপ্ৰোতভাৱে, কিন্তু তথাপিতো সেই প্ৰচলনটো আছিলে আমাৰ ঘৰত, বা সন্ধিয়া কেতিয়াবা বহি গানৰ আড্ডা এটা, বা সৰুৰ পৰাই মানে নৃত্য গীতৰ লগত জড়িত হৈ থাকিলে বহুত মাক দেউতাকে ভাল নাপায়, আমাৰ উৎসাহে জগায় যে নাই কৰিব লাগিব পঢ়া শুনাতকেও, মানে পঢ়া শুনাৰ লগত এই দিশটো সমানে চলাই নিব লাগিব।
1: গতিকে আপোনাৰ দেউতাই আপোনাক আঙুলিত ধৰি এই জগতখনত?
2: হয়, দেউতা মা দুয়োজনে আঙুলিত ধৰি প্ৰৱেশ কৰাইছে।
1: হয়, আৰু শিক্ষা সম্পৰ্কে আমি জানিব বিচাৰিছোঁ।
2: শিক্ষা মোৰ ঘৰ তেজপুৰত, মই স্কুলীয়া শিক্ষা তেজপুৰ ছেক্ৰেড হাৰ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল বুলি এখন স্কুলৰ পৰা সম্পূৰ্ণ কৰি দৰং মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰীৰ বাবে, উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে মই তাতে নামভৰ্তি কৰোঁ, আৰু

0: আসলে দৰং মহাবিদ্যালয়ত সোমোৱাৰ পৰাই মোৰ জীৱনৰ গতি সলনি হোৱাৰ নিচিনা। কাৰণ কি, স্কুলীয়া জীৱনত আচলতে যিহেতু মই মিছনেৰী স্কুলত পঢ়া, তাত খুব বেছি অসমীয়া সংস্কৃতিৰ পৰিৱেশ নাছিলে, আচলতে গঢ় লৈ উঠা নাছিলে। যদিও কেতিয়াবা এটা দুটা নাচ নচা হয় বা কিবা তেনেকুৱা প্ৰতিযোগিতাত, কিন্তু মানে প্ৰথম দৰং মহাবিদ্যালয়ত সোমাই মই মোৰ নাটকৰ যাত্ৰা আচলতে আৰম্ভ কৰিছোঁ। প্ৰথম দৰং মহাবিদ্যালয়ত মই শ্ৰেণীকোঠালৈ যোৱাৰ আগতে নাটকৰ কৰ্মশালালৈ গৈছিলোঁ, আৰু সেই তেতিয়াৰ পৰাই মোৰ নাটকৰ প্ৰতি মানে যিটো আকৰ্ষণ সেইটো বাঢ়িলে। দৰং মহাবিদ্যালয়ত মই মোৰ স্নাতক শিক্ষাও শেষ কৰিছোঁ। তাৰপিছত মই স্নাতকোত্তৰ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলোঁ, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথাটো সকলোৱে জানেই, সাংস্কৃতিক দিশত বিৰাটেই আগৰণুৱা বিশ্ববিদ্যালয় এখন। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই মোৰ স্নাতকোত্তৰ মনোবিজ্ঞান বিভাগৰ পৰা সম্পূৰ্ণ কৰিলোঁ, সিমানেই।
1: আপোনাৰ শিক্ষা জীৱন সম্পৰ্কে জানিলোঁ, আপুনি বৰ্তমান কিহৰ সৈতে জড়িত?
0: বৰ্তমান মই গৱেষণা কেন্দ্ৰ এটাত কৰ্মৰত, সাংস্কৃতিক কেন্দ্ৰ হয় আৰু, বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠান বুলি। আমি তাতে উত্তৰ পূব ভাৰতৰ যিমানখিনি জনগোষ্ঠী আছে তেওঁলোকৰ মানে সংস্কৃতিৰ ভিত্তিক গৱেষণা কৰোঁ, তাতে কৰ্মৰত হৈ আছো বৰ্তমান।
1: বৰ্তমান আপুনি গৱেষণাৰ সৈতে জড়িত।
0: আৰু শেহতীয়াকৈ এখন গ্ৰন্থ প্ৰকাশ পাইছে, গ্ৰন্থখনৰ নাম হৈছে গ্লৰি অফ দি ৰাইজিং ছান অৰুণাচল এণ্ড ইটছ ট্ৰেজেক্টৰিজ অফ ডেভেলপমেণ্ট, ইংৰাজী ভাষাত লিখা হৈছে। কিতাপখন মানে অৰুণাচল প্ৰদেশৰ, আমি আচলতে তাতে ফিল্ডত গৈ পেলাই কাম কৰি এখন কিতাপ লিখিছোঁ, কেইবাজনেও মিলি লিখিছোঁ বাৰু। সেই কিতাপখনত অৰুণাচল প্ৰদেশৰ উন্নয়নক লৈ পেলাই লিখা হৈছে, মানে তেওঁলোকে প্ৰথমতে এখন ৰাজ্য হোৱাৰ আগৰ পৰ্যায়ৰ পৰা এতিয়াৰ পৰ্যায়লৈকে যিসমূহ উন্নয়ন হৈছে, সাংস্কৃতিক দিশতেই হওক, ভাষা সংৰক্ষণৰ দিশত হওক, অথবা খেতি বাতিৰ পৰা আৰম্ভ কৰি আৰু মহিলা সবলীকৰণ, সকলোখিনি দিশেই মানে সামৰি পেলাই কিতাপখন লিখা হৈছে আৰু প্ৰকাশ পাইছে।
1: খুব ভাল কথা, আমাৰ জানি খুব ভাল লাগিল আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: এতিয়া কলা সংস্কৃতিৰ জগতখনৰ বিষয়ে আমি জানিব বিচাৰিম। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দৰং মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ পৰাই আপোনাৰ নাটকৰ যাত্ৰাটো আৰম্ভ হোৱাৰ নিচিনা। সত্ৰীয়াৰ ক্ষেত্ৰত আপুনি যিহেতু এগৰাকী সত্ৰীয়া নৃত্যশিল্পী, সত্ৰীয়াৰ এই যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল?
0: সত্ৰীয়াৰ যাত্ৰা মোৰ বিৰাট আচলতে সৰুকালৰ পৰাই আৰম্ভ। মই 4 নে 5 বছৰমান থকাৰ পৰাই সত্ৰীয়া প্ৰথম নৃত্য শিক্ষা আৰম্ভ কৰিছোঁ, আৰু মায়ে হাতত ধৰি স্কুললৈ লৈ যায় এতিয়াও মনত আছে। আৰু আচলতে শাস্ত্ৰীয় নৃত্যসমূহত বহুত সাধনা, বহুত অধ্যয়ন দৰকাৰ হয়, সেইকাৰণে সৰুকালৰ পৰাই জড়িত। তেতিয়াৰ পৰা শিকি শিকি এতিয়াহে চাগে অলপমান কিবা কৰিব পৰা হৈছোঁ বুলি মই ভাবোঁ। আৰু এটা কথা ক'ব বিচাৰিম, যদিও অনুষ্ঠানটোৰ নাম ন প্ৰতিভা, মই এতিয়াও নিজকে ন শিকাৰোঁ বুলিয়ে ভাবোঁ। শিকি গৈ আছোঁ আৰু শিকি গৈ থকাৰ হেঁপাহ আছে, শিকি থাকিম
1: নিশ্চয়। শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া, আমি গোটেই জীৱন কিবা নহয় কিবা এটা কথা আমি প্ৰতিদিনে শিকোঁ
0: শিকোঁ।
1: আৰু যিহেতু শাস্ত্ৰীয় নৃত্য এটা অতি বহল অধ্যায়, এটা
0: শাস্ত্ৰীয়
1: ডাঙৰ পৰিসৰ, গতিকে আমি চিৰজীৱন হয়তো শিকি যাম। আপোনাৰ সত্ৰীয়াৰ গুৰু কোন আছিল বাৰু?
0: সত্ৰীয়া নৃত্যৰ শিক্ষা মই গ্ৰহণ কৰিছিলোঁ গুৰু শ্ৰীযুত অনুপজ্যোতি ভূঞাদেৱৰ তত্ত্বাৱধানত।
1: আৰু সত্ৰীয়াৰ নৃত্যৰ উপৰি আন নৃত্যত আপুনি অংশগ্ৰহণ কৰিছেনে?
0: হয়, সত্ৰীয়া নৃত্য শিক্ষা মানে মই যেতিয়া অধ্যয়ন কৰি আছিলোঁ তেতিয়া মোৰ গুৰু তেখেতে আকৌ মোক মানে সাধাৰণতে বিচৰা হয়, কয় মানে শাস্ত্ৰীয় নৃত্য শিকি থাকিলে বেলেগ নৃত্য পটককৈ মানে লগত জড়িত হ'ব নালাগে বুলি কয়, কাৰণ কি মানে ফৰ্মটো বেয়া হৈ যায় বুলি কয় আৰু নৃত্যৰ ভাষাত, যে যিটো ফৰ্মটো পটককৈ বেয়া হৈ যায়, যদি সম্পূৰ্ণকৈ নৃত্য শিক্ষা আমি মানে আহৰণ কৰি লওঁ তাৰ পিছত যদি কিবা এটা নৃত্য কৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণ পৃথককৈ সেই নৃত্যটো আয়ত্ত কৰিব পাৰোঁ। কিন্তু শিকি থকা অৱস্থাত যেতিয়া কেঁচা হৈ থাকোঁ, যেতিয়া কোমলীয়া সময়ত মানে গাত ভাজ নবহোঁতেই পটককৈ বেলেগ এটা নৃত্যশৈলীলৈ যাবলৈ তেখেতে বাধা দিছিলে, আৰু তেখেতৰ পৰামৰ্শ অনুসৰিয়ে মই খুব সৰুতে সত্ৰীয়া নৃত্য শিকিবলৈ যোৱাৰ আগতে মই বিহু নাচিছিলোঁ। কিন্তু সত্ৰীয়া নৃত্য শিকি থকা অৱস্থাত প্ৰায় 6-7 বছৰমান মই বেলেগ নৃত্যৰ লগত জড়িত নাছিলোঁ। কিন্তু শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মই আকৌ বিহুলৈ উভতি আহিলোঁ। বিহু অধীনত তেনেকৈ মই কোনো মোৰ মানে গুৰু নাই বিহুৰ, কিন্তু কেইবাটাও বিহুৰ কৰ্মশালা মই অংশগ্ৰহণ কৰিছোঁ। আৰু আচলতে মই ভাবোঁ বিহু শিক্ষাতকৈ মানে বিহুটো আমাৰ তেজত আছে, মনত আছে, অসমীয়া হিচাপে। আৰু ঠিক তেনেকৈয়ে মই কৰ্মশালাত আয়ত্ত কৰিলোঁ। তাৰপিছত কেইবাটাও দলৰ লগত মই বিহু নাচ পৰিৱেশন কৰিছোঁ।

0: তেজপুৰৰ শিৱসাগৰৰ তেনেকে বহুত অসমৰ বিভিন্ন জেগা বিহু নাচ পৰিৱেশন কৰি ঘূৰিছো আৰু আধুনিকৰ লগতো জড়িত। আৰু দৰং মহাবিদ্যালয়লৈ যোৱাৰ পিছত আমি খুব যুৱ মহোৎসৱলৈ আমাৰ মানে দলসমূহ লৈ আহে আৰু সেই যুৱ মহোৎসৱৰ বাবে মই বহুতো মানে লোকনৃত্যৰ প্ৰতিযোগিতা হয়, লোকনৃত্যৰ বাবে মানে কেইবাটাও লোকনৃত্য আয়ত্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ কি প্ৰত্যেকবাৰ নতুন এটা লোকনৃত্য লৈ যাবলগীয়া হয় যে। ঠিক তেনেকে মানে অসমৰ জনজাতীয় নৃত্যসমূহ হওক অথবা অসমৰ বাহিৰৰ কিছু নৃত্য মানে উত্তৰ পূবৰ হওক অথবা ভাৰতৰো কিছু কিছু লোকনৃত্য আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বৰ্তমান সেইসমূহ জানো বুলিয়ে ভাবোঁ আৰু।
1: কলেজীয়া যাত্ৰাটোৰ আটাইতকৈ স্মৃতি মধুৰ ঘটনা কাহিনী এইবোৰেই নহয় জানো, বিভিন্ন অনুষ্ঠানত বা বিভিন্ন মহোৎসৱত অংশগ্ৰহণ কৰাৰ সময়ত আমি যে এইবোৰ শিকিলো খুব ভাল লগা মুহূৰ্ত নহয় জানো। এই মুহূৰ্তত ভাল লগা কিবা কথা মনলৈ আহিছেনে
0: কলেজীয়া জীৱনৰ? কলেজীয়া জীৱনৰ স্মৃতি বহুত আছে, মোৰ বিশেষকৈ কলেজীয়া জীৱনত ক্লাছৰ বাহিৰৰ স্মৃতি বেছি, মানে এই যে যুৱ মহোৎসৱ বুলি ক'লোঁ বা মহাবিদ্যালয় সপ্তাহ হওক সেইসমূহত অংশগ্ৰহণ কৰাৰ সময়ত বা যেতিয়া আমি আখৰা কৰি থাকোঁ সেই আখৰাসমূহত বহুত স্মৃতি আছে। এটা বুলি ক'লে মই 2019 চনত এবাৰ যুৱ মহোৎসৱৰ বাবে আৰু তেতিয়া আমি আখৰা কৰি আছোঁ, আমাৰ মানে এনেকুৱা থাকে যে 25 জনীয়া এটা দল থাকে, 25 জনে সকলো কৰিব লাগিব, মানে যিমান ইভেণ্ট হয় সকলো কৰিব লাগিব, কাৰোবাৰ ভাগত এটা পৰে, কাৰোবাৰ ভাগত দুটা, কাৰোবাৰ ভাগত দুটাতকৈ বেছিও পৰে। আৰু সেইবাৰ মোৰ ভাগত দুটা ইভেণ্ট পৰিছিলে, কিন্তু দুইটাই এনেকুৱা হৈছে মই নৃত্যটো আছোৱেই, লগতে মানে নাটকৰ যিগৰাকী আছিলে তেওঁ শেষ মুহূৰ্তত মানে তেওঁক বদলি কৰিবলগীয়া হ'ল, মানে কৰিব লগা হোৱাৰ কাৰণে নাটকখনটো আধা ঘণ্টাৰ এটা ইভেণ্ট, বাকীসমূহ 10 মিনিট 15 মিনিট বা 7-8 মিনিটৰ, আধা ঘণ্টাই এটা ইভেণ্টৰ কাৰণে বহুত সময় দিবলগীয়া হয়। আৰু মই মানে দিনে ৰাতিয়ে এনেকুৱা হয় মই ৰাতিপুৱা যদি নাচৰ কৰোঁ আৰু মই আৰু লোকবাদ্যৰ অৰ্কেষ্ট্ৰাৰ অনুষ্ঠানটোতো আছিলোঁ, মই মানে সময়ে নাপাওঁ, ক্লাছ কৰোঁ, ৰাতিপুৱাও প্ৰেক্টিচ কৰোঁ, ৰাতিও প্ৰেক্টিচ কৰোঁ, মই বেমাৰ হৈ গ'ল, মানে বেমাৰ হৈ মই এডমিট হৈ আছোঁ। মই প্ৰথম চেলাইনলৈ সুধিছোঁ মই যাবলৈ পামনে, আৰু
1: যুৱ
0: মহোৎসৱলৈ যাবলৈ পামনে, যদি যাবলৈ নাপাওঁ আৰু মোৰ এতিয়াও মন আছে, মানে মই খোজে কাঢ়িব পৰা নাই, গাটো মোৰ বেয়া, তথাপিতো মই কৈছোঁ দেউতা মোক তুমি থৈ আহাংগেচোন ৰাতি কলেজত, আৰু মানে চকীত বহি বহি প্ৰেক্টিচ কৰিছোঁ, নাটকৰ নাচৰ মোৰ সন্মুখত নাচি আছে আৰু মই চকীতে বহি বহি নাচিছোঁ, মানে সেই সময় আচলতে বিৰাট মধুৰ স্মৃতি মনত পৰিলে,
1: খুব ভাল লাগে,
0: ভাল লাগে,
1: মানে গা বেয়া তথাপি আমি অনুষ্ঠান কৰিম, এই যিটো মনৰ যিটো এক জোৰ
0: থাকে
1: এই কলেজীয়া জীৱনতে এইটো সম্ভৱ, সেই সময়খিনিতে। আৰু লগৰ ল'ৰা ছোৱালীবোৰে যেতিয়া কৰি থাকিব বা প্ৰতিযোগিতা বুলি ক'লে
0: গাটো নিজে নিজে ভাল
1: হৈ যায়। আপোনাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানো নিশ্চয় আপুনি কৰিছে, সত্ৰীয়া হওক বা আধুনিক নৃত্যৰ হওক,
0: হয়
1: এনে অনুষ্ঠানসমূহৰ অভিজ্ঞতা সম্পৰ্কে জানিব বিচাৰিছোঁ।
0: সত্ৰীয়া নৃত্যৰ মই অনুষ্ঠান হিচাপে মোৰ মনত থকা ভাল লগা মানে আটাইতকৈ ভাল লগা 2-3টা অনুষ্ঠান কওঁ। প্ৰতিযোগিতা বুলি ক'লে মই 2018-19 চনত তেতিয়া সংগীত সত্ৰই সদৌ সংভিত্তিত মই তাৰপিছতো পুৰস্কাৰ লাভ কৰিছোঁ, কিন্তু সংগীত সত্ৰৰ তেতিয়া মানে যিহেতু মানে মোৰ কথাটোৰ লগত চাগে বহুত মানুহে ৰিলেট কৰিব পাৰিবও পাৰে নোৱাৰিবও পাৰে, কিন্তু যিসমূহ গুৱাহাটীৰ বাহিৰৰ ল'ৰা ছোৱালী তেওঁলোকৰ গুৱাহাটীখনক লৈ এটা হেঁপাহ সৰুৰ পৰা থাকে, মানে গুৱাহাটীখন আমি কিবা অকণমান বেলেগ দৃষ্টিৰে চাওঁ আৰু, তাত মানে যিকোনো কলাৰ ক্ষেত্ৰতে যেন চব সকলোতকৈ বেছি সুবিধা গুৱাহাটীতে আছে, সুযোগ পোৱা যায় বা সেই ক্ষেত্ৰৰ ভাল দখল থকা ব্যক্তিসকল যেন গুৱাহাটীতে আছে, আছেও বাৰু তেনেকুৱা এটা ধাৰণা আমাৰ, আমি পুহি ৰাখোঁ। 2018 চনত যেতিয়া আমি মই তেতিয়া সংগীত সত্ৰৰ এটা এডভাৰটাইজমেণ্ট দেখিছিলোঁ, তেওঁলোকে সদৌসম ভিত্তিত নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছে, তেতিয়া মই ভাবিছিলোঁ যে মই প্ৰতিযোগিতাটো কৰিবলৈ যাম, কিন্তু মানে ভাবিছোঁ আৰু যে এনেই দিম অভিজ্ঞতাৰ কাৰণে, তো প্ৰতিযোগিতালৈ মই আহিলোঁ আৰু প্ৰতিযোগিতাৰ কাৰণে মই বিশেষকৈ আখৰাও কৰিবলৈ সময় পোৱা নাই, কাৰণ আগদিনাখন মোৰ পৰীক্ষা ছেমিষ্টাৰ পৰীক্ষা শেষ হৈছে আৰু মই বাহিৰে বাহিৰে গাড়ীত উঠিছোঁ, মানে পিছদিনাখন ৰাতিপুৱা কম্পিটিশ্যন,
1: গতিকে সময়
0: মই একেবাৰে পোৱা নাই, আহি ৰাতি 9টা বজাত গুৱাহাটী পাইছোঁ, 9টা বজাৰ পৰা 10:30-11টামানলৈকে মই মানে যিটো নাচিম বুলি ভাবিছোঁ আৰু সেইটো এবাৰ মানে আওৰাইছোঁ, খুব বেছিও নহয় এনেই মনে মনে আওৰাইছোঁ, মানে নাচিম আৰু এবাৰ। পিছদিনা ৰাতিপুৱা পৰা সাজোন কাচোনতে ব্যস্ত, তাৰপিছতে গ'লোঁ, নাছিলো। নচাৰ পিছত মোলে তিনিদিন

0: ইমান পিছত ফোন কৰিছে সংগীত সত্ৰৰ পৰা, তে মই ভাবিছোঁ ফোন কৰিছে মই কিবা পুৰস্কাৰ পাইছোঁ নেকি তৃতীয়মান, ভালো লাগিছে। মই কৈছোঁ হয় কওক, আমি সংগীত সত্ৰৰ পৰা কৰিছিলোঁ। মই কৈছোঁ হয় গম পাইছোঁ কওক, মোৰ নাম্বাৰটো ছেভ কৰি থৈছিলোঁ মানে। কৈছোঁ অঁ তুমি প্ৰথম পুৰস্কাৰ পাইছা। আৰু মোৰ মানে সেইকণ সময়ত, আজি চাগে মোৰ কথাটো কওঁতে বিৰাট সাধাৰণ যেন লাগিব পাৰে, কিন্তু সেইকণ সময়ত মোৰ কাৰণে গুৱাহাটীত আহি পেলাই তাকো সংগীত সত্ৰত মানে প্ৰথম পুৰস্কাৰটো বিৰাট ডাঙৰ কথা। তাৰপিছত সেইটো এটা অভিজ্ঞতা। আৰু এটা অভিজ্ঞতা 2022-23-24 মানৰ, তেতিয়া মই নতুনকৈ চাকৰিত সোমাইছোঁ। আৰু চাকৰিত সোমোৱাৰ পিছতে মোলৈ ফোন এটা আহিছে, মই যিটো দলৰ লগত মানে সত্ৰীয়া কৃষ্টি বুলি এটা ৰেপাৰ্টৰী আছে, মই তেওঁলোকৰ লগত সত্ৰীয়া নৃত্য পৰিৱেশন কৰোঁ, তেওঁলোকৰ পৰা ফোন আহিছে। মই খুব এতিয়া নতুনে নতুনে তেওঁলোকৰ লগত আৰম্ভ কৰিছোঁ আৰু, জইন কৰা চাগে মই এটামান অনুষ্ঠান কৰিছোঁ আৰু, তেওঁলোকৰ বহুত পুৰণা পুৰণা আছে পৰিৱেশনকাৰী। তেওঁ মোলৈ ফোন এটা কৰিছে যে এনেকৈ আমাৰ অনুষ্ঠান এটা আহিছে, তুমি কৰিবা নেকি? তেওঁ মই ক'লোঁ যে পাৰি। কৈছে ঠিক আছে, আমি তুমি ডিটেইলছখিনি তেতিয়া আমি ফ্লাইট কৰিব লাগিব। তেওঁ মই সুধিছোঁ কোন জেগা মানে, আৰু তেতিয়া তেওঁলোকে কৈছে মুম্বাই। আৰু মোৰ চাগে অকণমান আছে নেকি মুম্বাই ক্ৰেজ এটা যে থাকে মানুহৰ, মোৰ সেইটো আছিলে মানে মুম্বাইখন এবাৰ চাবলৈ, মানে মুম্বাইলৈ যাব, মই মুম্বাই যোৱা নাছিলোঁ মানে। কৈছোঁ অঁ তেতিয়াহ'লেতো মই যামেই, কৰিমেই মানে। তাৰপিছত অনুষ্ঠানটো, কিন্তু মই সেই ব্যস্ততাত সুধিবলৈ পাহৰি গ'লোঁ অনুষ্ঠানটো ক'ত আছিলে। পিছত মই গম পাইছোঁ অনুষ্ঠানটো মানে নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত আছিলে। আৰু মোৰ জীৱনৰ সেইটো এটা বহুত ডাঙৰ অভিজ্ঞতা, মানে কিমান ডাঙৰ প্লেটফৰ্ম খুব কম আছে ভাৰতত, আৰু নীতা পংকেশ আম্বানী কালচাৰেল চেণ্টাৰটো মানে বহুত বৃহৎ আৰু। আৰু তাত যিখিনি সন্মান পাইছোঁ ন, মানে আৰ্টিষ্টক সেই সন্মানখিনি খুব কম মানুহক দিয়া দেখোঁ, আৰু মানে সেই সন্মানখিনি পাই সঁচাকৈ বহুত ভাল লাগিছে, মানে এটা জীৱনত মোৰ মানে মনত ৰৈ যোৱা আৰু চিৰস্মৰণীয় আৰু অভিজ্ঞতা,
1: খুব
0: ভাল লগা অভিজ্ঞতা। তাৰপিছত আৰু বহুত জেগাতে কৰিছোঁ, মই ৰিচেণ্টলি চণ্ডীগড়ত কৰিছোঁ, তেনেকৈ ক'বলৈ গ'লে মানে শেষ নহ'ব আৰু।
1: হয়, গতিকে ভাৰতৰ বিভিন্ন মঞ্চত সত্ৰীয়াক আপুনি প্ৰতিনিধিত্ব কৰিছে, এই ক্ষেত্ৰত আপুনি কিভাৱে এগৰাকী শিল্পীয়ে যেতিয়া নিজৰ সংস্কৃতিক লৈ বাহিৰলৈ ওলাই যায়, বাহিৰৰ মঞ্চত নিজৰ সংস্কৃতি দাঙি ধৰে, এই ক্ষেত্ৰত শিল্পীগৰাকীৰ কি কি দায়িত্ব আছে, কৰণীয় আছে?
0: প্ৰশ্নটো ভাল লাগিছে। এইখিনিতে মোৰ ঘটনা দুটামান মনত পৰিছে। যেতিয়া বাহিৰত অনুষ্ঠান কৰিবলৈ যাওঁ, প্ৰায় জেগাতে এইটো কথা শুনিবলৈ পাওঁ, মানে অসম বুলি ক'লে বিহুটো বহুত মানুহে জানে,
1: বিহু জানে
0: বিহু, কিন্তু অসম বিহুতে সীমিত নহয় ন, আমাৰ কিমান জনজাতি আছে প্ৰত্যেকৰে। আৰু এতিয়া যদি বড়ো জনগোষ্ঠীটোৰ কথাই কওঁ, তেওঁলোকৰ বাগৰুম্বাৰ পৰা আৰম্ভ কৰি দাহাল ঠুংৰি কেইবাটাও নৃত্য আছে। তেনেকৈ সত্ৰীয়াৰ কথাও বহুতে, যদিও মানে ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে সত্ৰীয়াই নৃত্য 2000 চনতে, কিন্তু এতিয়াও যেতিয়া ক'ৰবাত পৰিৱেশন কৰিবলৈ যাওঁ, তেতিয়া মানুহে আহি সোধে এইটো মানে কি হয়, মানে ফৰ্মটো কি হয়, মানে আমি কওঁ এইটো শাস্ত্ৰীয় নৃত্য। কৈছে কেতিয়াও দেখা নাই, ইমান ধুনীয়া এনেকৈ কয়, মানে ইমান ধুনীয়া এনেকুৱাটো আমি কেতিয়া ধৰণে, ভাৰতনাট্যমৰ লগত মিলে নেকি, ভাৰতনাট্যম নেকি, এনেকৈ বহুতে শুনে হা, বা ওডিচি নেকি, নহয় নহয় এইটো এটা ছেপাৰেট হয়, ছেপাৰেট আৰ্ট ফৰ্ম হয় সত্ৰীয়া, আৰু 2000 চনতে স্বীকৃতি পাইছে, আমি বুজাবলগীয়া হয়। মানে মই ভাবোঁ ৰাষ্ট্ৰীয় স্বীকৃতিটোৱে শেষ পৰ্যায় নহয়, ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত মানুহে স্বীকৃতি দিয়াই নাই এতিয়াও,
1: বহুতে
0: মানে কাগজে পত্ৰই যে স্বীকৃতি পোৱাটোৱে শেষ নহয় মানে। আৰু যিহেতু মানে আমি খুব গ্লোবেলাইজেশ্যনৰ কথা কৈ থাকোঁ, খুব আমি মানে ইণ্টাৰনেটৰ কথা কৈ থাকোঁ, যিহেতু ইমান সা সুবিধা আছেই, আমি চেষ্টা কৰিব লাগে, অকল শিল্পী হিচাপেই নহয় দেই, শিল্পীসকলেও হওক অথবা সাধাৰণ সকলো মানুহে হওক, চেষ্টা কৰিব লাগে যে আমাৰ যিখিনি সংস্কৃতি আমি যাতে মানে অকল দাঙি ধৰিলে নহ'ব, আমি এইটো মানে চাব লাগিব যে সঁচাকৈ গৈ পাইছে নে নাই। আৰু মানুহক এই যে মানুহে সুধিলে, আকৰ্ষণ কৰিলে, আমি ক'ব লাগিব যে আহক আপোনালোকে চাই যাব এবাৰ, মানে 600 বছৰীয়া বহুত বছৰৰ পৰা আছে, পুৰণি আৰু ইমান বছৰৰ পৰা আছে, আপোনালোকে এবাৰ চাওক, তেওঁলোকক মাতিব লাগিব, বা তেওঁলোকক আৰু ক'ব লাগিব যে আমি এইখিনি জেগাত আকৌ আহিব, বা আমি আহিছোঁ নহয় আৰু এনেকুৱা এটা দল আহিব, আপোনালোকে চাবলৈ যাব। শিকিবলৈ মানুহৰ সেই আগ্ৰহটো গঢ়ি তোলাত আমাৰ কোনোবাখিনিতে কৰিবলগীয়া আছে বুলি মই ভাবোঁ।
1: আমাৰ ইমানখিনি আছে, বৰগীতৰ পৰা আৰম্ভ কৰি সত্ৰীয়া সংস্কৃতিৰ আপোনাৰ ভাওনা
0: আছে,
1: নৃত্য আছে, ইমানখিনি আছে, এই গোটেইখিনি আমি ভাৰতৰ বিভিন্ন মঞ্চত, যদিও আপুনি কোৱাৰ দৰে যদিও স্বীকৃতি পাইছে শাস্ত্ৰীয় নৃত্যৰ, তথাপি হয়তো বহুত জেগাত মানুহে নাজানে।
0: আৰু ভাওনাৰ কথা কওঁতে মই

0: ক'ব বিচাৰিম ভাওনাৰ। মই বুজি পাওঁ যিহেতু ধৰ্মীয় দৃষ্টিকোণ এটা আছে, মানে ভাওনাই হওক সত্ৰীয়া সংস্কৃতিৰ লগত আমি সেইখিনি বজাই ৰাখিব লাগিব। মানে মই শিপাক পাহৰি বুলি কোৱা নাই, শিপাক খামুচিওটো আমি আগুৱাই যাব পাৰোঁ। মানে নামঘৰৰ খুঁটাটোত ভাওনা, মানে ভাওনা এখনক বান্ধি ৰখাটো আমাৰ উদ্দেশ্য হ'ব নালাগে। মানে ভাওনা ওলাই যাওক, বাহিৰলৈ যাওক, মঞ্চত পৰিৱেশন হওক, হৈছেও কিন্তু আৰু হ'ব লাগে। কাৰণ আমাৰ এই মানসিকতাটো থাকিব নালাগে। মানে আমি খুব দেখা যায় শিল্পীসকলৰো, মই মানে কোনোবাখিনিতে অনুভৱ কৰোঁ যে মানুহখিনি মানে এনেকুৱা হয়, কিছু কিছু লোক এনেকুৱা থাকে যে বৰ এটা খুব ভাল নাপায়। মানে এইটো হৈছে গুৰুজনাৰ অপভ্ৰংশ হৈছে, আমি এনেকে ক'বলৈ যোৱা দেখোঁ। কিন্তু মই ভাবোঁ যে অপভ্ৰংশ নকৰাকৈও আমি কোনোবাখিনিতে নিজক সকলো পাহৰি নহয়, শিপাক খামুচিও, কাৰণ কি আমাৰ মূল উদ্দেশ্যটো হ'ব লাগে যে ওলাই যাওঁ, মানুহে চিনি পাওঁ।
1: ব্ৰজাৱলী ভাষাৰ কথাটো আপুনি কৈছে নেকি, যে ব্ৰজাৱলী ভাষাৰ ভাওনাসমূহ আজিকালি অসমীয়া ভাষাত ৰূপায়ণ কৰা দেখা যায়, আপুনি সেইটো কথাকে ক'বলৈ বিচাৰিছে?
0: নাই, মই কোৱাটো আছিলে যে ভাওনা ব্ৰজাৱলী ভাষাৰ পৰা অসমীয়া ভাষা হোৱাটোৰ কথা মই কোৱা নাই, সেইখিনিতে মোৰ মত অকণমান বেলেগ। মই কথাটো ক'বলৈ বিচাৰিছো যে কোনোবাখিনিতে মণিকূটখন থাকিলেহে ভাওনা কৰিব পাৰিব, তেনেকুৱাতো কথা নাই। কোনোবাখিনিতে কৃষ্ণ চৰিত্ৰটোৱে, কৃষ্ণ চৰিত্ৰটো এনেকুৱা এজন মানুহেই ৰূপায়ণ কৰিব লাগিব, তেনেকুৱাতো কথা নাই। কথাটো কৈছো মানে থাকেই তেনেকুৱা মানসিকতা, আমি চাগে গাঁৱৰ ভিতৰত মই নিজেই দেখিছোঁ। মানে এনেকুৱা নিৰ্দিষ্ট এটা পৰিসৰ কিছুমান মানুহেহে কৃষ্ণ চৰিত্ৰটো কৰিব পাৰিব, বেলেগে কৰিব নোৱাৰে যিহেতু ভগৱানৰ চৰিত্ৰ এটা ৰূপায়ণ কৰিছে। কিন্তু তেনেকুৱা কথা নাই মই ভাবোঁ। মানে যদি কোনোবা আগ্ৰহী, কোনোবাই যদি মানে সেই চৰিত্ৰটোক জাষ্টিচ দিব পাৰিছে, তেতিয়াহ'লে কৰিব পাৰে। ৰজাৱলী ভাষাত মোৰ মতটো হ'ল যে এই অসমীয়া ভাষালৈ অনুবাদ কৰি পেলাই যে ভাওনাসমূহ কৰে, অনুবাদ হওক, ইংৰাজীলেও হওক, অসমীয়ালেও হওক, হিন্দীলেও হওক, আপত্তি নাই। কিন্তু মই যে কৈছো শিপাক পাহৰি নহয়, শিপাক খামুচি, ব্ৰজাৱলীটো কিন্তু আমাৰ শিপা, সেইটো পাহৰিব নহ'ব। কাৰণ কি ব্ৰজাৱলীটো যদি আমি ধৰি নাৰাখো, ধৰিবলগীয়া মানুহ নাই আৰু, কোনো নাই। আৰু সেইটো হৈছেও, কাৰণ কি আমি যদি মধ্য অসমৰ নগাঁও আৰু কোনোবা কোনোবা জেগা, নগাঁৱত বিশেষকৈ ব্ৰজাৱলী ভাষাৰ ভাওনাটো প্ৰচলিত বুলি মই জানো আৰু, কিন্তু আমি যদি অকণমান উজনিৰ ফালে যাওঁ, শিৱসাগৰ বা যোৰহাট, শিৱসাগৰত সেইফালে মাতৃভাষাৰ ভাওনাই চলে, সেইফালে ব্ৰজাৱলী ভাষাৰ ভাওনা, মানে মাজুলীতহে ব্ৰজাৱলী ভাষাৰ চলে। তাৰপৰা যদি আমি যোৰহাট শিৱসাগৰলৈ যাওঁ, অসমীয়া ভাষাৰ ভাওনাই বেছি, যদিও ভাওনাটো সকলোতকৈ বেছি তাতেই প্ৰচলিত, খুব বেছি ভাওনাৰ প্ৰতিযোগিতা হয় দেই সেইসমূহ জেগাত। কিন্তু
1: উজনিৰ ফালে
0: সংস্কৃতি মানে ধৰি ৰাখিছে তেওঁলোকে, কিন্তু কোনোবাখিনিতে ধৰি ৰাখিবলৈ যাওঁতে তেওঁলোকে শিপাটো এৰি দিছে যেন মোৰ অনুভৱ হয়। মানে আৰু মই ভাবোঁ যে ব্ৰজাৱলী ভাষাটোৰ প্ৰচলন আৰু হ'ব লাগে, মানুহে শিকিব লাগে, নতুন প্ৰজন্মই শিকিব লাগে।
1: হয় হয়। আৰু স্কুলীয়া পৰ্যায়ৰ পৰাই যদি ল'ৰা ছোৱালীক এই ক্ষেত্ৰত আমি আগবঢ়াই দিব পাৰোঁ, তেওঁলোকৰ যদি আগ্ৰহ জন্মাব পাৰোঁ এই ক্ষেত্ৰত, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে ধৰি ৰাখিব, আমাৰ ভৱিষ্যত প্ৰজন্মও এই ক্ষেত্ৰত এই সংস্কৃতি আগুৱাই নিব পাৰিব, নহয় জানো? আমি এতিয়া অভিনয়ৰ কথালৈ আহিছোঁ, আপোনাৰ অভিনয় জীৱনৰ আৰম্ভণি কেতিয়া হৈছিলে বাৰু?
0: অভিনয় জীৱনৰ আৰম্ভণি, অভিনয়ৰ প্ৰতি মানে আকৰ্ষণটো সৰুৰে পৰা, মই কৰিছোঁ, দেউতাই নাটক কৰে, কিন্তু দেউতাক লৈ আমাৰ এটা খুব আপত্তি আছিলে, দেউতাই আনক শিকায় আমাক নিশিকায় সৰুৰে পৰা। এই কাৰোবাৰ কাইলৈ গোৱেজিও লাইক কম্পিটিশ্যন আছে বা কিবা আছে তেনেকুৱা, আহি যায় দেউতাৰ ওচৰলৈ, খুৰা কিবা এটা শিকাই দিয়কচোন, আৰু দেউতাই একদম ৰাতিটো কষ্ট কৰি শিকাই দিয়ে, কিন্তু আমাক মানে নিশিকায়। আমি কওঁ আৰে ঘৰৰ ছোৱালী ল'ৰা ছোৱালীকেইটাক কেলৈ নিশিকোৱা, নিজে শিকিবি এনেকৈ কয়। যে স্কুলৰ পৰ্যায়ত এই নৃত্য আৰু আৰ্ট স্কুলতো সৰুৰ পৰা যোৱাই হয়, আৰু মই তাবলাও শিকিছিলোঁ, তাবলা আৰু বিহাৰত, সেইসমূহত থাকোঁতে মানে নাটকলৈ সময় নিমিলিলে। কিন্তু যেতিয়া মই দৰং মহাবিদ্যালয়লৈ গৈছোঁ, দৰং মহাবিদ্যালয়ত প্ৰথম মানে শুনিছোঁ নাটকৰ কৰ্মশালা এখন হয়, আগষ্টৰ পৰা কলেজ আৰম্ভ, জুলাই মাহত হয়। দেউতাক সুধিলোঁ কৰোঁনে, দেউতাই ক'লে কৰ, শিকিলেতো ভালেই পাওঁ, সেয়া মোৰ প্ৰথম আৰম্ভণি। কিন্তু নাটকৰ যি কৰ্মশালা কৰিলোঁ, মই তেওঁৰ নাম ল'ব লাগিব, সুনীতজ্যোতি শইকীয়া ছাৰ, সুনীতজ্যোতি শইকীয়া ছাৰে আমাক আচলতে নাটকতকৈ মানুহ হ'বলৈ শিকাইছিল প্ৰথম উপায়। এই খুব ফেমৰ পিছত দৌৰা বা মানে তেওঁ আমাক মাটিৰ লগত জড়িত হৈ থাকিবলৈ তেতিয়াৰ পৰাই কৈছিলে দেই। আৰু নাটকৰ কৰ্মশালাসমূহত মানে অকল নাটক শিকা নহয়, এই যে আমি টিফিন নিওঁ যে সকলোৱে, টিফিনবোৰ ভগাই মেলি খাওঁ মানে, চব গোটেই টিফিনখিনি এখন কাগজত মিক্স কৰে, মিক্স কৰি

0: ভগাই মানে যাতে মানে ইটোৰ সিটোৰ ওপৰত ট্ৰাষ্ট মৰম সেইসমূহ মানে বিল্ড হয়, বা ট্ৰাষ্ট গেম এইবিলাক কৰ্মশালা কৰা মানুহে ট্ৰাষ্ট গেম মানে মই নিজকে যেনিবা ওপৰৰ পৰা তললে পেলাইলো, মোক তলত কোনোবাই ধৰিবলৈ ৰৈ আছে, মই সেই চকুমনি মানুহজনক যে বিশ্বাস কৰিব পাৰোঁ। আচলতে গোটেই পাৰ্চনেলিটি ডেভেলপমেণ্ট হয় নাটকৰ কৰ্মশালাত। নাটকৰ কৰ্মশালা কৰিলোঁ, সেই কৰ্মশালাটো কৰাৰ পিছত আমাৰ কলেজলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এখন কৰ্মশালা আহিছিলে অসমত। তেতিয়া তিনি জেগাত আহিছিলে, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দৰং মহাবিদ্যালয়। সেই কৰ্মশালাখনৰ কাৰণে মই অডিশ্যন দিছিলোঁ আৰু কৰ্মশালাখন কৰিলোঁ আমি, মানে ময়ো আছিলোঁ, ত্ৰিছজনীয়া দল এটা আছিলে। তেতিয়া সেইখন মোৰ জীৱনৰ মানে ফুল ফ্লেজেড ফাৰ্ষ্ট নাটক। আৰু প্ৰাঞ্জল শইকীয়া ছাৰহঁত আছিলে, সপোন জ্যোতি ঠাকুৰ ছাৰ, তেওঁলোকে শিকাইছিলে আমাক। আৰু তাত মানে আমি মাৰ্চিয়েল আৰ্টৰ পৰা গানৰ ক্লাছৰ পৰা সকলো কৰিছোঁ, মানে সেইখন ফুল ফ্লেজেড ফাৰ্ষ্ট ড্ৰামা। তাৰপিছত কলেজীয়া পৰ্যায়ত ওৱান এক্ট প্লে কৰিছোঁ, যুৱ মহোৎসৱত নাটক কৰিছোঁ, তাৰপিছতে তেজপুৰৰ বান থিয়েটাৰত বা তেজপুৰৰ কলাভূমিত এনেকুৱা কিবাকিবি জ্যোতি প্ৰসাদৰ নাটক এনেকুৱা কিবাকিবি কৰা হয়। তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়লৈ অহাৰ পিছত এটা থাকেই ন, চিনাকি বহুতে জানে, অঁ এই ছোৱালীজনী তেজপুৰৰ পৰা আহিছে, তাই নাটক কৰে দেই বা কিবা। তেনেকৈও গুৱাহাটী বিশ্ববিদ্যালয়ৰো বিশ্ববিদ্যালয় সপ্তাহত নাটক কৰা হ'ল। ঠিক তেনেকৈ মই আচলতে নাটক বেছিকৈ বাহিৰতকৈ কলেজীয়া আৰু যুৱ মহোৎসৱ বা ইউনিভাৰ্চিটি পৰ্যায়ত বেছিকৈ কৰিছোঁ বাহিৰত, কিন্তু খুব কম সংখ্যক, আৰু এখন দুখন। কিন্তু মই ভাবোঁ যদিও মানে বাহিৰত নাটক কৰাতকৈ মানে বিশ্ববিদ্যালয় পৰ্যায়ৰ যিখিনি নাটক বহুত উন্নত মানৰ নাটক হয়। মানে আমি আচলতে কোনোবাখিনিতে হয়তো বাহিৰত কৰা সকলোতো বাৰু তেওঁলোকে বহুত জানে, কিন্তু তাত যিখিনি শিকে গুৰিটো মই তাত বুলিয়ে ভাবোঁ, কাৰণ কি বহুতে তাত শিকি পেলাই বাহিৰত এতিয়াও বহুত ভাল মানে এষ্টাব্লিছড এক্টৰ হিচাপে কাম কৰি আছে।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ নাটকৰ যি প্ৰতিযোগিতা হয় খুব উচ্চমানৰ প্ৰতিযোগিতা হয়, গোটেই অসমৰ পৰা আহে আৰু খুব ভাল ভাল নাটক আহে, খুব প্ৰতিযোগিতা মানে খুব কঠিন হয় বুলি আৰু তাত শিকিবও পৰা যায় বহুত
0: শিকিব পৰা যায়।
1: আমি যিটো নাটকৰ কথা পাতি আছো, আপুনি অংশগ্ৰহণ কৰা যিকোনো এখন নাটকৰ যিকোনো এটি সংলাপ যদি আপুনি মাতি শুনাই ভাল লাগিব।
0: অংশগ্ৰহণ কৰা নাটকৰ একজেক্ট সংলাপ মোৰ মনত নাই দেই, কিন্তু মানে নাটক কৰাৰ পিছতো বহুত নাটক চোৱা হয়, বহুত নাটকৰ শিকাই থকা সময়ত জড়িত থকা হয়। মোৰ ভাল লগা এখন নাটক পাপেটছ বুলি নাটকখন, পাপেটছৰ এটা চৰিত্ৰ মোৰ বিৰাট প্ৰিয়, আৰু সেই চৰিত্ৰটোৰ এটা সংলাপ আছে, মই দুই এজনক কৰিবলৈ উৎসাহ দিওঁ, এই মনোয়িক কম্পিটিশ্যন হয় যে তেনেকুৱা, সেই সংলাপটোকে মাতি শুনা।
1: নিশ্চয়।
0: মই আৰু মোৰ মানুহটো, আমি আমি আমাক বুজি পাওঁ, মোৰ মানুহটোৱে মোক নিজতকৈও বেছি ভাল পাইছিল, কিন্তু কিন্তু তাতকৈও বেছি ভাল পাইছিল তহঁত দুটাক। ৰাতি যেতিয়া আমি শুবলৈ যাওঁ, দেউতাৰে সদায় মোক সোধে, ইহঁতে ফোন কৰিছিলেনে, খোৱা বোৱা কৰিলেনে? মই কেতিয়াবা এনেই কওঁ, কৰিছিল, আপোনাৰ কথাও সুধিছিল। কেতিয়াবা আকৌ দেউতাই ফোনটো লৈ চাই থাকে, মোক সোধে, ইহঁতলৈ ফোন এটাকে কৰোঁ নেকি? কৰেও, কিন্তু মই কিবা এটা কোৱাৰ আগতে কাটি থৈ দিয়ে, কয়, এহ ব্যস্ত আছে চাগে। মানুহে কয় আমি হেনো বৰ সুখী মাক বাপেক, ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি বাহিৰত চাকৰি কৰে, তাতকৈনো বেছি মানুহক আৰু কি লাগে? দেউতাৰে মোক কেতিয়াবা সোধে, আমি বাৰু কিবা ভুল কৰিলোঁ নেকি, নহ'লেনো নিজৰ ল'ৰা ছোৱালীকেইটাৰ লগতে মুখ খুলি কিবা এটা পাতিব নোৱাৰোঁ কেলে? আকৌ নিজে কয়, হে হ'ব দিয়া, আমি তিনিটা আছোঁ নহয়। মই বোলো তিনিটা? তেওঁ কয়, কিয়, তুমি মই আৰু আমাৰ সেই টিভিটো বুলি এক ডেকাই হাঁহিবলৈ ধৰে। হা তহঁতে কৰিছ, তহঁতে তহঁতে আমাৰ কাৰণে বহুত কিবা কিবি কৰিছ, ভাল ঘৰ দিছ, দামী গাড়ী তুলি লৈ ফুৰিছ, অসুখ হ'লে ঔষধো দিছ, আৰু ঘৰত বহি আমনি নালাগিবলৈ

0: ৱালত ডাঙৰ টিভি এটাও এৰি দিছ, কিন্তু কিন্তু যেতিয়া যেতিয়া তহঁতৰ মুখখন চাবলৈ বৰ মন যায় তেতিয়া মুখখন চাবলৈ পাব লাগে। যেতিয়া যেতিয়া তহঁতৰ মাতষাৰ শুনিবলৈ মন যায় মাতষাৰ শুনিবলৈ পাব লাগে। যেতিয়া যেতিয়া মুখখন চাবলৈ মন যায় মুখখন চাবলৈ পাব লাগে, মাতষাৰ শুনিবলৈ মন যায় মাতষাৰ শুনিবলৈ পাব লাগে, মুখখন চাবলৈ মন যায় মুখখন চাবলৈ পাব লাগে, মাতষাৰ শুনিবলৈ মন যায় মাতষাৰ শুনিবলৈ পাব লাগে।
1: খুব ভাল লাগিল। বিভিন্ন নাটকত আপুনি অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে, আপুনি ধাৰাবাহিকতো অংশগ্ৰহণ কৰিছিলে এখন,
0: হয়
1: কি আছিলে বাৰু ধাৰাবাহিকখনৰ নাম?
0: ধাৰাবাহিকখনৰ নাম আছিল বিয়লিৰ বৃন্দাবন। সিদ্ধাৰ্থ দা, দীপজ্যোতি দাহঁত আছিলে ধাৰাবাহিকখন। 2023 চনমানত কৰিছিলোঁ সেইখন মই।
1: এই ধাৰাবাহিকখনৰ সৈতে কিদৰে জড়িত হোৱা হ'ল?
0: মোৰ জীৱনৰ সেইখন প্ৰথম ধাৰাবাহিক আছিলে। আচলতে এই আমি যেতিয়া নাটকৰ যাত্ৰাটোত সোমাওঁ বা বিশ্ববিদ্যালয় পৰ্যায়ত মহাবিদ্যালয় পৰ্যায়ত তেনেকুৱা নাটকসমূহ কৰি মেলি থাকোঁতে আমি কাৰোবাৰ কাৰোবাৰ চকুত পৰোঁ। ঠিক তেনেকুৱাই মানে দাদা এজন আছিলে চিনাকি, তেওঁ খুব অভিনয় জগতৰ লগত জড়িত। তেওঁ আচলতে মোক ফোন কৰিছিল আৰু যে তেওঁক এনেকুৱা চৰিত্ৰ এটা আছে, মোক সুধিছিলে তোৰ কথা, যিহেতু মই তোক দেখিছোঁ কৰা, সেইকাৰণে মই তোৰ নামটো ক'লোঁ, তই এবাৰ পাতিবিচোন বুলি। তাৰপিছতে মোলৈ ফোন কৰিলে, কথা পাতিলোঁ, মোক লগ কৰিলে, চালে মেলিলে, তাৰপিছত ধাৰাবাহিকখন কৰা।
1: আৰু চুপা চুপি নামৰ যিখন শেহতীয়াকৈ মুক্তি পাইছে অসমীয়া চলচ্চিত্ৰ, সেই চলচ্চিত্ৰখনৰ সৈতে আপুনি জড়িত, সেই চলচ্চিত্ৰখনৰ এটি চৰিত্ৰ আপুনি ৰূপায়ণ কৰিছে। মঞ্চৰ নাটকৰ পৰা ধাৰাবাহিক, তাৰপিছত চলচ্চিত্ৰ, এক ডাঙৰ যাত্ৰা এটা, এই সম্পৰ্কে অভিজ্ঞতা সম্পৰ্কে জানিব বিচাৰিছোঁ।
0: ডাঙৰ যাত্ৰা বুলি আপুনি কৈছে, মই যাত্ৰাটো বৰ্তমান বিৰাট নিম্ন পৰ্যায়ত আছোঁ বুলিয়ে ভাবোঁ নিজে, কাৰণ আকাশখনলৈ বহুত দূৰ, কিন্তু এইটো হয় যে আকাশখনলৈ খোজকাঢ়ি থকাৰ সময়ত প্ৰত্যেকটো খোজক লৈ সুখী হোৱাৰ আমাৰ অধিকাৰ থাকে আৰু সেইবাবে মই সুখীও। চুপা চুপি মোৰ জীৱনৰ প্ৰথমখন চিনেমা আৰু মোৰ বাবে চিনেমাখনৰ যাত্ৰাটো চিৰস্মৰণীয় হৈ ৰ'ব। মই বহুত কথা শিকিছোঁ, মই আগতেও কৈছোঁ মই নিজকে শিকাৰোঁ বুলিয়ে ভাবোঁ, কাৰণ কি চিৰিয়েল আৰু চিনেমাৰ কথাবোৰ বিৰাট বেলেগ হয় দেই। কাৰণ কি চিনেমাৰ কথাবোৰ বহুত আচলতে ডাঙৰ ডাঙৰকৈ হয়, তেওঁলোকৰ আউটডোৰ শ্বুটিঙত যিবোৰ হয়, মই মোক যেতিয়া মানে চিৰিয়েলত বিশেষকৈ মানে অকণমান ৱাইড বা ক্লোজ লোৱা যায়, মই যিখনত কৰিছিলোঁ দেই, মই এতিয়াও বহুত বেছি নাজানো, কিন্তু চিনেমাত মানে প্ৰথম প্ৰথম যেতিয়া মই গৈছিলোঁ মই বহুত কথা কমকৈ জানো। মোক যেতিয়া কয় এইটো ৱাইড কাটিম, এইটো ক্লোজ পি অ' ভি, মই অলপ সময় মানে বেঙা টাইপ চাই থাকোঁ, মানে কি ক'লে কি কি কৰিব, ক্লোজটো মই বুজি পাওঁ, পি অ' ভিটো মই সোধো পি অ' ভিটো কি, আৰু মানে সোধো এইটোত কেমেৰালৈ চাব লাগে, মানে এনেকুৱা নিচিনা পি অ' ভি যেতিয়া লয় মানে পইণ্ট অফ ভিউত, মানে মোৰ মানে অপজিট পাৰ্চনৰ পইণ্ট অফ ভিউৰ পৰা লৈছে ন, তেতিয়াহ'লে মানে মই তেওঁৰ লগত কথা পাতি আছোঁ যে মই সেই কেমেৰাটোলৈ চাব লাগিব, কিন্তু এনেই কেমেৰালৈ চাব নালাগে মানে, কাৰণ কি কেমেৰাটো এজন বেলেগ পাৰ্চন প্ৰেজেণ্ট হয় যিটোৱে কাহিনীটো চাই আছে বা কিবা ৰেকৰ্ড কৰি আছে, কিন্তু মই মানে সেইকাৰণে সুধোঁ কেতিয়াবা কেমেৰাটোত এইটো চাবলগীয়া নে নাচাবলগীয়া, বা অ' টি এছ বুলি কয় মই বুজি নাপাওঁ অ' টি এছ কি হয়, সেনেকুৱা নিচিনা লাহে লাহে শিকিলোঁ আৰু মই জানিবলৈ আগ্ৰহী দেই, মই সুধিও থাকোঁ কেমেৰা এইটো যে এনেকৈ কয় কিবা এটা ল'লে এইটো কিনো, এইটো কি কেমেৰা, মানে মইতো এটাই বুজি পাওঁ কেমেৰা এনেকৈ এডাল কি হয়, মানে এডালত যে কেমেৰাটো উঠি গ'ল আকৌ নামি গ'ল সেনেকুৱা। আৰু মই এটা কথা ক'ব লাগিব, মই আগে পিছেও কৈছোঁ যে মোৰ কো-এক্টৰছখিনি বিৰাট ছাপৰ্টিভ আছিলে, যদিও জনপ্ৰিয় গোটেইসকল জনপ্ৰিয় অভিনেতা, কিন্তু তেওঁলোকৰ এনেকুৱা নাই যে নতুন কোনোবা এজনক তেওঁলোকে নিশিকাব, বা বহুত শিকাই মেলি বুজাই দিয়ে। পৰিচালকো বিৰাট ভাল, মানে তেখেতে গালিও দিয়ে কিন্তু শিকায়ো দিয়ে, আৰু এটা কথা কামটো মানে বেষ্টটো মোৰ পৰা নোপোৱালৈকে তেওঁ লৈয়ে থাকিব, কৰাই থাকিব, আৰু তেওঁ জানে আচলতে মানুহৰ পৰা তেওঁৰ বেষ্টটো উলিয়াবলৈ জানে। মই নাজানো মোৰ হয়তো চাগে মানে মই চাগে আজি চিনেমাখনত যিসকলে মোক চাব হয়তো ভাল নাপাবও পাৰে, কাৰণ মোৰ প্ৰথম এখন, হয়তো চাগে আজিৰ পিছত মই যদি আৰু 4খন চিনেমা কৰোঁ 4 নম্বৰখনত যিটো মোৰ এক্টিং হ'ব আজি চাগে মানে সেইটো স্বাভাৱিক, তেনে স্বাভাৱিক হয়, কিন্তু এতিয়া মই যিটো পৰ্যায়ত আছোঁ হয়তো চাগে তেওঁৰ মতে সেইটো মোৰ বেষ্ট আৰু

0: সেইটো তেওঁ লৈছে। আৰু মই ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ, মই যে মোৰ জীৱনৰ মানে কিতাপখনত এই অভিজ্ঞতাটো সন্নিৱিষ্ট কৰিব পাৰিলোঁ, মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ।
1: গতিকে বিয়লিৰ বৃন্দাবন নামৰ ধাৰাবাহিকখন কেমেৰাৰ সন্মুখত কি ধৰণেনো কাম কৰিব লাগে, কি ধৰণেনো অভিনয় কৰিব লাগে, তাৰ এক শিক্ষা আছিলে, তাৰ এক পাঠ
0: আছিলে।
1: তাৰ পৰা আপুনি চিনেমালৈ আহিলে। এতিয়া জানিব বিচাৰিছোঁ, মঞ্চ নাটত আপুনি অংশগ্ৰহণ কৰিছে, আপুনি কেমেৰাৰ সন্মুখতো কাম কৰিছে, মঞ্চ নাটৰ অভিনয় আৰু কেমেৰাৰ সন্মুখত কৰা অভিনয়, আপুনি কেনেধৰণৰ পাৰ্থক্য অনুভৱ কৰিছে?
0: বহুত পাৰ্থক্য আছে, আৰু বহুতে কয় যে মানে মই কেমেৰাৰ সন্মুখত কৰাৰ আগতে বহুতৰে এইটো মানে মতামত পাইছিলোঁ যে কেমেৰাৰ ওচৰত আচলতে সহজ হয় কৰিবলৈ মঞ্চতকৈ, কাৰণ কি মঞ্চত এবাৰ প্ৰৱেশ কৰাৰ পিছত ঘূৰি আহিব নোৱাৰোঁ, আৰু মানে যি গৈ আছে ভুল হ'লেও অন স্পট যি মিলাইছোঁ মিলাইছোঁ। কিন্তু মই আচলতে হয়তো চাগে কেমেৰাত নতুন কাৰণে মোৰ এনেকুৱা অনুভৱ হ'ল, পাৰ্থক্য মানে এইখিনিতে এটা মঞ্চৰ মানে এডভান্টেজ ডিছএডভান্টেজ আছে। এডভান্টেজ বুলি যদি ক'বলৈ যাওঁ, মঞ্চত যে আমি আধা ঘণ্টা সোমাওঁ, মঞ্চত আধা ঘণ্টা উঠাৰ আগত আমি কেইবাটাও আধা ঘণ্টা আখৰা কৰোঁ, কেইবাটাও আধা ঘণ্টা আখৰা কৰাৰ পিছত যিটো চৰিত্ৰ আমি ৰূপায়ণ কৰোঁ সেই চৰিত্ৰটো কোনোবাখিনিতে আমি মানে আমাৰ গাত বহি যায়গৈ, সেই চৰিত্ৰটো আমি ধুনীয়াকৈ উঠাব পাৰোঁ চৰিত্ৰটো। আৰু মঞ্চত চৰিত্ৰটোত সোমাই থাকিবলৈ সুবিধা মানে মই অনুভৱ কৰোঁ, সুবিধা এইটো কাৰণে যে মই যে আৰম্ভ কৰিলোঁ মই জানোৱেই মই শেষ কৰিবলৈ মই চৰিত্ৰটোৰ পৰা নোলাওঁ, কিন্তু ব্ৰেক নাপাওঁ ন, কিন্তু বেয়া হ'লে ভাল কৰাৰ উপায় নাথাকে,
1: নাথাকে,
0: যি হয় মিলাই লৈ গ'লোঁ আৰু। প্ৰেজেন্স অফ মাইণ্ডটো বহুত বেছি দৰকাৰ চিনেমাত। আকৌ কি হয়, চৰিত্ৰটোৰ পৰা ওলাই যোৱাৰ বহুত সম্ভাৱনা থাকে, এই চিনটো কৰি আছো নহয়, চিনটোৰ মাজতে যদি লাঞ্চ ব্ৰেক পৰিলে, ভাতকেইটা খালোঁ নহয়, ভাতকেইটা খোৱাৰ পিছত অ' মই অলংকৃতা নহয় নহয়, মই অমুখে আছিলোঁ, এই চৰিত্ৰটোহে, আকৌ চৰিত্ৰটোলৈ যাব লাগিব, অভিনয়ে তথাপিতো চৰিত্ৰটোলৈ যাব লাগিব বা সেই চিনটোলৈ যাব লাগিব। আৰু সাধাৰণতে বহুত বেছি টাফ কেৰেক্টাৰ নহ'লে বহুত বেছি আখৰা কৰা নাযায়, মানে স্ক্ৰিপ্টখন পঢ়া যায়, বা কেতিয়াবা তেনেকুৱাও হয় অন চিন স্ক্ৰিপ্টখন এনেই একেটাকেইটা ডাইলগ তুমি চাই লোৱা তোমাৰ এইটো চিনত আছে কথাটো কৈছোঁ, সেইটোত মানে সেই কেৰেক্টাৰটো জীয়াবলৈ অকণমান অসুবিধা। কেমেৰাৰ আগত কেৰেক্টাৰটো মই কেমেৰাৰ পৰা ওলাই আহিলোঁ কোনোবাখিনিতে, মানে যদিও কেৰেক্টাৰটো থাকিবলৈ যত্ন কৰা যায় অকণমান ব্ৰেক এটা হয়েই, মঞ্চত যিমান কেৰেক্টাৰটোত সোমাই থাকোঁ তিমান সোমাই থকা নহয়, সেইটো এটা কথা, সেইটো এটা ডিফাৰেঞ্চ। আৰু কেমেৰাটোৰ মানে মই ফিল কৰোঁ আৰু ষ্টেজত থাকিলে, ষ্টেজখনক লৈ চাগে অলপ সৰুৰ পৰা আমি বেছি অভ্যস্ত, আজিৰ যুগতহে কেমেৰা আহিছে, এতিয়া বাৰু কথাবোৰ সলনি হৈছে, ল'ৰা ছোৱালীসমূহ সৰুৰ পৰাই মোবাইলৰ কেমেৰাটো সন্মুখত লৈ পেলাই কথা ক'বলৈ শিকে, কিন্তু আমাৰ যিটো প্ৰজন্ম আমি কেমেৰাৰ লগত বহুত পিছত মানে আমাৰ চিনাকি বহুত পিছত, মানে যদিও সৰু থাকোঁতে আহিছে কেমেৰা, ভিডিঅ' কল চিডিঅ' কলটো বহুত দেৰিকৈ পাইছোঁ আমি, কিন্তু আমি কিন্তু সৰুৰ পৰাই মঞ্চত গান গোৱা, মঞ্চত নাচা, মঞ্চত কবিতা আবৃত্তি কৰা সেইবোৰে দেখি আহিছোঁ, মঞ্চখনৰ লগত অভ্যস্ত। যদিও ষ্টেজ ফিয়াৰটো বহুত মানুহৰ থাকে, কিন্তু কেমেৰা কনচিয়াছনেছ বোলাও এটা কথা থাকে যে কেমেৰাটো মোৰ হয়, মই কেমেৰাটো আহিলে অলপ অঁ কেমেৰা আছে এনেকুৱা নিচিনা যদি সন্মুখত কেমেৰাটো দেখি থাকোঁ, সেইটোৱেও পাৰফৰ্মেঞ্চত কেতিয়াবা ইম্পেক্ট পেলায়, উইথ টাইম কৰোঁতে কৰোঁতে চাগে সেইসমূহ সহজ হৈ পৰে, কিন্তু সেইটোৱে পাৰ্থক্য বুলি মই ভাবোঁ, চৰিত্ৰটো ৰূপায়ণ কৰাত কোনোবাখিনিতে চৰিত্ৰটোত সোমাই থাকিবলৈ অকণমান বেলেগ হয় ডিফাৰেঞ্চ।
1: আৰু চৰিত্ৰ এটা ৰূপায়ণৰ বাবে নিজকে আপুনি কি ধৰণে প্ৰস্তুত কৰে?
0: চৰিত্ৰটোক লৈ মানে ডিপেণ্ড কৰে, চৰিত্ৰটো যদি খুব বেছি টাফ হয় বা টাফ নহ'লেও, এতিয়া চাপ'জ মই ৰিপৰ্টাৰৰ কেৰেক্টাৰ এটা কৰিছোঁ, মই সেইকেইদিন চেষ্টা কৰোঁ যে মই খুব নিউজৰ ৰিপৰ্টাৰৰ মানে এনেকৈ ক্লিপছবোৰ যাতে চাওঁ, চাইছোঁ তেওঁলোকেনো কেনেকৈ কথা কয়, আৰু মানে অভিনয়ত মই কেতিয়াও মই তেওঁ হ'বলৈ চেষ্টা নকৰোঁ, মই তেওঁ হোৱা হ'লে কি কৰিলোঁহেঁতেন সেইটো চেষ্টা কৰোঁ, কাৰণ কি একজেক্টলি কপি নহয়, কিন্তু মই যদি ৰিপৰ্টাৰ হ'লোহেঁতেন মইনো কেনেকৈ কথা ক'লোহেঁতেন, সেই মানসিকতাটো লৈ পেলাই নিজকে প্ৰস্তুত কৰা হয়। আৰু সেয়া ভিডিঅ' চোৱা বা তেনেকুৱা মানুহে কেনেকৈনো কথা কয়, বা যদি ৰিপৰ্টাৰ নহয় যেনিবা এজন বয়সস্থ মানুহৰ নিজৰ পৰিয়ালৰে হওক ককা আইতাসকলেনো কেনেকৈ ভাবে, তেওঁলোকৰ মানসিকতাটো কেনেকুৱা, তেওঁলোকৰ চিন্তাধাৰাটো কেনেকুৱা, কাৰণ কি আজি অলপ আগতে যিটো মই সংলাপ ক'লোঁ সেই সংলাপটো মই চাগে আজি সিমান অনুভৱ কৰিব নোৱাৰোঁ আৰু সম্ভৱো নহয়, মানে এম্পেথিটো বেলেগ বস্তু, কিন্তু নিজৰ লগত হোৱালৈকেহে মানুহে যে বুজি পায় বুলি কয়, যে মোৰ নিজৰ লগত যদি মোৰ বৃদ্ধ বয়সত সেনেকুৱা হয় মই কেনেকুৱা অনুভৱ কৰিম, সেইটোৱে।

0: চেষ্টাহে অভিনয়, কাৰণ কি আমিতো সেই পৰ্যায়টো পোৱাগৈ নাই ন।
1: আপুনি বহু বছৰৰ পৰা অভিনয়ৰ সৈতে জড়িত হৈ আছে, এতিয়া যিসকল ল'ৰা ছোৱালী নতুনকৈ অভিনয়ৰ সৈতে জড়িত হ'ব বিচাৰিছে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব?
0: মই এটা কথাই ক'ব বিচাৰিম, এতিয়া খুব এটা ট্ৰেণ্ড আহিছে ফেমৰ পিছত দৌৰাৰ। ফেম নেচেচেৰী হয়, জনপ্ৰিয়তা নেচেচেৰী হয়, মই একেবাৰে আননেচেচেৰী বুলি নকওঁ, কিন্তু ফেম পোৱাটো এটা যাত্ৰা আছে, মানে সেই যাত্ৰাটোত খোজকঢ়াটো বিৰাট নেচেচেৰী বুলি মই ভাবোঁ। কাৰণ কি ফেম বস্তুটো বিৰাট খন্তেকীয়াও হ'ব পাৰে, চিৰস্থায়ীও হ'ব পাৰে। এই যদি আমি যাত্ৰাটোত খোজকাঢ়ি পেলাই সেই জনপ্ৰিয়তাটো লাভ নকৰে মানুহে, তেতিয়াহ'লে জনপ্ৰিয়তাটো খন্তেকীয়া হোৱাৰ সম্ভাৱনা থাকে, আৰু জনপ্ৰিয়তাটোৱেই আল্টিমেট এইম হ'ব লাগে বুলি লক্ষ্য নহয়, মানে লক্ষ্য হ'ব লাগে বুলি মই নাভাবোঁ। শিকি যোৱা মানসিকতা আৰু কাম কৰি যোৱা মানসিকতা এটা থাকিব লাগে। আৰু এইটোও ক'ম যে উইথ টাইম, মানে সময়ৰ সৈতে আমি এই যে জখলাডাল বগাবলৈ চেষ্টা কৰিব লাগে। এনেকুৱা নহয় যে মই কাম কৰিবলৈ শিকি যাম কাৰণে আজি যদি প্ৰথমটো ষ্টেপত আছোঁ, মই জীৱনটো প্ৰথমটো ষ্টেপতে কাম কৰি যাম, নহয়। যদি মই প্ৰথম দেখিছোঁ যে মই প্ৰথমটো ষ্টেপতেই আছোঁ বহুদিন, মই হাত মেলিব লাগে দ্বিতীয়টো ষ্টেপলৈ। আৰু হাত মেলাটো ভুল বুলি মই নাভাবোঁ, চেষ্টা কৰিব লাগে। আৰু হাত নেমেলিলে আমি ওপৰলৈ কেনেকৈ যাম, আমিতো বগাব লাগিব, সেইটোৱে কথা।
1: নিশ্চয়কৈ। আৰু পুনৰ আমি নৃত্যৰ কথালৈ উভতি আহিব বিচাৰিছোঁ। আমি শাস্ত্ৰীয় নৃত্যশিল্পী, আপুনি লোকনৃত্য অংশগ্ৰহণ কৰিছে, লগতে আপুনি আধুনিক নৃত্যৰ সৈতেও জড়িত। আমি জানিব বিচাৰিছোঁ যে শাস্ত্ৰীয় নৃত্য, লোকনৃত্য আৰু আধুনিক নৃত্য, এই তিনিটা ধাৰাৰ ভিতৰত কোনটো ধাৰা আপোনাৰ আটাইতকৈ প্ৰিয়?
0: প্ৰিয়ৰ তালিকাখন মই আগতেও কৈছোঁ, যিকোনো এটা মানে বাছিবলৈ টান, কিন্তু এই তিনিটাৰ ভিতৰত মই যদি কওঁ বিহু আৰু সত্ৰীয়া দুয়োটাই মোৰ প্ৰিয় দেই। কিন্তু যদি মোক তুমি এটা বাছিবলৈ কোৱা, বিহু মই ভাল পাওঁ, কাৰণ কি হয়তো চাগে সেইটো সৰুৰ পৰাই কোনোবাখিনিতে মানে এটা আকৰ্ষণ আছে বিহুৰ প্ৰতি, বা বিহু নাচিও মই সকলোকে কওঁ যে মোৰ কোনোবাখিনিতে বিহু নাচিলে ভাগৰ নালাগে। মানে যদিও নাচিলে আমাৰ ভাগৰ লাগে, যিকোনো নাচ নাচিলে আমাৰ ভাগৰ লাগে, বিহু নাচিলে ভাগৰ নালাগে, কাৰণ বিহুৰ লগতে আমাৰ মনৰ যিটো মানে কানেকশ্যন সেইটো মানে বহুত বেছি দৃঢ় বুলি মই ভাবোঁ। আৰু কিন্তু তাত আৰু এটা কথা আছে, বিহুটো মই বিহুৰ সময়ত বা বিহুৰ আশে পাশে নাচিলেহে, বা ঢোলৰ মাতটো তুমি চাবাচোন বহাগত শুনি যিমান ভাল লাগে, ঢোলৰ মাতটো তুমি যদি সেই একেটা ঢোলৰ মাত তুমি যদি জেঠ মাহত শুনা ভাল নালাগে। সেই বিহুটো তেনেকুৱা মানে মোৰ কাৰণে, বিহু নাচি মই খুব ভাল পাওঁ, কিন্তু বহাগত বা বহাগৰ আগত চ'তত হয়নে, সেই চ'ত বহাগৰ সময়খিনিতে মোৰ বিহুটো ভাল লাগে, বা বিহুৰ প্ৰতি সেই যে উলাহটো, বতৰতো বতৰৰ লগতো বহুত কথা থাকে ন, সেই উলাহটো বতৰৰ লগত জড়িত হৈ থাকে, কিন্তু সেই উলাহটো মই সেই অকণমান মানে বতৰৰ লগত বা সেই দুটা তিনিটা মাহে মোৰ ভাল লাগি থাকে, কিন্তু সত্ৰীয়াটো মোৰ গোটেই বছৰটোৱে ভাল লাগে, সেইকাৰণে সত্ৰীয়াকে
1: প্ৰিয় বুলি
0: প্ৰাধান্যতা অকণমান বেছি দিব পাৰি আৰু।
1: নিশ্চয়। এতিয়া আমি জানিব বিচাৰিছোঁ যে আপুনি নিজকে এগৰাকী নৃত্যশিল্পী হিচাপে পৰিচয় দিবলৈ ভাল পাব নে এগৰাকী অভিনেত্ৰী হিচাপে পৰিচয় দিবলৈ ভাল পাব?
0: নৃত্যশিল্পীটো মোৰ প্ৰথম পৰিচয় সদায় কওঁ, কাৰণ কি নৃত্য জগতখনৰ পৰাই মই অভিনয়ৰ জগতখনৰ লগত চিনাকি হৈছিলোঁ। ভাওনা, অংকীয়া নাট এইসমূহৰ পৰাই চৰিত্ৰ ৰূপায়ণ কৰাক লৈ যিটো মোৰ আগ্ৰহ বাঢ়িছিল, নৃত্যশিল্পী হিচাপে পৰিচয়টো মোৰ প্ৰথম, কিন্তু দুয়োটা পৰিচয় মোৰ সমানেই প্ৰিয়।
1: আমি আহি অনুষ্ঠানৰ প্ৰায় শেষ অংশত উপনীত হৈছোহি। আপুনি ইতিমধ্যে জনাইছে যে আপুনি গৱেষণাৰ সৈতে জড়িত হৈ আছে। আমি জানিব বিচাৰিছোঁ যে নৃত্য আৰু অভিনয়ক লৈ আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে?
0: পৰিকল্পনা বুলি ক'বলৈ গ'লে নৃত্য, বৰ্তমান মই নৃত্যৰ জগতখনত পাৰফৰ্মাৰ হৈ বেছিকৈ আছোঁ, মানে মই শিকাওঁ যদিও তেনেকৈ এখন নিজৰ বিদ্যালয় আৰম্ভ মই কৰা নাই। মোৰ পৰিকল্পনা আছে আৰম্ভ কৰিম বুলি, কিন্তু যিহেতু মই বৰ্তমান নিজৰ জীৱনটোত বহুত বেছি ব্যস্ততা, মানে সেইকাৰণে মই সময় উলিয়াব পাৰিম বুলি বৰ্তমান মানে ভবা নাই কাৰণে কৰা নাই, কিন্তু হয়তো অনাগত দিনত মই এইটো পৰিকল্পনা লৈ থৈছোঁ যে শিকিলে এইটো নহ'ব, শিকাবও লাগিব, যিখিনি শিকিছোঁ সেইখিনি শিকাম বুলি ভাবিছোঁ। আৰু অভিনয়ৰ জগতখনত মই আকৌ কৈছোঁ, মই নিজক বিৰাটেই নতুন বুলি ভাবোঁ, সেইকাৰণে কাম কৰাৰ হাবিয়াস আছে যিমান পাৰোঁ তিমান, যিমান আছে কপালত, যিমানটা সুযোগে আহি মোৰ দুৱাৰ টুকুৰিয়াই সিমানটা সুযোগ লৈ আগবাঢ়ি যোৱাৰ হেঁপাহ আছে।
1: নিশ্চয়, আপুনি আগুৱাই যাওক, আমাৰ শুভকামনা আপোনাৰ সৈতে সদায় আছে।
0: ধন্যবাদ।
1: আমাৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় যিহেতু শেষ হৈ আহিছে, আমি অনুষ্ঠান সামৰিব লাগিব। আপোনাৰ

0: ব্যস্ততাৰ মাজতো আপুনি ইমানখিনি সময় আমাক দিলে, তাৰ বাবে আপোনাক ধন্যবাদ। আৰু লগতে নতুনকৈ আপোনাৰ চুপা চুপি নামৰ চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছে, আমি আশা কৰিছোঁ আপুনি ভৱিষ্যতেও এই ধৰণে আগুৱাই যাওক, আপুনি সফল হওক। আপোনাক ধন্যবাদ।
1: আকৌ এবাৰ আকাশবাণী গুৱাহাটীলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত এটাই কথা ক'ব বিচাৰিম, ছবিখন চাব, ছবিখন বৰ্তমান আপোনালোকৰ ছবি গৃহত উপলব্ধ আৰু ভাল পাব বুলি আমি সকলো আশাবাদী চুপা চুপিৰ পৰিয়াল। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন অভিনেত্ৰী তথা নৃত্যশিল্পী অলংকৃতা মহন্তৰ সৈতে স্নেহা পাঠকৰ কথোপকথন শুনিলে। অনুষ্ঠানটি আকাশবাণীৰ ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ দায়িত্বত আছিল ইস্তাফুৰ ৰহমান।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া 1 বজাৰ পৰা হিন্দীত আৰু 1:05 মিনিটৰ পৰা ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: অনিতা দেৱীৰ কণ্ঠত অনিল কলিতাৰ ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, অনিতা দেৱীৰ কণ্ঠত এবাৰ শুনক মনমোহ পৈশ্য ৰচিত এটি গীত।

ইমান পৰে অনিতা দেৱীৰ কণ্ঠৰ অনিল কলিতা আৰু মনমত বৈশ্যৰ ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে আটাইতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনলাইন যোগ সত্ৰৰ বিশ্ব অভিলেখ স্থাপনৰ প্ৰয়াস কৰিছে। 14 জুন তাৰিখে পুৱা 6:15ৰ পৰা 7:35লৈ আয়োজন কৰা এই অনলাইন যোগ সত্ৰত ভাগ ল'ব খোজা ব্যক্তিয়ে 1800-315-7008 এই নম্বৰলৈ ফোন কৰি সংযোগ কাটি দিবলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়ন হোৱাৰ পাছত এই সত্ৰত ভাগ ল'বৰ বাবে প্ৰয়োজনীয় লিংক হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা হ'ব। তদুপৰি 21 জুন তাৰিখে আয়োজিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মূল যোগাসন সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব খোজা অনুষ্ঠান, প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহে yoga.ayush.gov.in এই পৰ্টেলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক বেলা চৌধুৰীৰ কণ্ঠৰ শুদ্ধ সায়ং ৰাগৰ খেয়াল।

0: ইমান পৰে বেলা চৌধুৰীৰ কণ্ঠৰ সুদচাৰং ৰাগৰ খেয়াল শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে চারিদিনীয়া ভ্রমণসূচীরে ফ্রান্স আর স্লোভাকিয়া অভিমুখে রওনা হয়েছে। বৈদেশিক পরিক্রমা মন্ত্রালয়ে লিয়াকি ফ্রিডম নামৰ জাহাজখনত থকা ভাৰতীয় নাবিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনা ঘটিত হয়। বেটি বচাও বেটি পঢ়াও অভিযান, ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 গ'লত পৰাস্ত কৰে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। ভ্ৰমণৰ পূৰ্বে প্ৰকাশ কৰা এটা বিবৃতিত শ্ৰীমোদীয়ে কয় যে ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক গাঢ় কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে শ্লোভাকিয়াক ইউৰোপৰ গুৰুত্বপূৰ্ণ সদস্য ৰাষ্ট্ৰ বুলি অভিহিত কৰি তেওঁ লগতে এই ভ্ৰমণে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলিও আশা ব্যক্ত কৰে। চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে ভাৰতীয় মান সময় অনুসৰি আজি নিশা প্ৰায় 10:30 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিচত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। ফ্ৰান্স ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে এভিয়াঁত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফ্ৰান্স আৰু ভাৰতৰ কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাতো অংশগ্ৰহণ কৰিব। পৰৱৰ্তী পৰ্যায়ত তেওঁ শ্লোভাকিয়া ভ্ৰমণ কৰাৰ সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে বৈঠকত ভাগ ল'ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকী নিচত উপস্থিত হোৱাৰ পূৰ্বে তেওঁৰ ভ্ৰমণক লৈ ভাৰতীয় মূলৰ লোকসকলৰ লগতে ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাতা আৰু বাণিজ্য খণ্ডৰ নেতৃস্থানীয় ব্যক্তিসকলে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ ফলত ইউৰোপত সামগ্ৰিকভাৱে ভাৰতৰ গুৰুত্ব অধিক বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ভাৰতীয় মূলৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰাকে ধৰি তেওঁক আদৰিবৰ বাবে বিভিন্ন মহলত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে।
1: On arrival this evening, Prime Minister Modi will proceed to his hotel, where he will attend a community reception bringing together members of the Indian diaspora from across the south of France. The engagements on 14th of June opened on a note of innovation and ambition. Prime Minister Modi, alongside President Macron, will inaugurate Bharat Innovates, India's flagship innovation showcase at the Palais des Expositions de Nice. More than 120 Indian startups and companies will come together with leading investors and business leaders from France and across the world, spotlighting India as a global destination for deep tech, artificial intelligence and entrepreneurship. This is Shailesh Menon for Akashvani News, Nice, France.
0: প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত পূৰ্বৰে পৰাই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। সম্প্ৰতি ফ্ৰান্সত প্ৰায় 10,000 গৰাকী ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকাৰ লগতে 2030 চনৰ ভিতৰত এই সংখ্যা 30,000লৈ বৃদ্ধি কৰাৰ বাবে দুয়োখন দেশেই ব্যৱস্থা গ্ৰহণ কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জীৱ চাংলাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণে দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিক গভীৰ কৰি তুলিব বুলি আশা কৰা হৈছে। আনহাতে আকাশবাণীৰ ব্ৰাটিস্লাভাৰ সংবাদদাতাই জনোৱা মতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো শ্লোভাকিয়া ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদী শ্লোভাক প্ৰধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব আৰু কৌশলগত সহযোগিতাৰ নতুন নতুন খণ্ডৰ অন্বেষণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে দেশখনৰ ৰাষ্ট্ৰপতি পেলেগ্ৰিনিক সাক্ষাৎ কৰিব। ভাৰত আৰু শ্লোভাক ৰিপাব্লিকৰ

মাজৰ দ্বিপাক্ষিক বাণিজ্য নিৰন্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। দেশৰ যুৱ প্ৰজন্মই বিজ্ঞান প্ৰযুক্তিৰ পৰা নিৰ্মাণ, মহাকাশ, ছেমিকণ্ডাক্টৰ আৰু ড্ৰোনলৈকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ আগশাৰীৰ ষ্টাৰ্টআপ কেন্দ্ৰসমূহত অন্যতম ৰূপে পৰিগণিত হৈছে আৰু সৰু চহৰ তথা গাঁৱৰ যুৱক যুৱতীসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ বাবে যুৱক যুৱতীসকলক প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ মৰ্যাদা বৃদ্ধি কৰিছে। তেওঁ কয় যে ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু অটল ইনোভেশ্যনৰ দৰে উদ্যমসমূহে উদ্যমশীলতা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ ক্ষেত্ৰত সহায় কৰিছে। শ্ৰীমোদীয়ে কয় যে বিগত 12 বছৰত NDA চৰকাৰে যুৱ প্ৰজন্মৰ নেতৃত্বত হোৱা বিকাশৰ প্ৰতি উদগনি যোগাই আহিছে আৰু ইয়াৰ ফলত দেশৰ যুৱক যুৱতীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু তেওঁলোকে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা মতে ই জাহাজখনৰ কেপ্টেইনসকলৰ সৈতে কথা পাতিছে আৰু কেপ্টেইনগৰাকীয়ে জাহাজখনৰ চালক দলৰ সকলো সদস্য নিৰাপদে থকা বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য পৰীক্ষণ গোটে জনসাধাৰণক এনেধৰণৰ ভুৱা আৰু ভিত্তিহীন দাবীৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। বেটী বচাও বেটী পঢ়াও অভিযান ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। ক্ৰমান্বয়ে হ্ৰাস পোৱা শিশু লিংগ অনুপাত আৰু লিংগ আধাৰিত বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে 2015 চনৰ জানুৱাৰীত আৰম্ভ কৰা এই আঁচনিখনৰ জৰিয়তে ছোৱালীৰ শিক্ষা সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টা সুদৃঢ় কৰি তোলা হৈছে। বিগত দশকত গুৰুত্বপূৰ্ণ লিংগ সূচকৰ উন্নয়নৰ ক্ষেত্ৰত এই অভিযানে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰা মতে বিগত 10 বছৰত জন্মৰ সময়ত লিংগ অনুপাত প্ৰতি 1000 ল'ৰাৰ বিপৰীতে 918ৰ পৰা 929লৈ বৃদ্ধি পাইছে। একেদৰে মাধ্যমিক পৰ্যায়ত ছোৱালীৰ নামভৰ্তি প্ৰায় 75%ৰ পৰা 80%লৈ বৃদ্ধি পাইছে। ভাৰত আৰু জাৰ্মানীৰ মাজৰ উন্নয়নমূলক সহযোগিতা আগবঢ়াই নিয়াৰ উদ্দেশ্যে নীতি আয়োগ আজি নতুন দিল্লীত জাৰ্মান প্ৰতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নিকা শক্তি, পৰিৱেশ সংৰক্ষণ, স্থায়ী বিকাশ, কৃষি সংস্কাৰ, জল ব্যৱস্থাপনা আৰু সেউজ অৰ্থনীতিত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশগ্ৰহণৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয়। দুয়োপক্ষৰ জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰা আৰু নিৰন্তৰ বিকাশৰ বাবে পাৰস্পৰিক সহযোগিতা সুদৃঢ় কৰাৰ সম্পৰ্কে মত পোষণ কৰে। প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী ৰাজনাথ সিঙে নতুনকৈ নিযুক্তি লাভ কৰা ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলক পৰিৱৰ্তনশীল নিৰাপত্তাজনিত পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই ড্ৰোন, কৃত্ৰিম উপগ্ৰহ আৰু ৰবটিক্সকে ধৰি সমৰ প্ৰযুক্তিৰ নিত্য নতুন কৌশলৰ সৈতে পৰিচিত হবলৈ আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। হায়দৰাবাদৰ ডুণ্ডিগালত অৱস্থিত এয়াৰফৰ্চ একাডেমীৰ 217 সংখ্যক পাঠ্যক্ৰমৰ সমাপ্তি উপলক্ষে আজি আয়োজিত পেৰেডত ভাগ লৈ তেওঁ এইদৰে আহ্বান জনায়। ফিফা বিশ্বকাপত আজি পুৱা লছ এঞ্জেলছৰ ছফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 গলত পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই খেলৰ আৰম্ভণিতে পেৰাগুৱেৰ ডামিয়ন ববাডিলাৰ আত্মঘাতী গলেৰে অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ 31 মিনিটত ষ্ট্ৰাইকাৰ ফুলৰিন বেলোবুনৰ গলেৰে আমেৰিকাই অগ্ৰগতি 2-0লৈ বৃদ্ধি কৰিবলৈ সমৰ্থ হয়। খেলখনৰ মধ্যাহ্ন বিৰতিৰ ঠিক পূৰ্বে বেলোবুনে দলৰ হৈ দ্বিতীয়টো গল দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত বস্নিয়া হাৰ্জেগোভিনিয়াৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেলত 1-1 গলত ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বস্নিয়াই খেলখনৰ 21 মিনিটত প্ৰথমটো গল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত গল দিয়ে। প্ৰতিযোগিতাত আজি নিশা 12 বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 বজাত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
হিমাচল প্ৰদেশৰ ধৰমশালাত হবলগীয়া ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আৰম্ভ হোৱাত বৰষুণৰ বাবে

0: কিছু বিলম্ব ঘটিছে। এতিয়ালৈকে টস সম্পন্ন হোৱা নাই। শুভমন গিলে ভাৰতীয় দলক নেতৃত্ব দিছে। বিৰাট কোহলিক আঘাতৰ বাবে এই শৃংখলাৰ পৰা বাদ দিয়া হৈছে। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰিডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। যোৰহাটৰ ৰৰুৱা বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। বেটি বচাও বেটি পঢ়াও অভিযান ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেক 4-1 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। আজিৰ অনুষ্ঠানত শুনক সন্ধ্যা মেননৰ কণ্ঠৰ 2টি গীত।

0: ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: समाप्त हुआ, नमस्कार।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলো হাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

0: শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত আজি লোকসেবা ভবনত রাজ্যিক মন্ত্রীসভার এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কয় যে অহা এক জুলাইৰ পৰা বিকশিত ভারত জি রামজি আঁচনি রূপায়ণ করা হব। এই আঁচনিৰ জৰিয়তে গ্রামাঞ্চলৰ জনসাধারণৰ বাবে নিয়োগ নিশ্চিতকরণের সম্পদ সৃষ্টিত গুরুত্ব আরোপ করা হব। আঁচনিখন রূপায়ণ করার বাবে চলিত বর্ষত 2000 কোটি টাকা ব্যয় করা হব বলে তেওঁ জানিবলৈ দিয়ে। ডক্টর শর্মায় কয় যে ইয়াৰ অধীনত প্রতিখন পঞ্চায়তে প্রায় 1 কোটি টাকাকৈ লাভ করব। তেওঁ লগতে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব। ডক্টৰ শৰ্মাই কয় যে এতিয়াৰ পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেশ্যনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আগতীয়া ডেপুটেশ্যনৰ বাবে মন্ত্ৰীসভাৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-2027 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বাজেট দাখিলৰ দিনটোৰ বিষয়ে বিত্ত বিভাগে সুকীয়াকৈ অৱগত কৰিব। বাজেট অধিৱেশনৰ পাছত আগষ্টৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো পুনৰ ৰূপায়ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5 জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মা, UPPLৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষ প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পৰা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ ই ৰিক্সা চলাচলত বাধা আৰোপ কৰা হৈছে। জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত লোৱা সিদ্ধান্তমৰ্মে চিৰাং জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচলে যান জঁটৰ সৃষ্টি কৰাৰ লগতে ঘাইপথৰ দ্ৰুতবেগী বাহনৰ চলাচলৰ বাবে পথৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত ই ৰিক্সাৰ চলাচলত বাধা আৰোপ কৰা হৈছে। যান বাহন আইন অনুসৰি জিলা দণ্ডাধীশ মধুসূদন নাথে জাৰি কৰা নিৰ্দেশনা অনুযায়ী চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত ই ৰিক্সাৰ চলাচল তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিষেধাজ্ঞা বাহাল থাকিব। ফিফা বিশ্বকাপত আজি পুৱা লছ এঞ্জেলছৰ ছোফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেক 4-1 পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই খেলৰ আৰম্ভণিতে পেৰাগুৱেৰ ডামিয়ান বুবাডিলাৰ আত্মঘাতী গোলেৰে অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ 31 মিনিটত ষ্ট্ৰাইকাৰ ফুলৰিন বেলগুনৰ গোলেৰে আমেৰিকাই অগ্ৰগতি 2-0 বৃদ্ধি কৰিবলৈ সমৰ্থ হয়। খেলখনৰ মধ্যাহ্ন বিৰতিৰ ঠিক পূৰ্বে বেলগুনে দলৰ হৈ দ্বিতীয়টো গ'ল দিয়ে। প্ৰতিযোগিতাত আজি নিশা 12:30 হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পূৰ্বনিশা 3:30 হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 শুনিবলৈ পাব।

0: Oscar.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিৰ্মালী দাসৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে নিৰ্মালী দাসৰ কণ্ঠৰ আধুনিক গীতদুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৰহাটৰ ৰ'য়াৰ বায়ুসেনা ঘাটিত আজি পুৱা

বায়ুসেনাৰ খ-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5 জন জোৱানে প্ৰাণ হেৰুৱায়। দেশৰ যুৱ প্ৰজন্মই বিজ্ঞান প্ৰযুক্তিৰ পৰা নিৰ্মাণ, মহাকাশ, ছেমি কণ্ডাক্টৰ আৰু ড্ৰোনলৈকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। বেটী বচাও বেটী পঢ়াও অভিযান কন্যা শিশুৰ সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। বিগত 10 বছৰত জন্মৰ সময়ত লিংগ অনুপাত প্ৰতি 1000 ল'ৰাৰ বিপৰীতে 918ৰ পৰা 929লৈ বৃদ্ধি পাইছে। আৰু ফিফা বিশ্বকাপত আজি নিশা 12:30 বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত, 18 বছৰ ঊৰ্ধৰ ব্যক্তিক এতিয়াৰে পৰা আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ প্ৰকাশ, যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জন জোৱান নিহত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত আজি লোকসেবা ভবনত রাজ্যিক মন্ত্রীসভার এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রী ডক্টৰ শর্মায় কয় যে অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব।
2: ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ VVG ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা MGNREGAত ৰুৰেল এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এছেট এটাও যাতে ক্ৰিয়েট হয়, এই আইনখন অসমত আমি 1 জুলাইৰ পৰা বলবৎ কৰিবৰ বাবে সিদ্ধান্ত লৈছো। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VVG ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি তাক 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম।
1: ডক্টৰ শৰ্মাই কয় যে আঁচনিখনৰ অধীনত প্ৰতিখন পঞ্চায়তে প্ৰায় 1 কোটি টকাকৈ লাভ কৰিব। তেওঁ লগতে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব। ডক্টৰ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড দিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব।

0: লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব।
1: অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব।
0: মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেচনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই অনুসৰি নিৰ্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ডেপুটেচনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদনৰ সলনি এতিয়াৰে পৰা কেইবাটাও চৰ্ত সাপেক্ষে মন্ত্ৰীসভাইহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বাজেট দাখিলৰ দিনটোৰ বিষয়ে বিত্ত বিভাগে সুকীয়াকৈ অৱগত কৰিব। বাজেট অধিৱেশনৰ পাছত আগষ্টৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো পুনৰ ৰূপায়ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। যোৰহাটৰ ৰৰয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহন বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত 43 নম্বৰ স্কোৱাড্ৰনৰ বিমানখনত নিয়মীয় উৰণৰ সময়ত অৱতৰণ কৰিবলৈ লওঁতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুৰ্ঘটনাটোত বায়ু সেনা বাহিনীৰ 5 জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু ক্ষেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে দেশে জোৱান 5গৰাকীৰ সৰ্বোচ্চ ত্যাগৰ কথা সদায় মনত ৰাখিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত 12 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা 12 বছৰত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। এই যাত্ৰাই দেশখনক বিশ্ব মঞ্চত শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা বুলি তেওঁ মন্তব্য কৰে। এই সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ ছৈকত আলী আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীয়ে যোৱা নিশা ছাগলচৰৰ এখন গেলামাল দোকানত তালাচী চলাই 2 জন পৰিমাণৰ মাদক দ্ৰব্য, এয়াৰগান, 2টা মোবাইল আৰু নগদ ধন জব্দ কৰে। আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত ফাতেজুল হুছেইন আৰু শ্বাহিন খান নামৰ 2জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ধৃত লোক দুজনক জেৰা কৰি আছে। ইপিনে শিৱসাগৰ আৰক্ষীয়ে আজি এখন 4চকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্যসহ 3জন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক 3জনক গৌৰীসাগৰৰ হাতীঘুলিৰ ডিপ্লু গগৈ, আমগুৰিঘাটৰ সুমিত বৰ্মন আৰু কোৱৰপুৰৰ কাৰিগাঁৱৰ মানসজ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা 12.76 গ্ৰাম মাদক দ্ৰব্য জব্দ কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনিকেইখনৰ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। এই সভাত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, তিতাবৰ, তিয়ক আৰু মৰিয়নীৰ সমজিলা আয়ুক্তসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী আৰু সহকাৰী অভিযন্তাসকল, লোকনিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগতে

0: সংশ্লিষ্ট বিভাগীয় বিষয়াসকলো উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ চেপাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত লখিমপুৰৰ নাওবৈচাৰ পাঁচজন যুৱকৰ মৃত্যু হয়। উল্লেখযোগ্য যে যুৱককেইজনে এখন বলেৰো পিকআপ ভানত অৰুণাচল প্ৰদেশৰ চেপালৈ গৈ থকা অৱস্থাত পথৰ পৰা বাহনখন পাহাৰৰ কেইবা ফুট তলত বাগৰি পৰাত এই শোকাবহ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজনক লখিমপুৰৰ নাওবৈচাৰ আমাজত আলী, আবুল হুছেইন, বুলবুল আলী, ছাইদুল ইছলাম আৰু নূৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰই আজি পুৱা লছ এঞ্জেলছৰ ছফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত পেৰাগুৱেক 4-1 পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই খেলৰ আৰম্ভণিতে পেৰাগুৱেৰ ডামিয়ন বুবাদিলাৰ আত্মঘাতী গোলেৰে অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ 31 মিনিটত ষ্ট্ৰাইকাৰ ফোলাৰিন বেলগুনৰ গোলেৰে আমেৰিকাৰ অগ্ৰগতি 2-0 বৃদ্ধি কৰিবলৈ সমৰ্থ হয়। খেলখনৰ মধ্যাহ্ন বিৰতিৰ ঠিক পূৰ্বে বেলগুনে দলৰ হৈ দ্বিতীয়টো গ'ল দিয়ে। অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজি আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। 18 বছৰ ঊৰ্ধৰ ব্যক্তিক এতিয়াৰে পৰা আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ প্ৰকাশ। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জোৱান নিহত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।
1: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনিব পাৰে নিউজ অন এয়াৰ মোবাইল এপতো। এতিয়াৰে পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰুমি দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ আৰু আনোৰ আলী। FM ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা, ট্ৰান্সমিটাৰ দায়িত্বত ধ্ৰুৱজ্যোতি বৰ্মন আৰু মৃগাংক কৃষ্ণাত্ৰ, আৰু ষ্টুডিঅ'ত মই মধুকৃষ্ণা বৰঠাকুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়োৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজি গান এলবামৰ 2টিমান গীত শুনাবলৈ লোৱা হৈছে জুবলীৰ কণ্ঠত।

অনুষ্ঠানত এইবাৰ শুনক জুবিন গাৰ্গ আৰু জুবলী দত্তৰ কণ্ঠৰ গীত। গীত লোৱা হৈছে ৰ'দৰ চিঠি চিনেমাখনৰ পৰা।

প্ৰথমে জনাইছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান বিষয়সমূহৰ বিষয়ে। নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আজিৰ অনুষ্ঠানত ইউ এছ প্ৰসাদৰ ছেক্সোফোন বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত আলাপ অনুৰাগ, এই অনুষ্ঠানত পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখলনীৰ চতুৰ্থ খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 9:00 বজাত অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। সন্ধিয়া 7:20 মিনিট আৰু নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 7:35 মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত আন্দৰাম কাথাৰ আৰু সংগীবৃন্দৰ কণ্ঠত কাব্যগীত শুনিবলৈ পাব পূবালীৰ সুৰ অনুষ্ঠানত।

সন্ধিয়া 7:30 বজাত ক্ষমা করব, সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। কিছু সময়ৰ পিছতে বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ। পূৰ্বে প্ৰচাৰিত অনুষ্ঠানটিত পাঠ যুগুতাই শিক্ষা দিছে ডক্টৰ অশোক শৰ্মাই। পাঠগ্ৰহণত অংশ লৈছে জবিৰুল ভক্ত আৰু সন্তামিতা দাসে। কৃষি জগত 6:10 পৰা আজিৰ অনুষ্ঠানত অসমত ৰেচম পলু খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদৰ বিৱৰণ, এই বিষয়ে এতিয়া আলোচনাত ভাগ লৈছে সগেন নাথ কাকতি আৰু নিভাৰণী গায়নে। অনুষ্ঠানটি হাত ধৰিছে কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ, সুদীপ্ত বসুৰ কণ্ঠত ৰবীন্দ্ৰ।

The গীত 7:40 মিনিটত 7 বজাত নিয়োগ বাতৰি 7:05 মিনিটত বৃন্দ গান 7:45 মিনিটত আধুনিক গীতৰ অনুষ্ঠানত আজি শ্ৰোতাসকলে অনিতা দেৱীৰ কণ্ঠৰ গীত শুনিবলৈ পাব

খেতিখনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে কাইলৈ সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব। বিয়লি 5:25 বজাত চাহগছৰ মাজে মাজে অনুষ্ঠানত ৰক্তদান জীৱনদান এই বিষয়ে ডক্টৰ হিৰণজ্যোতি বছেৰাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ, লগতে শংকৰ কিষাণ আৰু সংগীসকলৰ কণ্ঠৰ ঝুমৰ শুনিবলৈ পাব। 5:30 বজাত গীতিমালিকা অনুষ্ঠানত দীনবন্ধু চহৰীয়া, বৰ্ণালী হাজৰিকা, প্ৰশান্ত ৰাজখোৱা, দেৱজানী শৰ্মা আৰু তৌফিক আহমেদৰ কণ্ঠৰ গীত। দিনৰ 11:02 বজাত তাঁতশালৰ নিবেদন, ঋতুপৰ্ণ মোহন বৰুৱা ৰচিত নাট কমলা পৰিৱেশন কৰিব বিহপুৰীয়াৰ ৰংগভূমিৰ শিল্পীসকলে, নাট্যকাৰ কৃষ্ণ ভূঞা, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:30 বজাত ডক্টৰ উমেশ ডেকাৰ কথিকা স্বাধীনতা সংগ্ৰামৰ পটভূমিত অসমীয়া উপন্যাস। দিনৰ 1:10 বজাত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ দ্বিতীয় খণ্ড প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ।

কাইলৈ পুৱা 7:30 বজাত নিদান অনুষ্ঠানত ৰক্তদানৰ গুৰুত্বৰ বিষয়ে ডক্টৰ শবনম আখতাৰ আহমেদৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 বজাত অকনিমেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 10:00 বজাত সাধক সুন্দৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:30 বজাত চেমনীয়া চোৰা অনুষ্ঠানত সাধনা সংগীত কলা নিকেতনৰ শিক্ষাৰ্থীসকলৰ বিচিত্ৰ অনুষ্ঠান। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 4:30 বজাত আইদৰ বুলনি অনুষ্ঠানত ফুল বৰা ৰচিত নাট কথাটো এইটোহে, প্ৰযোজনা নীলোফাৰ বেগমৰ। 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান। আমাৰ কেন্দ্ৰৰ পৰা আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে।

0: হিন্দী ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা এক জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত প্ৰকাশ, যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জোৱান নিহত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত 2,000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব।
2: ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ VVG ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা MGNREGAত ৰুৰেল এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এছেট এটাও যাতে ক্ৰিয়েট হয়। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VVG ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2,000 কোটি টকা খৰচ কৰিম। আনুমানিক গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব।
1: মুখ্যমন্ত্ৰীয়ে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়াত নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড দিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব।

0: তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেচনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত লৈছে আৰু এই অনুসৰি নিৰ্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ডেপুটেচনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদনৰ সলনি এতিয়াৰে পৰা কেইবাটাও চৰ্ত সাপেক্ষে মন্ত্ৰীসভাইহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। তেওঁ কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বাজেট দাখিলৰ দিনটোৰ বিষয়ে বিত্ত বিভাগে সুকীয়াকৈ অৱগত কৰিব। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশ লয়। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত 12 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা 12 বছৰত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। এই যাত্ৰাই দেশখনক বিশ্বমঞ্চত শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা বুলি তেওঁ মন্তব্য কৰে।
1: विकास यात्रा को जिस हिसाब से सफल बनाया है और इस विकास यात्रा को सफल बनाने के लिए पिछले 12 साल परमाननीय प्रधानमंत्री जी ने एक बड़े नीति अपनाया है। इंसानियत के भावना शक्तियों से समाज को जोड़ने के लिए उन्होंने एक नीति अपनाया है। सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास, यानी कि देश का 140 करोड़ जनता जब एकत्रित होंगे तो ये देश स्वाभाविक रूप से दुनिया का सबसे मजबूत देश बनेगा। तो इसी विश्वास से जब उन्होंने ये यात्रा शुरू की 2014 में, तब से लेकर आज तक हम लोगों ने खुद महसूस की है, क्योंकि उत्तर पूर्व भारत की रहने वाली होने के नाते हम लोगों को खुद मालूम है कि पिछले दिनों में पिछली सरकारों ने, खास करके असम हो या नॉर्थ ईस्ट को, किस हिसाब से उन लोगों ने इसको मान्यता दी थी।
0: এই সন্মিলনত কেন্দ্রীয় মন্ত্রী জুয়েল ওরাম, বিধায়ক প্রশান্ত ফুকন, ডিব্রুগড় পৌর নিগমের মেয়র ডক্টর সৈকত আলী আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহন বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত 43 নম্বৰ স্কোৱাড্ৰনৰ বিমানখনত নিয়মীয়া উৰণৰ সময়ত অৱতৰণ কৰিবলৈ লওঁতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5 জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কৰ্তব্য সম্পাদনৰ সময়ত শ্বহীদ হোৱা জোৱানকেইগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে দেশে জোৱান 5 গৰাকীৰ সৰ্বোচ্চ ত্যাগৰ কথা সদায় মনত ৰাখিব। ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। শিৱসাগৰ আৰক্ষীয়ে আজি এখন 4-চকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্যসহ 3 জন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক 3 জনক গৌৰীসাগৰৰ হাতীঘুলিৰ দীপলু গগৈ, আমগুৰিহাটৰ সুমিত বৰ্মন আৰু কোৱৰপুৰৰ কাৰিগাঁৱৰ মানকজ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা 12.76 গ্ৰাম মাদক দ্ৰব্য জব্দ কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষ প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়যোগে কোকৰাঝাৰ থানাৰ অধীনৰ পাটগাঁৱত বাটৰ কুকুৰ হত্যাৰ ঘটনাৰ অভিযুক্তজনক 1 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ন্যায়ালয়ে উপ আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইন আৰু তেওঁৰ দলৰ তদন্তৰ অন্তত অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ 325 নম্বৰ ধাৰাৰ অধীনত এই শাস্তি বিহিছে।

চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বৰ্তমান স্থল সেনাবাহিনীৰ উপ মুৰববী হিচাপে কৰ্মৰত লেফটেনেণ্ট জেনেৰেল শেঠে 30 জুনত কাৰ্যভাৰ গ্ৰহণ কৰিব। তেওঁ বৰ্তমানৰ স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ স্থলাভিষিক্ত হ'ব। ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি বগলিজান এলেকাৰ মূল পথটোৰ পকীকৰণ কামৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 88,83,000 টকা ব্যয় সাপেক্ষে 1,341 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা নিৰ্মাণ কৰা হ'ব। এই পথছোৱাই বগলিজান আৰু গুবৰী খালীবাসী জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা সুচল কৰি তুলিব। এই উপলক্ষে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ উন্নয়নৰ ধাৰা আৰু নেতৃত্বত ৰাজ্যৰ লগতে ৰঙানদী বিধানসভা সমষ্টি

0: আয়ুক্ত সকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী আৰু সহকাৰী অভিযন্তা সকল, লোক নিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 বজাত হবলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 বজাত হবলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত প্ৰকাশ। যোৰহাটৰ ৰৰয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জোৱান নিহত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো অসমত ৰেচম পলুৰ খাদ্য হিচাপে যিবোৰ উদ্ভিদ ব্যৱহাৰ হয় সেইসমূহৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো গুৱাহাটীৰ ভাৰতীয় হস্ততাঁত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা শ্ৰীমতী নিভাৰাণী গায়ন আৰু অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক শ্ৰী ছগেন কাকতিক। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ।
3: নমস্কাৰ।
2: মই প্ৰথমে আপোনালোকৰ পৰা জানিব বিচাৰিছো ৰেচম শিল্পৰ বিষয়ে দুআষাৰমান। বাইদেউ, আপুনি
3: হয়, আপুনি যিহেতু ৰেচম শিল্পৰ বিষয়ে সুধিছে, মই আচলতে হস্ততাঁত বস্ত্ৰ বিভাগৰ পৰা হয়, তথাপি ৰেচমটো আৰু বস্ত্ৰশিল্পটো ওতঃপ্ৰোতভাৱে জড়িত।
2: হয়,
3: কাৰণ প্ৰথমে যিটো আমাৰ ৰেচমৰ যিটো আঁহ উৎপাদন হয়, তাৰ পিছতহে আমি বস্ত্ৰ তৈয়াৰ কৰিব পাৰোঁ সেই আঁহটোৰ পৰা। গতিকে আমি এতিয়া আমাৰ আই অসমৰ যিটো অৰ্থনীতি, আমাৰ যিটো ঐতিহ্য আৰু স্বাভিমান, ইয়াৰ এটা ডাঙৰ অংশ মানে আমাৰ বস্ত্ৰ আৰু ৰেচম শিল্পৰ আগুৰি আছে। গতিকে বিশেষকৈ আমাৰ যিটো সোণালী মুগা বুলি কওঁ, আমাৰ মুগাটোতো গোল্ডেন থ্ৰেড বুলি কয়, সোণালী মুগা, তাৰপিছত শুভ্ৰ তথা ৰং বিৰঙি পাট কাপোৰটো, আৰু আমাৰ মানে সচৰাচৰ যিটো গৰম কাপোৰ বুলি কওঁ আমি, এৰীৰে তৈয়াৰী হয় এৰী কাপোৰটো, আমি গৰম বুলিয়ে কওঁ অকণমান, আৰু গৰম কাপোৰৰ বাবে বিখ্যাত এৰী, এই তিনিওবিধ ৰেচমেই অসমক বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় দিছে। কাৰণ এইটো আমি অসমৰ গৌৰৱ বুলি কওঁ। মুগাটোতো অকল অসমতে পায়, আমি জানোৱে মুগা শিল্পটো অকল অসমতে উৎপাদন হয় মুগাটো, আৰু বাকী এৰীও আজিকালি এৰীৰো বজাৰখন বহুত ডাঙৰ। আমাৰ বিশ্বৰ ভিতৰতে মানে অসমে এটা স্থান লাভ কৰিছে এৰী আৰু মুগাৰ কাৰণে। আৰু এই বহুমূলীয়া ৰেচম পলুসমূহ, এইবিলাকতো পলুৰ পৰা হয়, আমি সকলোৱে জানো এটা পলুৰ পৰা মানে এই সূতাসমূহৰ আঁহ উলিওৱা হয়। গতিকে এই পলুসমূহৰ উৎপাদন আৰু গুণগত মান সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে সিহঁতে খোৱা গছৰ পাতৰ ওপৰত। সিহঁতে গছৰ পাত খায় পলুবিলাকে, গতিকে সেই গছৰ যিবিলাক পাত খায় সেই গছৰ পাতৰ ওপৰত সিহঁতৰ গুণগত মানদণ্ডটো নিৰ্ভৰ কৰে। অৰ্থাৎ খাদ্য উদ্ভিদৰ সঠিক বৈজ্ঞানিক প্ৰতিপালন অবিহনে ৰেচম শিল্পৰ অগ্ৰগতি অসম্ভৱ। সেয়ে আজি এই বিষয়টো বহুত প্ৰাসংগিক, কাৰণ ৰেচম বুলিলে আমি পলুৰ পৰা পোৱা আঁহটোকে প্ৰধানতঃ বুজি পাওঁ। সেইকাৰণে এইটো
2: উদ্ভিদসমূহৰ খুবেই
3: প্ৰয়োজন আছে।
2: এতিয়া আমি যেতিয়াই আমি অসমৰ ৰেচমৰ কথা কওঁ, আমাৰ চকুত ভাহি উঠে আপুনি যিটো কলে যে সোণালী মুগাৰ কাপোৰ। এই মুগা পলুৰ বাবে অসমত মূলতঃ কি কি খাদ্য উদ্ভিদ ব্যৱহাৰ কৰা হয় তথা অসমৰ পৰিৱেশত সিহঁতৰ গুৰুত্ব কেনেধৰণৰ?
3: হয়,
2: কাকতি ডাঙৰীয়া, আপুনি অলপ বুজাই ক'ব নেকি?
4: নমস্কাৰ বাইদেউ।
2: হয়,
4: আকাশবাণীৰ সমূহ শ্ৰোতা ৰাইজলৈ মই শ্ৰদ্ধা জনালো। হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম, এই সকলোবোৰ এটা মুদ্ৰাৰ ইবিধি ইবিধি। গতিকে ইয়াৰ মূল ভেটি অৰ্থাৎ খাদ্য উদ্ভিদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ পাই মই অত্যন্ত সুখী হৈছো। আপুনি হয় খুব সুন্দৰ প্ৰশ্ন কৰিছে। আচলতে মুগা পলু এবিধ বহুমুখী বা বহু পক্ষী পতংগ, হলেও ইয়াৰ প্ৰধান খাদ্য হল দুবিধ দুবিধ উদ্ভিদ, চোম গছ আৰু শোৱালো গছ। অসমৰ জলবায়ু আৰু মাটি এই দুবিধ গছৰ বাবে অত্যন্ত উপযোগী। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা অম্লীয় মাটি আৰু আৰ্দ্ৰ জলবায়ুত চোম গছ প্ৰচুৰ পৰিমাণে পোৱা যায়। মুগা সূতাৰ যি সোণালী ৰং আৰু গুণগত মান, তাৰ বাবে চোম গছৰ পাতেই আটাইতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
2: আমাৰ কৃষি জগতৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ কৃষকসকলে হয়তো

0: জানিব খুজিব যে চুম আৰু শুৱালো গছৰ বাগিচাসমূহ কেনেদৰে প্ৰতিপালন কৰা হয় আৰু ইয়াক ব্যৱসায়িক ভিত্তিত কেনেকৈ ৰোপণ কৰিব পাৰি। গায়ন বাইদেউ আপুনি কওকচোন।
1: হয়, আচলতে চুম আৰু শুৱালো যিটো গছ আছে সেই গছৰ খেতি কৰিবলৈ হলে প্ৰথমতে আমি মাটিটো নিৰ্বাচন কৰিব লাগিব, কাৰণ মাটি নিৰ্বাচনটো বহুত জৰুৰী। আমি ওখ, পানী জমা নোহোৱা আৰু অলপ পলসুৱা বা বালিচহীয়া মাটি ইয়াৰ বাবে আটাইতকৈ উত্তম বুলি ভাবোঁ। গতিকে তেনেকুৱা মাটি নিৰ্বাচন কৰাটো জৰুৰী। তাৰপিছত আজিকালি ৰেচম বিভাগে কৃষকসকলক উন্নত জাতৰ চুম গছৰ পুলি যোগান ধৰে। এইটো যোগান ধৰে বুলি শুনিছো, কাৰণ মাটিটো ভাল হলেও যদি তাৰ বীজটো ভাল নহয়, তাৰ সঁচটো বা উদ্ভিদজোপা যদি ভাল নহয়, পুলিটো যদি ভাল নহয়, তেতিয়াতো আৰু গছজোপা ভাল নহব। গতিকে মানে অসমীয়াত কথা আছে যে যি মূলা বাঢ়িব তাৰ দুপাততে চিন। হয়, গতিকে পুলিটো আমি ভাল নিৰ্বাচন কৰিব লাগিব, ভাল পুলি চুম গছৰ। আৰু এইটো সাধাৰণতে 3x3 মিটাৰ বা 4x4 মিটাৰ এনেকুৱা দূৰত্বত আমি গাঁত খান্দি এই পুলিবোৰ ৰোপণ কৰিব লাগে। এটা দূৰত্ব মেইনটেইন কৰিব লাগে, একদম ওচৰা ওচৰি কৰি ৰুলেও ভাল নহব আৰু বেছি দূৰ হলেও ভাল নহব। গতিকে আমি সিমানখিনি দূৰত্ব বজাই ৰাখি আমি পুলিটো ৰুব লাগে। আৰু গছবোৰ যাতে বেছি ওখ হৈ নাযায় তাৰ বাবে আমি নিয়মিতভাৱে কলম দিব লাগে। বেছি ওখ হৈ গ'লে দিগদাৰ হয়, গতিকে নিয়মিতভাৱে এটা নিৰ্দিষ্ট জোখত গছখিনি কলম দি ৰাখিব লাগে। সেইটো কিয় কৰা হয়, যাতে মুগা পলুটো যেতিয়া মেলি দিয়া যাব গছজোপা, সেই পলুটো মেলি দিয়াত আৰু পাত চিঙাত যাতে সুবিধা হয়। আৰু সাধাৰণতে গছ এডাল আমি ওখ কিমান ৰাখো, মানে ধৰক 5-6 বছৰ হলেহে পলু পোহাৰ বাবে সম্পূৰ্ণ উপযোগী হৈ উঠিব। গতিকে সিমানখিনি বয়সৰ গছ এডালত মানে পলু পোহাৰ কাৰণে উপযুক্ত বুলি ভাবা যায়। 5-6 বছৰ ধৰা হয় সেইখিনি সময়, সেইখিনি বয়সৰ গছ এডালত পলু মেলি দিয়াত সুবিধা হয়, এনেকুৱাই কৰা যায়।
0: এতিয়া চুম আৰু শুৱালৰ বাহিৰেও মুগা পলুৱে আন কিছুমান গছৰ পাতো খায় বুলি আমি শুনিছো, সেইবোৰক কি বুলি কোৱা হয় আৰু অসমত সেইবোৰৰ প্ৰাধান্য কেনেকুৱা? কাকুতি ডাঙৰীয়া,
2: একেবাৰে শুদ্ধ কথা বাইদেউ। চুম আৰু শুৱালো আমি প্ৰাথমিক খাদ্য উদ্ভিদ বুলি কওঁ।
0: হয়,
2: ইয়াৰ উপৰিও বা বাহিৰেও কিছুমান গৌণ খাদ্য উদ্ভিদ আছে যিবোৰ সাধাৰণতে সংকটাপন্ন সময়ত বা বিশেষ বতৰত ব্যৱহাৰ কৰা হয়। ধৰক বেয়া বতৰত এইবিলাক অসুবিধা হয় সিহঁতৰ, গতিকে আমি সেই সময়ত কি কৰোঁ, আমি যেনে মেজাংকাৰী, দীঘলতি, বগৰী, চাম গছ ইত্যাদি, ইয়াৰ ভিতৰত মেজাংকাৰী গছৰ এটা ঐতিহাসিক গুৰুত্ব আছে। মেজাংকাৰী গছৰ পাত খুৱাই যি মুগা উৎপাদন কৰা হৈছিল তাক মেজাংকাৰী মুগা বুলি কোৱা হৈছিল, যাৰ ৰং আছিল বগা,
1: একদম ঢকঢকীয়া বগাটো আছিলে। মুগাটোতো এনে মানে সোণালী সূতা হয়, সোণালী ৰং হয়, কিন্তু যদি মেজাং কৰি খায়, মই মাজতে আপোনালোকক কলো, তেতিয়াহলে সেইটো মানে ঢকঢকীয়া বগা হয়। গতিকে সেই হিচাপে আমি ৰজা মহাৰাজাসকলে যিটো ঢকঢকীয়া বগা কাপোৰ পিন্ধে, গতিকে তেওঁলোকৰ সেইটো মেজাং কৰি গছৰ পাত খোৱা পলুটো আছিলে।
0: হয়, মানে আমি এইটোৱে বুজিলো যে পাত খোৱাৰ ওপৰত নিৰ্ভৰ কৰি
1: হয়
0: মুগাৰ
2: সূতাটো
1: ৰং আৰু গুণাগুণ দুইটা নিৰ্ভৰ কৰে।
0: হয়, এতিয়া মেজাংকুৰি বা দীঘলতিৰ দৰে বিলুপ্ত প্ৰায় যিবোৰ খাদ্য উদ্ভিদ আছে সেইবোৰ সংৰক্ষণৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্প তথা ৰেচম বিভাগে কিবা বিশেষ আঁচনি গ্ৰহণ কৰিছে নেকি?
1: হয় হয় হয়, নিশ্চয়কৈ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে শিপিনীসকলৰ দ্বাৰা মুগা সূতাৰ পৰা মুগাৰ কাপোৰ প্ৰস্তুত কৰাত গুৰুত্ব দিয়ে। কাৰণ কাপোৰ যিটো মানে সূতা ওলাব সেই সূতাটোৰ পৰা কাপোৰ প্ৰস্তুত কৰে, কাৰণ সূতা হিচাপে থাকিলে নহ'ব, আমাক কাপোৰযোৰ লাগিব, বা কাপোৰৰ থান হওক বা কাপোৰৰ যোৰা হওক মুগা, বা আজিকালি ছাতিও বনায়, মানে আমাৰ বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ হয়। কাৰণ মুগাৰ এটা বিশেষ গুণ আছে, মুগাই যিটো আমাৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি সেইটো প্ৰটেক্ট কৰিব পাৰে, গতিকে সেইটোৰ কাৰণে আজিকালি ছাতিও ব্যৱহাৰ হয়। আৰু আমাৰতো মুগাৰ সাজযোৰ আছে আমাৰ অসমীয়া মহিলাৰ, এই মুগাৰ সূতাৰ পৰা এই কাপোৰবোৰ আমাৰ শিপিনীসকলে হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ শিপিনীসকল যি আছে তেখেতসকলে প্ৰস্তুত কৰে। আৰু তেনেদৰে ৰেচম বিভাগে কৃষকসকলক নিজৰ চুমনি, যিখন মুগাৰ মানে গছ যিখন বাৰী থাকে সেইখনক চুমনি বুলি কোৱা যায়, চুমনি বা বাৰীৰ চুকত অন্তত 10-12 জোপা দীঘলতি আৰু মেজাংকৰি গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰিছে। আৰু চৰকাৰীভাৱে ৰেচম অভিযান বা বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ অধীনত মেজাংকৰি আৰু দীঘলতি গছৰ সংৰক্ষণৰ বাবে বিশেষ নাৰ্চাৰী স্থাপন কৰা হৈছে বুলি জানিব পৰা গৈছে।
0: হয়
1: হয়, যিহেতু মুগা পলুৱে মুকলি আকাশৰ তলত

0: থাকিলে তাহাঁতৰ যিটো খোৱালো আৰু চোম গছত খাদ্য গ্ৰহণ কৰে, তেতিয়া ধুমুহা বৰষুণ হ'ব পাৰে। ধুমুহা বৰষুণত সিহঁতৰ বহুত ক্ষতি হয়। তেনে সময়ত আমি দীঘলতি গছৰ যিবিলাক পাত, সেইবিলাক পাত খুৱাই আমি যিবিলাক পলু থাকে, মুগা পলুবিলাক, সেইবিলাকক আমি ৰক্ষা কৰিব,
1: মানে আমি ঘৰৰ ভিতৰত
0: বচাই ৰাখিব পাৰো।
1: হয়, এতিয়া আহিছো অসমৰ আন এবিধ অতি আদৰৰ ৰেচম এৰী। এইটো নামৰ লগত যেন ইয়াৰ খাদ্য উদ্ভিদৰ নামটো লুকাই আছে, মানে আমি এৰী পলুৰ খাদ্য উদ্ভিদ সমূহৰ বিষয়ে অলপ জানিব বিচাৰিছো। কাকতি ডাঙৰী, আপুনি অলপ কওকচোন।
2: হয়, একেবাৰে সঁচা কথা বাইদেউ, এৰা গছৰ পৰাই আচলতে এৰী নামটো উৎপত্তি হৈছে।
1: হয়,
2: এৰী পলুৰ মুখ্য খাদ্য উদ্ভিদ হৈছে এৰা গছ বা বৰকেশৰু গছ। আমাৰ নামনি অসম আৰু কাৰ্বি আংলং জিলাত বৰকেশৰু গছ প্ৰচুৰ পৰিমাণে পোৱা যায়।
0: আৰু
2: ই বহু বৰ্ষজীৱী, বহু বৰ্ষজীৱী হয় গছৰ বাবে এৰী পালকসকলৰ বাবে বৰ সুবিধাজনক হয়। এইটো গছডাল তাৰমানে বহুত ডাঙৰ হয় আৰু বহুত বছৰলৈ
0: যায় থাকে,
2: গতিকে এইটো কাৰণে
1: এইটো প্ৰচলন কেনেধৰণৰ ইয়াত আমাৰ নামনি অসমত?
0: হয়, নামনি অসমত এই গছটো হয়, এই গছটো খেতি কৰা যায় আৰু এইটো মানে বেছি দিনলৈকে জীয়াই থাকে গছটো, কাৰণ এৰা গছ বেছি দিনলৈ জীয়াই নাথাকে। এৰা গছটো আপোনাৰ এটা নিৰ্দিষ্ট সময় আছে, তাৰপিছত এৰা গছটো মৰি যায়। কিন্তু এই বৰকেশৰু গছটো বহুত ডাঙৰ হয়, বহুত ডাঙৰো হয় আৰু বহুত বছৰলৈ জীয়াই থাকে। গতিকে সেইটো গছৰ পাত খুৱাব পাৰিলে আমাৰ এৰী পলুটোক সুবিধা হয়, কাৰণ গছটো
2: পুহিব পাৰে আৰু হ'ল কি, এৰা গছটো এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছত এইটো ছমাহ তাৰপিছত আকৌ গুটি দি ৰোপণ কৰিব লাগে, গতিকে এইটো গছৰ কাৰণে সুবিধা।
1: এই ক্ষেত্ৰতো যেনেকে ধৰি লওক মেজাংকৰি পাত খালে পলুটোৰ পৰা আমি বগা সূতা পাইছিলো, এৰী সূতাৰ ক্ষেত্ৰতো তেনেকে ৰঙৰ বা গুণাগুণৰ কিবা পৰিৱৰ্তন হয় নেকি?
0: অলপ অচৰপ হয়, ইমান বেছি নহয়, যেনেকে মুগাটোত ধৰক পুৰা ধকধকীয়া বগা হৈ যায় যদি মেজাংকৰি খায়, আৰু কিন্তু এৰীৰ ক্ষেত্ৰত অকণমান তাৰতম্য থাকে, কিন্তু ইমান বেছি নহয়। এৰীৰ যিটো ৰং অফ হোৱাইট নিচিনা থাকে বা অলপমান তেনেকুৱা
1: মধুৰুৱা
0: হয়, তেনেকুৱাই থাকে, কিন্তু ইমান বেছি নহয়। আৰু এৰা গছৰ বাহিৰেও বৰকেশৰু গছৰ বাহিৰেও এই এৰী পলুৱে মানে ইহঁত অত্যন্ত সহনশীল হয় এৰী পলুটো, আৰু এইটো অহিংসা চিল্ক বুলি কয়, এৰী পলুটো অহিংসা চিল্ক বুলি কয়, এৰী যিটো এৰী সূতা হয় আমাৰ এৰী এৰী মানে এৰীৰ পৰা হোৱাটো। আৰু ইহঁতে আৰু বহুত বেলেগ বেলেগ ধৰণৰ গছৰ পাতো খায়, ইহঁতে গৌণ খাদ্য হিচাপে ইহঁতৰ পায়ম, বৰপাত, টেপৰ গছ আৰু আনকি আমাৰ যিবিলাক ধৰক বগৰী, কঁঠাল এইবিলাকো খায়, কিন্তু এই
1: কঁঠালৰ পাতো খায়,
0: কঁঠালৰ পাতো খায়, কিন্তু এটা কথা আছে, তাৰ যিটো কুকুন মানে যিটো পৰা আমি লেটা উলিয়াম, লেটাটো সেইটো কিন্তু তাৰ যিটো গুণাগুণ বা যিটো তাৰ উৎপাদন লেটাটো, সেইটো বৰকেশৰু আৰু এৰা গছৰ পাত খালে যেনেকুৱা হব সেই লেটাটো, সেইটো ক্ষেত্ৰতহে বহুত ভাল, সেইটো লেটা বহুত ভাল মানে আমাৰ মানে সূতা উলিয়াবৰ কাৰণে, সূতাৰ যিটো আঁহ উলিয়াব তাৰ পৰা সেই সূতা উৎপাদনৰ কাৰণে, যদি সেই পলুটোক এৰা আৰু বৰকেশৰু হয় গছৰ পাত খুওৱা যায় তেতিয়া মানে সেইটো পলু বহুত উপযোগী হ'ব। বাকীবিলাকো মানে আপোনাৰ জীয়াই ৰাখিবৰ কাৰণে যদি আপোনাৰ এৰা গছ পোৱা নাই তেতিয়া অসুবিধা হ'লে ব্যৱহাৰ কৰা যায়, কিন্তু মানে যদি আৰু সেই তেনেকে খাই তেতিয়া অলপমান নিম্ন মানদণ্ডৰ হ'ব মানে লেটাটো, গতিকে সেইটো অলপমান মানদণ্ডটো হয়তো অলপমান নিম্ন হব পাৰে, কিন্তু এৰা আৰু বৰকেশৰু যিটো লেটা হব সেই গছৰ পাতটো খাই সেইটো লেটা বহুত ভাল।
1: হয়, মই পুনৰ কাকতি ডাঙৰীয়াৰ ওচৰলৈ আহিছো যে এৰা গছৰ যিটো খেতি সেইটো কেনে ধৰণে কৰা হয়, কাৰণ এৰা গছ এবিধ খৰকালীন বা একবৰ্ষজীৱী উদ্ভিদৰ ভিতৰত পৰে, ইয়াৰ বিপৰীতে বৰকেশৰু গছ ডাঙৰ হৈ থাকে। আপোনালোকৰ কথাৰ পৰাই আমি গম পালো যে আমাৰ কৃষকসকলে এই দুয়োবিধ গছৰ কেনেকৈ সমন্বয় কৰিব লাগে।
2: আপুনি খুব প্ৰয়োগিক কথা সুধিছে বাইদেউ, এৰা গছ যিহেতু কেইমাহমানৰ ভিতৰতে মৰি যায়, গতিকে ইয়াৰ বাবে কৃষকসকলে প্ৰতিটো ঋতুতে নতুনকৈ বীজ সিঁচিব লাগে।
1: হয়,
2: যদি খুব পাৰি আৰু ঘৰৰ বাৰীৰ চুকত, নৈৰ পাৰত

0: এৰাগছৰ বাৰী কৰিব পাৰি, ঘৰৰ বাৰীৰ চুকতো মানে কৰা দেখা যায় বা ৰাস্তা কাষতো আমি দেখা পাওঁ। কিন্তু বৰকেশৰী গছজোপা বহু বৰ্ষজীৱী, বহুত ডাঙৰ হয় আৰু ই এজোপা ডাঙৰ বৃক্ষৰে ৰূপান্তৰিত হয়। বৰকেশৰী গছ থাকিলে গোটেই বছৰটোৱে পাত পোৱা যায়, যাৰ ফলত এৰি বুলি বছৰত 4-5 বাৰ পৰ্যন্ত মানে পালন
1: কৰিব পাৰি। হয় মানে উৎপাদন বৃদ্ধি
0: পায়।
1: আৰু পাতৰ কাৰণে ইমান চিন্তাও
0: নহয়।
1: মানে এডাল গছৰ পৰা কিমানখিনি পলুৰ কাৰণে পাত ওলায়?
0: আসলে গছদৰ ওপৰত নিৰ্ভৰ কৰিব, সৰু গছ হলে সৰু হব,
1: যেনেকে আপুনি কৈছিলে যে শুৱালু গছৰ যে ইমান বছৰ হলে 6 বছৰ হোৱাৰ পিছতহে আমি চুম বা শুৱালু গছৰ তাত আমি মুগা পলুটো এৰি দিব পাৰোঁ। এই কেচেৰু গছৰো তেনেকুৱা সময় সীমা আছে নেকি?
2: তেনেকুৱা নাই, গছডালৰ চেহেৰা পাতি বা গছডাল কেনেকুৱা হৈছে, পাত কেনেকে আছে, তাত কিমান পাত আছে, কিমানটা পলু দিব পৰা যাব,
1: এতিয়া এই দুইবিধৰ সমন্বয়টো কেনেকে কৰিব তেওঁলোকে? কাৰণ এৰা গছৰ পাতটো খালে অলপ নিশ্চয় তাৰ সূতাটোৰ মানদণ্ড সমন্বয়টো কেনেকে কৰিব এৰা গছৰ পাত বা বৰকেশৰ পাত খোৱাটো?
2: খাব পাৰে আপুনি, মানে যিটো গছ ভালে আছে, আপোনাৰ যিডাল গছ ডাঙৰ হৈছে বা যিটো গছত আপুনি লেটাটো হোৱাটো বিচাৰিছে, সেইটো গছত দিলে আপোনাৰ ভাল হব, যিটো আপোনাৰ এৰি লেটা হব।
1: মই এইটো সুধিছো যে তাৰ খেতিৰ যিটো দুইটা বস্তুৱে আপোনাৰ খেতিটো কৰিব লাগিব দুইবিধ গছৰ, গতিকে তাৰ সমন্বয়টো আপোনালোকে কেনেকে কৰাটো বিচাৰে?
2: হয়, এতিয়াতো আমি কলো এৰা গছ যিহেতু কেইমাহমানৰ ভিতৰতে মৰি যায় আৰু
1: তাৰ
2: বহুত দিন, বহু বৰ্ষজীৱী গছ এইটো আৰু বহুত ডাঙৰো হয়। এইটোতো ধৰক বৃক্ষ মানে ডাঙৰ গছ, ডাঙৰ গছলৈ থাকি যায়, এইটো এবাৰ হলে বহুত বছৰ বছৰ ধৰি জীয়াই থাকিব। কিন্তু এৰা গছটো আপোনাৰ ঋতু সলনি হোৱাৰ লগে লগে এইটো মৰি যায়, বেছি দিন নাথাকে তাৰ জীৱন চক্ৰটো। সেই হিচাপে আপুনি যদি কেচেৰু গছটো লগাব পাৰে তেতিয়াহলে আপুনি মানে পলু পোহাৰ কাৰণে আপুনি এটা বছৰত আপুনি মানে আপুনি 4-5 বাৰ পৰ্যন্ত পুহিব পাৰিব, কাৰণ গছটো আপোনাৰ থাকিবই,
0: ঋতু সলনি কৰিব লাগে। তেতিয়াহলে আমাক এৰা গছো লাগিব আৰু ইমাৰজেঞ্চিৰ কাৰণে এটা বস্তুৰ কাৰণে কৰিলে কোৱালিটি দুটা কোৱালিটি হল, কোৱালিটি দুটা হল,
1: দুটা আৰু দুটা মিক্স কৰিও খোৱাব পাৰি।
2: গতিকে আমি সি যদি খাদ্য নাপায়, উদ্ভিদজোপা যদি স্বাস্থ্যৱান নহয় বা তাৰ পাতখিনি ভাল নহয়, যদি খাবলৈ নাপায়, কাৰণ ইহঁতে যেতিয়া পলুটো তেনেকুৱা হয় বহুত বেছিকে খায়, তাহাঁতে এজোপা গছ মানে বহুত সোনকালে শেষ কৰি দিয়ে, বহুত খায়, গতিকে তাহাঁতক খাদ্যটো লাগিব। জীয়াই ৰাখিবলৈ হলে অকল এৰা গছৰ ওপৰত আপুনি ভৰসা কৰিলে নহব, কাৰণ এৰা গছটো সোনকালে ইহঁতৰ জীৱন চক্ৰটো কম। কিন্তু যদি বৰকেশৰ গছটো এইটো বৃক্ষলে যেতিয়া ডাঙৰ গছ হব, তাৰ পাতটো বেছি হব আৰু বৃক্ষলে ৰূপান্তৰিত ডাঙৰ গছ হলে বেছিদিন থাকিব, বহু বৰ্ষজীৱী হব, তেতিয়া সুবিধা হয়।
1: এৰি পলু কিমান দিনৰ ভিতৰত ওলায়? আপোনালোকে কলে যে 3-4 বাৰ পালন কৰিব পাৰে বছৰত, গতিকে
2: হয় তাৰ যিটো লাইফ চাইকেল আছে এটা,
1: সেইটো হয় জীৱন চক্ৰটো ইংৰাজীত যাক মালমৰী বুলি কওঁ, সেইটোৱে আমাৰ অসমত সকলোতকৈ বেছিকে ব্যৱহাৰ কৰা হয়। অসমত পাত পলুৰ বাবে ব্যৱহৃত উদ্ভিদ আৰু প্ৰতিপালনৰ বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰিছো।
2: হয়, এতিয়াতো পাতটো আমি ইতিমধ্যে ক'লোৱে আমাৰ মুগাটো সোণালী সূতা বুলি কওঁ, মুগাত আমি ৰং নকৰোঁ, কাৰণ তাৰ যিটো অৰিজিনেল যিটো নেচাৰেল ৰং, যিটো প্ৰাকৃতিক ৰং, সেইটোৱে বহুত সুন্দৰ, গতিকে তাত ৰং কৰাৰ প্ৰয়োজনেই নাই, ৰং কৰা নাযায় মুগাটোত। এৰিটো আজিকালি ৰং কৰে এৰি সূতাটো, কিন্তু তাৰ নিজৰ যিটো প্ৰাকৃতিক ৰং সেইটো ভাল লগা, মানুহেতো হয় সেইটো ৰঙো সুন্দৰ ৰঙে ভালে পায়, তাক খালি অকণমান আমি অলপমান নিজৰ কেনেকুৱা ধৰণে বনাম, কিবা ছফ্টনেছ কৰা বা অলপমান কোমল কৰিব পাৰি নেকি, এনেকুৱা ধৰণৰ ভাবি পেলাই বা তাৰ বেলেগ সূতাৰ লগত ব্লেণ্ড কৰিব পাৰি নেকি কটন।

0: লগত তেনেকুৱা অলপ ভাবা যায়, কিন্তু এই যে পাতটো, পাতটো আমি যাক ইংৰাজীত মালবেৰী চিল্ক বুলি কওঁ, এই পাত সূতাটো সচৰাচৰ আমি বগাই পাওঁ, কিন্তু এই পাত সূতাটোত বিভিন্ন ৰং কৰিব পাৰি। ৰং কৰিলে ইমান ধুনীয়া, মানে যিটো আমাৰ অৰিজিনেল পাত সূতা হয় ইমান ধুনীয়া হয় আৰু কোমল। আৰু এই পাত সূতাটো মানে পাটৰ কাপোৰযোৰ সকলোৱে ভাল পায়, আমাৰ মানে হয় অসমীয়া মহিলাসকলৰ মানে প্ৰিয় সাজ, আৰু বিয়া সবাহ যিকোনো কিবা অনুষ্ঠান আমি মানে পাটৰ কাপোৰযোৰ পিন্ধি গলে বহুত শুৱনি লাগে অসমীয়া মহিলাসকলক। কিন্তু এই পাত যিটো সূতা, এইটো পাট পলুৰ পৰা পোৱা যায়, আৰু এই পাট পলুটো বৈজ্ঞানিক নামটো হৈছে বম্বিক্স মৰি, আৰু ই সম্পূৰ্ণৰূপে পোহনীয়া। এই বম্বিক্স মৰি যিটো পতংগ হয় সেইটো সম্পূৰ্ণৰূপে পোহনীয়া হয়, আৰু ইয়াৰ একমাত্ৰ প্ৰধান খাদ্য উদ্ভিদজোপা হৈছে নুনি গছ, যাক মালবাৰী বুলি কোৱা হয়। এই গছডালৰ নামেই মালবাৰী ইংৰাজীত, গতিকে তাৰ পৰাই আমাৰ মালবাৰী চিল্ক হৈছে। এইটো আমাক নুনি গছ বুলি কয় অসমীয়াত। আৰু অসমৰ ধৰক যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু দৰং আদি জিলাত এই নুনি গছৰ পৰম্পৰাগতভাৱে খেতি কৰা হয়, আৰু তাত পাট পলু পোহা হয়। হয়, নুনি গছত পাট পলু পোহা হয়। মানে আমি যদি পাট পলুৰ কথা ভাবো তেতিয়াহলে সচৰাচৰ এইকেইখন মানে আপোনাৰ ডিষ্ট্ৰিক্টৰ কথাই আহে মনলৈ, ধৰক যোৰহাটখন, আপাৰ আছামৰ শিৱসাগৰ, ডিব্ৰুগড়, মানে আপাৰ আছামত বেছি হয় মানে এইটো নুনি গছৰ খেতিটো। হয়, নগাঁওতো আছে, হয় আছে কম, কিন্তু যোৰহাট, ধৰক শিৱসাগৰ, ডিব্ৰুগড়, দৰঙতো আছে, ধেমাজিৰ ফালেও অলপ কৰে। এইটো মানে তেখেতসকলে পৰম্পৰাগত ভাৱে এইটো খেতি কৰে, এই গছৰ পাতবোৰ তাতে পলুটো পোহে, যিটো নুনি গছৰ পাতত পাত পলুটো, আৰু তাৰ পৰা হেৰি যিটো ৰেচম সূতা উৎপাদন কৰিব পাৰি। আৰু এই নুনি গছৰ পাতবোৰ বহুত ৰসাল হয়, বহুত ৰস থকা নিচিনা হয়, ৰসাল হয়
1: নুনি গছৰ ফলটো, হয় ভাল
0: ভাল হয়। আৰু ইয়াত থকা মানে প্ৰটিনত, যিটো প্ৰটিন থাকে ৰসালতটো, প্ৰটিন থাকিব, ৰসাল হলে তাত প্ৰটিন থাকে, সেই প্ৰটিনটোৰ পৰাই মানে পাত পলুৰ গাত থকা যিটো ৰেচম, সেই ৰেচম গ্ৰন্থিটোক শক্তিশালী কৰে, আৰু তাৰ ফলত আমি একদম মিহি আৰু শুভ্ৰ, একদম বগা ধুনীয়া শুভ্ৰ পাত সূতাটো উৎপন্ন হয় তাৰ পৰাই। তাৰপিছত বিভিন্ন পদ্ধতিৰে ধৰক তাত ৰং কৰে, ৰং কৰি পেলাই আকৰ্ষণীয় বিভিন্ন, অকলেতো আৰু মানুহে বগা কাপোৰযোৰটো ইমান পচন্দ নকৰে, হয় নিপিন্ধে, গতিকে তাত আমি বিভিন্ন ধৰণৰ ৰং কৰি পেলাই, মানে সূতাত ৰং কৰি পেলাই, বা কেতিয়াবা কাপোৰতো ৰং কৰা যায়, নেচাৰেল ডাইও কৰিব পাৰি,
1: আজিকালিতো বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ
2: হয়,
0: নেচাৰেল ডাইও কৰিব পাৰে,
2: নেচাৰেলৰ পৰা যিটো পায়
0: কৰিব পাৰে, বা এচিড ডাই কৰে, এনেকুৱা ধৰক বেচিক ডাই কৰে, এনেকুৱা ডাইং মানে যিবিলাক ৰং কৰা বুলি কয়, ৰং কৰি পেলাই আমি এইটো আৰু আকৰ্ষণীয় কৰিব পাৰো পাতটো। এনেওটো মিহিয়ে, বহুত কোমল, পিন্ধিবলৈ বহুত ধুনীয়া, গৰম ঠাণ্ডা বুলি কথা নাই, আপোনাৰ মানে বহুত ভাল লাগে পিন্ধি, কমফৰ্টেবল, আমি পিন্ধি পেলাই ক'ৰবাত গ'লে মানে দেখিবলৈও শুৱনি হয় আৰু মানে পিন্ধিও বহুত আৰাম লাগে। আৰু সেই বগা ৰংটো যিটো অৰিজিনেল হয় সেইটোক আকৌ ৰং কৰি পেলাই বিভিন্ন আকৰ্ষণীয় বিভিন্ন ডিজাইন দি ধুনীয়াকে বনালে আমি সকলোৱে ভালেই পাওঁ কাপোৰযোৰ সকলোৰে কাৰণে।
1: এতিয়া মই আন এটা, এই তিনিবিধৰ বাহিৰেও আৰু এটা আমাৰ ৰেচম আছে,
0: হয়
2: কিন্তু এনেই আচলতে চৰকাৰে বা ৰেচম বিভাগে এটা চেষ্টা কৰি আছে উৎপাদন কৰাৰ কাৰণে,
0: বহুত মানে মুগাটো আজিকালি ইমান বেছি দাম হৈ গৈছে, মানে আমি সৰ্বসাধাৰণে কিনিবই নোৱাৰা হৈছে, বহুত বেছি বাঢ়ি গৈছে, কাৰণ মুগা পলুটো মানে জীয়াই ৰখা, পোহাটো বহুত দিগদাৰ, মানে আমাৰ বতৰটো এনেকুৱা, আৰু কীট পতংগৰ কথাও থাকে, খাই পেলাই পলুটো কিছুমানে, ভালকে যদি আপুনি, কাৰণ এইটো ৱাইল্ড হয় ন, গতিকে আপুনি ভালকে প্ৰতিপাল কৰিব নোৱাৰিলে এইটো বচাই ৰখা, বা তাৰ পৰা আপুনি সূতা উলিওৱা, আঁহ উলিওৱাটো বহুত কষ্ট কৰে, বহুত দাম বাঢ়ি গৈছে আজিকালি, কিজানি এক কেজি সূতাত মোটামুটি 45-45,000 পৰা আপোনাৰ 50,000 মান হৈছেগে, গতিকে এক কেজি সূতাৰ দামে যদি সিমান হয়, আপুনি তাৰ পৰা এযোৰ কাপোৰ কৰিবলৈ হলে, কাপোৰ এযোৰ ধৰক হস্ততাঁতৰ জৰিয়তে বনাবলৈ হলে, সেই কাপোৰযোৰ আপুনি ডিজাইন দিব লাগিব তাত বিভিন্ন, আৰু এগৰাকী শিপিনী তাত বহুত সময় মজুৰি থাকিব, বহুত সময় লাগিব তেখেতক বনাওঁতে, ডিজাইনাৰে ডিজাইনটো বনাব লাগিব, গতিকে গোটেই খৰচখিনি মিলাই এযোৰ কাপোৰ আপোনাৰ ধৰক বহুত দামী হৈ যায়গে, মানে সৰ্বসাধাৰণে ঢুকি

0: পোৱা নিচিনাই হৈ যায়।
1: হয়, গতিকে এতিয়া মই দেখা গৈছে যে টাচাৰটো
0: টাচাৰটো বহুত
1: প্ৰচলন হৈছে,
0: ক'লা টাচাৰ, ব্লেক টাচাৰ বুলি
2: কয়, কালাৰ দি দিয়ে, প্ৰস্তুত কালাৰ দি দিয়ে।
1: টাচাৰ এনে আচল ৰংটো কেনেকুৱা?
0: মুগাৰ নিচিনাই, প্ৰায় মুগাৰ নিচিনাই হয়, তাতকৈ অকণমান বগা নিচিনাও থাকে, কিন্তু অলপমান মানে মিলে, অলপমান টাচাৰ আৰু মুগাটোৰ অলপ মিলজুল আছে ৰংকেইটাত। সেইকাৰণে মানে আপুনি যদি নোধোৱাকে বা এনেকে পিন্ধে কাপোৰযোৰ গম নাপায় পটক কৰি, সৰ্বসাধাৰণ মানুহে মুগাৰ দৰেই দেখি, দূৰৰ পৰা দেখিলে এযোৰ মুগাৰ কাপোৰে নেকি, আৰু সেইযোৰ মানে অলপ ঢুকি পোৱাত আছে আৰু সৰ্বসাধাৰণে পিন্ধিব পৰাকে ঢুকি পোৱাত আছে।
1: আপোনালোকৰ কথাৰ পৰা যিখিনি বুজিলো যে টাচাৰ গছত হয়, টাচাৰ গছটো সেইটো জংঘলতে তাত পলুটো দি দিব লাগে, দিব লাগিব, মানে যেনেকে আমি মুগাটো যেনেকে পুহো তেনেকে আমি টাচাৰৰো তাৰ বীজটো দিব লাগে, তাতে দি পেলাই তাৰ পৰা আমি সেইটো সংগ্ৰহ কৰিব লাগে। মই আপোনালোকক আন এটা দিশ সুধিব বিচাৰিছো যে এই যিসমূহ উদ্ভিদ আছে, যিসমূহ আমাৰ অসমৰ ৰেচম যিবোৰ পলু আছে সিহঁতে খায়, তাৰ খেতি কৰিবৰ কাৰণে কিবা বিশেষ আঁচনি আছে নেকি হস্ততাঁত বিভাগৰ ওচৰত?
2: এনেই বাইদেউ আমাৰ ধৰক হস্ততাঁত বস্ত্ৰশিল্প ৰেচম আমাৰ এটাই বিভাগ আছিলে, আমাৰ ছেক্ৰেটাৰী ছাৰ এটাই, গতিকে আমাৰ এটা ৰেচম বিভাগ আছে। এই ক্ষেত্ৰত তাৰমানে কি হয়, আমাৰ বিভাগৰ ফালৰ পৰা মই জনাত অলপ যি কোনোবাই যদি বিচাৰে আমি এনেকুৱাকে খেতি কৰিম বা মুগা পলু চোম গছৰ হেৰি কৰিম, এইটো ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি আছে। সেই আঁচনিবিলাক জনাৰ কাৰণে বিশেষভাৱে বিকটভাৱে জানিবৰ কাৰণে প্ৰত্যেক জিলাতে যেনেকে ৰেচম বিভাগৰ জিলা অতিৰিক্ত কাৰ্যালয় আছে আৰু হেৰি চাব ডিভিজনবিলাকত অধীক্ষকৰ কাৰ্যালয় আছে, সহকাৰী সঞ্চালক ডিভিজনৰ কাৰ্যালয় আছে, কাৰ্যালয়ত যদি যোগাযোগ কৰে তেতিয়া বিশদভাৱে মানে তেওঁলোকৰ পৰা পাই যাব, মই জনাত আছে, সূতা কাটিবলৈ কাটা মেচিন, স্পিনিং মেচিন তেওঁলোকে সেইবিলাক প্ৰভাইড কৰে বিভিন্ন ধৰণৰ। বিশেষ কৰি বাইদেউ আমাৰ যিটো হস্তশিল্পত আছিলে সেইটো হ'ল তেওঁলোকে ছেৰিকালচাৰে যিটো সূতা উৎপাদন কৰে আৰু হেণ্ডলুম টেক্সটাইলে তাত কাপোৰটো উৎপাদন কৰে। এই বিষয়ত মানে আঁচনি বহুত ধৰণৰ আছে, কোনোবাই যদি বিতংভাৱে কোনোবাই ধৰক এইটো
1: ঠিক আছে, আমিও নিশ্চয় পিছলৈ এনেধৰণৰ আলোচনা এটা কৰিম বুলি আশা ৰাখি থলো আমি। আপোনালোকৰ পৰা আজি আমি অসমত ৰেচম পলুৰ যিবোৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদ আছে সেইসমূহৰ বিষয়ে ভালেমানখিনি কথা জানিলো। কৃষকসকল আগবাঢ়ি আহক, যে যি যিখিনি গছৰ খেতিৰ কথা আমি আপোনালোকৰ পৰা জানিলো সেইখিনি কৰিবলৈ আগবাঢ়ি আহক, তেতিয়া আমাৰ যিটো ৰেচম শিল্প আছে, আমাৰ হস্ততাঁত বিভাগ আছে, তেওঁলোকৰো নিশ্চয় উন্নতি হ'ব, আৰু আমাৰ নিবনুৱা যিখিনি যুৱক যুৱতী আছে তেওঁলোকৰ তেখেতসকলেও কৰ্মসংস্থান পাব, স্বাৱলম্বী হ'ব পাৰিব। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো, আপোনালোক দুয়োকে ধন্যবাদ জনাইছো, নমস্কাৰ।
3: অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদসমূহৰ বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ললে নিভাৰাণী গায়ন আৰু ছগেন কাকতিয়ে। আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।

কাইলৈ নিশা 9:30 বজাত ফোন ইন সমিধান। শ্রোতাসকলৰ অনুষ্ঠান সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ ষ্টুডিঅ'ত থাকিব প্ৰবাল কুমাৰ শৰ্মা আৰু সীমান্ত বৰ্মা। ফোন ইন সমিধান শুনিবলৈ নাপাহৰিব কাইলৈ নিশা 9:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবে ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প ঘোষণা, অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত, যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জন জোৱান নিহত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী মোদী 37 বাৰ অসমলৈ আহিছে, পূৰ্বে কোনো প্ৰধানমন্ত্ৰী ইমানবাৰ অসমলৈ অহা নাছিল বুলিও তেওঁ কয়। শ্ৰীমোদীয়ে অসমৰ গামোচাক বিশ্ববাসীক চিনাকি কৰি দিয়া বুলিও তেওঁ মন্তব্য কৰে।
1: অসমৰ প্ৰত্যেকখন জিলা তেখেতে ভ্ৰমণ কৰিছে, তেওঁ তামোলপুৰ, বাক্সা, চিৰাং চব জানে, তেওঁক বুজাব নালাগে। কেতিয়াবা যদি মই কওঁ যে আপুনি ৰূপসী বিমানবন্দৰত নামিব লাগিব, তেওঁ নিজেই কয় যে এতিয়া এইটো কোকৰাঝাৰত পৰে নে ধুবুৰীত পৰে। ইমানখিনিলৈকে অসমৰ ওপৰত তেওঁৰ এটা সম্যক ধাৰণা আছে, যিটো আমাৰ আন ৰাজনৈতিক নেতা, অসমৰ বাহিৰৰ ৰাজনৈতিক নেতাৰ পৰা ইমানখিনি পোৱা নাযায়। তেওঁ মোক কৈছিল যে সংঘৰ প্ৰচাৰক থাকোঁতে তেওঁ হাফলঙতো এক ৰাতি থাকি আহিছিলে। ইমানখিনি তেখেতে অসমৰ ওপৰত তেখেতৰ নলেজ আছে। তেখেতে অসমক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে তেওঁ যি পৰিকল্পনা কৰিছে, কেইদিনমান আগতে যেতিয়া তেওঁক মোক প্ৰথম মই তেওঁক কৈছিলোঁ, তেওঁ মোক কৈছিলে যে এনেকৈ এটা প্লেনিং হৈ আছে, তেতিয়া মই কৈছিলোঁ যে সেই সময়ত অসমৰ বানপানী থাকে জুলাই মাহত, এতিয়া তেনেকুৱা ইমান হাই লেভেল ডিগনেটৰিজৰ অহাটো কিমান দূৰ উচিত হ'ব। তেতিয়া তেওঁ মোক কৈছিল বানপানীটো দেখা পাব, গতিকে বানপানীয়ে দেখা পাওকচোন, কিন্তু অসমলৈ মই লৈ যাম এইবাৰ। অৰ্থাৎ ইমানখিনি আমাৰ অসমক লৈ তেওঁ জানে, তেওঁ বুজে আৰু অসমৰ সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁ আগ্ৰহী হৈ থাকে।
0: মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰৰ সময়ছোৱাত অসমৰ আৰ্থ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তন হৈছে। অসমক দেশৰ প্ৰথম গাঁওখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ কথাও সংবাদমেলত সদৰি কৰে। তেওঁ গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বাইঘাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব। ডঃ শৰ্মাই লগতে ৰাজ্যত দৰিদ্ৰ সীমাৰেখাৰ হাৰ পূৰ্বৰ তুলনাত ভালেখিনি হ্ৰাস পাইছে বুলিও কয়। তদুপৰি 2006 চনৰ তুলনাত প্ৰসূতিৰ মৃত্যুৰ হাৰো প্ৰতি লাখত পূৰ্বৰ 480ৰ পৰা বৰ্তমান 84লৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব।

0: বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে অহা এক জুলাইৰ পৰা বিকশিত ভাৰত জি ৰামজি আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা দিয়া হ'ব।
1: রোজগার এন্ড আজীবিকা মিশন গ্রামীণ চমুকৈ ভি ভি জি রামজি আইন 2025 চনত প্রণয়ন করেছিল। আর এই আইনখনের মূল উদ্দেশ্য আছিলে যে পুরনা এম জি এনরেগা রুয়েল এমপ্লয়মেন্টের উপর গুরুত্ব দিয়া হয়েছিল। এই আইনখনত রুয়েল এমপ্লয়মেন্ট আর এসেট ক্রিয়েশন অর্থাৎ এমপ্লয়মেন্ট দিয়া হব, ওয়েজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এসেট এটাও যাতে ক্রিয়েট হয়। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ভি ভি জি ৰামজি আমাৰ যিটো আইন বা যিখন আঁচনি আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব।
0: তেওঁ লগতে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলেও নিয়মীয়াকৈ ধন লাভ কৰিব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেশ্যনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই অনুসৰি নিৰ্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ডেপুটেশ্যনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদনৰ সলনি এতিয়াৰে পৰা কেইবাটাও চৰ্ত সাপেক্ষে মন্ত্ৰীসভাইহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: যোৰহাটৰ ৰৰয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত 43 নম্বৰ স্কোৱাড্ৰনৰ বিমানখন নিয়মীয়া অনুশীলনৰ সময়ত অৱতৰণ কৰিবলৈ লওঁতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5জন জোৱান স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱাত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কৰ্তব্য সম্পাদনৰ সময়ত শ্বহীদ হোৱা জোৱানকেইগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে দেশে জোৱান 5গৰাকীৰ সৰ্বোচ্চ ত্যাগৰ কথা সদায় মনত ৰাখিব। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা 12 বছৰত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। এই যাত্ৰাই দেশখনক বিশ্বমঞ্চত শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা বুলি তেওঁ মন্তব্য কৰে।
3: विकास यात्रा को जिस हिसाब से सफल बनाया है और इस विकास यात्रा को सफल बनाने के लिए पिछले 12 साल परमादरणीय प्रधानमंत्री जी ने एक बड़े नीति अपनाया है। इंसानियत के भावना शक्तियों से समाज को जोड़ने के लिए उन्होंने एक नीति अपनाया है। सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास, यानी कि देश का

0: 40 करोड़ जनता जब एकत्रित होंगे तो ये देश स्वाभाविक रूप से दुनिया का सबसे मजबूत देश बनेगा। तो इसी विश्वास से जब उन्होंने ये यात्रा शुरू की 2014 में, तब से लेकर आज तक हम लोगों ने खुद महसूस की है, क्योंकि उत्तर पूर्व भारत की रहने वाली होने के नाते हम लोगों को खुद मालूम है कि पिछले दिनों में पिछली सरकारों ने, खास करके आसाम हो या नॉर्थ ईस्ट को, किस हिसाब से उन लोगों ने इसको मान्यता दी थी।
1: সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্তৰ শশীকান্ত শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীয়ে যোৱা নিশা ছাগলচৰাৰ এখন গোলামাল দোকানত তালাচী চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য, এয়াৰগান, দুটা মোবাইল আৰু নগদ ধন জব্দ কৰে। আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত ফাতেজুল হুছেইন আৰু শ্বাহিন খান নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিলে। আৰক্ষীয়ে দুটা লোক দুজনক জেৰা কৰি আছে। একেদৰে বজালী আৰক্ষীয়ে যোৱা নিশা গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ডুবিচকৰ হোমেশ্বৰ মালাকৰৰ বাসগৃহৰ পৰা 4 কিলোগ্ৰাম 86 গ্ৰাম ভাং জব্দ কৰে আৰু লোকজনক গ্ৰেপ্তাৰ কৰে। ভাং সৰবৰাহকাৰীজনক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। ইপিনে শিৱসাগৰ আৰক্ষীয়ে আজি এখন 4-চকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্যসহ 3 যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক 3 গৌৰীসাগৰৰ হাতীগুৰিৰ দীপলু গগৈ, আমগুৰি ঘাটৰ সুমিত বৰ্মন আৰু কোৱৰপুৰ কাৰিগাঁৱৰ মানক জ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা 12.76 গ্ৰাম মাদক দ্ৰব্য জব্দ কৰে। কেন্দ্ৰীয় চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেঠক পৰৱৰ্তী স্থলসেনাধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বৰ্তমান স্থলসেনা বাহিনীৰ উপ মুৰববী হিচাপে কৰ্মৰত লেফটেনেণ্ট জেনেৰেল ছেঠে 30 জুনত কাৰ্যভাৰ গ্ৰহণ কৰিব। তেওঁ বৰ্তমানৰ স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ স্থলাভিষিক্ত হ'ব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। অৰুণাচল প্ৰদেশৰ চেপাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত লখিমপুৰৰ নাওবৈচাৰ 5 যুৱকৰ মৃত্যু হয়। যুৱককেইজনে এখন বলেৰো পিকআপ ভানত অৰুণাচল প্ৰদেশৰ চেপালৈ গৈ থকা অৱস্থাত পথৰ পৰা বাহনখন পাহাৰৰ কেইবাফুট তলত বাগৰি পৰাত এই শোকাবহ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজনক লখিমপুৰৰ নাওবৈচাৰ আমজাত আলী, আবুল হুছেইন, বুলবুল আলী, ছাইদুল ইছলাম আৰু নূৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্ষাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
2: গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন খেৰাক অহা 3 জুলাইত হাজিৰ হবলৈ চমন জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত অপৰাধ শাখাই কংগ্ৰেছ নেতাজনক পুনৰ সোধা পোছাৰ বাবে হাজিৰ হবলৈ চমন জাৰি কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ অসম সৌৰভ এলভিচেৰী হাজৰিকাসহ 4 সাঁতোৰবিদে আৰৱ সাগৰৰ 15 দিনে নিশাই 1,300 কিলোমিটাৰ সাঁতোৰৰ লক্ষ্য স্থিৰ কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰি আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে কয় যে 14 নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা আৰম্ভ হ'বলগীয়া যাত্ৰা গোৱা হৈ 28 নৱেম্বৰত কৰ্ণাটকত অন্ত পৰিব। এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় 15 দিন সময় লাগিব বুলি তেওঁ কয়। এই কাৰ্যত সফল হলে সাগৰত আটাইতকৈ দীৰ্ঘ দূৰত্ব সাঁতোৰাৰ নতুন বিশ্ব অভিলেখ সৃষ্টি হ'ব বুলি শ্ৰীহাজৰিকাই জানিবলৈ দিয়ে। হিমাচল প্ৰদেশৰ ধৰমশালাত ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈকে 11 অভাৰত 3টা উইকেট হেৰুৱাই 90 ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি বৰ্ষা বিঘ্নিত খেলখনত প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বৰষুণৰ বাবে খেলখন 25 অভাৰ

লৈ হ্ৰাস কৰা হৈছে। শৃংখলাৰ দ্বিতীয়খন খেল অহা 17 জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন খেল অহা 20 জুনত চেন্নাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবে ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প ঘোষণা। অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত। 5 জন জোৱান নিহত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব।

আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে ইতিবৃন্দ গান। গীত ৰচনা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

0: বৃন্দগান্তি শুনিলে। গীতৰ ৰচনা আছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ব্ৰাটিস্লাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম শ্লোভাকীয় ভ্ৰমণত তেওঁক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেঠক অহা 30 জুনৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী চীফ অব দ্য আৰ্মি ষ্টাফ হিচাপে নিযুক্তি দিছে। মধ্যপ্ৰদেশৰ ইন্দোৰত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্ৰিকছ কৃষি সন্মিলনৰ আজি অন্ত পৰে। আৰু আফগানিস্তান আৰু ভাৰতৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি ধৰমশালাত অনুষ্ঠিত হৈছে। ব্ৰাটিস্লাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম শ্লোভাকীয় ভ্ৰমণত তেওঁক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। এই উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা নৃত্য গীতৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। শ্লোভাকিয়াৰ ভাৰতৰ ৰাষ্ট্ৰদূত অপূৰ্ব শ্ৰীবাস্তৱে কয় যে দেশখনত থকা ভাৰতীয় লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে। দেশখনৰ ৰাজধানী ব্ৰাটিস্লাভাৰ বিভিন্ন প্ৰান্তৰ ভাৰত আৰু শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতাকাৰে সজ্জিত কৰি তোলা হৈছে। বিগত 5 বছৰত 2খন দেশৰ মাজত হোৱা ভ্ৰমণ তথা বিভিন্ন বিনিময়ৰ সুবাদত এই উৎসাহ ত্বৰান্বিত হোৱা পৰিলক্ষিত হৈছে। মধ্য ইউৰোপৰ ব্ৰাটিস্লাভাৰ কৌশলগত ভৌগোলিক অৱস্থানৰ জৰিয়তে ভাৰতৰ সৈতে পৰ্যটন সম্পৰ্কীয় যোগাযোগ উন্নীত হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ জনসাধাৰণৰ পাৰস্পৰিক মিত্ৰতা বৃদ্ধি কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা আৰু পৰ্যটন খণ্ডৰ উন্নয়নৰ বাট মুকলি কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়োগক এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চল, মহানগৰসমূহ তথা ঔদ্যোগিক চহৰসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা মাহত কেন্দ্ৰীয় চৰকাৰে জনগাঁথনিমূলক পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ মুখামুখি হবলৈ কিছু পৰামৰ্শ আগবঢ়োৱাৰ লগতে অবৈধ প্ৰব্ৰজন তথা অন্যান্য অস্বাভাৱিক দিশসমূহৰ পৰা উদ্ভৱ হোৱা জনগাঁথনিমূলক পৰিৱৰ্তনৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেঠক অহা 30 জুনৰ বিয়লিৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী চীফ অব দ্য আৰ্মি ষ্টাফ হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে বৰ্তমানৰ চীফ অব দ্য আৰ্মি ষ্টাফ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে একেদিনাই অৱসৰ গ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন শিক্ষাৰ্থী লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেঠে 1986 চনৰ ডিচেম্বৰত সেনাবাহিনীত নিযুক্তি লাভ কৰিছিল। সুদীৰ্ঘ কাৰ্যকালত শ্ৰীছেঠে অভিযান, কৌশলগত দিশ, সামৰ্থ্য উন্নয়ন তথা প্ৰতিষ্ঠানিক ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্যাপক অভিজ্ঞতাৰে সেনাবাহিনীৰ সমৰ সক্ৰিয়তাৰ প্ৰতি উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৰহাটত সংঘটিত AN-32 বিমান দুৰ্ঘটনাত 5গৰাকী বায়ুসেনাৰ জোৱানে প্ৰাণ হেৰুওৱা ঘটনাটোত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে তেওঁলোকৰ সাহস আৰু নিষ্ঠা দেশে চিৰকাল গৌৰৱ আৰু কৃতজ্ঞতাৰে সোঁৱৰিব বুলি উল্লেখ কৰে। তেওঁ শ্বহীদসকলৰ পৰিয়ালৰ প্ৰতি দেশবাসীৰ হৈ সহমৰ্মিতা প্ৰকাশ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি সন্ধিয়া মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত বিকশিত ভাৰত সংকল্প সন্মিলনত ভাষণ দিয়াৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দৰিদ্ৰসকলৰ কল্যাণ তথা সুপ্ৰশাসনৰ 21 বছৰীয়া সেৱাপূৰ্তি উদযাপন কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিগৰাকী নাগৰিকৰ মনত দেশক 2047 চনৰ পূৰ্বে বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে এই

সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰীপ্ৰধানে আজি দিনৰ ভাগত ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰী বিশ্ব সাৰাংগৰ সৈতে শ্বুটিং একাডেমী পৰিদৰ্শন কৰাৰ লগতে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে বৰ্তমান ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা শৈক্ষিক ব্যৱস্থাৰ অভিন্ন অংগ হিচাপে পৰিগণিত হৈছে। খেলুৱৈসকলৰ শৈক্ষিক দিশৰ তথ্য তথা ক্ৰীড়া ক্ষেত্ৰৰ সাফল্যসমূহ আপাৰ আইডিৰ জৰিয়তে সংলগ্ন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰথমবাৰৰ বাবে আই আই টিৰ দৰে বিশিষ্ট শিক্ষানুষ্ঠানসমূহত ক্ৰীড়া সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে কালি নিশা ভূপাল বিমানবন্দৰত উপস্থিত হৈ শ্ৰীপ্ৰধানে সংবাদ মাধ্যমৰ আগত নীট সম্পৰ্কে মন্তব্য কৰে। তেওঁ কয় যে অহা 21 জুনত পুনৰ হ'বলগীয়া নীট পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হ'ব। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক উৰা বাতৰিৰ পৰা আঁতৰত থাকি প্ৰস্তুতি অব্যাহত ৰাখিবলৈ আহ্বান জনায়। মধ্যপ্ৰদেশৰ ইন্দোৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্ৰিক্ছ কৃষি সন্মিলনৰ আজি অন্ত পৰে। সন্মিলনৰ অন্তত সৰ্বসন্মতভাৱে ইন্দোৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হয়। এই ঘোষণাপত্ৰত ডিজিটেল কৃষি, কৃষি বাণিজ্য, পৰিৱেশ অনুকূল কৃষি, কৃষক কল্যাণ তথা খাদ্য সুৰক্ষা সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে বিশ্বৰ প্ৰায় অৰ্ধসংখ্যক জনসাধাৰণক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে এই দেশসমূহে আন্তৰ্জাতিক কৃষিয়ে 42% পৰ্যন্ত বৰঙণি আগবঢ়াই আহিছে। ইন্দোৰ ঘোষণাপত্ৰ কেৱল এখন চুক্তিৰ নথিয়েই নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া হৈছে উমৈহতীয়া সদিচ্ছা তথা ব্ৰিক্ছ দেশসমূহৰ উমৈহতীয়া দায়িত্বৰ প্ৰতিফলন। এই সন্মিলনত 4টা নতুন প্ৰতিষ্ঠানিক পদক্ষেপৰ বিষয়ে ঘোষণা কৰা হয়। ইয়াৰে প্ৰথমটো পদক্ষেপৰ অধীনত প্ৰাকৃতিক আৰু পুনৰ নবীকৰণযোগ্য কৃষিৰ যুটীয়া গৱেষণাৰ বাবে উৎকৰ্ষ কেন্দ্ৰৰ এটা নেটৱৰ্ক স্থাপন কৰা হ'ব। দ্বিতীয় পদক্ষেপৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ সৈতে কৃষিৰ সমন্বয় সাধন কৰাৰ উদ্দেশ্যে ব্ৰিক্ছ ডিজিটেল কৃষি নেটৱৰ্ক স্থাপন কৰা হ'ব। তৃতীয় পদক্ষেপৰ অধীনত পৰম্পৰাগত বীজ সংৰক্ষণ কৰাৰ উপৰি কৃষকসকলৰ এই সম্পৰ্কীয় অধিকাৰ সুৰক্ষা দিয়াৰ উদ্দেশ্যে এখন গোলকীয় মঞ্চ গঠন কৰা হ'ব। আনহাতে চতুৰ্থ পদক্ষেপৰ অধীনত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত জিনীয়া সম্পদ তথা কৃষিজাত নতুন ধাৰণাসমূহ বিনিময় কৰাৰ বাবে ব্ৰিক্ছ এগ্ৰী নেটৱৰ্ক গঠন কৰা হ'ব। চৰকাৰে কৃষকসকলৰ বাবে 266 টকাত ইউৰিয়া আৰু 1350 টকা ডি এ বি যোগান অব্যাহত ৰাখিব বুলি শ্ৰীচৌহানে সদৰি কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 12 বছৰত দেশজুৰি ষ্টাৰ্টআপ, উদ্ভাৱন, কৌশল আৰু শিক্ষাৰ এটা নতুন সংস্কৃতি গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা বিভিন্ন নীতিৰ জৰিয়তে দেশ বিশ্বৰ দ্বিতীয় বৃহৎ শৈক্ষিক নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে দেশে ইতিমধ্যে দ্বিতীয় বৃহৎ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতিভাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে 2 লাখতকৈ অধিক ষ্টাৰ্টআপৰ জৰিয়তে বিশ্বৰ তৃতীয় বৃহৎ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হিচাপে পৰিগণিত হৈছে। অষ্ট্ৰেলিয়ান বেডমিণ্টন অপেন প্ৰতিযোগিতা 2026ত ভাৰতৰ প্ৰতিদ্বন্দ্বিতাৰ অন্ত পৰিছে। মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত দুবাৰৰ অলিম্পিক বিজয়ী পি ভি সিন্ধু প্ৰতিযোগিতাৰ শীৰ্ষস্থানীয় আৰু বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে পোনপটীয়া গেমত পৰাজিত হয়। প্ৰতিযোগিতাৰ তৃতীয় বাছনিৰ সিন্ধুৱে প্ৰথম গেমত য়ামাগুচিৰ বিৰুদ্ধে তীৱ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও 20-22 ফলাফলত প্ৰথম গেমটো হেৰুৱায়। দ্বিতীয় গেমত য়ামাগুচিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰি খেলৰ 43 মিনিটত 21-12 ফলাফলত জয়লাভ কৰি ফাইনেললৈ অগ্ৰসৰ হয়। ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ ধৰমশালাত অনুষ্ঠিত আজিৰ বৰ্ষাবিঘ্নিত প্ৰথমখন খেলত আফগানিস্তানে বাতৰি যুগুতোৱাৰ পৰলৈকে 14 অভাৰ 4টা বলত 3টা উইকেট হেৰুৱাই 135 ৰাণ সংগ্ৰহ কৰিছে। বৰষুণৰ বাবে পলমকৈ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত খেলখন 25 অভাৰলৈ হ্ৰাস কৰা হয়। ইয়াৰ পূৰ্বে টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ হৰ্ষ ডুবে আৰু গুৰনুৰ ব্ৰাৰে প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। ব্ৰাটিস্লাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম শ্লোভাকিয়া ভ্ৰমণত তেওঁক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰিছে।

0: চৰকাৰে লেফটেনেণ্ট জেনেৰেল হীৰা শেঠক অহা 30 জুনৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী চীফ অব দ্য আৰ্মি ষ্টাফ হিচাপে নিযুক্তি দিছে। আৰু আফগানিস্তান আৰু ভাৰতৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি ধৰমশালাত অনুষ্ঠিত হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনি আছে নিউজ অন এআইআৰ মোবাইল এপটো।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক এতিয়া শুনাবলৈ লোৱা হৈছে ৰক সৰ্বসংকলনৰ দুটিমান গীত। আজিৰ অনুষ্ঠানৰ শিল্পী জুবিন গাৰ্গ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে আন্দোৰাম কথাৰ আৰু সহশিল্পীসকলৰ কণ্ঠত কাৰ্বি গীত।

0: পোমালীৰ সুৰ অনুষ্ঠানত ইমান পৰা শ্ৰোতাসকলে আন্দাৰাম কাথাৰ আৰু সংগীতবৃন্দৰ কণ্ঠত কাৰ্বি গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আধুনিক গীতৰ অনুষ্ঠানৰ আজিৰ শিল্পী অনিতা দেৱী। শিল্পীকণ্ঠৰ প্ৰথম গীতটি শুনক, গীতৰচনা মন্মথ বৈশ্যৰ।

আধুনিক গীত অনুষ্ঠানত শ্ৰোতাসকলে অনিতা দেৱীৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এয়া শিল্পীকণ্ঠৰ আন এটি গীত, গীত ৰচনা মীৰা দাসৰ।

0: আধুনিক গীতৰ অনুষ্ঠানত অনিতা দেৱীৰ কণ্ঠৰ গীত গীতি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।

0: অসম রাজ্যিক দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষ চমুকৈ ASDM এর দ্বারা জনহিতার্থে প্রচারিত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। অহা 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত বায়ুসেনা বাহিনীৰ 5 জন জোৱানে প্ৰাণ হেৰুৱায়। গুৱাহাটী মহানগৰীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন খেৰাক অহা 3 জুলাইত হাজিৰ হবলৈ চমন জাৰি কৰিছে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু হিমাচল প্ৰদেশৰ ধৰমশালাত ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈকে 24 অভাৰ আৰু 4টা বলত 9টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু,

0: দৃষ্টিপাত।
1: নমস্কাৰ শ্ৰোতাসকল, আজি দৃষ্টিপাতলৈ আপোনালোকক স্বাগতম। আজি শুনক অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটা অনুষ্ঠান। ইয়াত ভাগ লৈছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া অৰুণিমা গোস্বামী।
2: নমস্কাৰ শ্ৰোতাসকল, অসম প্ৰকৃতিৰ ৰম্যভূমি। প্ৰকৃতিয়ে অকৃপণ হাতেৰে গঢ়ি তোলা অসমখন সভ্যতা, সংস্কৃতি, বাচক বনীয়া পৰম্পৰা আৰু গৌৰৱময় ইতিহাসেৰে সমৃদ্ধ। কিন্তু এই ভূমিখণ্ড কেইবা দশক ধৰি বিভিন্ন সংগঠনৰ বিদ্ৰোহী কাৰ্যকলাপে অশান্ত কৰি তুলিছিল। জনসাধাৰণৰ জীৱন বিপৰ্যস্ত হৈছিল, উন্নয়ন স্থবিৰ হৈ পৰিছিল, বহিৰ্বিশ্ব ভীতিগ্ৰস্ত চকুৰে চাবলৈ লৈছিল অসমক। কিন্তু ক্ৰমাৎ ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিল। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছা আৰু উচিত পদক্ষেপৰ ফলত মূল সুঁতিৰ পৰা আঁতৰি যোৱা বিভিন্ন সংগঠনৰ কৰ্মী পুনৰ সমাজৰ মূল পথলৈ উভতি আহিল। বিগত এটা দশকত 17টা বিদ্ৰোহী সংগঠনে চৰকাৰৰ সৈতে 7খন শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। আলফা, এন ডি পি, কাৰ্বি, ডিমাছা, আদিবাসী, মাৰ, কুকিকে ধৰি সংগঠনসমূহৰ কেইবা হাজাৰো সদস্যই অস্ত্ৰ ত্যাগ কৰি সমাজলৈ উভতি আহিছে, কৰ্মমুখী হৈছে। এই দশকটোত শান্তি স্থাপনৰ বাবে লোৱা পদক্ষেপে কি ধৰণে অসমক উন্নয়নৰ পথলৈ লৈ গৈছে অথবা কেনে পৰিস্থিতিত এই সকলো সম্ভৱ হৈছে, এই সন্দৰ্ভত জানো আহক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মাৰ পৰা। ডঃ শৰ্মা ডাঙৰীয়া, আপোনাক আমাৰ এই অনুষ্ঠানলৈ আদৰিছো।
3: হয়, ধন্যবাদ।
2: বিগত এটা দশকত অসমৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হৈছে, গতিকে এই এটা দশক আমি শান্তি চুক্তি প্ৰচেষ্টাৰ দশক হিচাপে হয়তো ক'ব পাৰোঁ। গতিকে এই যে সংগঠনসমূহৰ সৈতে বড়ো জনগোষ্ঠীয় সংগঠন, কাৰ্বি জনগোষ্ঠীয় সংগঠন, আদিবাসী সংগঠন, তেনে সংগঠন

সকলে কেনেকৈ কাম কৰিছে আমি পৰ্যবেক্ষণ কৰা উচিত, তেওঁলোকক সহায় কৰিবলৈ ৰাষ্ট্ৰ ব্যৱস্থা আগবাঢ়ি হোৱা উচিত, অৰ্থনৈতিক সকাহ দিব লাগিব আৰু সকলো ধৰণৰ প্ৰশাসনীয় ব্যৱস্থা কমিটমেণ্টৰ জৰিয়তে পৰিচালিত হ'ব লাগিব, মানে দায়বদ্ধতাৰে পৰিচালিত হ'ব লাগিব, নীতিসমূহ সঠিককৈ ৰূপায়িত হ'ব লাগিব, জনসাধাৰণৰ মাজলৈ তৃণমূল পৰ্যায়লৈ লাইভলিহুড প্ৰগ্ৰামবিলাক যাব লাগিব, তেতিয়াহে আচলতে এই চুক্তিসমূহৰ স্থায়িত্ব আমি বিচাৰি পাব পাৰোঁ। আৰু আপোনাক মই ক'ব খোজো যে এটা বৰ গুৰুত্বপূৰ্ণ কথা, মই ভাবো যে এই যুৱক যুৱতীসকল উগ্ৰপন্থালৈ গৈছে, তেওঁলোক যোৱাৰ যিসমূহ কাৰণ আছিল সেইসমূহৰ

0: ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল হাউচবিলাক অসমলৈ আহিছে, গতিকে সেই
1: তেনেকুৱা পৰিৱেশ এটা সৃষ্টি হৈছে,
0: তেনেকুৱা
1: পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু আপুনি যিটো কৈছে যে 11,000 লোকক পুনৰ সংস্থাপন দিয়া হৈছে আৰু অত্যন্ত নিৰৱে খুব নিয়াৰিকৈ কামটো কৰা হৈছে, এতিয়া এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে, এইটো গুৰুত্বপূৰ্ণ কথা, যে যি বিদ্ৰোহী সংগঠনৰ একাংশ যুৱক যুৱতীয়ে মূল পথৰ পৰা তেওঁলোক আঁতৰি গৈছিল, কিছুমান তেওঁলোকৰ ক্ষোভ বা কিছুমান কথা লৈ পেলাই, যদি ভৱিষ্যতেও তেনেধৰণৰ কোনো কথা নহয় বা মূল সুঁতিৰ পৰা আঁতৰি নাযায় সেই তেনেকুৱা ধৰণৰ যুৱক যুৱতী, গতিকে এই মূল বিষয়সমূহ এই পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটোৱে নিষ্পত্তি কৰিছে বুলি আপুনি ভাবেনে?
0: বহুত পৰিমাণে নিষ্পত্তি কৰিব বুলি মই দৃঢ় বিশ্বাসী, কাৰণ এই যে শান্তি চুক্তি যে হৈছে তাত অকল তেওঁলোকক পুনৰ সংস্থাপন দিয়াটো নহয়, পুনৰ সংস্থাপনৰ বিষয়ে দুটা বা চাৰিটা পইণ্টহে লিখা আছে তাত। একচুৱেলি সেই এটা বিশেষ অঞ্চলৰ আৰ্থ সামাজিক উন্নয়ন বা বিভিন্ন ধৰণৰ সাংস্কৃতিক বা টুৰিজম এইবিলাকৰ উন্নয়ন, খেল ধেমালি এইবিলাকৰ প্ৰত্যেকটা চুক্তিত বিশদভাৱে কিছুমান তাত মানে আঁচনিৰ কথা কোৱা হৈছে, আৰু এই আঁচনিবিলাক অসম চৰকাৰৰ বিভিন্ন বিভাগে এটাৰ পিছত এটাকৈ ৰূপায়ণ কৰি গৈ আছে। গতিকে এইটোৱে অকল যে এটা বিশেষ ঠাইখনৰ বিশেষ এটা গোটকে যে সহায় কৰিব এনেকুৱা নহয়, এই আঁচনিসমূহ যেতিয়া ৰূপায়ণ হ'ব বা হৈ আছে সমগ্ৰ অসমৰ উন্নয়নতে সেইবিলাকে গুৰুত্ব প্ৰদান কৰিব। ধৰক তাত ৰাস্তা ঘাটৰ কথা কোৱা হৈছে, তাত কিছুমান ইণ্ডাষ্ট্ৰীৰ কথা কোৱা হৈছে, তাত আপোনাৰ স্পৰ্টছৰ ডেভেলপমেণ্টৰ বা খেল ধেমালিত কেনেকৈ উন্নয়ন কৰিব পাৰি সেইটোৰ কথা কোৱা হৈছে, তাৰপিছত বহুত হেজাৰ কোটি টকাৰ আঁচনিৰ কথা কোৱা হৈছে। আৰু এই আঁচনিখনো কোনোবা এটা ব্যক্তি বিশেষে বা কোনোবা এটা গোটে যে ৰূপায়ণ কৰিব সেইটো নহয়, সেইটো হৈছে সেই গোটটোৱে তাৰ কি ধৰণে কৰিব পাৰে তাৰ কনচেপ্ট পেপাৰ বা সেই আইডিয়াটোহে দিব, সেই ধাৰণাটো দিব, কিন্তু এইবিলাক যিটো বাস্তৱত ৰূপায়ণটো কৰিব সেইটো চৰকাৰৰ এটা বিভাগ, আৰু সেইবিলাক পূৰ্ণোদ্যমে চলি আছে, আৰু প্ৰত্যেক 3 মাহৰ মূৰে মূৰে সেই ৰূপায়ণৰ অগ্ৰগতিৰ কাৰণে এখন ৰিভিউ মিটিং হয়, ট্ৰাইপাৰ্টাইট ৰিভিউ বুলি কয়, তাত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু যিটো গোটৰ লগত আপোনাৰ শান্তি চুক্তি কৰা হৈছে সেই গোটৰ সদস্যসকল থাকে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সময়ে সময়ে কেতিয়াবা 1 মাহৰ মূৰত কেতিয়াবা 2 মাহৰ মূৰত সেইটোৰ বিষয়ে অগ্ৰগতিৰ বুজ লয়, চবকে মাতি, সকলো বিভাগকে মাতি যে কিমান দূৰ আগবাঢ়িছে, গতিকে বিভিন্ন ধৰণৰ হৈছে, গোটেই লিষ্টখন মই এতিয়া কৈ দিব নোৱাৰিম, কিন্তু যিসকলে এইটো খবৰ ৰাখিব গ্ৰাউণ্ডত তেওঁলোকে জানে যে তাৰ আধাৰত বিভিন্ন ধৰণৰ কাম কাজ হৈ আছে, ৰাস্তা ঘাটৰ উন্নয়ন, কিছুমান চেল্ফ হেল্প এমপ্লয়মেণ্ট গ্ৰুপ হৈছে, মানুহবিলাকৰ নিজৰ এতিয়া ইনকাম, আমি এটা হেৰিৰ যোগেদি চাৰ্ভে কৰাইছিলো, চাৰ্ভে কৰাওঁতে দেখা গ'ল যে 85% ল'ৰা ছোৱালী পূৰ্বৰ সদস্যই যথেষ্ট ছাকচেছফুলি তেওঁলোকৰ ইনকামবিলাক জেনেৰেট কৰিবলৈ সক্ষম হৈছে, আৰু বাকী 1500 হৈছে যি ধৰণে এক্সপেক্ট কৰা হৈছিল কৰিব পৰা নাই, কিন্তু চৰকাৰী হেৰি মতে সেইটো এটা ডাঙৰ ছাকচেছ যে 85% ল'ৰা ছোৱালী নিজৰ আজি এটা উপাৰ্জনৰ ৰাস্তা উলিয়াই ল'ব পাৰিছে, তেওঁলোকে স্বনিয়োজনত নিয়োজিত হৈ আছে।
1: অৰ্থাৎ আপুনি যিখিনি ইতিবাচক কথা কলে, এই শান্তি স্থাপনৰ আমি যি প্ৰচেষ্টাৰ কথা কৈছো এটা দশকৰ, সেয়া দীৰ্ঘস্থায়ী হ'ব বুলি আপুনি আশা কৰে বা সেই কথা জনসাধাৰণক আশ্বস্ত কৰিব খোজে নহয় জানো?
0: মই দৃঢ় বিশ্বাসী আৰু সেইটো হৈছেই, আৰু তাৰ ফলস্বৰূপে আপুনি চাব যে উগ্ৰবাদৰ ধাৰণা বা ভাৱ এইটো জনসাধাৰণৰ মাজৰ পৰা একেবাৰে নাইকিয়া হৈ গৈছে, কাৰণ আগতে যেনেকে অলপ মানে ইমোটিভ বা অলপ ইমোশনেল কথাবোৰকৈ মানুহক ভুল পথে পৰিচালিত কৰিব পৰা গৈছিল, আজিকালি ৰাইজে সেইবিলাক কথা একেবাৰে বিশ্বাস নকৰে, গতিকে তেওঁলোকে এইটোৱে বিশ্বাস কৰে, এতিয়া পুনৰ সংস্থাপনৰ জৰিয়তে যিটো প্ৰেক্টিকেলি হৈ আছে তেওঁলোকে দেখিছে আচল উন্নয়নৰ বা আচল প্ৰগতিৰ পথ এইটোহে, মানে বন্দুক লোৱাটো নহয়।
1: 10 বছৰীয়া এই পৰিৱৰ্তনৰ যাত্ৰাত বৰুভূমিত পিষ্টৰ পৰিৱৰ্তন হৈছে, এই সন্দৰ্ভত এয়া UPPLৰ মুৰব্বী প্ৰমোদ বড়ো। প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনাক আমাৰ এই অনুষ্ঠানলৈ আদৰিছো,
2: ধন্যবাদ।
1: আপোনাৰ পৰা আমি জানিব বিচাৰিছো যে বড়ো শান্তি চুক্তি সন্দৰ্ভত যোৱা এটা দশকৰ ভিতৰত কি প্ৰভাৱ হৈছে বড়োলেণ্ড এলেকাত, কেনেধৰণৰ ইতিবাচক প্ৰভাৱ আপুনি দেখিবলৈ পাইছে বা কেনেধৰণৰ ৰূপান্তৰ সাধন হৈছে?
2: চাওক, যিটো চুক্তি 3 বাৰকৈ বড়ো চুক্তি হৈ গল, 1993 প্ৰথম চুক্তি হৈছিলে যিয়ে নেকি বড়োসকলৰ বা সেই অঞ্চলৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে, এইকাৰণে দ্বিতীয় পৰ্যায়ৰ আন্দোলন হল 1996ৰ পৰা পুনৰ 2003 চনত আকৌ এটা চুক্তি হৈ গল। এই চুক্তিটো বহুতখিনি তাত আখুৱা ৰৈ যোৱাৰ কাৰণে, বহুতখিনি সমস্যা ৰৈ যোৱাৰ কাৰণে 2010 চনৰ পৰা আকৌ আন্দোলন হল আৰু 2020 চনত আকৌ শান্তি চুক্তি হল। এই শান্তি চুক্তি হোৱাটো আজি যদি আমি চাওঁ যে ইয়াৰ সবচে ডাঙৰ এচিভমেণ্টটো হৈছে এই বড়োলেণ্ড অঞ্চলত শান্তি আৰু যিটো ষ্টেবিলিটি, স্থিৰতা, সেইটো ঘূৰি আহিছে, আৰু এইটো এটা সৰ্ব ভাৰতৰ কাৰণে ডাঙৰ এটা মেছেজ আছিলে, ডাঙৰ এটা ইনফৰমেশ্যন আছিলে কি শান্তি চুক্তিটো, বড়ো শান্তি চুক্তিটো 2020 চনত হোৱাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ বাকী বিদ্ৰোহীসকলৰ লগত সশস্ত্ৰ সংগ্ৰামীসকল

0: লগত শান্তি চুক্তি কৰাটো সহজ হৈছে, কিন্তু এতিয়া যিটো ষ্টেবিলিটি বা যিটো পিচ আহিছে, এই পিচটো সাসপেন্ড কৰিবৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ চৰকাৰৰ দায়িত্বটো খুব ভালকে পালন কৰিব লাগিব। চুক্তিখন হৈ যোৱাটো চুক্তি মাত্ৰ এটা পেপাৰহে, এই পেপাৰটো যদি কোনোবা ফ্ৰিজ কৰি থৈ দিয়ে, ফাইলত বান্ধি থৈ দিয়ে, বা সেইটো তেখেতসকলে এইটো যদি কোনো ধৰণৰ ফলো আপ একচন বিলাক নকৰে, তেতিয়া আশা আকাংক্ষা বিলাক পূৰণ নহয়, আকৌ কোনোবা এজিটেশ্যনৰ ফালে যাব পাৰে। তো সেইকাৰণে সংবিধানত থকা যিবিলাক সুবিধা বা সংবিধানৰ বাহিৰত যিখিনি কাম কৰিব পাৰে, এই গোটেইখিনি কাম কৰি ভাৰতবৰ্ষত আজিৰ তাৰিখত যিমান চুক্তি হৈছে, এই চুক্তিৰ কমিটমেণ্টটো চৰকাৰে ৰাখিব লাগে।
1: বৰভূমিলৈ কিদৰে সুস্থিৰতা আহিল, বৰভূমিত বাস কৰা জনসাধাৰণে এই শান্তি চুক্তিৰ সুফল কিদৰে লাভ কৰিছে, এই বিষয়ে আমাক জনাইছে প্ৰাক্তন মন্ত্ৰী উৰ্খা গোৰা ব্ৰহ্মই। বড়ো শান্তি চুক্তিয়ে গোটেই যিটো বিটিআৰ অঞ্চলৰ বা বড়ো জনগোষ্ঠীৰ লোকসকলৰ কেনেধৰণৰ উন্নয়ন সাধন কৰিছে বা তেওঁলোকৰ জীৱনলৈ কেনে পৰিৱৰ্তন আনিছে বুলি আপুনি ক'ব খোজে?
2: অকল বড়ো বুলি নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ শান্তি প্ৰক্ৰিয়াত আনাৰ কাৰণে প্ৰচেষ্টা চলি থকা সময়ত বড়োসকলৰ বিদ্ৰোহী সংগঠন যিসকলে ভাৰতৰ পৰা স্বাধীন হ'ব খুজিছিলে, তেওঁলোকে আহি ভাৰত সংবিধানৰ অধীনতে শান্তি প্ৰতিষ্ঠানে প্ৰতিশ্ৰুতিবদ্ধ হৈ ইয়াৰ সদুপয়োগত এই শান্তি চুক্তিটো সম্পন্ন কৰা হৈছিল। তো এইটো খুব এটা পপুলাৰ এটা পিচ ৰেকৰ্ড হৈছিল। আৰু মই ভাবো আজি প্ৰায় মানে 2020 চনৰ পৰা 2026 এতিয়া সোমাই গল, 5টা বছৰ অতিক্ৰম কৰিছে, এইটো এটা সফল শান্তি চুক্তি বুলি ক'ব লাগিব। কাৰণ মানুহৰ জীৱনত আজি এটা শান্তি আহিছে, নিৰাপত্তাৰ এটা ভাৱ আহি গৈছে, জাতি জনগোষ্ঠীৰ মাজত ভয় ভাৱ আৰু অবিশ্বাসৰ এটা বাতাৱৰণ চলি আছিল, এইটো নাইকিয়া হৈ গ'ল। এতিয়া এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখি পেলাই আগবাঢ়ি যাব পাৰে, এই ক্ষেত্ৰত আমি সফল বুলি ক'ব লাগিব। তাৰ লগতে আজি নৱপ্ৰজন্ম ঠিকভাৱে বেছি সচেতন হৈ গৈছে, নিজৰ জীৱন গঢ়াৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকাকৈ নিজে নিজে এটা উদ্যোগী এটা মনোভাৱ লৈ পেলাই আগবাঢ়ি যোৱা, সেই কথা তেওঁলোকে নতুন এটা বিষয় শিকাটো আমি দেখিবলৈ পাইছো। নৱপ্ৰজন্ম আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকা নাই আৰু অকল চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল হৈ থকা নাই, নিজে নিজে উদ্যোগ মানে এটা লৈ পেলাই যে আৰ্থিক যিটো এটা প্ৰতিষ্ঠা আমি গঢ়ি তুলিব লাগে, আমি অকল নিজৰ বাবে নহয় ৰাজ্যৰ বাবেও আমি অৰিহণা যোগাব লাগে বা দেশৰ বাবেও আমি অৰিহণা যোগাব লাগে, সেই মনোভাৱটো আমি দেখিবলৈ পাইছো। ৰাস্তা ঘাটো যথেষ্ট উন্নতি হৈছে, যিটো 20 বছৰ বা 25 বছৰ আগত কল্পনা কৰিব পৰা নাছিল। ক'বই লাগিব যে ইয়াত উন্নতি যথেষ্ট হৈছে, কিন্তু উন্নতিৰ এইটো ধাৰা এইটো এটা সদায় গতিশীল হবই লাগে, ইয়াৰ স্তব্ধ হব নালাগে।
1: 2020 চনত যিখিনি NDFP বিদ্ৰোহী সংগঠনৰ যিখিনি সদস্যই আত্মসমৰ্পণ কৰিছিলে, 4,900ৰো অধিক সদস্য, গতিকে তেওঁলোকে এতিয়া মূল সুঁতিলৈ উভতি আহিছে, তেওঁলোকে নিজক স্বাৱলম্বিতাৰ দিশত নিয়োগ কৰিছে নহয় জানো?
2: মানে NDFBয়ে মূল সুঁতিলৈ ঘূৰি আহিছিলে আৰু তেওঁলোকক যিখিনি ভাৰত চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল কৰিব লগা, প্ৰায় বৰ NDFBৰ ক্ষেত্ৰত কেডাৰবিলাকৰ ক্ষেত্ৰত প্ৰায় মানে 90%তকৈ অধিক কাম কাজ সম্পূৰ্ণ কৰা হ'ল বা সফল হ'ল। কিন্তু এতিয়া নিজে নিজে মানে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এইটো ব্যক্তিৰ ওপৰতো নিৰ্ভৰ কৰে আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। বেছিভাগ মানুহে আজি স্বাৱলম্বী হৈছে, আজি অস্ত্ৰলৈ সশস্ত্ৰ সংগ্ৰাম কৰা মানুহ সঠিক দিশত যদি লৈ যায়, তেওঁলোকে বহুত মানে অন্য ধৰণে মানে তেওঁলোকে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ স্কিলটো থাকি যায়। এতিয়া NDFBৰ কাৰণে কৰিব লগা কিছুমান কাম আছে, তেওঁলোকৰ কেছবিলাক উইথড্ৰ হোৱা নাই, ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত ক'তবা নহয় ক'তবা আমি ফাইনেন্সিয়েল এচিষ্টেঞ্চ দিছো যদিও তেওঁলোকক সঠিক ৰাস্তা আমি দেখুৱাব পৰা নাই। তেনে ক্ষেত্ৰত বৰ্তমান চৰকাৰে এই দিশটো আমি ল'ব লাগিব, এইটো চাব লাগিব যে NDFBয়ে 2020 চনত চুক্তি কৰি পেলাই মূল সুঁতিলৈ অহাটো সাধাৰণভাৱে এটা চুক্তিয়ে নহয়, ই এটা উদাহৰণো হৈ আছে আনৰ বাবে কেনেকৈ সফল হয়। তো এইকাৰণে মই ভাবো যে আজি তেওঁলোকৰ কাৰণে NDP বুলি নহয় আগৰ DLT কেডেটবিলাকো আছে, যদি আমি পাৰো তেওঁলোকৰ নেক্সট প্ৰজন্মলৈকে, নেক্সট জেনেৰেশ্যনলৈকে, সন্তান সন্ততিলৈকে যদি আমি কিবা এটা আঁচনিৰ মাজেদি তেওঁলোকক সফল পৰিয়াল, সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, ভৱিষ্যতত সশস্ত্ৰ সংগ্ৰাম কৰা যিটো প্ৰৱণতা, অস্ত্ৰ ধৰাৰ প্ৰৱণতা আমাৰ যুৱ প্ৰজন্মৰ মাজৰ পৰা নোহোৱা হৈ যাব। কিন্তু মই কৈ আছো যে উন্নয়নৰ ধাৰাটো এটা

0: গতিশীলতা থাকিবই লাগিব। আৰু ইয়াত কোনো কাৰণত কোনো সময়ত মানে দায়িত্ব শেষ হৈ গল বুলি আমি স্তব্ধ হব দিব নালাগে। আমি এইটো কণ্টিনিউয়াছলি লৈ যাব লাগে, ইট ইজ এ কণ্টিনিউয়াছ প্ৰচেছ।
1: এসময়ত বিদ্ৰোহী কাৰ্যকলাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি পাহাৰকো অশান্ত কৰি তুলিছিল। কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও সংগঠনে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ পাছত এই পৰিস্থিতিৰ প্ৰশমন হৈছে। এই সন্দৰ্ভত এয়া কাৰ্বি আংলঙৰ পৰা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা।
2: 80 আৰু 90 দশক কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা আছিল সন্ত্ৰাস জৰ্জৰিত, আৰু এই সন্ত্ৰাস জৰ্জৰিত পৰিৱেশ কিন্তু আজি নাই। আজি পশ্চিম কাৰ্বি আংলং জিলাত শান্তি বিৰাজ কৰিছে। 2011 চনৰ 25 নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলাৰ আটাইতকৈ যিটো বৃহৎ উগ্ৰপন্থী সংগঠন আছিল ইউ পি ডি এছৰ লগত চৰকাৰৰ এখন মেমৰাণ্ডাম অফ ছেটেলমেণ্ট হৈছিল, আৰু তাৰ পিছতেই কিছু শান্তি ঘূৰি আহিছিল। যদিও সেই সময়ত ইউ পি ডি এছৰ এটা ফেকশ্যনে নতুনকৈ তেওঁলোকে এটা সংগঠন কৰিছিল কে এন এল এল এফ, আৰু সেইকাৰণে যদিও শান্তি চুক্তি হৈছিল, শান্তি চুক্তি হোৱাৰ পিছত শান্তি ঘূৰি আহিছিল যদিও অন্য এটা গোট কিন্তু গুচি গৈছিল। কিন্তু এই গোটেই কে পি এল, কে এন এল এফ, কে পি এল টি, পি ডি চি কে, এই যিবিলাক সংগঠন আছিল সেই সংগঠনবিলাকৰ লগত 2021 চনৰ 4 ছেপ্টেম্বৰত অন্য এখন শান্তি চুক্তি স্বাক্ষৰিত হৈছিল 6টা সংগঠনৰ লগত। এই সংগঠনকেইটা আছিল কে এন এল এফ, পি ডি চি কে, ইউ পি এল এ আৰু কে পি এল টিৰ 3টা গ্ৰুপ আছিল, কে পি এল টি চিজফায়াৰ, কে পি এল টি আৰ আৰু কে পি এল টি এম। 2021 চনৰ 4 ছেপ্টেম্বৰত হোৱা চুক্তিখনৰ পিছত পাহাৰীয়া জিলাত আচলতে শান্তি ঘূৰি আহিল, আৰু শান্তি ঘূৰি অহাৰ পিছত আজিলৈকে শান্তি বিৰাজ কৰিছে, শান্তিৰ লগতে প্ৰগতিৰ পথত জিলাখন আগবাঢ়ি গৈছে। আৰু এই মেমৰাণ্ডাম অফ ছেটেলমেণ্ট যি দুখন হৈছিল, এই দুখনৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পুঁজি দিছে, আৰু সেই পুঁজিৰ আধাৰত জিলাখনৰ যিখিনি উন্নয়নমূলক কাম যথেষ্টখিনি হৈছে, আৰু সেই উন্নয়নমূলক কামৰ লগতে যিবিলাক উগ্ৰপন্থী সংগঠন আছিল তেওঁলোকৰ যিসকল নেতা আছিল, নেতাসকলৰো কেইবাগৰাকীও নিৰ্বাচিত প্ৰতিনিধি হৈ গৈছে। ইয়াৰ আগৰটো লোকসভাত আছিল হৰেণ সিং বে, তেওঁ চুক্তি স্বাক্ষৰকাৰী আছিল 2011 চনৰ ইউ পি ডি এছৰ যিখন চুক্তি হৈছিল সেই চুক্তিখনত। বৰ্তমানো বোকাজান বিধানসভা সমষ্টিৰ পৰা যিগৰাকী বিধায়ক সূৰ্য ৰংফাৰ নিৰ্বাচিত হৈ গৈছে, তেওঁ ইউ পি ডি এছৰে আছিল, তেওঁ আজি এম এল এ হৈছে, ইয়াৰ আগত তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য হৈ আছিল। আৰু 2021 চনত যিসকলে চুক্তি কৰিছিল সেইসকলো হয়তো অহা সময়ত তেওঁলোককো জনপ্ৰতিনিধি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ প্ৰতিনিধিত্ব কৰিবলৈ দেখা পোৱা যাব। আৰু তেওঁলোকে যিসকল যুৱকে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিছিল, তেওঁলোকে অস্ত্ৰ এৰাৰ পিছত তেওঁলোকক চৰকাৰে 4 লাখকৈ টকা দিছিল তেওঁলোকক আত্মসংস্থাপনৰ কাৰণে, আৰু যিসকল কেডাৰ আছিল কেডাৰসকলকো দিছিল। তেওঁলোকে যথেষ্ট কাম কৰিছে, কিছুমানে কৃষি কাৰ্যত লাগিছে, কিছুমানে পশুপালনত লাগিছে, এনেকুৱা ধৰণে তেওঁলোকে নতুন এটা জাগৰণ আনিবলৈ চেষ্টা কৰিছে, আৰু তেওঁলোকে নিজৰ ভৰিত থিয় দি আচলতে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছে। যে কাৰ্বি আংলং জিলাৰ তেতিয়া তেওঁলোকে কুকুৰা পালনকে আৰম্ভ কৰি কৃষিৰ জৰিয়তে যিখিনি কাম কৰিছে সেই কামখিনি আচলতে নতুন প্ৰজন্মক এটা আদৰ্শ দেখুৱাইছে। আৰু এই দুইখন শান্তি চুক্তি হোৱাৰ পিছত যিটো প্ৰগতি হৈছে, আচলতে প্ৰগতিটো কাৰ্বি আংলঙৰ যদি নেদেখে তেতিয়া আচলতে বুজাব নোৱাৰে কোনো। ইয়ালৈ যোন আহিছে তেওঁলোকে গম পাব যে ইয়াত কেনেকুৱা ধৰণে উন্নয়নো হৈছে, আৰু যিসকল বিদ্ৰোহী সংগঠনৰ নেতা কৰ্মী আছিল তেওঁলোকে কেনেকুৱা ধৰণে কাম কৰিছে সেই কামখিনি চালেই গম পায় যে চৰকাৰে যিহেতু তেওঁলোকক আলোচনাৰ মাজলৈ আনি তেওঁলোকক শান্তিৰ চুক্তি কৰিলে, আৰু সেই শান্তি চুক্তিৰ ফলটো এতিয়া কাৰ্বি আংলঙৰ জনতাই পাইছে, আৰু এইয়ে আচলতে জিলাখনক, পাহাৰীয়া জিলাখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে। আৰু সেইকাৰণে এই দুইখন চুক্তিয়ে, এম অ' এছ দুইখন 2011 আৰু 2021 দুইখনৰ আচলতে ইতিবাচক দিশৰ বাবেই আজি জিলাখন আচলতে প্ৰগতিৰ পথত আগবাঢ়ি গৈছে বুলি আমি ক'ব পাৰোঁ।
1: শান্তি প্ৰতিষ্ঠাৰ বিগত এটা দশকত বিশ্বাস আৰু বুজাবুজিৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ ফলত ৰাজ্যখনত উন্নয়নৰ পথ মুকলি হৈছে, বৃহৎ বিনিয়োগ আহিছে, উদ্যোগ প্ৰতিষ্ঠা হৈছে, আন্তঃগাঁথনিৰ বিকাশ হৈছে, পথ পৰিবহন, স্বাস্থ্য, শিক্ষাখণ্ড সকলো ক্ষেত্ৰতে লক্ষণীয় উন্নতি হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কৰ্ম সংস্কৃতিৰ ওপৰত আস্থা ৰাখি বিগত এটা দশকত ৰোপণ কৰা শান্তি আৰু সুস্থিৰতাৰ বীজ পুলিয়ে পোখাই বিকশিত হ'ব বুলি অসমৰ জনসাধাৰণে আশা কৰে। আজিৰ দৃষ্টিপাত ইমানতে সামৰিছো, নমস্কাৰ।
3: দৃষ্টিপাত শুনিলে আজিৰ অনুষ্ঠানত আগবঢ়োৱা হ'ল অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা। অনুষ্ঠানটোৰ পৰিকল্পনা অংকুৰ লাহতি আৰু ৰাকেশ দলেৰ, প্ৰযোজনা অৰুণিমা গোস্বামীৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে, বিশেষভাৱে সহযোগ কৰিলে আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰী আৰু কাৰ্বি আংলঙৰ সংবাদদাতা

0: মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাটপথ নদী যেন হয়
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
0: মাত্ৰ ছয় ইঞ্চি পানীটো মানুহ উটি যায় বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব হাতত এডাল লাঠি লৈহে পানীত নামিব
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠান আজি প্ৰথমেই পাঞ্চৈ শ্ৰব্য সংকলনৰ এটি গীত আগবঢ়োৱা হৈছে দিগন্ত কলিতাৰ কণ্ঠত গীতৰ ৰচনা শিল্পীৰ নিজৰ

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীতৰ অনুষ্ঠানত এবাৰ তোমাৰ হাতেৰে শ্ৰৱসংকলনৰ এটি গীত আগবঢ়াইছো মিনতি চৌধুৰীৰ কণ্ঠত। গীতৰ ৰচনা জিতেন ডেকাৰ।

0: তাৰ হাতেৰে শ্ৰব্ৰশংকৰণৰ গীতটি শুনিলেই মিনতী চৌধুৰীৰ কণ্ঠত। গীতৰ কথা আছিল জিতেন ডেকাৰ। এই গীতটিৰে সময় হ'ল আধুনিক গীতৰ অনুষ্ঠানটি।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।

0: তোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক তুমি আহিবানে চিনেমাৰ এটি গীত তৰালী শৰ্মাৰ কণ্ঠত। চিনেমাখনৰ সংগীত পৰিচালনাও আছিল তৰালী শৰ্মাৰ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।

0: শান্তজিৰ আৰু সমৰ হাজৰিকাৰ দুয়োটা কণ্ঠত অহিৰ ভৈৰৱ চিনেমাৰ গীতটি শুনিলে। এই গীতটিৰে সামৰা হ'ল চিত্ৰগীত অনুষ্ঠানটি। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে গিনেছ ৱৰ্ল্ড ৰেকৰ্ডছ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে আটাইতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনলাইন যোগ সত্ৰৰ বিশ্ব অভিলেখ স্থাপনৰ প্ৰয়াস কৰিছে। 14 জুন তাৰিখে পুৱা 6:15 পৰা 7:35 আয়োজন কৰা এই অনলাইন যোগ সত্ৰত ভাগ ল'ব খোজা ব্যক্তিয়ে 1800-315-7008 এই নম্বৰলৈ ফোন কৰি সংযোগ কাটি দিবলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়ন হোৱাৰ পাছত এই সত্ৰত ভাগ ল'বৰ বাবে প্ৰয়োজনীয় লিংক হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা হ'ব। তদুপৰি 21 জুন তাৰিখে আয়োজিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মূল যোগাসন সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব খোজা অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহে yoga.ayush.gov.in এই পৰ্টেলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত রাজ্যিক মন্ত্রীসভার বৈঠকে আজি 1 জুলাইৰ পৰা অসমত বিকশিত ভাৰত জিৰামজি আঁচনি ৰূপায়ণত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা দিয়া হ'ব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব।
2: অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে

0: গ্রহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব।
1: মুখ্যমন্ত্রী কয় যে মন্ত্রিসভায় লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ বাবে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত লৈছে। গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আজি সন্ধিয়া গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত সংবাদ মাধ্যমৰ অভিৱৰ্তনত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী মোদী 36 বাৰ অসমলৈ আহিছে। পূৰ্বে কোনো প্ৰধানমন্ত্ৰী ইমানবাৰ অসমলৈ অহা নাছিল বুলি তেওঁ কয়। শ্ৰীমোদীয়ে অসমৰ গামোচাক বিশ্ববাসীক চিনাকি কৰি দিয়া বুলিও তেওঁ মন্তব্য কৰে। তেওঁ ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ কথাও এই অনুষ্ঠানত সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰো সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি জানিবলৈ দিয়ে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম কাজ পৰ্যালোচনা কৰে। জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ খতিয়ান লয়। তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো হিতাধিকাৰীয়ে যাতে কল্যাণকামী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ বিষয়াসকলক আহান জনায়। এই বৈঠকত নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা, তিমৰীয়াৰ বিধায়ক ডঃ তপন দাস, জিলা আয়ুক্ত স্বপ্নিল পাল, যুটি আৰক্ষী আয়ুক্ত অংকুৰ জৈনকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। কাৰ্বি আংলং জিলাক যক্ষ্মামুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত বোকাজান মহকুমাৰ অন্তৰ্গত চিলনিজান খকৰাজান বুনিয়াদী স্বাস্থ্য কেন্দ্ৰত 100 দিনীয়া যক্ষ্মামুক্ত অভিযানৰ আজি শুভাৰম্ভ কৰা হয়। স্থানীয় বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ আৰু বিশেষজ্ঞ চিকিৎসকসকলৰ উপস্থিতিত ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি পুষ্টিকৰ খাদ্যৰ টোপোলা আগবঢ়োৱা হয়। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত চলিত বছৰটোত এতিয়ালৈকে 442 জন লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে। যোৱা বছৰ জিলাখনত 1205 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত সোণালী পাম্পস্থিত ধৰ্মনাৰায়ণ ষ্টেডিয়ামত আজিৰে পৰা 13 বছৰ অনুৰ্ধ আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি উদ্বোধনী খেলত নৰ্থ মঙলদৈ ক্লাবে চিৰুৱা সেউজী সংঘক 4 গলত পৰাজিত কৰে। আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ অসম সৌৰভ এলভিচ আলী হাজৰিকাসহ 4জন সাঁতোৰবিদে আৰৱ সাগৰত 15 দিনত দিনে নিশাই 1300 কিলোমিটাৰ সাঁতোৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত তেওঁ এই কথা ঘোষণা কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু
3: প্ৰীতিৰ স্মৃতি
2: আলাপ অনুৰাগ
3: অনুৰাগ মোৰ গীত
2: আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী।
3: আভৰণ মোৰ সুৰৰ মোৰ কণা।
2: পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানিৰ এয়া চতুৰ্থ তথা অন্তিম খণ্ড।

পুলক বেনাৰ্জীয়ে কেইবাখনো ডকুমেণ্টেৰীত গীত গাইছে। পুলক বেনাৰ্জীৰ কণ্ঠস্বৰ বৰ মধুৰ। বহুতে তেওঁৰ সুৱদী কণ্ঠস্বৰত

0: বেজাৰৰ সুৰ শুনা পায়। তেওঁলোকে ৰগৰ কৰি কয়, পুলক বেনাৰ্জীক যদি আনন্দৰ গীত গাবলৈ দিয়া হয় তেন্তে তেওঁৰ কণ্ঠস্বৰত সেই গীত বেজাৰ হৈ নিগৰি ওলাব। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: বেজাৰ শব্দটো নহয়, বেজাৰ আৰু দুখ মেলডি দুটা অৰ্থটো বেলেগ। বেজাৰটো হৈছে, আপুনি মোতকৈ বেছি ভাল জানিব, বেজাৰটো হৈছে অকণমান বেয়া পাই, মনটো বেয়া হ'লে তেনেকুৱা, নট দেট। মই গীতবিলাক মই সৰুৰে পৰা যিহেতুকে মোৰ কাণখন, মোৰ মগজু, মোৰ হৃদয় অন্তৰ এটা ক্লাছিকেল বেছড হেৰিত সোমাই আছিল, সেই ৰাগ ৰাগিনীৰ এটা প্ৰভাৱটো পৰে। গতিকে মই সেই গধুৰ বস্তুবিলাক ভাল পাওঁ আৰু মেলডি, য'ত মেলডি আছে তাত মই সোমাই যাব পাৰোঁ। সেইবুলি কি ফাৰ্ষ্ট গানবিলাকক গীতবিলাকত মেলডি নাই? আপুনি আগৰ গান ৰফি চাহাবৰ গানবিলাক শুনকচোন, ইমান হুলস্থুলীয়া গান অথচ মেলডি বেছড, মেলডিৰে ভৰা। গতিকে সেইটো সুৰৰ ওপৰত ডিপেণ্ড কৰে আৰু আৰ্টিষ্টে কেনেকৈ গাইছে তাৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু মেলডি যে বেজাৰ লৈ পেলাই যে মেলডি হয় সেইটো নহয়, এইটো অন্তত সেই ধৰক এটা চক। আৰু বহুত কথা আছে ইয়াৰ ভিতৰত, আপুনি কি পৰিৱেশৰ পৰা ডাঙৰ হৈছে, মেলডিটো কেতিয়া আহে, আপুনি জীৱনৰ ঘাত প্ৰতিঘাত, আপোনাৰ অভাৱ অনটন দুখ এইবিলাক যেতিয়া আপুনি সঘনে পাই থাকিব, আপোনাৰ মানে অনুভৱৰ যিটো এক্সপিৰিয়েঞ্চ, সেই অনুভৱৰ এক্সপিৰিয়েঞ্চটো আপোনাৰ বহুত ৰিচ হ'ব। আৰু তাতে যদি আপোনাৰ নিজৰ যদি ভিতৰত ভগৱানে সুৰৰ অকণমান কিবা এটা দিছে, যদি আপোনাক অকণমান হ'লেও কিবা শিল্পী সত্যা এটা দিছে, তেতিয়াহ'লে সেই অন্তৰৰ সেই অনুভূতিখিনি তেনেকৈ ওলায়, সেইটো মেলডি আকাৰে ওলায়।

0: বেংকৰ চাকৰি জীৱন সম্পূৰ্ণ কৰা নাছিল পুলক বেনাৰ্জীয়ে। স্বেচ্ছামূলক অৱসৰ ল'বলৈ তেওঁক সাংসাৰিক পৰিস্থিতিয়ে বাধ্য কৰাইছিল। এই সন্দৰ্ভত তেওঁ কয়,
1: অৱসৰ বুলি নহয়, মই এইটো কি কয় ভলেণ্টৰী ৰিটায়াৰমেণ্ট। মই ইয়াৰ পৰা কলিকতা ট্ৰান্সফাৰ হৈছিলোঁ, তাত 4 বছৰ আছিলোঁ, তেতিয়াই ভলেণ্টৰী স্কিম যিটো সেইটো আহে। তাতে মোৰ এওঁৰ অকণমান গাটো বেয়া হয়, মই অকণমান সঘনে বম্বে আৰু কলিকতা কৰিব লগা হৈছিল। যেতিয়া এটা লাষ্ট ষ্টেজ আহে, তেতিয়া আৰু মই ভাবিলোঁ যে ইয়াত আৰু নাথাকোঁ, মই গুৱাহাটী বেক কৰিম। তেতিয়া ইয়াত আহি গ'লোঁ ভলেণ্টৰী ৰিটায়াৰমেণ্ট লৈ। মোক এজন সেই মানা কৰিছিল, এই কথাটো কোৱা নাই, ক'ব লাগিব। মই তেতিয়া কলিকতাত এই তপন সিনহা, আমাৰ ডাইৰেক্টৰ, চিনেমাৰ ইণ্টাৰনেশ্যনেলি ফেম ডাইৰেক্টৰ, তেখেতৰ ছবি এখনত মোক গাবলৈ তেখেতে মাতিলে। তেখেতৰ ছবিখনত গালোঁ, ৰেকৰ্ডিং ৰিহাৰ্চেল, গানৰ সুৰ আছিল তেখেতৰে কলিকতাত, তেখেতৰে সুৰ আছিল। মই ছেকেণ্ড ডে যেতিয়া গৈছোঁ কি থাৰ্ড ডে গৈছোঁ শিকাৰ কাৰণে, গানটো প্ৰেক্টিচৰ কাৰণে ৰেকৰ্ডিঙৰ আগত, মই তেখেতক ক'লোঁ যে দাদা মই নাগাওঁ, বা তুমি দুদিন ৰিহাৰ্চেল কৰিলা, আজি থাৰ্ড ডে কৈছা নাগাওঁ বুলি। তাৰপিছত মই ক'লোঁ, মই এওঁৰ কথাটো ক'লোঁ যে এওঁৰ অকণমান কেঞ্চাৰ ডেভেলপ কৰিছে, মই বম্বেত যাব লাগে, এতিয়া মোৰ সেই মুডটো নাই। তেতিয়া তেখেতে মোক ক'লে, তুমি এইটো নকৰিবা বুলি তেখেতৰ টেবুলত এখন ফটো দেখুৱালে, তেখেতৰ মিছেছৰ, বোলে এয়া চোৱা, তেখেততো এনেকেই গৈছে, তথাপিতো মই চিনেমা এৰি মইতো ওলাই যোৱা নাই, তুমি তোমাৰ কোৱালিটিজটো তুমি কিয় নষ্ট কৰিব খুজিছা, তুমি তেখেতক সম্পূৰ্ণ সময় দিয়া, কিন্তু তুমি তোমাৰ কোৱালিটিটো মেইনটেইন কৰা। আৰু তুমি এতিয়া গুৱাহাটীৰ পৰা, অসমৰ পৰা তুমি আহিছা কলিকতাত, তোমাৰ প্ৰথম এইটো চিনেমাত প্ৰৱেশ, গতিকে তুমি এইটো নষ্ট নকৰিবা, তুমি ৰেকৰ্ডিংটো কৰা, মই পাৰিলে ৰেকৰ্ডিংটো আৰু আগুৱাই দিওঁ, তুমি তাৰপিছত যোৱাগৈ। ৰেকৰ্ডিঙো শেষ কৰিছোঁ, ধৰক 7-8 বজাত ৰাতি, নেক্সট ডে ৰাতিপুৱা, তাৰমানে 4 বজাত আমি ফ্লাইট লৈ পেলাই বম্বে গৈছোঁ ট্ৰিটমেণ্টৰ।

0: কাৰণে। এইখিনি আৰু তেখেতৰ যিটো পৰামৰ্শ সিদিনাখন দিছিল মোৰ মনত খুব ভালকে সোমাইছিল কথাখিনি। তেখেতৰ পত্নীক দেখুৱাই পেলাই কৈছিল যে মইতো এৰি দিয়া নাই, চব চব চলিব, চব থাকিব লাগিব, কিন্তু নিৰ্দিষ্ট যিখিনি দিব লাগে য'ত সেইখিনি দিবা। বহুত দেৰি মোক তেখেতে বুজালে, তাৰপিছত মই ৰেকৰ্ডিং কৰিলোঁ।
1: আপুনি ইউকে বেংকত যেতিয়া আপুনি যোগদান কৰিছিল তেতিয়া আপোনাৰ পদবীটো কি আছিল?
0: যেতিয়া প্ৰথম যোগদান কৰিছিলোঁ অফিচ এছিষ্টেণ্ট হিচাপে সোমাইছিলোঁ।
1: আৰু যেতিয়া অৱসৰ লৈছিল তেতিয়া?
0: মই ভলেণ্টৰি ৰিটায়াৰমেণ্ট লৈছিলোঁ, তেতিয়া মই ডেপুটি চিফ অফিচাৰ আছিলোঁ।
1: কিমান বছৰ চাকৰি কৰিলে?
0: মোৰ চাকৰি বাকী আছিল 12 বছৰ। গান চানো ভালকে গাব পৰা নাই যে অসমত। ডক্টৰ নিৰ্মলপুৰ বৰদলৈ বাইদেউ, এদিন মই কলিকতাৰ পৰা আহিছোঁ ইয়াত প্ৰগ্ৰাম এটা কৰাৰ কাৰণে, তেতিয়া বাইদেউ কৈছিল পুলক আমাৰ ইয়াৰ পৰিৱেশটো বৰ বেয়া হৈ গ'ল, তোমালোকে এনেকে আঁতৰি গ'লা, আহা আহা ধৰা ৰবীন্দ্ৰ ভৱনত। সেই কথাষাৰ মোৰ মাথাত আছিল। তাৰপিছত নহ'লে মই চাওক, মই কলিকতাত অনাতাঁৰ কেন্দ্ৰ যোগে বিভিন্ন তেওঁলোকৰ স্পেচিয়েল চাংবিলাক গাই আছিলোঁ। তাতে মোক বহুত সহায় কৰিছিল সুনীল দেৱ, বহুত গীতৰ সুৰ তেখেতৰ, তেখেতে সুৰ কৰা গীত মই গাইছোঁ ৰেডিঅ'ৰ হেৰি এইবিলাক এৰি দি। মই বোলো নাই, অকণমান অসমত আহিব লাগিব, এটলিষ্ট যি ধাৰাত মই আগবাঢ়িব খুজিছোঁ। সৰুৰে পৰা মোৰ যিটো চিন্তা ভাৱনা আছিল যে নাই, অসমত এই এই ধাৰাটো প্ৰৱৰ্তন কৰিব লাগিব, সেইটো এটা মই যেতিয়া বেছি বুজি পোৱা নাছিলোঁ চব কথা, তেতিয়াৰ পৰাই যিবিলাক গীত শুনিছিলোঁ ভাল লাগিছিল, কিন্তু নাই এটা যেন তাত কিবা এটা অভাৱ আছে, হয়তো মেলডিৰ অভাৱ। সেই যে বস্তুটো মেলডিটো সোমালে, মেলডিৰ অভাৱ, মেলডি বুলি ক'লেই অকণমান চেমি ক্লাছিকেল টাচটো আহিব লাগিব তেতিয়াহ'লে এটা। আৰু এইটো নহয় যে ফক চং নহ'লেও মেলডি নাই, ফক চঙতোতো মেলডি ভৰি আছে, কিন্তু হয়তো মোৰ কণ্ঠত ফকটো ইমান পাৰ্মিট নকৰিব। যেতিয়া মই সংগীতৰ ভিতৰত মই ৰিচাৰ্চ কৰা আৰম্ভ কৰিলোঁ যে কি কি সংগীত, ফক কি, আধুনিক কি, আৰু ইয়াৰ যিটো পৰিৱৰ্তন হৈ থাকিব যুগে যুগে, গতিকে সেই যুগে যুগে মই যাতে সুন্দৰভাৱে মেলডিৰ যুগ এটা আগুৱাই লৈ যাব পাৰোঁ, সেইবিলাক চিন্তা ভাৱনা কৰি মই সেই মেলডিৰ ৰাস্তাটোকেই ল'লোঁ। যিকাৰণে আপোনাৰ আপুনি য'ত শুনিছিল বেজাৰৰ গান গাই বেছি ভাল পায়, তেওঁলোক হয়তো এইটো বুজা নাই, সেইখিনিলৈকে চিন্তাৰ ঢুকি পোৱা নাই তেওঁলোক।

0: অবসৰৰ পাছত সংগীত চৰ্চা অব্যাহত ৰাখিছে পুলক বেনাৰ্জীয়ে। সাম্প্ৰতিক সময়ত ঘৰত কৰি থকা কামৰ বিষয়ে তেওঁ কয়,
1: সংগীতৰ মাজততো আছোঁ, নিজৰ ঘৰখন আমাৰ এইটো বহুত উলুবাৰী অঞ্চলৰ দ্বিতীয় ঘৰ বুলি শুনিছোঁ, আসাম টাইপৰ ঘৰ আছিল। আপোনাকতো কৈছোঁ বাঘ মৰাৰ কথা মোৰ দেউতাই, যদিও মোৰ জন্মৰ আগত। গতিকে সেই ঘৰখন অকণমান ডিমলিচ কৰি এইটো এটা ডেভেলপ চলি আছে এতিয়াও তাৰ কাম, সেইটো লৈ ব্যস্ত থাকোঁ, মিটিং চিটিঙত ব্যস্ত থাকোঁ, খুব কম অনুষ্ঠান কৰোঁ, ভাল অৰ্গেনাইজাৰ চাই অনুষ্ঠান কৰোঁ, ভাল প্ৰগ্ৰাম হ'লে যাওঁ, আৰু দুই এজেগাত মাতিলে ক'ৰবাত সভা মেলত যাওঁ, এনেকৈ আৰু নিজৰ প্ৰেক্টিচৰ মাজত থাকোঁ।
2: আপুনি নৱপ্ৰজন্মক কি ক'ব?
1: নৱপ্ৰজন্মক কিবা ক'লে শুনিব জানো আমাৰ, কিয়নো তেওঁলোক টেলেণ্টেড বহুত, কিন্তু তেওঁলোক নিজৰ টেলেণ্টটোক ঠিক বুজি উঠিব পৰা নাই। যদি বুজিলেহেঁতেন তেতিয়াহ'লে এটা কথাই তেওঁলোকৰ মনত আহিলেহেঁতেন যে তেওঁলোক শিল্পী হিচাপে সমাজৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগে। যদি সেইটো থাকিলেহেঁতেন তেতিয়াহ'লে সুৰৰ সৃষ্টি কালচাৰ আৰু ঊৰ্ধমুখী হ'লেহেঁতেন। সেই কথাটো দায়বদ্ধতাটো সমাজৰ কাৰণে যে কিমান দৰকাৰী, কিয়নো তেওঁলোকৰ ফলোৱাৰটো আছে, তেওঁলোক যি কৰি আছে ষ্টেজত।

সকলোৱে জানো, ক'ৰবাত গ'লে গান শুনাৰ আগতেই ফাংচনটো শেষ হৈ যায়, চেয়াৰ টেবুল ভাঙা ভাঙি এইবিলাক হয়। গতিকে তাতে শিল্পীজনৰ দায়িত্বটো কি, সেই দায়িত্ববোধটো জানিব লাগিব। সেই দায়িত্ববোধটো থাকিলে গীতবিলাক কি ধৰণৰ হ'ব লাগিব, গীতৰ কথা কি ধৰণৰ হ'ব লাগিব। আৰু শিল্পী হ'লে বহুত সংযম লাগে, নিজে সংযমী হ'ব লাগিব, ডিচিপ্লিনড হ'ব লাগিব, তেতিয়াহ'লে তেওঁৰ ফলোৱাৰ তেওঁক ফলো কৰিব, সমাজখন ঠিক থাকিব। সেইটোৱে মোৰ বক্তব্য তেওঁলোকক।

0: জীৱনকালত অলেখ বতাবাহন বুটলিবলৈ সক্ষম হৈছে পুলক বেনাৰ্জীয়ে। অসমৰ বিভিন্ন মঞ্চত শ্ৰোতাই যচা শৰাই, সঁফুৰা, জাপি, চেলেং চাদৰবোৰ মৰমৰ চিনস্বৰূপে তেওঁ ঘৰত সযতনে সাঁচি ৰাখিছে। অসম চৰকাৰে তেওঁলৈ আগবঢ়াইছে 1999-2000 বৰ্ষৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী বঁটা আৰু শিল্পী বঁটা প্ৰদান কৰে 2023 চনত। শ্ৰোতাৰ পৰা লাভ কৰা মৰমৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: বঁটাবাহন হয় এৱাৰ্ড, মই বহুতে মোক এৱাৰ্ড দিছে, কিন্তু এৱাৰ্ডটোতো ভাল পাই দিয়ে নিশ্চয়, পিছত আমি সজাই ৰাখোঁ এইটো। কিন্তু শ্ৰোতাৰ যিটো মৰম, সেইটো আটাইতকৈ ডাঙৰ এৱাৰ্ড, ডাঙৰ এৱাৰ্ড। মই একদম ৰিচেণ্ট ঘটনা এটা আপোনাক কওঁ। এটি সেই যোৱা মাহত শেষৰ ফালে, ইয়াৰ পৰা বেছি দূৰ নহয়, মিৰ্জাৰ ওচৰত ভিতৰুৱা ঠাই চিকাৰহাটি বোলা, তাত গ'লোঁ। বৰষুণ দিছে, মই গৈ দেখিছোঁ 150-200 মানুহ হ'ব পেণ্ডেলত। মোৰ মনটো খুব বেয়া লাগিল যে 150-200 মানুহ, ঠিক আছে, এইখিনি ক্ৰীম শ্ৰোতা, তেওঁলোক একদম সাংঘাতিক ভাল পায় গান আছে বহি। এইফালে বৰষুণ দি আছে দেই, মোক প্ৰগ্ৰাম দিয়াৰ কথা 10টাত, মই 9টাত গৈ পাইছোঁ, 10:30, 10:30, 11:00 নাই, প্ৰগ্ৰাম নাই, মাজত ৰখি ৰখালেও অকণমান, তাৰপিছত বৰষুণ অকণমান এৰিলে। 11:45 মানত মোক বোলে, দাদা আহক, আপুনি গান গাব। উঠিলোঁ ষ্টেজত, তেতিয়াও সেই 150-200 মানুহ। মই প্ৰথম গানটো গাইছোঁ, প্ৰকাণ্ড ফিল্ড এটা, আৰু ফিল্ডৰ চাৰিওফালেদি ডাঙৰ ৰাস্তা, মেইন ৰাস্তাটো। হঠাৎ দেখিছোঁ মানে মালাৰ নিচিনা গাড়ীৰ পোহৰ খালি, বাইক আৰু গাড়ী অত দেৰি নাছিলেই, আহি আছে, এটাৰ পিছত এটা আহি আছে, আহি আছে, আহি পেলাই চবেই ফিল্ডত সোমাইছে, ফিল্ড ভৰি গ'ল। সেই যে গাঁৱলীয়া জেগা, খালী জেগা, সেই যে আজিকালি মাইক ছিষ্টেম বহুত হাই ফাই ছিষ্টেমটো, মই যে ফাৰ্ষ্ট গানটো গালোঁ, ঘৰে ঘৰে ঘূৰি পাইছে, মানে দূৰে দূৰে
2: চবেই শুনিছে,
1: চবেই শুনিছে, আৰু তেতিয়া বাইক আৰু গাড়ী লৈ আহিছে। মই প্ৰায় 2-2.5 ঘণ্টা প্ৰগ্ৰাম কৰিছোঁ, কৰাৰ পিছত মই উঠিলোঁ আৰু, কিমান গাম, তেতিয়া এজনে চিঞৰিছে, মানে ভাত আধা খাই পেলাই আহিছোঁ, মই ভাতত বহিছিলোঁ, আপোনাৰ প্ৰথম গান শুনি দৌৰি আহিছোঁ, আপুনি আৰু গান গাব লাগিব। আৰু এজনে চিঞৰিছে, মই শুইছিলোঁ, শোৱাৰ পৰা উঠি আহিছোঁ, গতিকে মোৰ এই গীতটি আপুনি গাব লাগিব। এই যে এইখিনি, এইবিলাক মৰম, এইবিলাক মৰম খালি হেৰি পালেইতো নহ'ব, এইটো হৈছে আচল বতাবাহন। বতাবাহন অসমৰ ৰাইজে মোক নিশ্চয় দিছে আশীৰ্বাদ, তেওঁলোকৰ অন্তৰতে আছো সোমাই।
2: আপুনি শিল্পী বঁটা কেতিয়া পালে?
1: 2023 চনত

ইয়াৰ বতাহ, মই কলিকাতাতো আছোঁ কিছুদিন, চাৰিদিন পাঁচদিন ভাল লাগে, তাৰপিছত ভাল নালাগে। হয়তো মোক পাহাৰে খুব টানে, আমি ওলালেই পাহাৰ দেখোঁ, নদীয়ে টানে, ওলালেই ব্ৰহ্মপুত্ৰখন দেখা পাওঁ। এই যে বিশাল বুকুখন ব্ৰহ্মপুত্ৰৰ, এনেকৈতো দেখা পোৱা, ক'ৰবাত গৈ অঁ এইটো চাবৰ কাৰণে যাব লাগে, ওলাই দেখা পাওঁ। আৰু এই যে পৰিৱেশটো, এই পৰিৱেশটো লৈ আমাৰ ইয়াৰ মানুহৰ মনবিলাক বেলেগ, সেই মন বেলেগ জেগাত গৈ পোৱাটো টান। মোৰ জন্মস্থান এই অসম, ইয়াৰ বাহিৰে কল্পনা কৰিব নোৱাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা দুখ লাগে যে যেতিয়া কিবা কিবি মিছআণ্ডাৰষ্টেণ্ডিং হয়, সেইবিলাক যাতে নহয়, কোনো ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিং। মানুহৰ জীৱন দুদিনীয়া, সেই দুদিনৰ জীৱনত মানুহ শান্তি আৰু আনন্দৰ মাজত যাব পাৰিলেই ভাল। সুন্দৰ সমাজ, সুন্দৰ দেশ, সুন্দৰ নিজৰ চহৰখন।

0: এইগৰাকী অসমৰ যশস্বী কণ্ঠশিল্পী, সংগীত পৰিচালক আলা পুনৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা পুলক বেনাৰ্জী চিৰদিন আমাৰ নৱপ্ৰজন্মৰ পাঠে হওক তাকেই কামনা কৰিছো।
1: আলাপ অনুৰাগ, অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখলানীৰ চতুৰ্থ তথা অন্তিম খণ্ডটি শুনিলে। আলেখলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ দৰে একেটা বাৰতে একেটা সময়তে।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 30 দিন, 1900